নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি দেওবাৰ 1433 ভাস্কৰাব্দৰ বহাগ মাহৰ 26 দিন, 1948 শকাব্দৰ বহাগ মাহৰ 20 দিন, 2026 খ্ৰীষ্টাব্দৰ মে' মাহৰ আজি 10 তাৰিখ। এতিয়া সময় পুৱা 5:33 আৰু 42 ছেকেণ্ড গৈছে। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজ, লগতে নিউজ অন AIR মোবাইল এপত।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত আৰাধনা বৰা আৰু কৌশিকী গোস্বামী, নিয়ন্ত্ৰণ কক্ষত ললিত ৰায়, শ্বেখ আব্দুল্লা আহমেদ, হৰমোহন বৰ্মন, ইমৰাণ হুছেইন, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, বিপুল কলিতা, এফ এম ট্ৰান্সমিটাৰত কৌস্তুভ দাস আৰু ষ্টুডিঅ'ত মই দুৰ্লভ কাঠাৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু বন্দনা।

বন্দনা শুনিলে। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলক্ৰমে ইপ্সিতা হাজৰিকাৰ কণ্ঠৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, ভাৰতী চৌধুৰীৰ কণ্ঠৰ লোকগীত, মতিউৰ ৰহমান আৰু সংগীতবৃন্দৰ কণ্ঠৰ চিয়া গীত, মীনা শইকীয়া আৰু সংগীসকলৰ কণ্ঠৰ টোকাৰে গীত আৰু শেষত কৰবী শৰ্মাৰ কণ্ঠৰ মীৰাভজন শুনিলে।

0: বোলে আকৌ সাধনাৰ প্ৰয়োজন। সাধনাৰ প্ৰথম পদক্ষেপ আকৌ সংসাৰ বন্ধন লাহে লাহে খণ্ডন কৰা। আমাৰ এই বাঁহা দুদিনীয়া, অনন্ত জীৱনত বাঁহা বান্ধিব লাগিব। সাধনাৰ লক্ষ্য পৰমপিতা, চাবা যাতে ক্ষুদ্ৰ সাংসাৰিক ঘাত প্ৰতিঘাত দুখ কষ্টই সেই পৰমপিতাৰ প্ৰতি তোমাৰ মনলৈ কোনো ক্ষোভ বা গ্লানি নানে। সুখে দুখে সমবৃত্তা লাভালাভৌ জয়া জয়ৌ, সকলো সাধনাৰ উদ্দেশ্য চিত্তৰ একাগ্ৰতা, সম দম আসন প্ৰাণায়াম, এই সকলোবোৰ একাগ্ৰতাৰ নিমিত্তে। মনৰ একাগ্ৰতাৰ ভাৱ হওঁতে হওঁতে ধ্যান ধাৰণাত বহিলে এনে এটা সময় আহিব যেতিয়া কেৱল মনত থাকিব প্ৰভু আছে, এই বিশ্বজুৰি তেওঁ আছে আৰু একো নাই। শেষত মই আছো এই ভাবো নাথাকিব, তন্ময়তা আহিব, মন ব্ৰহ্মত লয় পাব, সেয়ে সমাধি, সেয়ে যোগৰ চৰমাৱস্থা অৰ্থাৎ প্ৰভুৰ লগত সংযোগ, সেয়ে জীৱাত্মা আৰু পৰমাত্মাৰ মিলন, সেয়ে মুক্তি আনন্দ, খন্তেকীয়া আনন্দ নহয়, সৎ চিত আনন্দ। ত্ৰিকালজ্ঞ যোগীসকলে যে ভূত ভৱিষ্যৎ বৰ্তমান আৰু স্বৰ্গমৰ্ত পাতালত কি হৈছিল বা হ'ব লাগিছে দেখা পায়, তাৰ কাৰণ তেওঁলোকে মায়াক গভীৰভাৱে বুজিছে আৰু সেই মায়াকণ বাদ দিলে যে সেই বিশ্বব্যাপী বিশ্বৰূপৰ আমি প্ৰত্যেকেই বশ, এইটো উপলব্ধি কৰে। অৱশ্যে তাৰ গুৰিতে আছে তেওঁলোকৰ একাগ্ৰ সাধনা। বিশ্বজুৰি এটা চৈতন্য শক্তি আছে, ময়ো বা তুমিও তাৰেই এটা অংশ, মাজত এটা আৱৰণ আছে, সেইটো মায়া। আৱৰণ গুচাই দিলে আমি মহাসাগৰৰ অংশ হৈ পৰোঁ। বিশ্বব্যাপী চৈতন্যৰ অংশ হ'লেই আৰু সেই জ্ঞান আহিলেই মায়া নাথাকে। কাজেই বিশ্বব্যাপী চৈতন্যৰ এক অংশই এই মুহূৰ্ততে চন্দ্ৰত কি হৈছে, পৃথিৱীৰ ক'ত কি হৈছে সকলো ক'ব পাৰে। মহাপুৰুষসকলে সাধনাৰ বলত সেইখিনি পায়গৈ। সাধনা বহু জন্মব্যাপী হয়। একান্ত প্ৰভুৰ ওপৰত নিৰ্ভৰশীল হৈ প্ৰভুৰ ধ্যান ধাৰণা কৰি যাবা। দৰিদ্ৰ অনাথ এনেকৈ জীৱমাত্ৰকেই শিৱজ্ঞানেৰে শুশ্ৰূষা কৰিবা। বিপদ আপদলৈ বৰ কান্দি নাথাকিবা। সম্পদে বহুত সময়ত আমাক অমানুহ কৰে, দুখে বিষাদে লাঞ্ছনাই আমাক পোন বাটলৈ টানি আনে। সেইদিশে কবিয়ে কৈছে, মোৰ শিৰ নত কৰি দিয়া তোমাৰ চৰণ ধূলিত। আকৌ কৈছে, প্ৰভুৰ চৰণ ধূলিৰ আশীৰ্বাদ পাবলৈ হ'লে সুখে দুখে সম্পদে বিপদে অহৰ্নিশে তেওঁক একাগ্ৰ চিত্তে মাতি থাকিব লাগিব, সেয়ে সাধনা।
1: আজিৰ মুকুতামালাৰ কথাখিনি কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ ৰচনাৰ পৰা লোৱা হ'ল।

আজিৰ সমূহীয়া গীতৰ পাঠদান অনুষ্ঠানত এটি বাংলা ভাষাৰ গীতৰ পাঠদান আগবঢ়োৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক তাহানিৰ গীত। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলক প্ৰথমে শুনাবলৈ লৈছোঁ বীণা ভাগৱতীৰ কণ্ঠৰ এটি গীত, গীতিকাৰ দ্বিজেন্দ্ৰ মোহন শৰ্মা।

বীণা ভাগৱতীৰ কণ্ঠগীতটি শুনিলে। এইবাৰ এয়া ৰুণুমী ঠাকুৰ আৰু ভৱেশ ঠাকুৰ, গীতৰ কথা ভৱেশ ঠাকুৰৰ।

ৰুণুমী ঠাকুৰ আৰু ভৱেশ ঠাকুৰৰ দ্বৈত কণ্ঠৰ গীতটি শুনিলে। এইবাৰ শুনাবলৈ লৈছোঁ ৰুদ্ৰ বৰুৱাৰ কণ্ঠৰ এটি গীত।

আজি পুৱা 10:30 বজাৰ চেমনীয়াৰ চৰা অনুষ্ঠানত প্ৰাৰ্থনা গগৈৰ কথিকা নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি আৰু জীৱন কৌশল শিক্ষা, লগতে আছে জানুৱাহা আৰু চেমনীয়াৰ গীত মাত, আৰু ধৰিব নিভাৰাণী ৰায়, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। দিনৰ 11:02 নাটশালা অনুষ্ঠানত তেজপুৰৰ জে বি প্ৰডাকশ্যনৰ শিল্পীসকলৰ দ্বাৰা পৰিৱেশিত নাট ৰক্তপুষ্প। মূল নাটৰ কাহিনী ৰবীন্দ্ৰনাথ ঠাকুৰৰ, অসমীয়া ভাষান্তৰ ডঃ জাহানাৰা বেগমৰ, পৰিচালনা গোপেন্দ্ৰ মোহন দাসৰ, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। বিয়লি 5:25 চাহ গছৰ মাজে মাজে অনুষ্ঠানত কৈশোৰৰ অপৰাধ প্ৰৱণতা, সজাগতা আৰু আইনী ব্যৱস্থা, এই বিষয়ে দেৱাংগনা তাঁতীৰ সৈতে সাক্ষাৎগ্ৰহণ নিপা গোৱালাৰ। সন্ধিয়া 7:00 বজাত ডঃ লীনা ডেকাৰ কথিকা, উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ। পুৱা 8:30 বজাৰ গীতিমালিকাত কল্পনা ভূঞা, ৰঞ্জিত কটকী, অপৰ্ণা দত্ত চৌধুৰী, অসীম কুমাৰ আৰু কৃষ্ণা লহকৰ বৰদলৈৰ কণ্ঠগীত শুনিবলৈ পাব। দিনৰ 1:10 ধাৰাবাহিক নাট জোন বেলি তৰা আৰু যাদুকৰী খুৰাৰ দ্বিতীয় খণ্ড শুনিবলৈ পাব। আলি হাইদৰ ৰচিত নাটখনিৰ প্ৰযোজনা কৌস্তুভমণি শইকীয়াৰ।

পুৱা 6:55 জ্ঞান বিজ্ঞান, 7 নিয়োগ বাতৰি। পুৱা 7:15 আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধাৰৰ। 7:30 নিদান অনুষ্ঠানত উচ্চ ৰক্তচাপ আৰু ইয়াৰ প্ৰতিকাৰৰ বিষয়ে ডাক্তৰ ৰাজীৱ কুমাৰ বৰাৰ সৈতে সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ সঞ্জয় গোস্বামীৰ। পুৱা 9:15 অকণিৰ মেল অনুষ্ঠানত আলহী শিশুৰ অৰিহণা আৰু সাধু শুনিবলৈ পাব। 9:45 হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। পুৱা 10:00 সাধক সুন্দৰ অনুষ্ঠানত বিশিষ্ট গীতিকাৰ, কণ্ঠশিল্পী, অভিনেত্ৰী ৰেণু দত্ত বৰফুকনৰ সৈতে সাক্ষাৎকাৰ। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 12:15 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। দিনৰ 12:30 আয়ুৰ্বেদ বুলনি অনুষ্ঠানত সূৰ্যদাস ৰচিত আলেখ্য সোমলাৰ তাঁতৰ শাল, প্ৰযোজনা বিপুল বৰুৱাৰ। দিনৰ 1:50 আৰু সন্ধিয়া 5:55 বৃন্দগান, 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:05 আৰু নিশা 7:30 আধুনিক গীতৰ অনুষ্ঠান। দিনৰ 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত বিজ্ঞানসন্মত কচাইখানাৰ আৱশ্যকতাৰ বিষয়ে এটা আলোচনা। আলোচনাত ভাগ ল'ব ডক্টৰ নগেন্দ্ৰনাথ বৰ্মন, ডক্টৰ অজন্তা শৰ্মা আৰু ডক্টৰ কৈলাশ চন্দ্ৰ চমুৱাই। আগধৰিব কীৰ্তাঞ্জলি বৰ্মনে। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:40 মীনা চৌধুৰীৰ কণ্ঠ বৰগীত, 7:20 অৰ্জুন চন্দ্ৰ পাঠক আৰু সংগীবৃন্দৰ কণ্ঠ নাম, 7:35 পূবালীৰ সৌৰ অনুষ্ঠানত খনিন্দ্ৰ ৰাভা আৰু সংগীবৃন্দৰ কণ্ঠ ৰাভা গীত, 7:45 সংবাদ চলন্তিকা, নিশা 8:02 এই মাহৰ গীত, শিল্পী মিতালী চৌধুৰী, সুৰ সংৰচনা জ্যোতিপ্ৰকাশ দাসৰ। নিশা 8:10 গজালে অনুষ্ঠান, 9:00 চিত্ৰগীত, নিশা 9:30 ফোন ইন সমিধান, আগধৰিব ইন্দ্ৰজিৎ দাসে, আৰু নিশা 10:00 ৰামধেনু। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপনার সৈতে।
2: উপন্যাস পাঠ অনুষ্ঠানত শুনক উপন্যাস সম্রাট রজনীকান্ত বৰদলৈ রচিত উপন্যাস মিৰি
3: জীয়ৰী।
2: প্ৰতি শুকুৰবাৰে নিশা 8:02 আৰু শনিবাৰে পুৱা 7:30 বজাত।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতী মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধাকণ্ঠৰ গীত।
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্ৰবাল কুমাৰ শৰ্মাই।
2: জৈৱ বৈচিত্ৰৰ সৰ্বাধিক সমৃদ্ধ অঞ্চল হটস্পট। নৰমান মায়াৰ্ছ নামৰ এজন ব্ৰিটিছ পৰিৱেশ বিজ্ঞানীয়ে 1988 চনতে বায়'ডাইভাৰ্চিটি হটস্পট বা সৰ্বাধিক জৈৱ বৈচিত্ৰপূৰ্ণ অঞ্চলৰ বাবে উপযুক্ত বনাঞ্চল বা অঞ্চল চিনাক্ত কৰি গৈছে। মূলতঃ বিশেষ স্থানীয় প্ৰজাতিৰ প্ৰাচুৰ্যৰ ওপৰত নিৰ্ভৰ কৰিয়েই হটস্পটসমূহ চিনাক্ত কৰা হৈছে। মায়াৰ্ছ আৰু তেওঁৰ সংশ্লিষ্ট অনুষ্ঠান কনজাৰ্ভেশ্যন ইণ্টাৰনেশ্যনেল নামৰ এই সংস্থাটোৱে পৃথিৱীত 25টা জৈৱ বৈচিত্ৰৰ হটস্পট চিনাক্ত কৰিছে। এই হটস্পটসমূহৰ কেইটামান হ'ল ভূমধ্য সাগৰীয় অৱবাহিকা, মাডাগাস্কাৰ আৰু ভাৰত মহাসাগৰীয় দ্বীপপুঞ্জ, ইণ্ডো বাৰ্মা, দক্ষিণ মধ্য চীনৰ পৰ্বতমালা আৰু পশ্চিমঘাট পৰ্বতমালা আৰু শ্ৰীলংকা। ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলক ইণ্ডো বাৰ্মা হটস্পটৰ অঞ্চলৰ অন্তৰ্গত হিচাপে ধৰা হৈছে। এই হটস্পটসমূহৰ ভিতৰত মাডাগাস্কাৰ, ফিলিপিনছ, আটলাণ্টিক ফৰেষ্ট আৰু কেৰিবিয়ান অঞ্চলক বিপুল জৈৱ বৈচিত্ৰপূৰ্ণ অঞ্চল বা সৰ্বাধিক জৈৱ বৈচিত্ৰপূৰ্ণ অঞ্চলসমূহৰ ভিতৰতো আটাইতকৈ বেছি সমৃদ্ধ বুলি আখ্যা দিয়া হৈছে। ভাৰতৰ জৈৱ বৈচিত্ৰ অপৰিসীম। বিশাল সংখ্যক উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতিৰে ভৰপূৰ হৈ আছে ভাৰতৰ জৈৱ বৈচিত্ৰ। ইয়াত 329 নিযুত হেক্টৰ আকাৰৰ ভূমিখণ্ডত এনে বহু উদ্ভিদ আৰু প্ৰাণী প্ৰজাতি পোৱা যায় যিবিলাক বিশেষ স্থানীয় বা স্থানিক।

অৰ্থাৎ এইবিলাক প্ৰজাতি পৃথিৱীৰ আন ঠাইৰ স্থানীয় উদ্ভিদ নহয়। ভাৰতৰ একক বৈশিষ্ট্যপূৰ্ণ জৈৱ বৈচিত্ৰ্যৰ প্ৰাচুৰ্যৰ মূলতে হ'ল দেশখনৰ জলবায়ু আৰু ভৌগোলিক অৱস্থান তথা উচ্চতাৰ ভিন্নতা আৰু এই বিভিন্নতাৰ লগত যুক্ত হোৱা ভিন্ন পাৰিস্থিতিক আৱাসসমূহ। একেবাৰে বৰষুণ নোহোৱা ঠাই আৰু পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ বৰষুণ হোৱা ঠাই ভাৰততে আছে। উত্তৰ পূব ভাৰত আৰু পশ্চিমঘাটৰ আৰ্দ্ৰ ক্ৰান্তীয় অঞ্চলৰ পৰা ৰাজস্থানৰ উত্তপ্ত মৰুভূমিলৈকে, লাডাখৰ শীতল মৰুভূমি আৰু হিমালয়ৰ বৰফাবৃত গিৰিমালাৰ পৰা ভাৰতৰ উষ্ণ উপকূল অঞ্চললৈকে এই সমস্ত অঞ্চল সামৰি লৈছে। 1999 চনৰ সমীক্ষা অনুসৰি ভাৰতৰ মুঠ বনাঞ্চলৰ পৰিমাণ আছিল প্ৰায় 6,37,293 বৰ্গ কিলোমিটাৰ। ভাৰতত মুঠ 45,364 প্ৰজাতিৰ উদ্ভিদ চিনাক্ত কৰা হৈছে। এই সংখ্যা পৃথিৱীৰ মুঠ চিনাক্ত প্ৰজাতিৰ সংখ্যাৰ প্ৰায় 14%। ভাৰতত পোৱা প্ৰাণীৰ প্ৰজাতিৰ সংখ্যাও বিশাল আৰু বৈচিত্ৰ্যপূৰ্ণ। ভাৰতৰ মুঠ চিনাক্ত প্ৰজাতিৰ সংখ্যা পৃথিৱীৰ মুঠ চিনাক্ত প্ৰজাতিৰ 8% অধিক। ভাৰতত বহু বিশেষ স্থানিক প্ৰজাতিৰ উদ্ভিদ আৰু মেৰুদণ্ডী প্ৰাণী আছে। বিশেষ স্থানীয় উদ্ভিদ প্ৰজাতিৰ সংখ্যা প্ৰায় 5,150। অসম তথা উত্তৰ পূব ভাৰত, পশ্চিমঘাট পৰ্বতমালা আৰু উত্তৰ পশ্চিম তথা পূব হিমালয় অঞ্চলত গৰিষ্ঠ সংখ্যক বিশেষ স্থানীয় উদ্ভিদ প্ৰজাতি পোৱা যায়। প্ৰাণীৰ ভিতৰত 17,612 বিশেষ স্থানীয় প্ৰজাতিৰ প্ৰাণী ভাৰতত পোৱা যায়। ইয়াৰে 38 প্ৰজাতি স্তন্যপায়ী প্ৰাণী, 69 প্ৰজাতি পক্ষী, 110 প্ৰজাতি উভচৰ প্ৰাণী, 967 প্ৰজাতি কোমলদেহী প্ৰাণী আৰু বাকী 16,214 পতংগৰ প্ৰজাতি আছে। ভাৰতৰ উত্তৰ পূৰ্বাঞ্চল জীৱ বৈচিত্ৰ্যৰ মেগা ডাইভাৰ্চিটি হটস্পট বুলি জনা যায়। অৰ্থাৎ এই অঞ্চলক বিপুল জৈৱ বৈচিত্ৰ্য অঞ্চল হিচাপে চিহ্নিত কৰা হৈছে। এই অঞ্চলৰ পৰা 2000 চন পৰ্যন্ত 7,233 প্ৰজাতিৰ প্ৰাণী চিনাক্ত কৰা হৈছে। ইয়াৰে প্ৰায় 200 প্ৰজাতি স্তন্যপায়ী, 54 প্ৰজাতি উভচৰ আৰু 267 প্ৰজাতি মাছ। ইয়াত পোৱা অমেৰুদণ্ডী প্ৰাণীসমূহৰ ভিতৰত 349 প্ৰজাতি হৈছে মকৰাজাতীয় প্ৰাণীৰ প্ৰজাতি, 24 কেৰেলুৱাজাতীয় প্ৰজাতিৰ প্ৰাণী, প্ৰায় 60 প্ৰজাতিৰ বলয়ী প্ৰাণী, প্ৰায় 290 প্ৰজাতিৰ মলাস্কা অৰ্থাৎ খোলাধাৰী প্ৰাণী এই অঞ্চলত পোৱা গৈছে। এই অঞ্চলৰ পৰা মুঠ 4,953 প্ৰজাতিৰ পতংগ চিনাক্ত কৰা হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ 32 মেৰুদণ্ডী প্ৰাণীৰ প্ৰজাতি লুপ্তপ্ৰায় বা বিপন্ন বুলি চিনাক্ত কৰা হৈছে। এই প্ৰজাতিসমূহ হ'ল স্ন' লৰিছ, হলৌ বান্দৰ, গাহৰি নেজিয়া আৰু খৰানেজিয়া বান্দৰ, টুপি পিন্ধা বান্দৰ, সোণালী বান্দৰ, ৰেড পাণ্ডা, উট, বিন্তুৰাং, স্পটেড লিনচাং, মাৰ্বল কেট, সোণালী মেকুৰী, ফিচিং কেট, নাহৰফুটুকি বাঘ, ক্লাউডেড লিওপাৰ্ড, বাঘ, হাতী, গড়, বনৰীয়া মহ, ইয়াক, বাইচুন, নল গাহৰি, হিমালয়ান মাক্স ডিয়েৰ, টাকিন, চেৰৌ আৰু চাইনিজ পেংগোলিন।

0: জ্ঞান বিজ্ঞান শুনিলে। আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: কৰ্মচাৰী চয়ন আয়োগে 731টা ষ্টেনোগ্ৰাফাৰ গ্ৰেড চি আৰু গ্ৰেড ডি পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স গ্ৰেড চি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব আৰু গ্ৰেড ডি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ssc.gov.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 15 মে'। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত খালী হোৱা 60টা পদৰ বাবে আবেদন বিচৰা হৈছে। অফিচাৰ ইন গ্ৰেড বি, ডিয়াৰ, জেনেৰেল 40টা পদ। প্ৰাৰ্থী কমেও স্নাতক হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিয়াৰ, DEPR 10টা পদ। প্ৰাৰ্থী ইকনমিক্স, ফাইনেন্স অথবা ইয়াৰ লগত জড়িত যিকোনো বিষয়ত MA বা MSc হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিয়াৰ, DSIR

0: এম, দহটা পদ। প্রার্থী ম্যাথমেটিক্স, ম্যাথমেটিক্যাল স্ট্যাটিস্টিক্স, অ্যাপ্লাইড স্ট্যাটিস্টিক্স, কোয়ান্টিটেটিভ ইকোনমিক্স, ইকোনোমেট্রিক্স বা ইনফর্মেটিক্স বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী থকা হ'ব লাগিব। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 78,450 টকাৰ পৰা 141,600 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে rbi.org.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 20 মে'। ইউনিয়ন বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,865টা এপ্ৰেণ্টিচ পদৰ বাবে আবেদন বিচৰা হৈছে। অসমৰ প্ৰাৰ্থীৰ বাবে পদৰ সংখ্যা 29। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰশিক্ষণৰ কালচোৱাত গাঁও অঞ্চলৰ শাখাত মাহে 15,000 টকাকৈ, নগৰ অঞ্চলৰ শাখাত মাহে 18,000 টকাকৈ আৰু মহানগৰ অঞ্চলৰ শাখাত মাহে 20,000 টকাকৈ জলপানী দিয়া হ'ব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 মে'। নিয়োগ বাতৰি ইমানেই।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: বিদ্যাৰ্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, অসমত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ ব্যাপক প্ৰস্তুতি চলাইছে। আজি বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। টি ভি কেৰ মুৰববী চি জোচেফ বিজয়ে আজি তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটক আৰু তেলেংগানা ভ্ৰমণ কৰিব। কেন্দ্ৰীয় চৰকাৰে আউটচৰ্চ আৰু ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ সুৰক্ষা বৃদ্ধিৰ উদ্দেশ্যে শ্ৰম সংহিতা ৰূপায়ণৰ লক্ষ্যৰে নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা গুজৰাট টাইটান্সে ৰাজস্থান ৰয়েলছক 77 ৰাণত পৰাস্ত কৰে। অসমত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ ব্যাপক প্ৰস্তুতি চলাইছে। বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত আজি পুৱা 9 বজাত বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক জে পি নাড্ডা আৰু সহকাৰী পৰ্যবেক্ষক নায়ব সিং ছাইনীৰ উপস্থিতিত বিধায়িনী দলৰ নেতা বাছনি কৰা হ'ব। ইয়াৰ পাছত একেটা স্থানত এন ডি এৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। বৈঠকত এন ডি এৰ বিধায়িনী দলৰ নেতা বাছনি কৰা হ'ব। বৈঠকৰ অন্তত এন ডি এৰ বিধায়িনী দলে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰিব আৰু চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰিব। নতুন চৰকাৰে পৰহিলৈ আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিব। শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী

উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থকাৰ কথা। টিবিকেৰ মুৰববী শ্ৰী জোচেফ বিজয়ে আজি পুৱা 10 বজাত তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। চেন্নাইত হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত শ্ৰীবিজয়ৰ সৈতে অন্য 9গৰাকী মন্ত্ৰীয়ে শপত ল'ব। তামিলনাডুত 234জনীয়া বিধানসভাত 120গৰাকী বিধায়কৰ সমৰ্থন লাভ কৰাৰ পাছত কালি ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে শ্ৰীবিজয়ক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায়। লোকভৱনৰ তৰফৰ পৰা জাৰি কৰা প্ৰেছ বিজ্ঞপ্তি অনুসৰি ৰাজ্যপালে শ্ৰীবিজয়ক 13 মে বা ইয়াৰ পূৰ্বে বিধানসভাত আস্থাৰ ভোট বিচাৰিবলৈ নিৰ্দেশ দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটক আৰু তেলেংগানা ভ্ৰমণ কৰিব। দিনৰ 11 বজাত প্ৰধানমন্ত্ৰী মোদীয়ে বাংগালুৰুৰ আৰ্ট অব লিভিং প্ৰতিষ্ঠানৰ 45সংখ্যক বাৰ্ষিকী উদযাপন কৰাৰ লগতে আৰ্ট অব লিভিং আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত নকৈ নিৰ্মাণ কৰি উলিওৱা ধ্যান মন্দিৰ উন্মোচন কৰিব। ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীগৰাকী হায়দৰাবাদলৈ ৰাওনা হ'ব আৰু তাত তেওঁ বিয়লি কেইবা কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বহুমুখী উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে নিৰ্মাণ সম্পূৰ্ণ হোৱা কেইবাটাও প্ৰকল্পৰ উন্মোচন কৰিব। শ্ৰীমোদীয়ে হায়দৰাবাদ পানাজী অৰ্থনৈতিক কৰিডৰৰ বাবে গুডেবেলুৰৰ পৰা মেহবুব নগৰলৈ নিৰ্মাণ কৰিবলগীয়া 4 লেনযুক্ত 167 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পটোত 3175 কোটি টকা ব্যয় ধাৰ্য কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ওৰাংগলত প্ৰধানমন্ত্ৰী মিত্ৰ আঁচনিৰ অধীনত নিৰ্মাণ কৰি উলিওৱা কাকাতীয়া মেগাবস্ত্ৰ উদ্যানৰূপে পৰিচিত PM মিত্ৰ উদ্যান উদ্বোধন কৰিব। দেশৰ স্বাস্থ্যখণ্ডৰ শক্তিশালী আন্তঃগাঁথনিৰ অন্যতম নিদৰ্শন হায়দৰাবাদৰ সিন্ধু চিকিৎসালয়, ৰাজ্যিক কলা কেন্দ্ৰ আদি প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাইজৰ নামত উৎসৰ্গা কৰিব। কেন্দ্ৰীয় চৰকাৰে শ্ৰম সংহিতাৰ বাবে নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে। ইয়াৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ অধীনত বিভিন্ন মন্ত্ৰালয়, বিভাগ, স্বায়ত্তশাসিত নিকায় আৰু ৰাজহুৱা খণ্ডৰ কোম্পানীসমূহত কৰ্মৰত আউটচৰ্চড অৰ্থাৎ বাহিৰা প্ৰতিষ্ঠানৰ জৰিয়তে নিয়োজিত কৰ্মচাৰী আৰু ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ সুৰক্ষা বৃদ্ধি পাব। শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে সময়মতে বেতন আদায়, ভৱিষ্যনিধি আৰু ৰাজ্যিক কৰ্মচাৰী বীমাৰ দৰে সামাজিক সুৰক্ষা আঁচনিসমূহৰ বাবে বৰঙণি ধন বাধ্যতামূলকভাৱে জমা কৰা, ঠিকাদাৰ আৰু মূল নিয়োগকৰ্তাৰ উত্তৰদায়িত্ব বৃদ্ধি আৰু শ্ৰম আইন উলংঘা কৰাসকলৰ বিৰুদ্ধে শক্তিশালী আইনী ব্যৱস্থা নিশ্চিত কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। এই পদক্ষেপৰ ফলত ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ বেতন আৰু ন্যায্য বকেয়া আদায়ৰ ক্ষেত্ৰত হোৱা বিলম্ব ৰোধ কৰিব পৰা যাব। নতুন নিয়মাৱলীত সময়মতে বেতন আৰু সামাজিক সুৰক্ষা বিষয়ক আঁচনিৰ বৰঙণিৰ অংশ আদায় দিয়াৰ নিয়ম উলংঘা কৰা কোম্পানীসকলৰ বিৰুদ্ধে প্ৰতিবন্ধকতা আৰোপ আৰু কঠোৰ শাস্তি প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। সেই অনুসৰি দৈনিক বেতন শ্বিফ্ট শেষ হোৱাৰ পাছত সাপ্তাহিক বেতন সাপ্তাহিক ছুটীৰ পূৰ্বে আৰু মাহিলী বেতন পৰৱৰ্তী মাহৰ 7 দিনৰ ভিতৰত আদায় দিব লাগিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি এম ৰংগস্বামীক পুডুচেৰীৰ মুখ্যমন্ত্ৰী হিচাপে নিয়োগ কৰে। ইয়াৰ পাছতে পুডুচেৰীৰ উপ ৰাজ্যপাল কে কৈলাশনাথনে ৰংগস্বামীক কেন্দ্ৰীয় শাসিত অঞ্চলটোত নতুনকৈ চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনায়। শ্ৰীৰংগস্বামীয়ে 13 মে'ত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। তেওঁ এইবাৰ 5ম বাৰৰ বাবে মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হ'ব। AINRCৰ নেতৃত্বৰ NDA যোৱা 9 এপ্ৰিলত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিছিল। কেৰালুমত চৰকাৰ গঠনৰ বাবে নতুন দিল্লীত কালি কংগ্ৰেছৰ উচ্চ নেতৃত্বৰ এখন বৈঠক অনুষ্ঠিত হয়। কংগ্ৰেছ সভাপতি মাল্লিকাৰ্জুন খাৰ্গেৰ বাসভৱনত হোৱা এই বৈঠকত দলৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধী, ৰাজ্যিক সাধাৰণ সম্পাদক দীপা দাস মুন্সি, সাধাৰণ সম্পাদক কে চি বেণুগোপাল আৰু কেৰালুমৰ জ্যেষ্ঠ নেতা ৰমেশ চেনিথালা আৰু ভি ডি সাথিছেন উপস্থিত থাকে। দলৰ এটা সূত্ৰই জনোৱা মতে কংগ্ৰেছ সভাপতি মাল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীয়ে চূড়ান্ত আলোচনাৰ পাছত কেৰালুমৰ নতুন মুখ্যমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীসকলৰ নাম অতি শীঘ্ৰে ঘোষণা কৰিব। গুজৰাটৰ সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণৰ 75সংখ্যক বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি মন্দিৰ চৌহদত 5দিনীয়াকৈ সোমনাথ অমৃত পৰ্ব 2026 শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। শুকুৰবাৰৰ পৰা অনুষ্ঠিত এই কাৰ্যসূচীত সোমনাথ মন্দিৰৰ ঐতিহাসিক গুৰুত্বৰ প্ৰতি আলোকপাত কৰা হৈছে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত যোগ দিয়াৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ মন্দিৰটোলৈ যাব।

0: পাব। উল্লেখযোগ্য যে চলিত বছৰৰ আৰম্ভণিতে সোমনাথ মন্দিৰত আয়োজিত সোমনাথ স্বাভিমান পৰ্বত প্ৰধানমন্ত্ৰী মোদীয়ে অংশগ্ৰহণ কৰিছিল। এই মন্দিৰত হোৱা প্ৰথম আক্ৰমণৰ 1000 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এই পৰ্বৰ আয়োজন কৰা হৈছিল। 1026 চনত সংঘটিত এই আক্ৰমণৰ ঘটনাটোৰ লগতে 1951 চনত দেশৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি ডঃ ৰাজেন্দ্ৰ প্ৰসাদে মন্দিৰটো পুনৰ মুকলি কৰি দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰা কাৰ্যৰ 75 সংখ্যক বাৰ্ষিকী উপলক্ষে এই অমৃত পৰ্ব অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি ত্ৰিনিদাদ আৰু টবাগোৰ প্ৰধানমন্ত্ৰী কমলা প্ৰসাদ বিশ্বেশ্বৰৰ সৈতে নেলচন দ্বীপ পৰিদৰ্শন কৰে। ত্ৰিনিদাদ আৰু টবাগোত থকা নেলচন দ্বীপ হৈছে ভাৰতীয় গিৰ্মিটীয়া শ্ৰমিকসকলৰ প্ৰথম পদাৰ্পণ কৰা ঠাই। ডঃ জয়শংকৰে ডঃ কমলা প্ৰসাদ বিশ্বেশ্বৰৰ সৈতে নেলচন দ্বীপত এটা প্ৰকল্পত অংশ লয়। এটা বাৰ্তাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে এই প্ৰকল্পটোত ভাৰতে সাহায্য প্ৰদান কৰিছে। প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা DRDOই হায়দৰাবাদত শব্দতকৈ বেগী বিমান বা মিছাইল ইঞ্জিনৰ মূল অংশস্বৰূপ স্ক্ৰেমজেট কম্পাছৰ পৰীক্ষা সফলতাৰে সম্পূৰ্ণ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে পৰীক্ষাৰ সময়ত 1200 ছেকেণ্ডৰো অধিক ৰাণ টাইম অৰ্থাৎ সক্ৰিয়ভাৱে কাম কৰি থকা সময়ৰ লক্ষ্যত উপনীত হ'ব পৰা যায়। এই ৰাণ টাইম যোৱা জানুৱাৰীত কৰা পৰীক্ষাৰ সময়ত অৰ্জন কৰা 700 ছেকেণ্ডৰ ৰাণ টাইমতকৈ অধিক। এই পৰীক্ষাৰ সফলতাৰ ফলত উন্নত আকাশক্ষেত্ৰ সামৰ্থক আৰু নিত্য নতুন সমৰ প্ৰযুক্তিৰ অগ্ৰণী দেশসমূহৰ ভিতৰত ভাৰতৰো নাম অন্তৰ্ভুক্ত হ'ল। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই পৰীক্ষাৰ বাবে DRDOক ভূয়সী প্ৰশংসা কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক 77 ৰাণত পৰাস্ত কৰে। খেলখনত গুজৰাট টাইটানছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত বিশ্বভাৰত 4টা উইকেটৰ বিনিময়ত 229 ৰাণ কৰে। প্ৰত্যুত্তৰত ৰাজস্থান ৰয়েলছে 16 অভাৰ আৰু 3টা বলত আটাইকেইটা উইকেট হেৰুৱাই 155 ৰাণহে কৰিবলৈ সমৰ্থ হয়। গুজৰাট টাইটানছৰ হৈ 4টা উইকেট দখল কৰা ৰাছিদ খানক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত বিয়লি 3:30 বজাত হ'বলগীয়া 1খন খেলত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৰায়পুৰত সন্ধিয়া 7:30 বজাত হ'বলগীয়া 2খন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু মুম্বাই ইণ্ডিয়ানছৰ সন্মুখীন হ'ব। অসমত বিজেপি নেতৃত্বাধীন NDA চৰকাৰে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ ব্যাপক প্ৰস্তুতি চলাইছে। আজি বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। টিভিকেৰ মুৰববী চি জোচেফ বিজয়ে আজি তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক 77 ৰাণত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 বজাত শুনিবলৈ পাব।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে সুদীপ্ত শৰ্মা ভৰালীয়ে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

নমস্কাৰ, সুপ্ৰভাত। সুদীপ্ত শৰ্মাভৰালি আৰম্ভ কৰিছো আজি পুৱা। আজি দেওবাৰ, 1433 ভাস্কৰাব্দৰ বহাগ মাহৰ আজি 26 দিন, 2026 খ্ৰীষ্টাব্দৰ আজি 10 মে'। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ অষ্টমী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 4:43:54 আৰু আজি সূৰ্যাস্ত সময় বিয়লি 5:53:08।

এনেকুৱা বহুতো সত্য আছে যাৰ সম্পূৰ্ণ অৰ্থ তেতিয়ালৈকে বুজিব পৰা নাযায় যেতিয়ালৈকে ব্যক্তিগতভাৱে ইয়াৰ অভিজ্ঞতা নহয়, কথাষাৰ কৈছিল জন ষ্টুৱাৰ্ট মিলে। আজি বিশ্ব মাতৃ দিৱস, পৃথিৱীৰ পোহৰ দেখুওৱা জন্মদাতৃগৰাকীৰ বাবে এটা বিশেষ দিন। জন্মদাত্ৰী মাতৃ যাৰ কৰুণাত প্ৰতিজন ব্যক্তিয়ে পৃথিৱীৰ প্ৰথম পোহৰ দেখে, সেই মাতৃৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰতি বছৰে মে মাহৰ দ্বিতীয় দেওবাৰে বিশ্ব মাতৃ দিৱস উদযাপন কৰা হয়। যদিও মাতৃৰ প্ৰতি অপৰিসীম ভালপোৱা, শ্ৰদ্ধা আৰু আপোনত্ব প্ৰকাশৰ কোনো

নিৰ্দিষ্ট দিনবাৰৰ প্ৰয়োজন নাই, তথাপিতো আজিৰ দিনটো সমগ্ৰ বিশ্বৰ প্ৰতিগৰাকী মমতাময়ী মাতৃৰ নামত উৎসৰ্গিত। প্ৰাচীন গ্ৰীচৰ মাতৃ আৰাধনাৰ পৰম্পৰাৰ পৰাই পৃথিৱীত মাতৃ দিৱস পালন কৰা হয় বুলি বহুতে ক'ব বিচাৰে। গ্ৰীক দেৱী চিবেলৰ উদ্দেশ্যে আগবঢ়োৱা শ্ৰদ্ধা আৰু পৰম্পৰাই পৰৱৰ্তী সময়ত মাতৃ দিৱস ৰূপে জনাজাত হয় গ্ৰীচৰ লোকসকলৰ মাজত। প্ৰাচীন ৰোমানসকলৰ মেট্ৰনেলিয়া নামৰ এটি উৎসৱ আছিল যিয়ে ৰোমান দেৱী জুনৰ প্ৰতি উৎসৰ্গিত আছিল। সেই উৎসৱত মাতৃসকলক উপহাৰ দিয়া পৰম্পৰাৰ পৰাই মাতৃ দিৱসৰ আৰম্ভণি হয় বুলি ৰোমানসকলে ক'ব বিচাৰে। মাৰ্কিন কংগ্ৰেছে মে মাহৰ দ্বিতীয়টো দেওবাৰে বিশ্ব মাতৃ দিৱস ৰূপত প্ৰথমবাৰৰ বাবে আনুষ্ঠানিক ৰূপত ঘোষণা কৰিছিল। আমাৰ অসমৰো বীৰ মাতৃ জয়মতী কোঁৱৰে জাতিটোক ক্ষণভংগুৰ অৱস্থাৰ পৰা ৰক্ষা কৰিবলৈ নিজৰ প্ৰাণকো বিসৰ্জন দিছিল। পৰৱৰ্তী সময়ত বীৰ মাতৃ জয়মতী কোঁৱৰীৰ পুত্ৰ লাই কোঁৱৰে ৰুদ্ৰসিংহ নাম লৈ আহোম ৰাজত্বৰ গৌৰৱময় যুগৰ সূচনা কৰিছিল। সঁচাই মাতৃৰ অৱদান অতুলনীয়। আজিৰ দিনটোত বিশ্বৰ সকলো মাতৃলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছো। 1973 চনত ৰঙিয়াত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতিৰ আসন অলংকৃত কৰিছিল গিৰিধৰ শৰ্মাই। এবছৰীয়া সময়খিনিত তেখেতে সাহিত্য সভাৰ পত্ৰিকাখনিক মাহেকীয়া আলোচনীলৈ ৰূপান্তৰিত কৰিছিল। ইয়াৰ উপৰিও অসমৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰি সাহিত্য সভাৰ নতুন শাখা গঠন কৰাৰ নেতৃত্ব দিয়াৰ লগতে বিভিন্ন জনগোষ্ঠীয় মিলনভূমি অসমত ৰাজ্যভাষা অসমীয়াহে চলিব লাগে বুলি বাণী প্ৰচাৰ কৰিছিল। আৰ্য বিদ্যাপীঠ কলেজৰ প্ৰতিষ্ঠাতা আছিল গিৰিধৰ শৰ্মা। তেখেতে বিভিন্ন শিক্ষা সাংস্কৃতিক অনুষ্ঠানৰ লগতে ৰাষ্ট্ৰীয় সেৱা সংঘৰ লগতো ঘনিষ্ঠভাৱে জড়িত হৈ আছিল। শিক্ষাবিদ গিৰিধৰ শৰ্মাৰ জন্ম হৈছিল নলবাৰী জিলাৰ ককয়া গাঁৱত 1912 চনৰ 3 জুলাইত। তেখেতৰ পিতৃৰ নাম আছিল ৰাধাকান্ত শৰ্মা আৰু মাতৃৰ নাম আছিল দশমী প্ৰিয়া দেৱী। পৰৱৰ্তী সময়ত মাকৰ তত্বাৱধানত প্ৰাথমিক আৰু মজলীয়া বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰে। সেই সময়ত তেখেতে লাভ কৰা জলপানীয়ে তেখেতক শিক্ষাৰ ক্ষেত্ৰত উদগনি জনাইছিল। 1933 চনত গিৰিধৰ শৰ্মাই সুখ্যাতিৰে চামতা হাইস্কুলৰ পৰা প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। পৰৱৰ্তী সময়ত অৰ্থৰ অভাৱৰ কাৰণে কলেজীয়া শিক্ষাৰ কথা চিন্তা নকৰি গাঁৱৰে প্ৰাথমিক বিদ্যালয় এখনত শিক্ষকতা কৰিবলৈ লয়। 1935 চনত গিৰিধৰ শৰ্মাই নৰ্মাল পাছ কৰে। পৰৱৰ্তী সময়ত অসম বোৰ্ড মধ্য আৰু উপাধি পৰীক্ষা দি কৃতিত্বৰে উত্তীৰ্ণ হয় আৰু চৰকাৰী স্কুলত সংস্কৃত শিক্ষক হিচাপে নিযুক্তি পায়। ইয়াৰ পাছত গিৰিধৰ শৰ্মাই প্ৰাইভেট পৰীক্ষাৰ্থী হিচাপে IA আৰু BA পৰীক্ষা দি উত্তীৰ্ণ হয়। লগে লগে তেখেতে অসম স্কুল ছাৰ্ভিচত গ্ৰেজুৱেট শিক্ষক হিচাপে নিযুক্তি লাভ কৰে। পিছলৈ গিৰিধৰ শৰ্মাই প্ৰাইভেট পৰীক্ষাৰ্থী হিচাপে অসমীয়া বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰমত উত্তীৰ্ণ হয় আৰু কটন কলেজত অসমীয়া বিষয়ৰ প্ৰবক্তা হিচাপে নিযুক্তি লাভ কৰে। ইয়াৰ পাছত তেখেতে গুৱাহাটী ৰিহাবাৰীত থাকিবলৈ লয় আৰু সেই অঞ্চলত উন্নয়ন সমিতিৰ পৰিচালনাত এটা ৰাজহুৱা নামঘৰ, এখন সৰু নাট্যমঞ্চ, এটি পুথিভঁৰালকে ধৰি কেইবাটাও অনুষ্ঠান প্ৰতিষ্ঠা কৰিছিল। 1958 চনত আৰ্য মহাবিদ্যালয়ৰ সুপ্ৰতিষ্ঠিত হয় আৰু গিৰিধৰ শৰ্মাই 1962 চনৰ পৰা 1975 চনলৈ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰে। এইজনা বিদগ্ধ পণ্ডিতে 1977 চনৰ 10 মে'ত পৰলোকলৈ গমন কৰে। অসীমত যাৰ হেৰাল সীমা এই উপন্যাসখনৰ স্ৰষ্টা আছিল কাঞ্চন বৰুৱা। কাঞ্চন বৰুৱাৰ প্ৰকৃত নাম আছিল ভুৱন মোহন বৰুৱা। কাঞ্চন বৰুৱা ছদ্মনামেৰে কেইবাখনো অসমীয়া উপন্যাস, চুটিগল্প আদিৰে অসমীয়া সাহিত্যক সমৃদ্ধিশালী কৰি থৈ গৈছে। 1914 চনত ব্ৰিটিছ ভাৰতৰ অসমৰ ৰাজধানী শ্বিলঙত ভুৱন মোহন বৰুৱাৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল ভৈৰৱ চন্দ্ৰ বৰুৱা। তেখেতৰ মাতৃ আছিল প্ৰখ্যাত সংগীতাচাৰ্য লক্ষীৰাম বৰুৱাৰ কন্যা। যোৰহাটৰ প্ৰিন্স অৱ ৱেলছ অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ পৰা ডিপ্ল'মা পাঠ্যক্ৰম সমাপ্ত কৰি ডিগবৈৰ তেল কোম্পানী চাকৰিত যোগদান কৰিছিল। 11 বছৰ চাকৰি কৰাৰ অন্তত তেখেতে পুনৰ শ্বিলঙলৈ উভতি যায়। ভুৱন মোহন বৰুৱাই অসম চৰকাৰৰ অধীনত চলচ্চিত্ৰ বিত্তীয় ব্যৱস্থাপক সমিতিৰ এগৰাকী সদস্য হিচাপেও কাম কৰিছিল। ইয়াৰ উপৰিও তেখেত এগৰাকী শিল্পীৰূপেও জনাজাত আছিল। তেখেতে বহু নাটক পৰিচালনা কৰিছিল। অসম চৰকাৰে তেখেতৰ কৰ্মৰ প্ৰতি সন্মান জনাই শিল্পী পেঞ্চন আগবঢ়াইছিল। ডিগবৈত চাকৰি কৰি থকা অৱস্থাতেই তেখেতে উপন্যাস ৰচনাৰ কাম কৰিছিল। কাঞ্চন বৰুৱাই মুঠ 20খনৰো অধিক উপন্যাস আৰু অনেক চুটিগল্প ৰচনা কৰিছে। ইয়াৰে কিছুমান হৈছে অসীমত যাৰ হেৰাল সীমা, অশান্ত প্ৰহৰ, পুৱতি তৰা, মৃত বিহংগ, উৰ্মিলাৰ চকুলো, মৃগতৃষ্ণা, সুবৰ্ণ বলয় ইত্যাদি। 1998 চনৰ 10 মে'ত শ্বিলঙত ভুৱন মোহন বৰুৱা ওৰফে কাঞ্চন বৰুৱাৰ পৰলোক প্ৰাপ্তি হয়। বিজয়লক্ষ্মী পণ্ডিতৰ 3গৰাকী জীয়ৰীৰ দ্বিতীয়গৰাকী আছিল নয়নতাৰা চেহগল। 1986 চনত নয়নতাৰা চেহগললৈ সাহিত্য একাডেমী আগবঢ়োৱা হৈছিল। নয়নতাৰা চেহগলৰ জন্ম হৈছিল ব্ৰিটিছ ভাৰতৰ এলাহাবাদত 1927 চনৰ 10 মে'ত। অসম চৰকাৰে বিষ্ণুৰাভা বঁটাৰে সন্মানিত কৰিছিল গোকুল পাঠকক। বৰপেটাৰ এগৰাকী প্ৰখ্যাত লোকশিল্পী

সাহিত্যিক তথা সাংবাদিক আছিল গকুল পাঠক। গকুল পাঠকে একেৰাহে গায়ক, বাদক, গীতিকাৰ, নাট্যকাৰ, অভিনেতা, কবি, ইতিহাস প্ৰণেতা আৰু সুবক্তা আছিল। 1926 চনৰ 14 অক্টোবৰত সৰভোগৰ বৰনগৰৰ আমগুৰি সাপনা নামৰ এখন গাঁৱত গকুল পাঠকৰ জন্ম হৈছিল। তেখেতৰ পিতৃ আছিল লোকশিল্পী গহীন চন্দ্ৰ পাঠক আৰু মাতৃ আছিল পদ্মাৱতী পাঠক। দেউতাকৰ পৰাই গকুল পাঠকে শৈশৱতে বিভিন্ন লোকবাদ্য যেনে থুমক, একতাৰা, খোল, খুঞ্জুৰি, দোতৰা আদিৰ লগতে লোকসংগীতৰো প্ৰশিক্ষণ লৈছিল। কেতেকীবাৰী প্ৰাথমিক বিদ্যালয়ত প্ৰাৰম্ভিক শিক্ষা লাভ কৰি বৰনগৰ জোৰৰাম পাঠক হাইস্কুলৰ পৰা 1947 চনত গকুল পাঠকে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পাছত গুৱাহাটী বি বৰুৱা কলেজ

শৈশৱতে বিভিন্ন লোকবাদ্য যেনে থুমক, একতাৰা, খোল, খুঞ্জুৰি, দোতৰা আদিৰ লগতে লোকসংগীতৰো প্ৰশিক্ষণ লৈছিল। কেতেকীবাৰী প্ৰাথমিক বিদ্যালয়ত প্ৰাৰম্ভিক শিক্ষা লাভ কৰি বৰনগৰ জোৰৰাম পাঠক হাইস্কুলৰ পৰা 1947 চনত গকুল পাঠকে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পাছত গুৱাহাটী বি বৰুৱা কলেজ আৰু বৰপেটাৰ মাধৱ চৌধুৰী কলেজত কলেজীয়া শিক্ষা লাভ কৰিছিল। স্বাধীনতা আন্দোলনৰ সময়ত গকুল পাঠকে মুক্তি আন্দোলনক লৈ ৰচিত তেখেতৰ প্ৰথমটো গানৰ সংকলন মুক্তি অভিযান মুক্তি দিয়ে। তেখেতে প্ৰায় 15 বছৰ কাল আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যোগে লোকগীত পৰিৱেশন কৰিছিল। গকুল পাঠকে আমাৰ দেশ নামৰ এখন বাতৰি কাকতো উলিয়াইছিল। ৰূপান্তৰ নামৰ এখন আলোচনীৰো তেখেত সম্পাদক আছিল। 2020 চনৰ 10 মে'ত বৰপেটা জিলাত ব্যক্তিগত এখন চিকিৎসালয়ত শিল্পী গকুল পাঠকে শেষ নিশ্বাস ত্যাগ কৰে। ভাৰতীয় সংগীত নিৰ্মাতা আৰু সন্তুৰবাদক আছিল পণ্ডিত শিৱ কুমাৰ শৰ্মা। শিৱ কুমাৰ শৰ্মাই জন্মত বসবাস কৰিছিল। তেখেত নিজে এগৰাকী সংগীত নিৰ্মাতা আছিল। শিৱ কুমাৰ শৰ্মা আৰু হৰিপ্ৰসাদ চৌৰাচা যুটীয়ে ফাছলে, চান্দিনী, লহমে আৰু দৰ আদিকে ধৰি বহুতো ভাৰতীয় চলচ্চিত্ৰৰ বাবে সংগীত ৰচনা কৰিছিল। বাঁহীবাদক হৰিপ্ৰসাদ চৌৰাচাৰ লগত শিৱ হৰি যুটীয়ে প্ৰায় 30 বছৰ কাল একেলগে কাম কৰিছিল। শিৱ কুমাৰ শৰ্মাক 1986 চনত সংগীত নাটক একাডেমী বঁটা, 1991 চনত পদ্মশ্ৰী সন্মান আৰু 2001 চনত ভাৰতৰ তৃতীয় অসামৰিক সন্মান পদ্মভূষণেৰে সন্মানিত কৰা হৈছিল। 2022 চনৰ 10 মে'ত শিৱ কুমাৰ শৰ্মাৰ পৰলোক প্ৰাপ্তি হয়। মেকমোহন নামে পৰিচিত হিন্দী চলচ্চিত্ৰৰ অভিনেতাগৰাকীৰ প্ৰকৃত নাম আছিল মোহন মাকিঞ্জি। 1970-80 চনলৈকে চলচ্চিত্ৰত খলনায়কৰ চৰিত্ৰৰ বাবে জনপ্ৰিয় হৈ পৰিছিল। ডন, কৰ্জ, সত্যে পে সত্তা, ঝঞ্জিৰ, শান, খুন, ফাছিনা, শোলেকে ধৰি প্ৰায় 200খনতকৈ অধিক চলচ্চিত্ৰত অভিনয় কৰিছিল। মেকমোহনৰ জন্ম হৈছিল ব্ৰিটিছ ভাৰতৰ কৰাচিত। তেখেত বম্বেলৈ ক্ৰিকেটাৰ হবলৈ আহিছিল, কিন্তু থিয়েটাৰত যোগদান কৰি পৰৱৰ্তী সময়ত বলিউডৰ অভিনেতা হৈ পৰে। মুম্বাই ফিল্মালয় স্কুল অব এক্টিঙত তেখেতে অভিনয় শিকিছিল। মেকমোহনে পৰিচালক চেতন আনন্দৰ সৈতেও সহায়ক হিচাপে হিন্দী চলচ্চিত্ৰৰ জীৱন আৰম্ভ কৰে। ইয়াৰ পিছত 1964 চনত তেখেতৰ ছবি হাকিকাতত অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰে। 2009 চনত অশ্বিনী ধীৰৰ অতিথি তুম কব যাওগে ছবিৰ শ্বুটিঙৰ এদিন আগত হঠাৎ তেখেতৰ স্বাস্থ্যৰ অৱনতি ঘটাত তেখেতক মুম্বাইত হাস্পতালত ভৰ্তি কৰোৱা হয়। 2010 চনৰ 10 মে'ত 72 বছৰ বয়সত মেকমোহনৰ পৰলোক প্ৰাপ্তি হয়। উত্তৰ প্ৰদেশৰ আজমগড় জিলাৰ মিজোৱান গাঁৱৰ এটি পৰিয়ালত জন্মগ্ৰহণ কৰিছিল কাইফি আজমীয়ে। 1942 চনত ভাৰতীয় আন্দোলনৰ সময়ত আজমীয়ে পাৰ্চী আৰু উৰ্দু ভাষাৰ অধ্যয়ন ত্যাগ কৰি কিছু সময়ৰ কাৰণে 1943 চনত ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সদস্য পদ গ্ৰহণ কৰি পূৰ্ণকালীন মাৰ্ক্সবাদী হৈ পৰিছিল। 1974 চনত ভাৰত চৰকাৰে চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰীৰে সন্মানিত কৰিছিল। লেখক সন্থা আৰু ৰাষ্ট্ৰসংহতিৰ বাবে ৰাষ্ট্ৰপতিৰ বঁটাও আগবঢ়োৱা হৈছিল। 1998 চনত মহাৰাষ্ট্ৰ চৰকাৰে জ্ঞানেশ্বৰ বঁটা প্ৰদান কৰে। আজীৱন সাফল্যৰ বাবে তেখেতলৈ সন্মানীয় সাহিত্য একাডেমীৰ ফেলোশ্বিপেৰেও সন্মানিত কৰা হৈছিল। 1970 চনত শ্ৰেষ্ঠ গীতৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আগবঢ়োৱা হৈছিল। শ্ৰেষ্ঠ কাহিনীৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আগবঢ়োৱা হৈছিল 1973 চনত। 2002 চনৰ 10 মে'ত মুম্বাইত কাইফি আজমীৰ পৰলোক প্ৰাপ্তি হয়। ইতিহাসৰ পৃষ্ঠাত গুৰুত্ব বিচাৰিলে পাওঁ সাংবাদিক সদৌ অসম সাংবাদিক সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি সুৰেশ চন্দ্ৰ বৰঠাকুৰৰ মৃত্যু। বিজ্ঞানী জগদীশ চন্দ্ৰ বসুৱে লণ্ডনত উদ্ভিদ আৰু প্ৰাণীৰ সংগতি প্ৰদৰ্শন কৰিছিল 1901 চনত। মুম্বাইত প্ৰথম নৈশ ক্ৰিকেট অনুষ্ঠিত হৈছিল 1981 চনত। আফ্ৰিকাৰ প্ৰথমজন কৃষ্ণাংগ ৰাষ্ট্ৰপতিৰূপে নেলচন মেণ্ডেলাই শপত গ্ৰহণ কৰিছিল 1994 চনত। জিলাৰ ঐতিহ্যত আজি ক'বলৈ লৈছো মাজুলীৰ তুনি নৈ সম্পৰ্কে। ব্ৰহ্মপুত্ৰ নদীৰ এখন সৰু উপনৈ হৈছে তুনি নদী। অসমৰ কেইবাখনো প্ৰাচীন সত্ৰৰ ভিতৰত অন্যতম শ্ৰী শ্ৰী ভোগপুৰ সত্ৰ তুনি নদীৰ ওচৰত অৱস্থিত। তুনি নদীক বশিষ্ঠ গংগা বুলিও কোৱা হয়। তুনি নদীখন মাজুলী জিলাৰ 1 নম্বৰ মহখুঁটিৰ পৰা উৎপত্তি হোৱা প্ৰাকৃতিক শাখা নদী। মাজুলীৰ ভোগপুৰ সত্ৰৰ ওচৰত ব্ৰহ্মপুত্ৰত তুনি নদী গৈ পৰেগৈ। বাগৰি হোৱা কিছু তথ্য অনুসৰি তুনি নৈ পুৰণি নাম হৈছিলে তুলসী নৈ। ব্ৰহ্মপুত্ৰৰ মূল সোঁত সলনি হলে তুনিয়েও ৰূপ সলায়। তুনি নদীখনৰ প্ৰস্থ খৰালিত প্ৰায় 30 মিটাৰ আৰু বাৰিষা কালত 1.5 কিলোমিটাৰলৈকে বহল হয়। 16শ শতিকাত আহোম ৰজাৰ দিনত তুনি নৈৰ পাৰতে আউনীআটী সত্ৰৰ প্ৰতিষ্ঠা হৈছিল। তেতিয়া তুনি নৈ মাত্ৰ 2 কিলোমিটাৰ আঁতৰত আছিল। বৰ ভূঁইকপৰ পিছত ব্ৰহ্মপুত্ৰৰ গতি সলনি হল, তুনি সত্ৰৰ কাষ চাপি আহিল আৰু তেতিয়াৰ পৰা খহনী আৰম্ভ হৈছে। 1950 চনৰ ভূমিকম্পত তুনিৰ গৰ্ভ 6 ফুট ওখ হল। পানী ওলাই যাব নোৱাৰি বান বেছি হবলৈ ধৰিলে। তুনি নৈৰ কাৰণে আউনীআটী সত্ৰৰ স্থান 3 বাৰকৈ সলনি হল। কমলাবাৰী ঘাট তুনি নৈ উটুৱাই নিলে। নতুন ঘাট 500 মিটাৰ আঁতৰত নিৰ্মাণ কৰিবলগীয়া হল। তুনি নৈত 60টাতকৈ বেছি প্ৰজাতিৰ মাছ পোৱা যায়। ইয়াত চিতল, কুঁহি, ভকুৱাকে আদি কৰি বিভিন্ন ধৰণৰ মাছ পোৱা

0: টুনি নৈলৈ পৰিভ্ৰমী চৰাই আহে। চাইবেৰিয়াৰ পৰা আৰম্ভ কৰি বিভিন্ন ৰাষ্ট্ৰৰ চৰাইসমূহ ইয়ালৈ আহে। শৰালি, কুৰুৱা, দলপুঙা আদিয়ে টুনি নৈ ভৰি থাকে। ইয়াৰ লগতে থলুৱা শামুকভঙা, ডাউক, পানীকাউৰিকে আদি কৰি বিভিন্ন ধৰণৰ চৰাই ৰম্যভূমি। এইবাৰ শীতত প্ৰায় 28টা প্ৰজাতিৰ পৰিভ্ৰমী চৰাই আহিছিল। টুনি নৈৰ পাৰত উৰিয়াম আজাৰ গছত প্ৰায় 22 বিধ বন্য অৰ্কিড পোৱা যায়। প্ৰতিবছৰে বহু গছ নদীৰ খহনীয়াত পৰে, ফলশ্ৰুতিত গছৰ লগতেই লাখ লাখ কপৌৰো মৃত্যু ঘটে। বাৰিষা কালত টুনি নৈলৈ ব্ৰহ্মপুত্ৰৰ শিহু আহে। ভাদ মাহত টুনিত পাল নাৱৰ খেল আৰম্ভ হয়। 100 বছৰীয়া পৰম্পৰা। আউনীআটি সত্ৰ আৰু দক্ষিণপাল সত্ৰৰ মাজত এই খেল আৰম্ভ হয়। পাল নামত সত্ৰৰ ভকতসকলে টুনিত গা ধুই ৰাতি ভাওনা কৰে। লোকবিশ্বাস অনুসৰি টুনিৰ পানীয়ে পাপ খণ্ডন কৰে।
1: সকলোৰে বাবে সামাজিক সুৰক্ষা অটল পেঞ্চন যোজনা মোদীজীৰ সংকল্প।
2: योजना उन नौजवानों के लिए है ताकि आप जब 60 साल के होंगे आपको कभी किसी के सहारे की जरूरत न पड़े, आप अपना बुढ़ापा भी गौरव के साथ बिता सको।
1: এতিয়ালৈ এই যোজনাত 8,85,00,000তকৈ অধিক লাভাৰ্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ, তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।
3: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
4: হয়,
3: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
4: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
3: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
4: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
3: অঁ, সঁচাকৈয়ে বৰ ভাল কথা,
4: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
1: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এবাৰ আহিছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ ঘাই ঘাই বাতৰিলৈ। পশ্চিমবংগৰ জনশক্তিক নতজানো প্ৰধানমন্ত্ৰীৰ বিগ্ৰেড পেৰেড গ্ৰাউণ্ডত প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, কেন্দ্ৰীয় নেতৃবৃন্দৰ উপস্থিতিত শপতগ্ৰহণ শুভেন্দু অধিকাৰীৰ, ড হিমন্ত বিশ্ব শৰ্মাসহ NDA শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীৰো অংশগ্ৰহণ। অসমৰ মৌৰ বিশ্বমুখী যাত্ৰা, আমেৰিকালৈ ৰপ্তানি, অসমৰ বক্সাৰ 20 মেট্ৰিক টন মৌ। জাতি জনগোষ্ঠীৰ মহামিলনত পৰিণত ফাট বিহু বাকৰি, চাৰিকুৰীয়াৰ পৰত মৌ গুলিত সুদাখণ্ড ডক্টৰ ভূপেন হাজৰিকা, জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপন, গামোচা প্ৰতিযোগিতাৰ আয়োজন, বিহুৱান উন্মোচন। বিজেপি NDAৰ বিধায়িনী দলৰে বৈঠকত হ'ব চূড়ান্ত সিদ্ধান্ত। আজি নিৰ্বাচিত হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। দিনৰ ভাগতে চৰকাৰ গঠনৰ বাবে ৰাজ্যপালক কৰিব সাক্ষাৎ গুৱাহাটীত উপস্থিত জে পি নাড্ডা, নায়ব সিং সোণে। চাউল, দাইল, মিঠাতেলৰ পাছত শাক পাচলিৰ বজাৰতো জুই। উৎসতকৈ 2-3 গুণ অধিক দামত পাচলি কিনিছে মহানগৰৰ বাসিন্দাই। তামিলনাডুৰ মুখ্যমন্ত্ৰীৰূপে আজি শপত ল'ব বিজয়ে। কংগ্ৰেছ দল, বাও দলসহ 121 জন বিধায়কৰ সমৰ্থন পত্ৰ জমা দিলে ৰাজ্যপালৰ হাতত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰৰ বনাঞ্চলত বলুকাত ঘৰিয়াল, পৰ্যটকৰ বাবে সুখবৰ, গাইডৰ কেমেৰাত বন্দী ছবি। চীনা সমুদ্ৰৰে হ'ব লেনদেন, বছৰি 40-50 আৰব ডলাৰ সংগ্ৰহৰ লক্ষ্য। হৰমুজৰ টোল সংগ্ৰহৰ বাবে প্ৰাধিকৰণ গঠন ইৰাণৰ। যোৱা এটা দশকত অপহৰণকাৰী কবলত 11 লাখ লোক, দেশত 70 বছৰত 20 লাখ লোকক অপহৰণ। খেলৰ পৃষ্ঠাত ৰাজস্থানক হৰুৱাই দ্বিতীয় স্থানলৈ উন্নীত গুজৰাট টাইটানছ। শুভমন সুদৰ্শনৰ অৰ্ধশতক, ৰাছিদ খান, মহম্মদ চিৰাজৰ 4টা উইকেট লাভ। IPLত আজিৰ খেল চেন্নাই ছুপাৰ কিংছ বনাম লক্ষ্ণৌ ছুপাৰ জায়েণ্ট। খেলখন 3:30 বজাত চেন্নাইত অনুষ্ঠিত হ'ব। আনহাতে আন এখন খেল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু বনাম মুম্বাই ইণ্ডিয়ানছ। খেলখন 7:30 বজাত ৰায়পুৰত অনুষ্ঠিত হ'ব। ফিফা বিশ্বকাপৰ প্ৰাথমিক দল ঘোষণা, কাইলৈ অন্তিম দিন। কোনো প্ৰতিষ্ঠানে ক্ৰয় কৰা নাই সম্প্ৰচাৰৰ স্বত্ব। দূৰদৰ্শনতে হ'ব বিশ্বকাপ দৰ্শন। প্ৰশ্ৰোতা, আজিৰ পৰ্বৰ নিৰ্দিষ্ট সময় শেষ হ'ল। আপোনালোক আটাই ভালে থাকক। অনুষ্ঠান সুদীপ্ত শৰ্মাৰ পৰা ইমানতে সামৰিছো। নমস্কাৰ।

আজি পুৱা শুনিলে অনুষ্ঠানটি প্ৰযোজনা কৰিলে কাৰ্তিক সূত্ৰধৰে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: সমূহ শ্ৰোতালৈ শুভেচ্ছা জনাই আৰম্ভ কৰিছোঁ নিদান। আজি নিদান অনুষ্ঠানৰ অতিথি মেডিচিন বিশেষজ্ঞ ডাক্টৰ ৰাজীৱ কুমাৰ বৰা। নমস্কাৰ ডক্টৰ বৰা।
1: নমস্কাৰ।
0: আৰু আমি লোৱা বিষয়টো হ'ল উচ্চ ৰক্তচাপ আৰু নিৰাময়। আমি দেখিবলৈ পাওঁ যে চিকিৎসা বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে মানুহৰ মাজত যথেষ্ট স্বাস্থ্য সজাগতা বাঢ়িছে, আৰু এই স্বাস্থ্য সজাগতা বঢ়াৰ লগে লগে কিছু ৰোগ আমি নিয়ন্ত্ৰণ কৰি ৰাখিব পৰা হৈছোঁ। বিশেষকৈ এইবোৰ ৰোগক আমি জীৱনশৈলী ৰোগ বা লাইফষ্টাইল ডিজিজ এনেকুৱা নামৰ নামাকৰণ কৰিছোঁ। কিন্তু এটা সময় আছিল যে উচ্চ ৰক্তচাপতো যথেষ্ট মানুহৰ মৃত্যু হৈছিল বা শাৰীৰিকভাৱে অসুস্থ হৈ বিশেষভাৱে জীৱন যাপন কৰিবলগীয়া হৈছিল। এতিয়া সংখ্যা কমিছে বুলি নকওঁ, কিন্তু মানুহৰ মাজত সজাগতা বাঢ়িছে, আৰু সজাগতা বঢ়াৰ কাৰণে কিছু প্ৰতিকাৰ বা প্ৰতিৰোধ কৰি ৰাখিব পাৰিছে।
1: আগতে ধৰি লওক বহুত মানুহে জানে মোৰ প্ৰেছাৰ আছে, হাই ব্লাড প্ৰেছাৰ আছে, তথাপিও ক'ব নে কিছুমানে ধৰি লওক গৰ্ব কৰিয়ে কয় যে নাই মোৰ দুখ আছে, ওপৰত তলত থাকে, এশ মই একো ফিলেই নকৰোঁ, গতিকে মোৰ সেইটোৱে গোটেই ঔষধটো পিছৰ কথা, নিমখ কমাই খোৱা সেইটো কামো নকৰিছিলে। কিন্তু নহয়, আজিকালি মানুহখিনি যথেষ্ট হেল্থ কনচিয়াছ, সজাগতা বহুত বেছি,
0: সজাগতা বাঢ়িছে। গতিকে এই সজাগতা আৰু ৰোগটোনো কি কাৰণে হয় আৰু ৰোগটো প্ৰতিৰোধ কেনেকৈ কৰি ৰাখিব পাৰি আৰু উচ্চ ৰক্ত চাপনো কি, প্ৰথমতে এই বিষয়ৰ পৰা আৰম্ভ কৰোঁ যে উচ্চ ৰক্তচাপ বুলি ক'লে বা ৰক্তচাপনো কিয় থাকিব লাগে, এই কথাখিনিৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ।
1: প্ৰথম ক'ব গ'লে চাওক, আমি যিটো ব্লাড প্ৰেছাৰ, প্ৰেছাৰটোতো থাকিবই লাগিব ব্লাডৰ, মানে তেতিয়াহে আল্টিমেটলি আপুনি যেতিয়া থিয় হৈ থাকে, প্ৰেছাৰ নাথাকিলে সেইটো ব্লাড গৈ পেলাইতো ব্ৰেইনত সোমাব নোৱাৰিব, সোমাব নোৱাৰিলে ব্লাডতে আপোনাৰ যি খোৱা বস্তু মানে গ্লুক'জখিনিয়ে কওক, অক্সিজেনে কওক, সেইটোতো ব্লাডে কেৰি কৰে। এতিয়া যেতিয়ালৈকে আপোনাৰ ব্লাড প্ৰেছাৰটো ছেটিছফেক্টৰী লেভেলত নাথাকিব যিখিনি দৰকাৰ হয়, তেতিয়ালৈকে আপোনাৰ ব্ৰেইনত নোসোমাব। গতিকে যিখিনি মানুহৰ, কিছুমান মানুহ থাকে সাধাৰণতে ল' প্ৰেছাৰ থাকে, বহুতৰ ধৰি লওক খোৱা বেয়া কাৰণে বা কিবা স্বাস্থ্যৰ কাৰণেই হ'ব পাৰে, সেই তেনেকুৱা মানুহক চাব। আপুনি যদি অলপ সময় থিয় হৈ থাকে বা দুই মিনিট চাৰি মিনিট থিয় হৈ থাকে, মূৰ ঘূৰা আৰম্ভ কৰে বা চকুৰ আগত আন্ধাৰ দেখে, সেইটো সাধাৰণতে কম ৰক্তচাপৰ চাইন এটা। গতিকে সেইকাৰণে ক'ব গ'লে আমাৰ নৰ্মেল এটা ব্লাড প্ৰেছাৰ মিনিমাম এটা থাকিব লাগিব। সাধাৰণতে আমি 120/80 বুলি কওঁ, সেইটো একদম আইডিয়েল, সেইটো আৰু কাটাকাটি 120/80 হ'ব লাগে বুলি কথা নাই, 110 বা আপোনাৰ 70 হ'লেও চলি যাব, আৰু ইপিনে 130/84/86 হ'লেও চলি যাব।
0: কিন্তু তাৰমানে আমি সহজ ভাষাত ক'বলৈ গ'লে ব্লাড প্ৰেছাৰ, এই প্ৰেছাৰটোৰ কাৰণে ৰক্ত চলাচল কৰাত সহায় কৰে।
1: মানে আপোনাৰ ধৰি লওক এতিয়া আপোনাৰ ক'ব গ'লে এটা পাম্পে যদি আপোনাৰ পানীটো ঠেলে, তেতিয়া আল্টিমেটলি পানীখিনিত এটাটো প্ৰেছাৰ থাকিবই, ঠেলিলে প্ৰেছাৰটো ওলাবই। গতিকে সেই যেতিয়া হাৰ্টে ব্লাডটো ঠেলে, ঠেলিছে বুলিয়ে কৈছোঁ আৰু, তেতিয়া আপোনাৰ শিৰত প্ৰেছাৰটো আহিবই।
0: মানে সেই আচলতে সেই পানী ঠেলাৰ যিটো কথা, সেই একেই
1: বস্তু, সেইটোত পাম্পে ঠেলে, ইয়াত আমাৰ হাৰ্টে ঠেলে। আৰু এটা কথা ঠিক, পানীৰ তুলনাত হাৰ্টটো বাৰু বহুত বেছি কমপ্লিকেটেড বস্তু, কিন্তু যিয়ে নহওক সেইটো আল্টিমেটলি ফ্লুইডে হয়।
0: গতিকে সহজ ভাষাত ক'বলৈ গ'লে যে প্ৰেছাৰটো আচলতে তেনেধৰণে থাকিবই লাগিব, তেনেধৰণে সৃষ্টি
1: হয়
0: হয় নহয় জানো। এতিয়া এই ৰক্তচাপৰ যিটো আপুনি সংখ্যা ক'লে, সেইটোৰ তাৰতম্য বয়স অনুযায়ী কিবা বেলেগ
1: থাকে? ডেফিনেটলি থাকে। আপুনি যিটো কৈছে এতিয়া ধৰি লওক আমি যিটো ক'লো একদম আইডিয়েল, যিটো 120/80 বুলি কোৱা হয়, সেইটো সাধাৰণতে খুব কম মানুহৰে থাকে, কিছুমান 116, কিছুমান 124 থাকে, কিন্তু ছেটিছফেক্টৰী, সেইখিনি ক'বলগীয়া একো নাই। কিন্তু এটা কথা ঠিক, মানে ধৰি লওক আপোনাৰ ইণ্টাৰনেশ্যনেল ক্লাছিফিকেশ্যন কিছুমান থাকেতো, তাত যদি আপুনি 140 ক্ৰছ কৰে ওপৰৰটো বা তলৰটো 90 ক্ৰছ কৰে, তেতিয়াহ'লে আপোনাৰ গ্ৰেড 1 মানে হাইপাৰ টেনশ্যন বা উচ্চ ৰক্তচাপ বুলি কোৱা হয়। তেতিয়া ফাৰ্ষ্ট কথাটো হৈছে প্ৰথম 3 মাহত লাইফষ্টাইল মডিফিকেশ্যন কৰিব দিয়া হয়, যেনে ধৰি লওক নিমখ কমাই খাওক, ৰাতিপুৱা হওক বা আবেলি হওক, প্ৰিফাৰেবলি ৰাতিপুৱা অলপ এক্সাৰচাইজ কৰক, মানে ডায়েটটো কণ্ট্ৰল কৰি লাইফষ্টাইলটো মডিফাই কৰক, আৰু যদি শকত হয় ডেফিনেটলি ৱেটটো কমাওক। সেইখিনি
0: সেইখিনি মানে মানুহজনৰ শৰীৰ চাই অকণমান তাৰতম্য থাকিব পাৰে,
1: অলপ আগা পিছা থাকিব পাৰে, সেইটো দেখো না, থাকিব
0: পাৰে। এতিয়া আমি প্ৰতিকাৰখিনিলৈকে যাম, তাৰ আগতে আৰু দুটামান কথা পাই যাওঁ। আমি প্ৰত্যেকৰ ক্ষেত্ৰতে আপুনি যিটো কথা ক'লে, সেইধৰণে ৰক্তচাপটো থাকিব লাগে,
1: থাকিব লাগে।
0: গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত,
1: মানে গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰতো আপোনাৰ প্ৰেছাৰটো বেছি থাকিব লাগে বুলি কথা নাই, প্ৰেছাৰ একেই থাকিব। কিন্তু কথাটো হৈছে আপোনাৰ যেতিয়া গৰ্ভৱতী মহিলা ধৰি লওক আপোনাৰ 8 মাহ হৈ গৈছে, 8 মাহ ক্ৰছ কৰিছে, সাধাৰণতে আপোনাৰ প্ৰেগনেঞ্চিৰ সময়ত বহুত হৰ্মনেল চেঞ্জ আহেতো, গতিকে সেই হৰ্মনেল চেঞ্জখিনিৰ কাৰণে আপোনাৰ সদায় ফ্লুইড ৰিটেনশ্যন হয়, মানে গাত পানী এক্সট্ৰা বডিটোৱে ৰাখি থয়, গতিকে ৰখাৰ লগে লগে সেইকাৰণে মানুহগৰাকী সাধাৰণতে ফুলে অলপ, শকতো হয়, এনেই খোৱাৰ কাৰণেও শকত হয়, আৰু দেখিব অলপ ভৰি ফুলিছে, যিটো হেঁচি দিলে ডবি যায়, আৰু তেওঁলোকৰ সাধাৰণতে অলপ সেইকাৰণে প্ৰেছাৰটো, ব্লাড প্ৰেছাৰটো বাঢ়ে। বাঢ়িলেও আমি তথাপিও এটলিষ্ট 140 ক্ৰছ কৰিবলৈ ইমানটা দিয়া নহয়, যদি 140 ক্ৰছ কৰিছে ইয়াতে প্ৰেছাৰ ঔষধটো দিয়া হয় বা নিমখ, এটলিষ্ট ইনিচিয়েলি নিমখটো কমাই চোৱা হয়,

0: যদি নহৈছে তেতিয়াহ'লে কিবা এটা প্ৰেছাৰ ঔষধ দিয়া হয়। মানে কাট অফ লিমিট ইজ 140 বাই 90
1: তেখেতসকলৰ ক্ষেত্ৰতো একে একে একে। আৰু এনেকুৱা কিবা কথা আছে নেকি যে তেওঁ গৰ্ভ অৱস্থা পাৰ কৰি দিয়াৰ পিছত সেই আকৌ যিটো নৰ্মেল অৱস্থা
0: হয় দেখিলে? মানে কথাটো হৈছে, ধৰি লওক আপোনাৰ যদি প্ৰেগনেঞ্চি সময়ত প্ৰেছাৰ ঔষধ কিবা খাই থাকিব লগা হৈছিলে, হয়তো আফটাৰ ডেলিভাৰী প্ৰেছাৰ ঔষধ মানে বন্ধ কৰিব লগা হ'ব পাৰে। আধা মহিলাসকলৰতো ঔষধ দিব লগা নহয়গৈ আফটাৰ ডেলিভাৰী,
1: গতিকে সেইটো বিষয়ত চিন্তা কৰিবলগীয়া
0: সেইটো ইমান নাই। প্ৰেছাৰ ঔষধ বহুত ধৰণৰ।
1: এতিয়া আমি সাধাৰণতে যে উচ্চ ৰক্তচাপত ভুগিছে এই কথাটো কেনেধৰণে গম পাব?
0: এতিয়া ক'বলৈ এইটো খুব দিগদাৰ। মই যিটো অলপ আগতেও ক'লো যে বহুত মানুহ আছে ক'ব বোলে নাই মোৰতো 200 আছে, তলত 100 থাকে, মই তেওঁ গমেই নাপাওঁ। ইয়াছ, এইটো হয় যে আপোনাৰ ধৰি লওক 140 বা ক্ৰছ কৰি জাষ্ট গৈছে, 150 আছে, হয়তো একো ফিল নকৰিবও পাৰে। গতিকে আইডিয়েলি আমি এইটোৱেই কওঁ যে আপুনি এটলিষ্ট বছৰটোত এবাৰকৈ হ'লেও প্ৰেছাৰটো জোখাটো ভাল, কাৰণ আজিকালি লাইফত বহুত ষ্ট্ৰেছ আছে, টেনশ্যন আছে, খোৱাৰো নিয়মটো ইমান নহয়, গতিকে বহুতৰে থাকে। আৰু সাধাৰণতে আপুনি চাব অবেচিটি মানে বহুতৰে বেছি থাকে, গতিকে বছৰত এবাৰ এটলিষ্ট ব্লাড প্ৰেছাৰটো জোখাওক। ইনেও এক মিনিট সময় লাগে জুখিবলৈ, যদি অলপ বেছি ওলাইছে প্ৰথম আপুনি এক্সাৰচাইজ কৰি পেলাই ৱেইট কমাই চাওক, যদি নহয় তেতিয়া প্ৰেছাৰ ঔষধ হওক। মানে মই কোৱা কথাটো এইটোৱে যে বছৰত এবাৰকৈ হ'লেও প্ৰেছাৰ জুখিব, পি এইচ চি আছে, গ'লেই হ'ল, এনেই চবেই চাই দিব, সাধাৰণ কথা, গতিকে চালেই হ'ল আৰু। মানে এবাৰ চাব লাগে।
1: মানে সেইটো কিমান বয়সৰ পৰা অভ্যাস কৰা ভাল?
0: যদি আপোনাৰ ধৰি লওক ফেমিলি হিষ্ট্ৰি আছে, মাক দেউতাক দুইজনৰে আছে, তেতিয়া 30 বছৰমানৰ পৰা ইয়াৰলি চাওক। আৰু কিন্তু কথাটো হৈছে বোলে ল'ৰা বা ছোৱালী বা দুজনে হওক, এই শকতো হয় আৰু মাক দেউতাকৰ প্ৰেছাৰ আছে, তেতিয়া আইডিয়েলি আপুনি 20 বছৰৰ পৰা কৰিব। সেইটো মানে আপুনি বয়স লৈ পেলাই ইমান সাংঘাতিক কাট অফ নাই, তথাপিও আমি 30 বছৰ বুলি ক'লে 30 বছৰৰ পৰা এটলিষ্ট ডেইলি চোৱাটো ভাল। মাক
1: দেউতাকৰ ক্ষেত্ৰত যদি আছে দেউতাক মাকৰ বা তেনেকুৱা ফেমিলি হিষ্ট্ৰি আছে, তেওঁলোকে অকণমান আগৰ পৰা চোৱা ভাল, বাকীখিনিয়ে
0: এটলিষ্ট 30 বছৰ বয়সত বোলে ক্ষীণ, মাক দেউতাকো ক্ষীণ, প্ৰেছাৰৰ একো প্ৰব্লেম নাই, 30 বছৰ পিছৰ পৰা কৰিলে হ'ল।
1: আগতীয়াকৈ একো ধৰণৰ লক্ষণ তেওঁলোকে
0: নাপাবও পাৰে,
1: নাপাব।
0: বহুতে ক'ব মোৰ ডিঙিৰ পিছফালটো বিষাইছে বা প্ৰেছাৰৰ কাৰণে মূৰ ঘূৰাইছে, আচলতে বস্তুটো উল্টা হয়। প্ৰেছাৰৰ কাৰণে মূৰ ঘূৰাই যদি আপোনাৰ খুব বেছি প্ৰেছাৰ আছে, ষ্ট্ৰক হ'ব ওলাইছে, তাৰ আগে আগে হ'ব পাৰে, সেইটো বেলেগ কথা। কিন্তু বহুতৰ আপোনাৰ মূৰ ঘূৰোৱাৰ কাৰণে সেইখিনি সময়ত প্ৰেছাৰটো বাঢ়ে। মানে হঠাৎকৈ মূৰ ঘূৰাইছে, এই কৈছে নাই প্ৰেছাৰ বাঢ়িছে নেকি, মূৰ ঘূৰাইছে, গতিকে গৈ পেলাই প্ৰেছাৰটো জোখে বেছি ওলায়, চয়ে ভাবে নাই এই কয় মানে প্ৰেছাৰটো বাঢ়িছিল কাৰণে মূৰ ঘূৰাইছে, আচলতে বস্তুটো নহয়। মূৰ ঘূৰাইছিলে হয়তো কেতিয়াবা কাণৰ প্ৰব্লেমৰ কাৰণে হ'ব পাৰে বা স্পণ্ডিলাইটিছ থাকিলে হ'ব পাৰে, সেইটো কাৰণে মূৰ ঘূৰাইছিলে। আৰু মূৰ ঘূৰালে বা আপোনাৰ ধৰি লওক খং উঠিলে বা কিবা কাৰণে বমি চমি কৰি উঠিছে, সেইখিনি সময় যদি ইমিডিয়েটলি আফটাৰ মানে সেইটো হোৱাৰ পিছত চাই নহয়, সদায় প্ৰেছাৰ বেছি পাব, সেইটো ষ্ট্ৰেছ ফেক্টৰৰ কাৰণে হয়। গতিকে প্ৰেছাৰৰ কাৰণে মূৰ ঘূৰাটো কম হয়, মূৰ ঘূৰোৱাৰ কাৰণে প্ৰেছাৰটো বেছি হয়, বস্তুটো উল্টা হয়।
1: এতিয়া ধৰি লোৱা হ'ল এজন নিৰোগী মানুহ,
0: হয়
1: তেওঁৰ ক্ষেত্ৰত আপুনি ইতিমধ্যে উল্লেখ কৰিলে যে নিয়মীয়াকৈ
0: এবছৰ,
1: যিহেতু আমি এইটো লাইফষ্টাইল ডিজিজ বা জীৱনশৈলী ৰোগ বুলি কোৱা যায়, আজিকালি আৰ্জিত বুলিও বহুত ক্ষেত্ৰত ক'ব পাৰি,
0: আৰ্জিত হয়
1: কিছু কিছু ক্ষেত্ৰত নহয় জানো, গতিকে সেইসকল ব্যক্তিৰ ক্ষেত্ৰত কিছু সজাগতাটো বেলেগ হ'ব, যেনেকে ডায়েবেটিছ বা মধুমেহ ৰোগত ভুগি আছে।
0: এটা কথা মই কৈছো, ডায়েবেটিছ বা মধুমেহ যদি আছে তেওঁতো এটলিষ্ট আমি কওঁ যে এভৰি 15 ডেজত চুগাৰটো চেক কৰিব, গতিকে আৰু কৰিলে সদায় ফাষ্টিং বিপি দুইটা কৰিব লাগে, গতিকে এভৰি 15 ডেজ চেক কৰা। আজিকালি সেই গ্লুক'মিটাৰ আছে, মানে ঘৰতে চাব পৰা মেচিনটো আছে, চুগাৰটো চেক কৰি থাকক, নৰ্মেল আছে অ'কে ভাল কথা, যদি গণ্ডগোল হৈছে ডক্টৰৰ ওচৰত আহক, তেওঁলোকে এডজাষ্ট কৰিব লগা হ'ব পাৰে ঔষধ। আৰু তেওঁলোকে প্ৰিফাৰেবলি মাহে মাহে চোৱাটো বেষ্ট। আৰু যদি প্ৰেছাৰ আছে, ধৰি লওক আপোনাৰ প্ৰেছাৰ ঔষধটো সলাইছে বা বঢ়াইছে পাৱাৰটো, তেতিয়াহ'লে এটলিষ্ট এই নতুন ঔষধটো আৰম্ভ কৰা এসপ্তাহ পিছত আকৌ চেক কৰক, যদি এই প্ৰেছাৰটো নৰ্মেল হৈ গৈছে তেতিয়াহ'লে সেইটো ঔষধ চলি থাকক মাহে মাহে। আৰু যদি মিলা নাই বোলে আকৌ বঢ়াব লগা হ'ল, যেতিয়ালৈকে বঢ়াই থাকে এভৰি 7 ডে মানে এসপ্তাহৰ মূৰে মূৰে চেক কৰক, যেতিয়ালৈকে কণ্ট্ৰল হ'ল, কণ্ট্ৰল হ'ল মাহে মাহে চেক কৰক। ডায়েবেটিছ থাকিলে মাহে মাহে কৰাটো বেষ্ট হয়,
1: উপকৃত হ'ব বা তেওঁ নিয়মেই যিটো সেইটো তেওঁ বান্ধি লোৱা নিয়ম সেইটো কৰিবই লাগিব।
0: আৰু আজিকালি ক'ব গ'লে চাওক, বহুতে ধৰি লওক আমি এতিয়া ক'লো যে পি এইচ চিত গৈ পেলাই কৰিব লাগে, আজিকালি মেচিনো আছে, আৰু গতিকে আপুনি ঘৰত বহি পেলাইও কৰিব পাৰে, গতিকে যেনেকৈ কৰক, কিন্তু প্ৰেছাৰটো এটলিষ্ট মাহত, ডায়েবেটিছ বা ধৰি লওক বেলেগ কিবা কমপ্লিকেশ্যন, কিডনীৰ কিবা প্ৰব্লেম আছে, মাহে মাহে চেক কৰাটো বেটাৰ। আৰু যদি একো নাই, বছৰত এবাৰকৈ কৰক।
1: এতিয়া ডায়েবেটিছৰ কথা আমি জানিব পাৰিলোঁ, ডায়েবেটিছ যিসকল ৰোগী তেওঁলোকে এই উচ্চ ৰক্তচাপৰ ক্ষেত্ৰত এনেধৰণে নিয়মীয়াকৈ চোৱাটো প্ৰয়োজন। তাৰ বাহিৰে আৰু কোনকেইটা ৰোগৰ ক্ষেত্ৰত সদায় সাৱধান হ'ব লাগে?
0: মানে আচল কথা ক'ব গ'লে চাওক, আপোনাৰ যিখিনি ডিজিজ, বিশেষকৈ হৰ্মনেল ডিজিজ, এটাতো আপুনি ডায়েবেটিছ বাৰু হ'ল, ছেকেণ্ড আপোনাৰ থাইৰয়ডৰ প্ৰব্লেম থাকিলে, থাইৰয়ডৰ প্ৰব্লেম যদি আপোনাৰ থাইৰয়ডে কম কাম কৰিছে, হাইপ'থাইৰয়ডিজম বুলি যিটো কয়, তেওঁলোকে সাধাৰণতে প্ৰেছাৰ থাকিবই, সাধাৰণতেই থাকে, গতিকে তেওঁলোকৰ যেতিয়ালৈকে কণ্ট্ৰল নহয় তেতিয়ালৈকে আপোনাৰ সপ্তাহে সপ্তাহে চাব লাগিব ড'জ এডজাষ্ট কৰালৈকে। তেওঁলোকে হয়তো 2 মাহ বা 3 মাহৰ মূৰে মূৰে চাই থাকিব পাৰে, কিন্তু তথাপিও মানে বেষ্ট হৈছে মাহে মাহে কৰাটো, কাৰণ মই এইকাৰণেই জোৰ দিছোঁ, বাকীবিলাক ঠিক আছে।

0: আপুনি বেলেগ হৈছে ব্লাড ড্ৰ কৰি বেজি ভৰাই পেলাই ব্লাড ওলাই পৰীক্ষা কৰিব লাগে, এইটোতো একো নাই, সাধাৰণ জাষ্ট আপুনি সেই কাফটো ৰেপ কৰি পেলাই চাবহে লাগে। গতিকে মাহত এবাৰ চোৱাৰ কি আপত্তি আছে? তেওঁৰ কাৰণে ভাল, চবৰ কাৰণে ভাল ক'ব গ'লে সেইটো কাৰণে। গতিকে সেইটোৱে ক'ম, যদি কিবা আপোনাৰ ৰোগ আছে তাৰ কাৰণে প্ৰেচাৰো আছে, ছেকেণ্ডেৰী হাইপাৰ টেনশ্যন বুলি কয়, এটলিষ্ট মাহত এবাৰকৈ চেক কৰক, নৰ্মেল থাকিলে।
1: নৰ্মেল থাকিলে এইবোৰ হ'ল ৰোগৰ ক্ষেত্ৰত,
0: হয়
1: নহয় জানো?
0: হয়।
1: এতিয়া খোৱা বোৱা, যিসকলৰ উচ্চ ৰক্তচাপ আছে তেওঁলোকে খোৱা বোৱাৰ ওপৰত যথেষ্ট গুৰুত্ব দিবলগীয়া হয়, আৰু লগে লগে আমি অকণমান নিম্ন চাপৰ কথাও পাতি যোৱা ভাল হ'ব, নহয় জানো? গতিকে উচ্চ ৰক্তচাপৰ সৈতে
0: নিম্ন
1: ৰক্তচাপটো কি হয় আচলতে?
0: হয়, ঠিকেই। এতিয়া চাওক, এনেই আমাৰ মেডিকেল চায়েন্সত একজেক্টলি আপোনাৰ যেনেকে আমি কওঁ 140/90 ক্ৰছ কৰিলে মানে প্ৰেচাৰ বেছি থাকে, সেনেকে ল' প্ৰেচাৰৰ কোনো মানে মাত্ৰা নাই। কিছুমান ৰোগী দেখিব আপোনাৰ 100/60 আছে, ফটকে থিয় হৈ দিলে মূৰ ঘূৰাই বা চকুৰ আগত আন্ধাৰ দেখে, সেইটো তেওঁৰ কাৰণে ল' প্ৰেচাৰ। মানে ধৰি লওক 3 মিনিট লাইনত থিয় হৈ আছে, মূৰটো পাতল লাগিছে, মূৰ ঘূৰাই পৰিলে, সেইটো ল' প্ৰেচাৰ। কিছুমান এনেকুৱা মানুহ আছে আপুনি 80/60 দেখিব প্ৰেচাৰ, তেওঁ গৈ পেলাই লাইনত এঘণ্টাও থিয় হৈছে, থিয় হৈ হ'লেও একো প্ৰব্লেম নহয়, গতিকে তেওঁৰ কাৰণে এইটো ল' প্ৰেচাৰ নহয়। কিছুমান মানুহৰ ইনেও নৰ্মেলিও প্ৰেচাৰ কমেই থাকে, গতিকে ইনেও যদি সেইটো প্ৰেচাৰত তেওঁৰ একো প্ৰব্লেম হোৱা নাই, ট্ৰিটমেণ্ট কৰিব লগা একো নাই। কিন্তু যদি য়েছ মূৰ ঘূৰাইছে, সাধাৰণতে আৰু এটা কথা ক'ব লাগিব যে ল' প্ৰেচাৰ মানুহৰ ইনেই নহয়, কিন্তু কাৰণ যদি অলপ প্ৰেচাৰটো কমে সেইটো গাটোৱে নিজে এডজাষ্ট কৰে, হয়তো তেওঁৰ কিবা হৰ্মনেল প্ৰব্লেম আছে, নহ'লে আৰু বহুত মানুহৰ গাত একদম ব্লাড কম থাকে, এনিমিয়া বুলি যিটো কয়, সেই এনিমিয়াত হয় সেইটো কম থাকিলে সাধাৰণতে প্ৰেচাৰ কম খুব ওলায়, প্ৰেগনেঞ্চিত বিৰাট কমন এই বস্তুটো আৰু এনিমিয়া। গতিকে ছেকেণ্ড কজ মানে যিহৰ কাৰণে প্ৰেচাৰটো কমিছে, কজটো ট্ৰিট কৰক, প্ৰেচাৰ নিজে আহি যাব, চিন্তাই কৰিব নালাগে। আৰু তথাপিও যদি ভাবিছে মানে ট্ৰিটমেণ্টটো কৰি থাকিবলৈ সময় লাগিব, তেতিয়া এটলিষ্ট এই কেইদিনমান যদি কিডনী চিনি একো প্ৰব্লেম নাই, অকণমান নিমখটো বেছিকৈ খাব দিয়ক, শ্লাইটলি মানে ORS দিয়ক, ORS আমি যিটো ডাইৰিয়াত দিওঁ, ডেইলি 1 লিটাৰকৈ ORS দিয়ক, যদি আপোনাৰ ছডিয়াম বাহিনী কম আছিলে নিজে নিজে উঠিয়ে যাওক, প্ৰেচাৰটো উঠিয়ে আহিব। গতিকে সেইটোৱে, কিন্তু মেইন কথাটো হৈছে ল' প্ৰেচাৰ কিয় হৈছে, সেইটোৱে মেইন কাৰণ।
1: কেতিয়াবা কেতিয়াবা ডায়েবেটিছ বা মধুমেহৰ ৰোগৰ ৰোগীৰ ক্ষেত্ৰত আমি দেখোঁ যে তেওঁলোকে বহুদিন ধৰি ধৰি লওক মিঠাই বা সেইবিলাক বস্তু বাছি বাছি খোৱাৰ ফলত তেওঁৰো নিম্ন ৰক্তচাপত ভোগা।
0: ডায়েবেটিছত সাধাৰণতে আপুনি যিটো কৈছে হয় এই ল' প্ৰেচাৰ থাকে, খুব কমৰ থাকে, কিন্তু সাধাৰণতে প্ৰেচাৰ বেছিহে
1: ওলায়,
0: বেছিহে ওলায়। এক নম্বৰ কাৰণ হৈছে সাধাৰণতে ডায়েবেটিছ মানুহখিনি খাব আপুনি 10 জনৰ যদি 5 জনৰ এটলিষ্ট 4 জনে শকত হ'ব, মানে অভাৰৱেইট থাকিব, হাৰ্ডলি এজনমান ক্ষীণ ওলাব। সেই ক্ষীণ মানুহজন যদি আপুনি ভালকৈ সুধি পেলাই চাই গম পাব যে তেওঁ ডায়েবেটিছ বহুত বছৰ হ'ল, এতিয়া হয়তো অকণমান কিডনী প্ৰব্লেম বা কিবা আৰম্ভ হৈছে, কাৰণ লাহে লাহে ক্ষীণাই আহিছে, সাধাৰণতে আমাৰ এটলিষ্ট এছিয়ান ছেটআপ বা এটলিষ্ট ইণ্ডিয়াৰ ছেটআপত ডায়েবেটিছৰ আপোনাৰ মোৰ দেন 80% মানুহ শকতে হয়, আৰু যেতিয়া মানে আপোনাৰ ৱেইট বেছি থাকিব, আপোনাৰ প্ৰেচাৰ বেছিয়ে থাকিব, ইয়েছ আপোনাৰ ক্ষীণ মানুহ থাকে, সেইখিনি কাৰণে যদি চাই আপুনি তেতিয়াহ'লে অকণমান লাইফষ্টাইল মডিফাই কৰিব লাগিব, আৰু যেনেকৈ ধৰি লওক অলপ নিমখটো বেছি খাব দিব লাগিব, আৰু ধৰি লওক আপুনি বহুত সময় থিয় হৈ থাকিব নালাগে, সেইটো ডায়েবেটিছৰ কমপ্লিকেশ্যনো হয় দেই, বহুত বছৰ ডায়েবেটিছ থাকিলে ফটকে যদি থিয় হৈ দিয়ে নাৰ্ভখিনি অলপ উইকনেছৰ কাৰণে কৈছোঁ, মানে এলাবৰেটলি নাযাওঁ আৰু, কিন্তু সেই থিয় হৈ দিলে আপোনাৰ টেষ্টখিনি কেতিয়া ভৰিৰ পৰা ঘূৰি আহিব নোৱাৰে, একদম সহজ ভাষাত কৈছোঁ আৰু, তেতিয়া আপোনাৰ মূৰটো পাতল লাগিব, কাৰণ ব্ৰেইনে টেষ্ট নাপালেতো কোনো লাগিব। গতিকে সেইখিনি মানুহক সাধাৰণতে এইটোৱে বুজোৱা হয় যে আপোনালোকে যদি ইনকেছ থিয় হ'ব লগা হয়ো, তেতিয়াহ'লে অকণমান লাহে লাহে কৰিব, একদম মাটিৰ পৰা ডাইৰেক্ট থিয় নিদিব, লাগিলে চকীত 1 মিনিট বা 2 মিনিট বহিব, তাৰপিছত থিয় হ'ব, আৰু প্ৰিফাৰেবলি থিয় হ'লেও ৱালৰ ওচৰত থিয় হ'ব, এটলিষ্ট প্ৰথমে যাতে মূৰ ঘূৰালে এটলিষ্ট ধৰিব পাৰে। কিন্তু এওঁলোক পেচেণ্টৰ সাধাৰণতে এইটো ডায়েবেটিছৰ কমপ্লিকেশ্যন হয়, আৰু গতিকে এইবোৰ দীঘলীয়া ডায়েবেটিছত হয়,
1: গতিকে সেইখিনি কথা চিকিৎসকৰ পৰামৰ্শ মতে যিহেতু
0: পৰামৰ্শ মতে
1: কৰিব লাগিব, গতিকে আৰু তেওঁ নিশ্চয় চিকিৎসকৰ ওচৰলৈ মধুমেহ থাকিলে যায় থাকিব লাগিব। আমি দেখা পাওঁ উচ্চ ৰক্তচাপৰ কাৰণে বহুত ব্যক্তি হাৰ্ট এটেক সন্মুখীন হ'বলগীয়া হয়, আৰু তেতিয়া কি কৰিব পাৰে বা তেওঁ নিয়ন্ত্ৰণ কৰি ৰাখোঁতে সেই অৱস্থালৈ নাযাবৰ কাৰণে কি কথা মনত ৰাখিব লাগে?
0: খালি মই এতিয়া এটা প্ৰথম কথা ক'ব খুজিছোঁ, আপুনি ধৰি লওক এই হাই প্ৰেচাৰৰ কাৰণে যিটো কৈছে হাৰ্ট এটেক বুলি, হাৰ্ট এটেক হয় নোহোৱা নহয়, কিন্তু তাত আপোনাৰ বেছি কমন এই ব্ৰেইন ষ্ট্ৰকটো হয়,
1: ষ্ট্ৰক
0: বহুতে ব্ৰেইন এটেকো কয়, কিন্তু মুঠতে ষ্ট্ৰক যিটো আৰু, আৰু সাধাৰণতে আপোনাৰ সেই ষ্ট্ৰক হোৱা পেচেণ্টখিনি যদি চাই নহয়, আপুনি এটলিষ্ট 10ৰ ভিতৰত নকলেও 8 জনৰতো আপোনাৰ প্ৰেচাৰ বেছি থাকেই, গতিকে তেওঁ হয়তো যদি সেই প্ৰেচাৰটো আগৰ পৰা কণ্ট্ৰল কৰি ৰাখিলে, বিশেষকৈ শিৰ ফাটা ষ্ট্ৰকটো দেই, এটা আছে শিৰ ব্লক হয়, ব্লাড ব্লক হয়, সেইটো এটা ষ্ট্ৰক, আৰু এটা আছে শিৰ মানে ফাটি গৈ পেলাই ব্লিডিং হৈ পেলাই ষ্ট্ৰক হয়, এই সাধাৰণতে শিৰ ফাটা ষ্ট্ৰকটো আপুনি 10ৰ ভিতৰত নহ'লেও 8 জনৰতো আপুনি হাই প্ৰেচাৰ পাবই, 2 জনৰ নৰ্মেল প্ৰেচাৰটো হয় বাৰু, এইটো বেলেগ কথা, কিন্তু সেই তেখেতসকলৰ কাৰণে এইটোৱে ক'ব খোজোঁ যে তেওঁলোকে হয়তো যদি আপুনি সদায় প্ৰেচাৰটো কণ্ট্ৰল কৰি ৰাখিলেহেঁতেন এইটো ষ্টেজ কেতিয়াও নাপালে
1: হ'বলগীয়া নহয়, গতিকে সেই নিয়ন্ত্ৰণ কৰি ৰাখিবৰ কাৰণে তেওঁ খাদ্যাভ্যাস বা তেওঁৰ চলন ফুৰণ কি হ'ব লাগে সেই সম্পৰ্কে জনাব।
0: প্ৰথম কথা হৈছে চাওক, আপুনি

0: এইকাৰ যদি প্ৰেছাৰ আছে প্ৰথম নিমখটোতো ডেফিনেটলি কমাই খাব লাগিব। এক্সট্ৰা নিমখ যাতেতো কেতিয়াও নলয়, বহুতে কেঁচা নিমখ যে খায় সেইটো যাতে কোনো পধ্যেই নহয় প্ৰথম কথা। আৰু ছেকেণ্ড কথা, আপোনাৰ যিমানে এই স্নেক্স ভুজিয়াই কওক বা চানা, সেইবোৰত বহুত নিমখ থাকে, তেলো থাকে, চানাচুৰ জাতীয় বস্তু, সেইখিনি বস্তু যিমান পাৰে ট্ৰাই টু এভইড, আৰু মানে এইবোৰ বাদ দিয়াই ভাল। আৰু ছেকেণ্ড মষ্ট ইম্পৰ্টেণ্ট কথা হৈছে আপোনালোকে এক্সাৰচাইজ কৰক। এক্সাৰচাইজ মানে এইটো নহয় যে আপুনি সদায় একদম দৌৰিবই লাগিব, আপুনি ভালকে আসন কৰক, কপাল ভাতি আছে, এনেকুৱা বহুত আছে, ধৰি লওক আপুনি ৰেগুলাৰলি আসন কৰক, বা ৰাতিপুৱা যদি আপুনি 1.5 কিলোমিটাৰ খোজকাঢ়ে আপ আৰু 1.5 কিলোমিটাৰ ডাউন, মানে 3 কিলোমিটাৰ টোটেল খোজকাঢ়ে, খোজকাঢ়িলে খালি এটাই কথা ক'ব গৈছে, ফুৰিব যোৱা টাইপ খোজকাঢ়িলে নহ'ব, বোলে গৈছোঁ আমুকৰ ঘৰত কি লাগিছে সেইবোৰ চাই চাই গৈ থাকিলে নহ'ব। আৰু মানে জোৰত খোজকাঢ়ক যাতে আপোনাৰ চাৰ্টটো ঘামত তিতে, সেনেকৈ যদি আপুনি 3 কিলোমিটাৰ খোজকাঢ়ে হাৰ্ডলি 15 মিনিট বা 20 মিনিট সময় লাগিব, বা সপ্তাহত 5 দিনকৈ কৰক যথেষ্ট, কিন্তু ৰেগুলাৰ কৰিবলৈ হাফ ডে আপুনি এটলিষ্ট 5 দিনকৈ কৰক। অলপ যদি খুব ষ্ট্ৰেছফুল লাইফ আছে আপুনি ৰিলেক্সেশ্যনৰ কাৰণে গানে শুনে য়োগা কৰে আপোনালোকৰ কথা, সেইটো কৰিলেই হ'ল। আৰু নিমখ কমাই খাওক, কিন্তু ৰেগুলাৰলি ব্লাড প্ৰেছাৰো চেক কৰিব। আৰু মষ্ট ইম্পৰ্টেণ্ট কথা হৈছে এলকহল চিগাৰেট, সেইটোতো বুজিছে আৰু, সেইটো মানে প্ৰেছাৰ
1: আৰু মদ্যপান
0: সেইখিনিতো কথাটো হৈছে আমি একো নাই, প্ৰেছাৰ টেছাৰ নাথাকিলেই মানা কৰোঁ, গতিকে এনেকুৱা প্ৰেছাৰ থাকিলে বা চুগাৰ থাকিলেতো আৰু দেখা দেখি বন্ধ কৰিব লাগিব, বন্ধ কৰিব লাগিব মানে তেওঁলোকৰ কাৰণে ভাল,
1: গতিকে
0: পৰিয়ালৰ কাৰণে, তেওঁৰ কাৰণে, সমাজৰ কাৰণেও ভাল, গতিকে সেইখিনিতে বস্তু বন্ধ কৰিব লাগে, সেইটো সেইটোৱে কথা।
1: মাছ মাংসৰ ক্ষেত্ৰত
0: মাছ মাংস একজেক্টলি বহুতে কয়, বিশেষকৈ মাছততো ইমান একো প্ৰব্লেম নাই, মাছত ইনেও আচলতে আপোনাৰ কিছুমান অমেগা 3 ফেটি এচিড থাকে বুলি কয়, সেইটো আচলতে হাৰ্টৰ কাৰণে ভাল, বেয়াটো পিছৰ কথা। যদি বোলে ইউৰিক এচিডৰ প্ৰব্লেম আছে, কলেষ্ট্ৰল বহুত বেছি আছে, মাংস যিমান পাৰে কমাই খাব পাৰিলে বেছি ভাল। আৰু তথাপিও যদি খায়ো মানে ধৰি লওক মুৰ্গীটো খালে ইমান অপকাৰ নহয়, যদি আপুনি ছাগলী খায় বেছি অপকাৰ হ'ব, কম খালে সপ্তাহত আপুনি এদিন খালে আমি একো নকওঁ, আৰু মাছ খাব পাৰে, কিন্তু ইম্পৰ্টেণ্ট কথা হৈছে যদি যিমান পাৰে ডিমটো এগটো ট্ৰাই টু এভইড, সেইটো
1: প্ৰস্ৰাৱৰ সমস্যা থাকিলে এইটো নোখোৱা,
0: কাৰণ এইটো যথেষ্ট কলেষ্ট্ৰল থাকে,
1: গতিকে সেইখিনি কথা মনত ৰাখিব লাগিব। মানে খাদ্যাভ্যাসৰ সলনিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিব লাগিব, নিয়মীয়াভাৱে প্ৰেছাৰ চেক কৰিব লাগিব, ঔষধ যেনেধৰণে দিয়ে সেইধৰণে খাব লাগিব, আৰু ঔষধৰ তাৰতম্য হ'ব পাৰে, চিকিৎসকৰ পৰামৰ্শ মতে তাৰতম্যখিনি গ্ৰহণ কৰিব লাগিব, এইখিনি যদি কৰি থাকে তেতিয়াহ'লে উচ্চ ৰক্তচাপ এটা ডাঙৰ সমস্যা
0: নহয়।
1: কিন্তু উচ্চ ৰক্তচাপৰ কাৰণে কিছু জটিলতা আহিব, যদিহে তেওঁ যিখিনি আপুনি পৰামৰ্শ দিলে নকৰে সেইখিনিয়ে জটিলতা আনিব পাৰে। ডক্টৰ বৰা আপোনালৈ ধন্যবাদ থাকিল, নমস্কাৰ।
0: নমস্কাৰ, ধন্যবাদ।
2: স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান নিদান শুনিলে।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
5: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
4: তাৰ মানে?
5: মানেটো হল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত কি হয়?
5: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
4: মানে
5: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
4: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী। আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
6: Our voice gets you heard everywhere.
3: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
6: 6900453528।
3: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
7: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটী।

গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8 MHz।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: উপন্যাস পাঠ অনুষ্ঠানত শুনক উপন্যাস সম্রাট রজনীকান্ত বৰদলৈ রচিত উপন্যাস মিৰি
1: জীয়ৰী।
0: প্ৰতি শুকুৰবাৰে নিশা 8:02 আৰু শনিবাৰে পুৱা 7:30 বজাত।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী, বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। ৰাজ্যত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ বাবে সাজু হৈছে। বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত আজি পুৱা 9:00 বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক জে পি নাড্ডা আৰু সহকাৰী পৰ্যবেক্ষক নায়াব সিং ছাইনীৰ উপস্থিতিত বিধায়িনী দলৰ নেতা বাছনি কৰা হ'ব। ইয়াৰ পাছত একেটা স্থানত এন ডি এৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। বৈঠকত এন ডি এৰ বিধায়িনী দলৰ নেতা বাছনি কৰা হ'ব। বৈঠকৰ অন্তত এন ডি এৰ বিধায়িনী দলে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰিব আৰু চৰকাৰ গঠনৰ বাবে দাবী জনাব। নতুন চৰকাৰে পৰহিলৈ আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থকাৰ কথা। উল্লেখযোগ্য যে খানাপাৰাত আয়োজিত শপত গ্ৰহণ অনুষ্ঠানত বিজেপিয়ে 1,00,000 লোকক সমবেত কৰোৱাৰ লক্ষ্য লৈছে। শপত গ্ৰহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত স্বপ্ননীল পাল আৰু যান বাহন আৰক্ষীৰ উপ আয়ুক্ত জয়ন্ত সাৰথী বৰাই কালি এখন সংবাদমেলত এই বিষয়ে ঘোষণা কৰে। এই অনুসৰি পৰহিলৈ পুৱা 9:00 পৰা দুপৰীয়া 2:00 কইনাধৰাৰ পৰা বিমানবন্দৰলৈ গধুৰ আৰু ধীৰ গতিৰ বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। কইনাধৰাৰ পৰা জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় পইণ্টলৈকে কেৱল পথৰ এটা ফালেৰেহে যান বাহনৰ চলাচলৰ অনুমতি দিয়া হ'ব। এই পথছোৱাৰে ট্ৰাক, ডাম্পাৰ আদি গধুৰ বাহন চলাচল কৰিব নোৱাৰিব। জনসাধাৰণক অসুবিধা এৰাই চলাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তে জি এছ ৰোড ব্যৱহাৰ কৰিবলৈ আৰু বিমানবন্দৰলৈ যোৱা যাত্ৰীসকলক কমেও দুঘণ্টা আগতে যাবলৈ অনুৰোধ জনোৱা হৈছে। নিৰ্দেশনা অনুসৰি 27 নম্বৰ আৰু 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ছাৰ্ভিচ

0: ট্ৰেইনৰ লগতে বতাহগুলি, পাঞ্জাৰবাৰী, ছয়মাইল, খানাপাৰা আদি অঞ্চলৰ ৰাস্তাৰ কাষত যান বাহন ৰখাই থব নোৱাৰিব। শপতগ্ৰহণ অনুষ্ঠানলৈ অহা বাহনসমূহৰ বাবে সৰু সজাই, বশিষ্ঠ পথ, শ্বহীদ ন্যাস পথত পাৰ্কিঙৰ ব্যৱস্থা কৰা হ'ব। যান বাহন আৰক্ষীৰ উপ আয়ুক্ত জয়ন্ত সাৰথী বৰাই যান বাহনৰ চলাচল নিয়ন্ত্ৰণৰ বিষয়ে এইদৰে কয়।
1: NH-27টোত আমি সকলো ধৰণৰ ডাঙৰ গাড়ী, যিবিলাক মাল কঢ়োৱা গাড়ী থাকে, বিশেষকে ট্ৰাক, ডাম্পাৰ, JCB, হাইড্ৰা, এই কোনো ধৰণৰ গাড়ীখিনি চলাচল আমি NH-27 আৰু NH-17ত আমি হ'ব নিদিম। ঠেলা হওক, ই ৰিক্সাছ হওক, সেই শ্ল' মুভিং ভেহিকেলছখিনিও একে NH-27 আৰু NH-17। NH-27টো মই কৈছো আপোনাৰ কন্যাধাৰা পইণ্টৰ পৰা ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰলৈকে, আকৌ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰৰ পৰা আজৰালৈকে এই অঞ্চলটোত শ্ল' মুভিং ভেহিকেল আৰু যিখিনি ডাঙৰ ডাঙৰ ট্ৰাক, ডাম্পাৰ, JCB সেইখিনি প্ৰযোজ্য বন্ধ কৰা হ'ব। NH-27ৰ ছাৰ্ভিচ লেন, বহুত দি ছাৰ্ভিচ লেন আৰু মেইন ট্ৰেকত কোনো ধৰণৰ গাড়ী পাৰ্কিং নহ'ব সেইদিনাখন।
0: লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ মহগুলি চাপৰিত অনুষ্ঠিত ঐতিহাসিক ফাট বিহুৰ আজি সামৰণি পৰিব। চাৰিকৰীয়া নৈৰ পাৰত অনুষ্ঠিত বিভিন্ন জাতি জনজাতিৰ মহামিলনৰ এই বিহুতলিত আজি পুৱা 10 বজাত সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব। জনপ্ৰিয় কণ্ঠশিল্পী তথা অভিনেত্ৰী দীপলীনা ডেকাই এই শোভাযাত্ৰা উদ্বোধন কৰিব। দুপৰীয়া 12 বজাত ফাট বিহুৰ মুখ্য আকৰ্ষণ মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। জ্যেষ্ঠ বিহুৱা নিৰঞ্জন গগৈয়ে শতাধিক দলে অংশগ্ৰহণ কৰিবলগীয়া মুকলি বিহু প্ৰতিযোগিতা মুকলি কৰিব। দিনৰ 2 বজাৰ পৰা ফাট বিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হ'ব। অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত গোস্বামীয়ে উদ্বোধন কৰিবলগীয়া মুকলি সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। নৱনিৰ্বাচিত বিধায়ক ডঃ ৰণোজ পেগু, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, ঢকুৱাখনাৰ বিধায়ক নৱকুমাৰ দলে আৰু সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে মুকলি সভাত বিশিষ্ট অতিথি হিচাপে ভাগ ল'ব। মুকলি সভাত লোক সংস্কৃতিৰ গৱেষক ডঃ পুষ্প গগৈ নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকিব। ডিব্ৰুগড় জিলাৰ কুমাৰণী চিগা ৰাষ্ট্ৰীয় ঘাইপথত কালি নিশা ডাম্পাৰৰ খুন্দাত এজন লোক থিতাতে নিহত হয়। মৃত লোকজন চৰাইদেউৰ জিতুল সোণোৱাল বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰৰ চালকক আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সমৰ্থ হয়। আমাৰ এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 9 বজাত শুনিবলৈ পাব।
2: নমস্কাৰ, आकाशवाणी से समाचार प्रभात के साथ मैं लवलीन निगम। प्रधानमंत्री नरेंद्र मोदी आज कर्नाटक और तेलंगाना का दौरा करेंगे। वह हैदराबाद में लगभग 9,400 करोड़ रुपए के विकास परियोजनाओं का लोकार्पण और शिलान्यास करेंगे और बेंगलुरु में आर्ट ऑफ लिविंग के 45वें स्थापना दिवस समारोह में शामिल होंगे। टीवी के प्रमुख सी जोसेफ विजय आज सुबह तमिलनाडु के मुख्यमंत्री पद की शपथ लेंगे। राष्ट्रपति द्रौपदी मुर्मू ने एन रंगासामी को पुदुचेरी का मुख्यमंत्री नियुक्त किया। केंद्र ने नियमों के प्रकाशन के साथ 4 श्रम संहिताएं लागू की। रक्षा अनुसंधान अविकास संगठन ने स्क्रामजेट कम्स्टर के सफल परीक्षण से हाइपरसोनिक मिसाइल विकास में बड़ी सफलता हासिल की और ताशकंद में एशियाई अंडर 15 और अंडर 17 मुक्केबाजी चैंपियनशिप में 9 भारतीय महिला मुक्केबाज फाइनल में। अब समाचार विस्तार से। प्रधानमंत्री नरेंद्र मोदी आज कर्नाटक के बेंगलुरु में आर्ट ऑफ लिविंग संस्था की 45वीं वर्षगांठ समारोह में शामिल होंगे। श्री मोदी आर्ट ऑफ लिविंग इंटरनेशनल सेंटर में नवनिर्मित ध्यान मंदिर का उद्घाटन भी करेंगे। ब्यौरा हमारे संवाददाता से।
3: प्रधानमंत्री नरेंद्र मोदी आज आर्ट ऑफ लिविंग फाउंडेशन के सदस्यों को संबोधित करेंगे और यहां पर नए ध्यान मंदिर का उद्घाटन भी करेंगे। फाउंडेशन द्वारा संचालित समाज सेवा से जुड़े कार्यक्रम का उद्घाटन भी उनके द्वारा होगा। आर्ट ऑफ लिविंग केंद्र जाने के पहले प्रधानमंत्री एयरपोर्ट के बाहर बीजेपी नेताओं और कार्यकर्ताओं को संबोधित करेंगे। कर्नाटक विधानसभा के विपक्ष के नेता आर अशोका ने बताया कि विभिन्न राज्यों में पार्टी की जीत के कारण अभिनंदन कार्यक्रम भी आयोजित किया गया है। प्रधानमंत्री के आगमन के संदर्भ में बेंगलुरु पुलिस ने वाहन संचार पर कुछ पल के लिए रोक लगाई है। सुधींद्र, आकाशवाणी समाचार, बेंगलुरु।
2: प्रधानमंत्री इसके बाद तेलंगाना के हैदराबाद में कई विभिन्न विकास परियोजनाओं का लोकार्पण और शिलान्यास करेंगे। एक रिपोर्ट।
4: प्रधानमंत्री नरेंद्र मोदी आज HICC में आयोजित कार्यक्रम दौरान 9,000

0: participate in 45th anniversary celebrations of the Art of Living in Bengaluru. TVK Chief C. Joseph Vijay to be sworn in as Chief Minister of Tamil Nadu this morning. President Draupadi Murmu appoints N. Rangasamy as Chief Minister of Puducherry. Centre operationalises 4 labour codes with publication of rules. DRDO achieves major breakthrough in hypersonic missile development by conducting long-duration test of scramjet combustor. And 9 Indian boxers advance to finals of Asian Boxing Under 15 and Under 17 Championships in Tashkent. And with that, we end the morning news. Have a nice day.
1: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
6: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
5: তাৰ মানে?
6: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
5: তাত কি হয়?
6: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
5: মানে
6: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
5: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
7: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 730 কিলোহাৰ্টজ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজ, লগতে নিউজ অন AIR মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু গীতি মালিকা।

কল্পনা ভূঞাৰ কণ্ঠগীতটি শুনিলে। এইবাৰ এয়া ৰঞ্জিত কটকী, গীতৰ কথা জীমনি চৌধুৰীৰ, প্ৰযোজনা বিপুল বৰুৱাৰ।

ৰঞ্জিত কটকীৰ কণ্ঠকীৰ্তি শুনিলে। এইবাৰ শুনাবলৈ লৈছো অপৰ্ণ দত্ত চৌধুৰীৰ কণ্ঠৰীতি গীত। গীতৰ কথা আৰু প্ৰযোজনা কিশোৰ দাসৰ।

গীতিমালিকা অনুষ্ঠানত সেয়া আছিল অসীম কুমাৰ। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ কৃষ্ণা লহকৰ বৰদলৈৰ কণ্ঠৰীতি গীত, গীতৰ কথা অপূৰ্ব বেজবৰুৱাৰ, প্ৰযোজনা অসীম হাজৰিকাৰ।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: উপন্যাস পাঠ অনুষ্ঠানত শুনক উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ ৰচিত উপন্যাস মিৰি
1: জীয়ৰী।
0: প্ৰতি শুকুৰবাৰে নিশা 8:02 আৰু শনিবাৰে পুৱা 7:30 বজাত।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী সর্বক্ষণ।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ৰাজ্যত বিজেপি নেতৃত্বাধীন এন ডি এ তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ বাবে সাজু, খন্তেক পাছতে বিজেপিৰ বিধায়িনী দলৰ বৈঠক, চি জোচেফ বিজয়ৰ আজি তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ, গড়ভঙা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণাৰ অধিসূচনা বাতিল সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ ন্যায়ালয়ৰ জাননী, বাক্সা জিলাৰ কৃষকৰ দ্বাৰা উৎপাদিত 20 মেট্ৰিক টন মৌ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ৰপ্তানি আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে গুজৰাট টাইটানছৰ 77 ৰাণত জয়লাভ। ৰাজ্যত বিজেপি নেতৃত্বাধীন এন ডি এ তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ বাবে সাজু হৈছে। বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত খন্তেক পাছতে বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক জে পি নাড্ডা আৰু সহকাৰী পৰ্যবেক্ষক নায়াব সিং ছাইনীৰ উপস্থিতিত বিধায়িনী দলৰ নেতা বাছনি কৰা হ'ব। ইয়াৰ পাছত একেটা স্থানত এন ডি এৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। বৈঠকত এন ডি এৰ বিধায়িনী দলৰ নেতা বাছনি কৰা হ'ব। বৈঠকৰ অন্তত এন ডি এৰ বিধায়িনী দলে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰিব আৰু চৰকাৰ গঠনৰ বাবে দাবী জনাব। নতুন চৰকাৰে পৰহিলৈ আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থকাৰ কথা। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই প্ৰধানমন্ত্ৰীৰ ভ্ৰমণসূচী সন্দৰ্ভত এইদৰে কয়।
1: প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আমাৰ যি কাৰ্যসূচী আমি পাইছো, সেই অনুসৰি পুৱা 10-15 বজাত তেখেত বৰজাৰ বিমানবন্দৰত অৱতৰণ কৰিব, লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত। তাৰপিছত তেখেত পোনে পোনে নাৰেংগী হেলিপেডলৈকে আহিব আৰু নাৰেংগীৰ পৰা তেখেত বাই ৰোড খানাপাৰা ফিল্ডলৈকে আহিব। তাত তেখেতে এই শপত গ্ৰহণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।
0: শপত গ্ৰহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত স্বপ্নীল পাল আৰু যান বাহন আৰক্ষীৰ উপ আয়ুক্ত জয়ন্ত সাৰথী বৰাই কালি এখন সংবাদমেলত এই বিষয়ে ঘোষণা কৰে। এই অনুসৰি পৰহিলৈ পুৱা 9 বজাৰ পৰা দিনৰ 2 বজালৈ কইনাধৰাৰ পৰা বিমানবন্দৰলৈ গধুৰ আৰু ধীৰ গতিৰ বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। কইনাধৰাৰ পৰা জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় পইণ্টলৈকে কেৱল পথৰ এটা ফালেৰেহে যান বাহন চলাচলৰ অনুমতি দিয়া হ'ব। এই পথছোৱাৰে ট্ৰাক, ডাম্পাৰ আদি গধুৰ বাহন চলাচল কৰিব নোৱাৰিব। জনসাধাৰণক অসুবিধা এৰাই চলাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তে জি এছ ৰোড ব্যৱহাৰ কৰিবলৈ আৰু বিমান বন্দৰলৈ যোৱা যাত্ৰীসকলক কমেও 2 ঘণ্টা আগতে যাবলৈ অনুৰোধ জনোৱা হৈছে। যান বাহন আৰক্ষীৰ উপ আয়ুক্ত জয়ন্ত সাৰথী বৰাই যান বাহনৰ চলাচলৰ নিয়ন্ত্ৰণৰ বিষয়ে এইদৰে কয়।
2: NH-27 আমি সকলো ধৰণৰ ডাঙৰ গাড়ী, যিবিলাক মাল কঢ়োৱা গাড়ী থাকে, বিশেষকে ট্ৰাক, ডাম্পাৰ, জে চি বি, হাইড্ৰা, এই কোনো ধৰণৰ গাড়ীখিনি চলাচল আমি NH-27 আৰু NH-17 আমি হ'ব নিদিম। ঠেলা হওক, ই ৰিক্সাছ হওক, সেই শ্ল' মুভিং ভেহিকেলছখিনিও একে NH-27 আৰু NH-17। NH-27 মই কৈছো আপোনাৰ কন্যাধাৰা পইণ্টৰ পৰা ভূপেন হাজিৰা সমাধি ক্ষেত্ৰলৈকে, আকৌ ভূপেন হাজিৰা সমাধি ক্ষেত্ৰৰ পৰা আজৰালৈকে এই অঞ্চলটোত শ্ল' মুভিং ভেহিকেল আৰু যিখিনি ডাঙৰ ডাঙৰ ট্ৰাক, ডাম্পাৰ, জে চি বি সেইখিনি প্ৰযোজ্য বন্ধ কৰা হ'ব। NH-27 ছাৰ্ভিচ লেন, বহুত দি ছাৰ্ভিচ লেন আৰু মেইন ট্ৰেকত কোনো ধৰণৰ গাড়ী পাৰ্কিং নহ'ব সেইদিনাখন।
0: টিভিকেৰ মুৰববী চি জোচেফ বিজয়ে আজি পুৱা 10 বজাত তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। চেন্নাইত হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত শ্ৰীবিজয়ৰ সৈতে অন্য 9 গৰাকী মন্ত্ৰীয়ে শপত ল'ব। তামিলনাডুত 234 জনীয়া বিধানসভাত 120 গৰাকী বিধায়কৰ সমৰ্থন লাভ কৰাৰ পাছত কালি ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে শ্ৰীবিজয়ক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায়। লোকভৱনৰ তৰফৰ পৰা জাৰি কৰা প্ৰেছ বিজ্ঞপ্তি অনুসৰি ৰাজ্যপালে শ্ৰীবিজয়ক 13 মে' বা ইয়াৰ পূৰ্বে বিধানসভাত আস্থাৰ ভোট বিচাৰিবলৈ নিৰ্দেশ দিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে গুৱাহাটী মহানগৰীৰ গাঁতে লাগি থকা গড়ভঙা সংৰক্ষিত

0: অঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা অধিসূচনা বাতিল কৰা সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে। ন্যায়ালয়ে সমগ্ৰ বিষয়টো সন্দৰ্ভত 5 আগষ্টৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ বন বিভাগক সময়সীমা নিৰ্ধাৰণ কৰি দিছে। সাংবাদিক ৰাজীৱ ভট্টাচাৰ্য আৰু সমাজকৰ্মী সুব্ৰত তালুকদাৰে দাখিল কৰা দুখন সুকীয়া জনস্বাৰ্থ জড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে কালি এই নিৰ্দেশ দিয়ে। ৰাজ্য চৰকাৰে 2022 চনৰ মাৰ্চত প্ৰাথমিক অধিসূচনা জাৰি কৰি গুৱাহাটীৰ উপকণ্ঠ অঞ্চলত অৱস্থিত গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 117 বৰ্গ কিলোমিটাৰ ভূমি বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰিছিল যদিও 2023 চনৰ ছেপ্টেম্বৰত ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তৰ পাছত কোনো নিৰ্দিষ্ট কাৰণ উল্লেখ নকৰাকৈ এই বিষয়ক অধিসূচনাখন বাতিল কৰা হৈছিল। মানস ৰাষ্ট্ৰীয় উদ্যানত ঘোং, ৰয়েল বেংগল টাইগাৰ, গঁড় আৰু বিভিন্ন প্ৰজাতিৰ চৰাইৰ সংখ্যা পূৰ্বতকৈ বৃদ্ধি পাইছে। উদ্যানখনৰ জীৱ জন্তু আৰু জৈৱ বৈচিত্ৰ দৰ্শনৰ বাবে দেশ বিদেশৰ বহু পৰ্যটকৰ উদ্যানখনলৈ আগমন হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী বনাঞ্চলৰ মুখ্য প্ৰৱেশদ্বাৰৰ সমীপত দুটা ঘোঙৰ পোৱালীয়ে উমলি থকা দৃশ্যই পৰ্যটকসকলক আকৰ্ষিত কৰিছে বুলি আমাৰ বাক্সা জিলাৰ সংবাদদাতা দামোদৰ তালুকদাৰে প্ৰতিবেদনযোগে প্ৰকাশ কৰিছে।
1: বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান সম্পৰ্কে সঘনাই ব্লেক পন্থাৰ তথা খং প্ৰজাতিৰ বাঘৰ নান্দনিক দৃশ্য দেখি পৰ্যটকসকলে আপ্লুত হৈ পৰা পৰিলক্ষিত হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী বনাঞ্চলৰ মুখ্য প্ৰৱেশদ্বাৰৰ কাষত বিগত কেইবাদিন ধৰি দুটাকৈ খঙৰ পোৱালী সকলোকে আমোদ দিয়া আহিছে। কেতিয়াবা যদি ঘাঁহনিত আৰু কেতিয়াবা গছৰ ডালত ব্লেক পন্থাৰ বিচৰণ লৈ স্থানীয় লোকৰ লগতে প্ৰকৃতিপ্ৰেমীসকলে উৎফুল্লিত হৈ পৰিছে। একে সময়তে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ঠেকিয়াবটীয়া বাঘৰ মুক্ত বিচৰণেও পৰ্যটকক আমোদ দি আহিবলৈ সক্ষম হৈছে। আনহাতে কিছুদিন পূৰ্বে এটি কণমানি হাতীৰ পোৱালী মাতৃৰ সৈতে উমলি জামলি থকাৰ দৃশ্যই মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰিভ্ৰমণ কৰিবলৈ অহা দেশী বিদেশী পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। মাতৃ আৰু কণমানি পোৱালিটোৰ এক নান্দনিক দৃশ্য প্ৰত্যক্ষ কৰি কেইবাটাও পৰ্যটকৰ দলে আনন্দত আত্মহাৰ হৈ পৰিছিল। উল্লেখ্য যে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষ আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান সুৰক্ষা আৰু সংৰক্ষণৰ কামত সততে নিয়োজিত হৈ থকা স্বেচ্ছাসেৱী সংগঠনসমূহৰ সৈতে তথ্য অনুসৰি ৰাষ্ট্ৰীয় উদ্যানখনত শেহতীয়াভাৱে ব্লেক পন্থাৰ বাঘৰ লগতে অন্যান্য জীৱ জন্তুৰ সংখ্যা বৃদ্ধি পাইছে।
0: ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ প্ৰচেষ্টা তথা কৃষিজাত আৰু প্ৰসংস্কৰিত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণ এপিডাৰ সহযোগত কালি বাক্সা জিলাৰ কৃষকৰ দ্বাৰা উৎপাদিত 20 মেট্ৰিক টন মৌ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ৰপ্তানি কৰা হয়। এই উপলক্ষে খানাপাৰাৰ কৃষি ভৱনত আয়োজিত এটা অনুষ্ঠানত কৃষি বিভাগৰ আয়ুক্ত সচিব অৰুণা ৰাজৰিয়াই এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰে। বাক্সা জিলাৰ 5 শতাধিক কৃষকৰ পৰা সংগ্ৰহ কৰা এই মৌখিনি এপিডাৰ পঞ্জীয়নভুক্ত ৰপ্তানিকাৰী ছল্ট ৰেঞ্জ ফুডছ প্ৰাইভেট লিমিটেডৰ জৰিয়তে আমেৰিকালৈ প্ৰেৰণ কৰা হৈছে। অনুষ্ঠানত অংশ লৈ কৃষি বিভাগৰ আয়ুক্ত সচিবগৰাকীয়ে কয় যে অকল বাক্সাই নহয় ৰাজ্যৰ বহু অঞ্চলত মৌৰ উৎপাদন হৈ আছে। এখন জিলা এবিধ সামগ্ৰী প্ৰকল্পৰ অধীনত প্ৰথমবাৰলৈ বাক্সা জিলাৰ পৰা 20 মেট্ৰিক টন মৌ আমেৰিকালৈ পৰীক্ষামূলকভাৱে প্ৰেৰণ কৰা হৈছে আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ আন জিলাবোৰো এই প্ৰকল্পৰ অধীনত অন্তৰ্ভুক্ত হ'ব বুলি আয়ুক্ত সচিবগৰাকীয়ে প্ৰকাশ কৰে। পৰিয়াল আৰু সমাজলৈ মাতৃসকলে আগবঢ়োৱা অনবদ্য অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে আজি বিশ্বজুৰি মাতৃ দিৱস উদযাপন কৰা হৈছে। প্ৰতিবছৰৰ মেৰ দ্বিতীয়টো দেওবাৰে এই দিৱস উদযাপন কৰা হয়। এই দিৱসৰ জৰিয়তে পৰিয়ালৰ প্ৰতি থকা ভালপোৱা, যত্ন আৰু ত্যাগৰ বাবে মাতৃগৰাকীক সন্মান জনোৱাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰা হয়। অসমতো আজি এই দিৱস উপলক্ষে মাতৃসকলক সন্মান জনাই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মাতৃ দিৱস উপলক্ষে দিয়া বাৰ্তাত প্ৰতিগৰাকী মাতৃলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কালি কোষ্টাৰিকাৰ ৰাষ্ট্ৰপতি লৌৰা ফাৰ্ণাণ্ডেজ ডেলগাডোৰ শপতগ্ৰহণ অনুষ্ঠানত দেশৰ হৈ অংশগ্ৰহণ কৰে। শপতগ্ৰহণৰ পাছত পবিত্ৰ মাৰ্ঘেৰিটাই লৌৰা ফাৰ্ণাণ্ডেজক সাক্ষাৎ কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে। ভ্ৰমণকালত মন্ত্ৰীগৰাকী দেশখনৰ বিদেশ মন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। তেওঁ কোষ্টাৰিকাৰ পৰা হণ্ডুৰাছলৈ ৰাওনা হ'ব। তাত তেওঁ দেশখনৰ বিদেশ মন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক সহযোগিতাৰ সামগ্ৰিক দিশ পৰ্যালোচনা কৰিব। সপ্তাহজোৰা ভ্ৰমণসূচীৰে যোৱা শ্ৰীমাৰ্ঘেৰিটা হণ্ডুৰাছৰ পৰা বেলিজলৈ যাব আৰু দেশখনৰ উচ্চপদস্থ ব্যক্তিসকলক সাক্ষাৎ কৰিব। এয়া হ'ব বেলিজলৈ ভাৰতৰ প্ৰথম মন্ত্ৰী পৰ্যায়ৰ ভ্ৰমণ। ভ্ৰমণসূচীৰ অন্তিম পৰ্যায়ত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰীগৰাকীয়ে ডমিনিকাত উপস্থিত হ'ব। ডমিনিকাত মন্ত্ৰীগৰাকীয়ে দেশখনৰ শীৰ্ষ নেতৃবৰ্গৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ সকলো দিশ সম্পৰ্কে আলোচনা কৰিব। তেওঁ লগতে ভাৰতৰ সাহায্যৰে ৰূপায়িত প্ৰকল্পসমূহৰ স্থান পৰিদৰ্শন কৰিব। আকাশবাণী 90 বছৰ পূৰ্ণ হোৱা উপলক্ষে আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰই আজি কোকৰাঝাৰ তাৰকাগৃহ প্ৰেক্ষাগৃহত লোকসংগীতৰ এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। দিনৰ 11 বজাত আৰম্ভ হ'বলগীয়া এই অনুষ্ঠানত বাগৰুম্বা নৃত্য, বড়ো লোকগীত, গোৱালপৰীয়া লোকগীতকে ধৰি কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হ'ব। ডিব্ৰুগড় আৰক্ষীয়ে আলফা স্বাধীনৰ নামত ধন দাবী কৰা 3জন যুৱকক আটক কৰিছে। যুৱক 3জনে ডিব্ৰুগড়ৰ এজন চিকিৎসকক 60 লাখ টকা ধন দাবীৰে ফোন আৰু এছ এম এছ কৰাৰ তথ্য লাভ কৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰে। অভিযানকালত কৃষ্ণমণি চেতিয়া, জিন্তু গগৈ আৰু সঞ্জয় গগৈ নামৰ যুৱক 3জনক আটক কৰা হৈছে বুলি জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক দিলীপ অভিজিৎ গৌৰৱে প্ৰকাশ কৰে। যুৱককেইজনে সংগঠনটোৰ অসীম অসমৰ নামত ধন দাবী কৰিছিল। আৰক্ষীয়ে অধিক তথ্যৰ বাবে 3জনক মৰাণ থানাত ৰাখিছে।

0: জেৰা কৰি আছে। নগাঁৱৰ মৰিকলঙত ডকাইতৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হৈ গুৱাহাটীত চিকিৎসাধীন হৈ থকা ৰূপৰেখা ভূঞাৰ আজি পুৱা মৃত্যু হয়। যোৱা 24 এপ্ৰিলৰ নিশা এটা 5-জনীয়া ডকাইতৰ দলে নগাঁৱৰ চিকিৎসক ৰঞ্জিত শইকীয়াৰ ঘৰত প্ৰৱেশ কৰি পতি পন্নীক আক্ৰমণ কৰাৰ লগতে বাসগৃহত লুটপাট চলাইছিল। ডকাইতৰ দলটোৱে ৰদেৰে মৰিয়াই চিকিৎসক দম্পতীক আঘাত কৰাৰ ফলত ডাঃ শইকীয়াৰ পন্নী ৰূপৰেখা ভূঞা গুৱাহাটীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। তেওঁৰ বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। লখিমপুৰ জিলাৰ ঢকুৱাখনৰ মহগুলি চাপৰিত অনুষ্ঠিত ঐতিহাসিক ফাট বিহুৰ আজি সামৰণি পৰিব। চাৰিকৰীয়া নৈৰ পাৰত অনুষ্ঠিত বিভিন্ন জাতি জনজাতিৰ মহামিলনৰ এই বিহুতলিত আজি দিনৰ 10 বজাত সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব। জনপ্ৰিয় কণ্ঠশিল্পী তথা অভিনেত্ৰী দীপলীনা ডেকাই এই শোভাযাত্ৰা উদ্বোধন কৰিব। দুপৰীয়া 12 বজাত ফাট বিহুৰ মুখ্য আকৰ্ষণ মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। জ্যেষ্ঠ বিহুৱা নিৰঞ্জন গগৈয়ে শতাধিক দলে অংশ ল'বলগীয়া মুকলি বিহু প্ৰতিযোগিতা মুকলি কৰিব। দিনৰ 2 বজাৰ পৰা ফাট বিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হ'ব। অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত গোস্বামীয়ে উদ্বোধন কৰিবলগীয়া মুকলি সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। নৱনিৰ্বাচিত বিধায়ক ডঃ অনুজ পেগু, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলে আৰু সৰুপথাৰ বিধায়ক বিশ্বজিৎ ফুকনে মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অংশ ল'ব। মুকলি সভাত লোক সংস্কৃতিৰ গৱেষক ডঃ পুষ্প গগৈ নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক 77 ৰাণত পৰাস্ত কৰে। খেলখনত গুজৰাট টাইটানছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেটৰ বিনিময়ত 229 ৰাণ কৰে। প্ৰত্যুত্তৰত ৰাজস্থান ৰয়েলছে 16 অভাৰ আৰু 3টা বলত 8টা উইকেট হেৰুৱাই 155 ৰাণহে কৰিবলৈ সমৰ্থ হয়। গুজৰাট টাইটানছৰ হৈ 4টা উইকেট দখল কৰা ৰাছিদ খানক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। চেন্নাইৰ এম এছ চিদাম্বৰম ষ্টেডিয়ামত বিয়লি 3:30 বজাত হ'বলগীয়া 1খন খেলত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৰায়পুৰত সন্ধিয়া 7:30 বজাত হ'বলগীয়া 2খন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু মুম্বাই ইণ্ডিয়ানছৰ সন্মুখীন হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জিন্তী ৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ 1ম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: মহকুলি চাপৰিত জিলিকিল ভূপেন হাজৰিকা, জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি, পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ শুভেন্দ্ৰ অধিকাৰীৰ, বাজপেয়ী ভৱনত আজি নেতা নিৰ্বাচনৰ আনুষ্ঠানিকতা আদি বিভিন্ন বাতৰি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ 1ম পৃষ্ঠাত স্থান লাভ কৰিছে। টিবিকেৰ প্ৰধান চি জোচেফ বিজয়ক ৰাজ্যপালে তামিলনাডুত চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনাইছে। এই বাতৰি দি আছাম ট্ৰিবিউন কাকতৰ। জে পি নাড্ডাৰ উপস্থিতিত আজি ৰাজ্যত বিজেপি বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বাতৰি অসমীয়া প্ৰতিদিন কাকতৰ। চাৰিকৰীয়া নৈৰ পাৰত ঐতিহাসিক মহকুলি চাপৰিত অনুষ্ঠিত ফাট বিহুত সংগীত জগতৰ নক্ষত্ৰ ডঃ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপন কৰা হয়। এই বাতৰি দৈনিক অসম কাকতৰ। অহা 12 মে'ত ক্ষুদ্ৰ মন্ত্ৰীসভাৰে মুখ্যমন্ত্ৰী হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰিব। এই বাতৰি আমাৰ অসম কাকতৰ। প্ৰদেশ কংগ্ৰেছত শীঘ্ৰে সাংগঠনিক সাল সলনি, সলনি নহয় সভাপতি শিৰোনামেৰে দৈনিক অগ্ৰদূত কাকতে বাতৰি প্ৰকাশ কৰিছে। চোৰাংচোৱা সূত্ৰবোৰে সন্ত্ৰাসবাদী আক্ৰমণৰ সতৰ্কবাণী দিয়াৰ পিছত দেশৰ ৰাজধানী চহৰ দিল্লীত সতৰ্কতা জাৰি কৰা হৈছে। বিজেপিৰ ৰাষ্ট্ৰীয় মুখ্য কাৰ্যালয়তো কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই বাতৰিটো দৈনিক জনমভূমি কাকতে 1ম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে অহা 12 মে'ত নতুন চৰকাৰৰ শপত গ্ৰহণ উপলক্ষে মহানগৰীৰ বিশেষ স্থানত পাৰ্কিং, নো পাৰ্কিঙৰ ব্যৱস্থাৰ নিৰ্দেশনাৰে বাতৰি প্ৰকাশ কৰিছে। বাক্সা জিলাৰ পৰা আমেৰিকালৈ বুজন পৰিমাণৰ বিশুদ্ধ মৌ ৰপ্তানি কৰাৰ বাতৰি দ্য চেণ্টিনেল কাকতে 1ম পৃষ্ঠাত স্থান দিছে। এই বাতৰি অন্যান্য কাকততো প্ৰকাশ পাইছে। কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ নতুন সেনা সৰ্বাধিনায়ক পদত লেফটেনেণ্ট এন এছ ৰাজা সুব্ৰমণিক নিযুক্তি দিছে। এই বাতৰি নিয়মীয়া বাৰ্তা কাকতৰ লগতে অন্যান্য কাকতেও প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
0: বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 22 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। একেদৰে অৰুণাচল, নাগালেণ্ড, ত্ৰিপুৰা, মিজোৰাম আৰু মণিপুৰৰ কোনো কোনো অঞ্চলত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্যত বিজেপি নেতৃত্বাধীন NDA তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ বাবে সাজু। খন্তেক পাছতে বিজেপিৰ বিধায়িনী দলৰ বৈঠক। চি জোচেফ বিজয়ৰ আজি তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ। গড়ভঙ্গা সংরক্ষিত বনাঞ্চলক বন্যপ্রাণী অভয়ারণ্য হিসাবে ঘোষণার অধিসূচনা বাতিল সন্দর্ভত রাজ্য

চৰকাৰলৈ ন্যায়ালয়ৰ জাননী। বাক্সা জিলাৰ কৃষকৰ দ্বাৰা উৎপাদিত 20 মেট্ৰিক টন মৌ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ৰপ্তানি। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে গুজৰাট টাইটানছৰ 77 ৰাণত জয়লাভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই, পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যৎ অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
4: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
3: কোন ঠাই অ?
4: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
3: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
4: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
5: তেন্তে মই এবাৰ যাব লাগিব।
4: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
7: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
6: তাৰ মানে?
7: মানেটো হল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
6: তাত কি হয়?
7: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
6: মানে
7: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
6: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
8: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টছ, লগতে নিউজ অন AIR মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো অকণিৰ মেল।

0: নমস্কার অকনিহঁত, তোমালোক আটাইলৈকে মৰম আৰু চেনেহ যাচি মই ভাস্বতী বাইদেৱে আজিৰ মেল মুকলি কৰিছো। আশা কৰিছো তোমালোক ভালে কুশলে আছা। এতিয়া আহা তোমালোকৰ গীত মাতবোৰ শুনো। তোমালোকৰ লগত কথা পাতিবলৈ দ্ৰপিতা বাইদেউ ৰৈ আছে।
1: তোমাৰ নামটো কোৱা।
2: মোৰ নাম কলান্ত বিজয় শৰ্মা।
1: আজি আমাক কি শুনাবা মেলত?
2: আজি মই গান এটা গাম।
1: গান গাবা?

0: ছিলেন ছিলেন আহাওয়ার আকাশত বৰ্ষিলা।
1: বৰ ধুনীয়া হৈছে অক্লান্ত, ইমান ধুনীয়াকৈ গীত শুনালা আমাক। তোমাৰ ঘৰ ক'ত কোৱাচোন?
0: নিউ গুৱাহাটী।
1: নিউ গুৱাহাটী? আজি কাৰ লগত আহিলা মেললৈ?
0: মাৰ দেউতাৰ লগত।
1: মা আৰু দেউতাৰ লগত আহিছা? তোমাৰ নামটো কোৱা।
2: মোৰ নাম ধনিষ্ঠা এছ বৰুৱা।
1: ধনিষ্ঠাৰ ঘৰ ক'ত?
2: মোৰ ঘৰ বেলতলা গাৰকুচি পথত।
1: আগতে আহিছা মেললৈ?
2: আহিছোঁ।
1: বাৰু, আমাক কি শুনাবা আজি?
2: মই আজি ভূপেন হাজৰিকাৰ এটি গীত।

0: लीसा, धन्यवाद।
1: অকমানি ভাইটি, নামটো কোৱা তোমাৰ?
0: মোৰ নাম শ্ৰী দেৱৰ্ষী বৰা।
1: দেৱৰ্ষী, দেৱৰ্ষী আগতে আহিছা ন মেললৈ?
0: আহিছো।
1: তোমাৰ ঘৰ ক'ত কোৱাচোন?
0: চমৰীয়া সত্ৰ।
1: চমৰীয়া সত্ৰৰ পৰা আহিছা? কাৰ লগত আহিলা?
0: মামা, মাৰ লগত।
1: বাৰু, আজি কেনেকুৱা লাগিছে মেললৈ আহি?
0: ভাল লাগিছে।
1: আমাক কি শুনাবা তুমি আজি?
0: কবিতা।
1: কবিতা আবৃত্তি কৰিবা, কৰা।
0: বিশ্বশিল্পী, শিল্পী মই, তিনিও কালৰ, অতীতৰ, বৰ্তমানৰ, অনাগত, ভৱিষ্যতৰ আদিতে যাত্ৰা কৰি অনাদিলে দাও ধ্বংসৰ মাজি তোমাৰ ৰূপান্তৰে ৰূপ পাই নৱতম সৃষ্টিৰ সলিতা জনা জনতাৰ হৃদয়ত মোৰ সোণোৱালী দেশ, মই বিন্দু বিশ্ববেশ, নতুন দৃষ্টিৰে চাওঁ সৃষ্টি অনিমেষ, নানা ভাষা, নানা আশা, নানা জাতি বৰ্ণজিনী, মই শুনো ঋণী বিশ্বৰজনাৰ উদ্ভুত ভাষা সংগীত, সেই সংগীতৰ প্ৰতিধ্বনিত মোৰ কাণে সুৰে সাম্যৰ সমৃদ্ধিৰ সৌন্দৰ্যৰ মহামহত্বৰ পাতিবলৈ শান্তিৰ যাৱতক সেই পৃথিৱীৰ মোৰ কল্পনা মেধা বুদ্ধিমণিকাৰে মোকে কৰি জ্বলাও বিশ্ব চাকি বিশ্বজনা পূজাৰ, সেই পূজাৰ অৰ্থ কৰি মই মোকে দি উপহাৰ মোককেৰে সৰহ উপচাৰ বিশ্বজুৰি জনতাৰ জয় জয়কাৰ, বিশ্বজুৰি জনতাৰ জয় জয়কাৰ হওক, জয় জয়কাৰ।
1: আৰু কবিতাটো ভাল হৈছে তোমাৰ, কেৱল তুমি কবিতাটো আবৃত্তি কৰোঁতে অকণমান খৰকৈ কৈছা, অকণমান লাহে লাহে ক'বা, তেতিয়া শুনিবলৈ আৰু ভাল হয়, আৰু ভাল লাগিব শুনিবলৈ, নহয়নে? বাৰু, সকলোৱে হাত চাপৰি বজাই দিয়া। অকণমানি ভণ্টি, নামটো কোৱা তোমাৰ?
0: মোৰ নাম দেৱশ্ৰুতি কলিতা, মই সপান ক্লাছত পঢ়ো।
1: দেৱশ্ৰুতি কলিতা, বাৰু আমাক আজি মেলত কি শুনাবা?
0: মই এটা কবিতা শুনাম।

0: পৰিব শুনিবলৈ, নহয়নে? বাৰু, সকলোৱে হাতচাপৰি বজাই দিয়া। অকমানি ভণ্টি, নামটো কোৱা তোমাৰ।
1: মোৰ নাম দেৱশ্ৰুতি কলিতা, মই সপান ক্লাছত পঢ়ো।
0: দেৱশ্ৰুতি কলিতা, বাৰু আমাক আজি মেলত কি শুনাবা?
1: মই এটা কবিতা শুনাম।
0: কবিতা আবৃত্তি কৰিবা, কৰা।

0: Pásztor hát át, pulpuligol, nondos mokilati tati poligol.
1: Hoi girl, pukila dekhisa na tumi? Dekhisa? Kenuka kenuka rongor, kiki rongor dekhisa pukila kwasun?
0: Moi besi bogaya dekhisu.
1: Bogaya dekhisa? Haludia, kola, dekha nai?
0: Haludia tu olok man dekhisu.
1: Olop olop dekhisa, eta duta dekhisa? নহয় ফুলৰ ওপৰত পৰি থাকে যে ধুনীয়াকৈ ইমান যে ভাল লাগে নহয়নে বাৰু সকলোৱে হাত চাপৰি বজাই দিয়া এতিয়া আমাৰ মেলত আজি অকণমানি ভাইটি ৰৈ আছে গান গাবলৈ গান গাবানে কবিতা শুনাবা মা
2: ৰৈ ৰৈ তেতি কি
1: ও গান গাবা তোমাৰ নামটো কোৱা বাবা
2: মোৰ নামটো হ'ল শ্ৰীয়াংকা সব
1: বাহ ইমান ধুনীয়া নাম তোমাক গীতটো কোনে শিকালে
2: দেউতাই
1: দেউতাই শিকাইছে বা গীত গাই ভাল পোৱা তুমি আৰু কি কৰি ভাল পোৱা নাচি ভাল পোৱা নে নাচা বাৰু আমাক আজি গীত গাই শুনাই দিয়া
2: ৰৈ ৰৈ তেতে কি বিনা ও অমা তোৰ মাত ৰৈ ৰৈ তেতে তোরে সমনিয়া তোরে সমনিয়া মনিয়া মিলি দিও হাত অমা তোর মাত জুন বাই আনি দিম হাড়ি পাতি উমনিম শিতানতে হুপ অধিম সোণৰ যাত অমা তোর মাত
1: হৈ গ'ল আৰু নাই পাহৰি গ'লা ধুনীয়া হৈছে ইমান ধুনীয়াকৈ গাইছা তুমি ইমান অকণমানি ভাইটি ইমান ধুনীয়াকৈ গাইছা তুমি গীত শুনি থাকিবা আৰু ধুনীয়াকৈ গাব পাৰিবা দে ডাঙৰ হ'লে আৰু ধুনীয়াকৈ গাব পাৰিবা আৰু আমাক মেলত শুনাই থাকিবা আহি থাকিবা দে সকলোৱে ধ্যানৰ কাৰণে জোৰে জোৰে হাত চাপৰি বজাই দিয়া অকণমানি ভণ্টি নামটো কোৱা তোমাৰ
3: নমস্কাৰ মোৰ নাম প্ৰাঞ্চী দাস
1: প্ৰাঞ্চী প্ৰাঞ্চী ক'ৰ পৰা আহিছা
3: নলবাৰী
1: নলবাৰীৰ পৰা আহিছা বা আগতে আহিছা নে মেললৈ অহা নাই প্ৰাঞ্চী আমাক কি শুনাবা
3: গান
1: গান গাবা গোৱা
3: এইটি

0: মুকুই শুনায় এটি চৰাই,
1: এটি চৰাই গুণগুণাই। ইমান ধুনীয়াকৈ চৰাইবোৰে মাতে, হয়নে নাই? চৰাই তোমালোকে ভাল পোৱানে? পোৱা? আৰু চৰাই ঘৰত আহিলে তোমালোকে খাবলৈ দিয়া নে নাই? কি খাব দিয়া? বিস্কুট দিয়া? পানী দিয়া নে খাবলৈ? পানী, ধান, চাউল এইবোৰ খাব দিব লাগে, হয়নে? গৰমত পিয়াহ লাগে নহয় চৰাইবোৰৰ। তোমালোকে ঘৰৰ একাষত ধুনীয়াকৈ এটা পাত্ৰত পানী থৈ দিবা, তাত আহি চৰাইবোৰে পানী খাব। পানী খাই চৰাইবোৰে তৃপ্তি পাব, ভাল পাব, হয়নে? বাৰু, সকলোৱে হাত চাপৰি বজাই দিয়া। ভণ্টি, তোমাৰ নামটো কোৱা।
0: নমস্কাৰ, মোৰ নাম শ্ৰী ভাৱনা দাস।
1: ভাৱনা, ভাৱনা ক'ৰ পৰা আহিলা আজি মেললৈ?
0: নলবাৰী গাঁৱৰ ক্ষুদ্ৰ শ্ৰেণীকুচি গাঁৱৰ পৰা আহিছো।
1: বা, নলবাৰীৰ পৰা আহিছা? নলবাৰীৰ পৰা আহি আমাক আজি কি শুনাবা?
0: গান।
1: গান গাবা? আৰু কি কৰি ভাল পোৱা তুমি?
0: কবিতা আবৃত্তি।
1: কবিতা আবৃত্তি কৰা?
0: সৰু সৰু সৰু সৰু আমি অকণি, সৰু সৰু সৰু সৰু আমি অকণি, পৰাৰ কথা ক'লে কিয় থৰে টোপনি, ইমান যে ভাল পাওঁ বালি ধূলি, বৰষুণৰ বতৰতো থাকো খেলি, ইমান যে ভাল পাওঁ বালি ধূলি, বৰষুণৰ বতৰতো থাকো খেলি।
1: হৈ গ'ল, বা, ইমান ধুনীয়া গান। বৰষুণৰ বতৰত তোমালোকে খেলি ভাল পোৱানে? খেলা, বৰষুণত খেলা? বৰষুণ দি থাকিলে ভাল লাগে, হয়নে? আৰু বৰষুণ দিলে কি কৰা তোমালোকে, কৰানে নাই? আমি কিন্তু কৰিছিলোঁ সৰুতে, কাগজৰ নাও তৈয়াৰ কৰি পানীত এৰি দিওঁ, নাওখন গৈ থাকে, কৰানে নাই তোমালোকে? দিয়া, পানীত এৰি দিয়া, বৰ ভাল লাগে, নহয়? বাৰু, সকলোৱে হাত চাপৰি বজাই দিয়া। এইবাৰ ভাইটিয়ে আমাক গান শুনাব নে কবিতা শুনাব, তেতিয়াৰ পৰা ৰৈ আছে গাবলৈ। গীত গাবা নে কবিতা তুমি?
0: গীত।
1: গীত গাবা? আগতে নামটো কোৱা তোমাৰ।
0: নমস্কাৰ, মোৰ নাম শ্ৰী স্বপ্নীল কাশ্যপ।
1: স্বপ্নীল, স্বপ্নীলে আমাক আজি গীত শুনাবা, গোৱা।

ফুল কই গল মরম বিলাই, এটি সরাই গুন গুনাই, এটি সরাই।

0: ধন্যবাদ।
1: বাৰু স্বপ্নিলক এটা প্ৰশ্ন সুধো, পাৰিবানে ক'ব? পাৰিলে উত্তৰ দিবা, নোৱাৰিলে মই কৈ দিম। পাৰিবা, সকলোৱে জানা আমাৰ জাতীয় পতাকাখনৰ ৰং কেইটা?
0: তিনিটা।
1: কি কি ৰং? ওপৰত কি ৰং থাকে প্ৰথমতে?
0: কমলা,
1: গেৰুৱা বা কমলা। মাজত?
0: বগা।
1: বগা। তলত? সেউজীয়া। আৰু মাজত কি থাকে এটা?
0: অশোক চক্ৰ।
1: অশোক চক্ৰ থাকে। সকলোৱে জানা নহয়, 15 আগষ্টত জাতীয় পতাকা উত্তোলন কৰা হয়। আৰু কেতিয়া কৰে? আমি কেতিয়া উৰুৱাওঁ জাতীয় পতাকা? আৰু 26 জানুৱাৰীত। 26 জানুৱাৰীত আমাৰ কি দিৱস পালন কৰোঁ? গণৰাজ্য দিৱস, হয়নে? সকলোৱে হাত চাপৰি বজাই দিয়া।
2: অকণিহঁত, মেলত এতিয়া আমাৰ সাধু শুনা সময়। মই আজি তোমালোকক কাউৰী আৰু মইনাৰ সাধু এটি ক'ম। তোমালোকে

0: মন দি শুনিবা। এবাৰ কি হল জানানে, ফাগুনৰ পছুৱাত কৰোবাৰ পৰা মইনা চৰাই এটি আহি এজন সাধু লোকৰ চোতালত পৰিল। মইনাটোৰ দেহত ভালকৈ পাখি গজা নাছিল, সেয়েহে চৰাইটোৰ জীৱন ৰক্ষাৰ বাবে সাধুজনে সজা এটাত ৰাখি পাখিকুজি উৰিব পৰা হোৱালৈ যত্ন কৰি থাকিল। কিন্তু মইনা চৰাইটোক দেখি দুষ্ট কাউৰী এটাই খোৱাৰ মানসেৰে মিঠা মিঠা মাতেৰে ক'লে, দেখিছানে মইনা, এই ডালত বহি কুলি কেতেকী চৰাইবোৰে কিমান সুন্দৰকৈ গান গাইছে আৰু স্বাধীনভাৱে উৰিছে। তোমাৰ অৱস্থা দেখি দুখেই লাগিছে। পৰা হলে তোমাক মই উৰিবলৈ আৰু গান গাবলৈ শিকালোহেঁতেন। সজাত বন্দী হৈ থাকি মইনাটোৰ মনত দুখ লাগিল। উৰি ঘূৰি ফুৰিব নোৱাৰিলেও সজাৰ ভিতৰতে কুলি কেতেকীৰ গীত শুনি শুনি নিজেও গাবলৈ ধৰিলে। এদিন কাউৰীয়ে সজাৰ ওচৰলৈ গৈ মইনাক খোৱাৰ বাবে চেষ্টা এটা কৰিবলৈ মৰমেৰে ক'লে, মইনা, তোমাৰ মাতটো বৰ মিঠা, পিছে তাত থাকি মিঠা সুৰত গান গালে শুৱনি নেদেখি। ডালত বহি গান গাব পাৰিলেহে বৰ আনন্দ পাবা। ৰবা, তোমাক মই মুকলি কৰি দিওঁ। সজাৰ সন্মুখত কাউৰী এটা দেখি সাধুজনে খেদা মাৰি আহি চিঞৰিলে, এই যা যা যা যা, এই মোৰ মইনাজনীক খাবলৈ আহিছ। তাৰপিছত মইনালৈ চাই কোমল সুৰত ক'লে, ৰ মইনা, তোৰ পাখি দুখন উৰিব পৰাকৈ ভালকৈ গজিলেই এৰি দিম। বনৰ চৰাই এনেকৈ বন্দী কৰি থবলৈ বৰ বেয়া লাগে। সাধুজনৰ ব্যৱহাৰ দেখি মইনাটোৱে ভাবিলে, মোক বন্দী কৰি ৰখাৰ কাৰণ বুজিলো, উৰিবলৈ পাখি নাই বাবে। তাৰ সুযোগ লৈ এই দুষ্ট কাউৰীয়ে মোক খাবলৈ চেষ্টা কৰি আছে। তাৰপিছত কি হল জানানে মইনাহঁত? কিছুদিন পিছত সাধুজনে সজাৰ দৰজাখন খুলি দি মইনাক ক'লে, মইনা, তোৰ পাখি গজিল, বনৰ চৰাই বনলৈ উৰি যা। তেতিয়া মইনাটোৱে ভাবিলে, আজিনো কাউৰীয়ে কি কৰে প্ৰমাণ চাওঁ। সেয়ে তাই সজাটোৰ ভিতৰতে সোমাই থাকি কাউৰী অহালৈ বাট চাই থাকিল। কিছু সময় পিছত কাউৰী আহি ডালত বহাত মইনাই ক'লে, কাউৰী বাই, অ কাউৰী বাই, তুমি মোৰ গান শুনি ভাল পোৱা নহয়, সেয়েহে আজি গান শুনাম বুলি ৰৈ আছো, পিছে তুমি তাতে থাকি শুনিলেহে গান গাম। কাউৰীয়ে দেখিলে সজাৰ দৰজাখন খোলা। পলম নকৰি কাউৰীয়ে ক'লে, আজি গান নুশুনো, তোমাক উৰিবলৈকেহে শিকাম। মইনাটোৱে তৎক্ষণাত উৰা মাৰি গছৰ ডালত বহি ক'লে, কাউৰী বাই, কালি গান শুনি ভাল পোৱাজনে আজি গান শুনিবলৈ মন নকৰা মানেই হ'ল দুষ্টজনৰ প্ৰশংসাৰ অন্তৰালত থকা বুদ্ধি। এতিয়া বুজিলানে, আত্মসচেতন লোকে কাৰো প্ৰশংসাত গুৰুত্ব নিদিয়ে, কিন্তু নিজৰ কাম নিজে কৰি গৈ থাকে। মইনাহঁত, তোমালোকেও মেলত এনেধৰণৰ ধুনীয়া ধুনীয়া সাধু শিকি আহিবাচোন আৰু আমাক আহি ক'বা। আহা, আমি পুনৰবাৰ তোমালোকৰ গীত মাতবোৰ শুনো।
1: ভাইটি, তোমাৰ নামটো কোৱা।
2: নমস্কাৰ, মোৰ নাম শ্ৰী কাশ্যপ দাস।
1: জিতে, আমাক কি শুনাবা?
2: কবিতা।
1: কবিতা আবৃত্তি কৰিবা। তোমাৰ ঘৰ ক'ত?
2: নলবাৰীত।
1: কাৰ লগত আহিছা আজি?
2: দেউতাৰ লগত। অসম সংগীত, আমি অসমীয়া নহওঁ, দুখীয়া কিহৰ দুখীয়া হম, সকলো আছিল সকলো আছে, নুবুজো নলওঁ গম, শংকৰ দিলে বিশুদ্ধ ধৰম, লাচিতা বাহুত বল, সতী জয়মতীৰ সতীপ তেজেৰে অসমীয়াই প্ৰবল, বাজক দবাব বাজক সংগ বাজক মৃদংখল, অসম আকৌ উন্নতি পথত জয়াই অসম বল।
1: এই কবিতাটোৰ কবি কোন?
2: লক্ষ্মীনাথ বেজবৰুৱা।
1: তোমালোকে কবিতাটো আবৃত্তি কৰাৰ আগতে কবিগৰাকীৰ নাম কৈ ল'বা দেই। বৰ ধুনীয়া কবিতা হয়নে? সকলোৱে হাত চাপৰি বজাই দিয়া। ভণ্টি, তোমাৰ নামটো কোৱা।
3: নমস্কাৰ, মোৰ নাম শ্ৰী জ্যাস্মিতা দাস।
1: আমাক কি শুনাবা আজি?
3: গীত।
1: গীত আৰু কি কৰি ভাল পোৱা তুমি?
3: ছবি আঁকি।
1: ছবি আঁকা? খেলানে, খেলা ধূলা কৰা? আৰু কিতাপ পঢ়ানে?
3: পঢ়ো।
1: কিতাপ পঢ়াটো এটা খুব ভাল অভ্যাস, সৰুৰ পৰা কিতাপ পঢ়িবা, তোমালোকে ভাল ভাল কিতাপ, বহুত ভাল ভাল কথা শিকিবা, হয়নে? বাৰু, এতিয়া শুনাই দিয়া।
3: ল'ৰা

0: নমস্কাৰ।
1: হাত চাপৰি বজাই দিয়া। ভণ্টি, তোমাৰ নামটো কোৱা।
2: নমস্কাৰ, মোৰ নাম শ্ৰী মৃদুস্মিতা নাথ।
1: মৃদুস্মিতা, মৃদুস্মিতাৰ ঘৰ ক'ত?
2: কেন্দুকুচি।
1: কেন্দুকুচিত আগতে আহিছা মেললৈ? আহিছা, ভাল লাগেনে মেললৈ আহি?
2: ভাল লাগে।
1: ভাল লাগে। আমাক কি শুনাবা আজি?
2: সংগীত।
1: গীত গাবা, গোৱা।
2: জিলিক

0: শুন মৰা চৰাই,
1: মৰা চৰাই বা ময়ূৰ চৰাই। ময়ূৰ চৰাই দেখিছা নে নাই?
0: দেখিছো।
1: দেখিছা? ভাল লাগেনে? ধুনীয়া হয়নে? বাৰু সকলোৱে হাত চাপৰি বজাই দিয়া।
2: অকণিহঁত, চাওঁতে চাওঁতে আজি আমাৰ মেল সামৰাৰ সময়ো হৈ আহিল, সেয়েহে আমাৰ আজিৰ মেল ইমানতে সামৰিছো। তোমালোকক পুনৰ লগ পাম অহা দেওবাৰৰ মেলত এই একেই সময়তেই।

0: অকণিৰ মেল অনুষ্ঠানটি শুনিলে।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী।

আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in-ত নতুন ভাৰত ন ৰূপত।

0: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত এতিয়া শুনাবলৈ লৈছোঁ হাউচফুল 2 ছবিৰ কেইটিমান গীত। গীতিকাৰ সমীৰ, সংগীত সাজিদ ওয়াজিদৰ। প্ৰথমে শুনক নীৰজ শ্ৰীধৰৰ কণ্ঠৰ এটি গীত।

হাউসফুল টু ছবিত সেয়া আছিল নীৰজ শ্ৰীধৰ। এবাৰ শুনাবলৈ লৈছোঁ মমতা শৰ্মা আৰু সুখবিন্দৰ সিঙৰ দ্বৈত কণ্ঠৰ এটি গীত।

মমতা শৰ্মা আৰু সুখবিন্দৰ সিঙৰ দ্বৈত কণ্ঠৰ গীতটি শুনিলে। একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানৰ শেষত শুনক হাউচফুল টু ছবিৰ আন এটি গীতটি গাইছে ৱাজিদ, সুনিধি চৌহান আৰু সুজান ডিমেলুৱে।

হাউসফুল টু ছবিত সেয়া আছিল ৱাজিদ, সুনিধি চৌহান আৰু সুজান ডিমেলো। একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।

0: নমস্কাৰ শ্ৰোতাসকল, সাধক সুন্দৰ অনুষ্ঠানটিলৈ পুনৰবাৰ আপোনালোকক আদৰণি জনাইছো। আমি কথা পাতি আছো অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰথমগৰাকী মহিলা কণ্ঠশিল্পী তথা অসম আৰক্ষীৰ প্ৰথমগৰাকী মহিলা সহকাৰী উপ পৰিদৰ্শক, গীতিকাৰ, অভিনেত্ৰী, এগৰাকী নৃত্যশিল্পীও। যোৱা খণ্ডত আমি কথা পাতোতে এই কথাটো ওলাইছে যে তেখেত এগৰাকী নৃত্যশিল্পীও। এই সকলোখিনি গুণৰ অধিকাৰী তেখেত হ'ল ৰেণু দত্ত বৰফুকন। তেখেত আমাৰ সৈতে আছে, আমি একেলগে আকৌ কথা পাতিবলৈ বহিছো। আপোনাক আকৌ এবাৰ আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছো।
1: ধন্যবাদ।
0: আপুনি কথাখিনি কৈ থাকোঁতে আমি গম পালো আপোনাৰ নৃত্যৰ ক্ষেত্ৰতো বিশেষ পাৰদৰ্শিতা আছে আৰু আপুনি বিহু নাচিছিল এটা সময়ত, আপুনি পুৰস্কাৰো পাইছিল। আজি অনুষ্ঠানটি আৰম্ভ কৰোঁ আপোনাৰ কণ্ঠত যদি বিহু নাম এফাকি শুনিবলৈ পাওঁ, ভাল লাগিব আমাৰ।
2: ঐ কিনো মাত ৰে ঐ মা,

0: খুব ভাল লাগিল বাইদেউ, আপোনাৰ কণ্ঠত শুনা বিহু নামেৰে আজি অনুষ্ঠানটি আমি আৰম্ভ কৰিলোঁ। আপুনি ভ্ৰাম্যমান থিয়েটাৰত অভিনয় কৰিলে, তাৰপিছত ভাৰত চৰকাৰৰ গীতনাট বিভাগতো আপুনি যোগ দিলে, তাৰপিছত হঠাতে আকৌ আপুনি অসম আৰক্ষীলৈ আহিল। গতিকে সেই অসম আৰক্ষীৰ যোগদানৰ কিদৰেনো সম্ভৱ হৈ উঠিল বা কি চিন্তাৰে আপুনি তালৈ গুচি গ'ল? এটা সময়ত নৃত্য কৰি থকা, গীত গাই থকা, অভিনয় কৰি থকা শিল্পীগৰাকী আকৌ আৰক্ষীৰ পোচাক পিন্ধি কঠোৰ আৰক্ষী বিষয়া হিচাপে আপুনি যোগ দিলে।
1: মই নটৰাজলৈ অহাৰ আগতে মাৰ বৰ দুখ পাইছিলে যে তেওঁ নিজে খুব ভাল পাইছিলে মোক এগৰাকী শিক্ষয়িত্ৰী কৰিবলৈহে। তেওঁ পঢ়া শুনা ভাল পাইছিলে, তেওঁ নিজে প্ৰাইভেট স্কুলত মাষ্টৰণী কৰিছিলে। গতিকে মাৰ আশাটো পূৰ্ণ কৰিবলৈ মই ধেৰকেহে লাগি মই নটৰাজ এদিন পঢ়াৰ কাৰণে এৰি আহিলোঁ। আৰু যেই নহওক বাৰু, মই কলেজত এডমিশ্যন ললোঁ, তাৰপৰা অলপ বছৰ পঢ়ি মেলি এৰা ধৰাকে নাইট কলেজ কৰি পেলাই, তাৰপিছত এদিন মানে ৰেডিঅ' ষ্টেচনলৈ গৈছিলোঁ এখন নাটক কৰিবলৈ। নাটক কৰি আহোঁতে এখন পেপাৰত পালোঁ যে অসম আৰক্ষীত মহিলা প্ৰথমবাৰ এগৰাকীয়ে মহিলা এছিষ্টেণ্ট ছাব ইন্সপেক্টৰ ল'ব। মই লগে লগে এপ্লিকেশ্যন কৰিলোঁ, ভাবিলোঁ যে মাৰ কথাও ৰাখিব লাগিব, পঢ়াটো কৰিব লাগিব, এৰা ধৰাকে কৰিম আৰু ভাইটি ভনীটিকেইটাতো মোৰ দায়িত্ব আছে। মোৰ পাছত পাঁচটা

0: বাই ভনী, গতিকে মই সিহঁতক এটা সহায় কৰিবলৈ, দেউতাৰ অৱস্থাটো সেয়া, গতিকে মই সহায় কৰিবলৈ মই এটা পাৰ্মানেণ্ট চাকৰি লাগে মোক, এই চিন্তাটো মোৰ বৰ মগজত আহিছে। ভাবিলোঁ নাই মই এইটো কৰি চাওঁ, এপ্লিকেশ্যন কৰিলোঁ, ইণ্টাৰভিউলৈ মাতিলে, তাৰ মাজতে গ'লোঁ, সংগীতমাৰ মাজতে মই গ'লোঁ, গৈ তাতে ইণ্টাৰভিউ দিলোঁ, দৌৰিবলৈ দিলে দৌৰিলোঁ, ঈশ্বৰৰ কৃপাত ময়ে ফাৰ্ষ্ট হ'লোঁ আৰু ময়ে ছিলেক্ট হ'লোঁ আৰু ময়ে আকৌ ট্ৰেইনিং কলেজলৈ যাব লগা হ'ল। আৰু তেতিয়া মই ভাইটিটো সোণাৰাম স্কুলত এডমিশ্যন দি মাহীদেউহঁতৰ তত্বাৱধানত সোণাৰাম হাইস্কুলৰ হোষ্টেলত থৈ মই মহাদেৱে মোক হেমন্ত গগৈ তেখেত মোক বৰ মৰম কৰিছে, মাহীদেউ হ'ল মোৰ বিচিত্ৰা গগৈ, মালিগাঁৱতে চাকৰি কৰে, মহাদেৱে মোক গৈ থৈ আহিবলৈ গ'ল, খুব বাধা দিছে, নালাগে মা তই নোৱাৰিবি, তই গান গোৱা ছোৱালী, তই অভিনয় কৰা ছোৱালী এজনী, তই কেনেকৈ পুলিচ কৰিবি, ইমান কঠোৰ নহয়, মহা ভাইটি ভণ্টিকেইটাৰো কথা আছে নহয়, মই এইটো চাকৰিৰে এইবোৰ কাম কৰি তোৰ দেউতাক সহায় কৰিব নোৱাৰিম। তাৰপিছত মই মহাই লৈ গ'ল মোক ট্ৰেঞ্চপৰ্টত তুলি, গৈ পালোঁগৈ ইফালে পুলিচ সিফালে পুলিচ, মহাই কৈ ৰিক্সাত গৈছোঁ, মহাই কৈছে তই পাৰিবি জানো, মা চবফালে পুলিচ পুলিচ হয়ো, গোটেইখন কৰ্কশ কাৰবাৰ, অকল খাকিয়া কাৰবাৰ, ইয়াত একোৱে নাই, গধূলি গৈ পালোঁগৈ আৰু তাতে আৰু থকা মেলা ব্যৱস্থা মোৰ কাৰণে এজনী ৰান্ধনি তান্ধনীৰ লগত বাই ৰাখি থৈছে, থাকিলোঁ তাত, জইন কৰিলোঁ পাঁচদিনা
1: অকলে, তেতিয়া
0: তেতিয়া অকলে, তাৰপাছত মোৰ পাছত পিছে কেইগৰাকীমান মহিলা কনষ্টেবল সোমাইছিলে তেওঁলোকলৈ, তাৰ প্ৰথম দিনা মইতো আৰু তাতে গৈছোঁ আৰু বাইজনী মোৰ লগত আছে আৰু তেওঁ ৰান্ধে মানে বেয়া লাগিছে, মহাই আহিব সময়ত কান্দি গৈছেগৈ, মা নোৱাৰিবি ব'ল যাওঁগৈ, মহা গধূলি পাছত আকৌ গুচি আহিব, আকৌ দুবাৰমান ঘূৰি ঘূৰি আহে, কৈছে মই কৈছোঁ মহা মই আহিলোঁ যেতিয়া পাৰিম, মই আৰু চকু পানী দেখুওৱা নাই আৰু, আহিলোঁ যেতিয়া আহিমে আৰু মানে গ'লগৈ মহা, গৈ পেলাই মহাই পাছত চিঠি তিঠি দিছে তই কেনে আছ কেনেকৈ, যেন হওক তাৰপাছৰ পৰা ট্ৰেইনিং আৰম্ভ হ'ল ন ভাগে ভাগে, বেয়াও লগা নাই, এগালমান ল'ৰাৰ মাজত মই কৰিছোঁ আৰু এইবিলাক সৰুৰ পৰাটো ল'ৰাৰ লগতে ডাঙৰ হৈছোঁ, ল'ৰা কামেই কৰিছোঁ, গতিকে এগালমান এইফালে কনষ্টেবল কিছুমানৰ নতুন ট্ৰেইনিং, এ এছ আই কিছুমানৰ, ডি এছ পি কিছুমানৰ নতুন, চাব ইঞ্চপেক্টৰ কিছুমান, যাক যাক আৰু চবকে সাৱধান, মই এজনীয়ে ছোৱালী তেতিয়া, তাৰপৰা আৰু ইয়াৰ পাছত কনষ্টেবল কিছুমান সোমালে, দাদা দৌৰো নহয়, লগৰ কিছুমানে মাত মাতিবতো কোনেও নোৱাৰে, অৱশ্যে ঠিকেই চবেই মোক মানে সন্মান কৰিছিলে, আৰু তাতো আকৌ মই ফাংচন কৰিবলৈ সুবিধা পাইছিলোঁ, গতিকে সেই ফাংচনৰ সময়তে গান চান গাওঁতে লগ পাইছিলোঁ আৰু ল'ৰাবিলাকক চিনাকি দুই এজন হৈছিলোঁ সিমানে। এবাৰ তেনেকৈ দৌৰি থাকোঁতে বাগানৰ মাজে নেঘেৰিটিং বাগানৰ মাজেদি মানে দৌৰিব লাগে, ল'ৰাবোৰ ইফালেও ল'ৰা সিফালেও মই মাজত গৈ আছোঁ, উস্তাদটো অলপমান পিছত পৰোঁতে এজনে মোক বেয়া লাগিছে ৰ'দত দৌৰি আছোঁ, তেতিয়া কৈছে ঘৰত নাথাক ছোৱালী, তই এতিয়া মতা কাম কৰিবলৈ আহিছ, পুলিচ বোলে আহিছ, পাইছ মজা, কেৰাঙলিটো দেখে পেলাই বাগানলৈ সোমাই যা, তাৰমানে সিহঁতে কেৰাঙলিটো দেখালে প্ৰস্ৰাৱ কৰিব লাগিছে বুলি বাগানত সোমাই যায়, মোকো কৈছে তেনেকে, মই হাঁহিছোঁ আৰু মনে মনে, তাৰপৰা একো নকৈ আৰু দৌৰি আছো আৰু দৌৰি আহি পালোঁ, সিহঁতৰ মানে দুখ লাগে কি ছোৱালীজনীক ৰঙা চঙা পৰি যাওঁ দৌৰি থাকে সিহঁতৰ লগতে, সমানে ময়ো বা দৌৰি দেখুৱাওঁ যে ময়ো পাৰিম বুলি সিহঁতৰ লগতে দৌৰোঁ আৰু, আহি তেনেকৈ ট্ৰেইনিংটো এদিন কৰিলোঁ, তাতো ফাংচন কৰিবলৈ পালোঁ, তাতো নাটক কৰিলোঁ, তাৰপিছত যেই নহওক আহিলোঁ এদিন আহি কামৰূপত জইন কৰিলোঁ অবিভক্ত কামৰূপ, তেতিয়া বৰঝাৰত প্ৰথম মানে মই এয়াৰপৰ্টৰ ডিউটিত থাকিলোঁ, তাৰপিছত ভি আই পি হেৰিবিলাকক চোৱা চিতাও আছিলে আৰু এইবিলাক চেকিঙৰো আছিলে, কেইমাহমানৰ পাছত মই কনষ্টেবল কেইগৰাকীমানক লগ পাই মোৰ ভাল লাগিল, তেওঁলোকো পাছ কৰি আহিলে, এইমতে আৰম্ভ হ'ল, ভাগে ভাগে বিভাগবিলাকত মই বদলি হৈ গৈছিলোঁ, গৈ পেলাই মাজে মাজে কঠোৰ কথা শুনিছিলোঁ, অনামী চিঠিও পাইছিলোঁ, বেয়া লাগিছিলে অলপমান তেনেকুৱা চিঠিবোৰ পালে, বিশেষকৈ এবাৰ মোৰলৈ চিঠি এখন আহিছিলে, মানে বদমাছ ছোৱালী আৰু মই নটৰাজত থাকিব নোৱাৰিলোঁ হেৰি এনেকুৱা ধৰণৰ বদনাম দি লিখিছে, তাৰ মই চিঠিখন কি কৰিম এতিয়া, ৰিজাৰ্ভ ডি এছ পি হাতত দি দিলোঁ, ৰিজাৰ্ভ ডি এছ পি শেষত গৈ চবৰে হাতৰ আখৰ প্ৰমাণ কৰিছিলেগৈ, শেষত গৈ ধৰাও পৰিছিলে, মই
1: ক'লোঁ
0: মতা পুলিচে লিখিছে আকৌ কোনোবাই খং উঠিছে সিহঁতৰ, মোৰ অকলে এইবোৰ কৰিবলৈ আহিছোঁ, আৰু এটা কথা মই তেতিয়া কোনোবা বয়সস্থ কনষ্টেবল থাকে নহয় আৰু মই তেওঁতকৈ ওপৰৰ পদটোত, কিছুমানে বেয়াও পায় এতিয়া, আৰু প্ৰথম মহিলা পুলিচ আৰু এইবিলাক ভালমতে কোনেওতো চোৱা নাছিলে, বেয়া পাবই, গালি খামেই, ইফালে গ'লে গালি গাই খাইছিলোঁ, গতিকে সেই চিঠিবোৰ পাইছিলোঁ আৰু মই সহজভাৱে লৈছিলোঁ, এইবিলাকতো হিংসা এৰিখাতে কৰিছে, তেওঁ মোক বুজাইছিল, ৰবাৰ্ট শইকীয়া আছিলে, ৰবাৰ্ট শইকীয়াক মই মানে আমাৰ তাৰেই মানুহ আছিলে, গতিকে তেখেতে মোক বুজাইছে মা এইবিলাক দুখ নকৰিবি, হ'বই তই প্ৰথম আহিছোঁ গতিকে ইয়াৰ পাছত চব ঠিক হৈ যাব, হয় মই ধৈৰ্য ধৰিলোঁ থাকিলোঁ, তাৰপিছত

0: আৰু মই ৰিজাৰ্ভতে মই মেজিক স্কুল এখনো খুলি লৈছিলোঁ। কিন্তু এছ পি গিল আছিলে তেতিয়া, এছ পি গিল ছাৰে মোক প্ৰথম ইণ্টাৰভিউ লওঁতে মোক পাইছিলে আৰু তেখেতে মোক গান গাবলৈ কৈছিলে, বিহু নাচিবলৈ কৈছিলে। মই কৈছোঁ ঢোল নহ'লে মই কেনেকৈ বজাম, মই তোক টপ টপ উত্তৰ দিছোঁ। তেতিয়া তেওঁটো ক'লে হয় মোৰ আপুনি ঢোল বজাওক, মই তেতিয়া নাচিম। তেতিয়া তেখেতে জানিছিলে যে মই মোৰ শিল্পী মনটোৰ কথা, আৰু ইণ্টাৰভিউ তাতে মই লিখিছিলোঁ যে মই এগৰাকী শিল্পী আৰু কবিতাও গাবলৈ গাই দিছিলোঁ আৰু কিবা এটা গাই হেৰি কৰি। তাৰপিছত মিউজিক স্কুলখন মই গুচি অহাৰ পাছত ভাঙি থাকিলে। দেওবাৰে দেওবাৰে মিউজিক স্কুলখন কৰিছিলোঁ, আৰ্টিষ্টবোৰক লৈ, সৰু সৰু বাচ্ছাবোৰক লৈ পেলাই মই প্ৰথমতে বিহুৰ দিনা এছ বি ঘৰত গৈ পেলাই বিহু বিহু হেৰি। আৰু তেখেতে মোক এখন প্ৰিজনাৰ ভান বিহুৰ কেইদিন দিয়ে আৰু মই বিহুৱে তলিয়ে তলিয়ে প্ৰগ্ৰাম কৰি ফুৰিছিলোঁ। সঁচাকৈয়ে শিল্পী হিচাপে কিবা মোক প্ৰিজনাৰ ভান দি পেলাই মোক সহায় কৰিছিলে, গতিকে মোৰ শিল্পী জীৱন জীয়াই আছিলে।
1: আপোনাৰ পদোন্নতি হ'ল পাছত, আপুনি কি হিচাপে অৱসৰ ল'লে?
0: মই চাব ইনস্পেক্টৰ হ'লোঁ, ইন্সপেক্টৰ হ'লোঁ, তাৰপিছত ডি এছ পি হিচাপে এ পি এছ চি পাছ কৰি পেলাই ডি এছ পি হিচাপে ৰিটায়াৰমেণ্ট ল'লোঁ। ডি এছ পি হৈ থাকোঁতে মই বেমাৰত পৰিছিলোঁ, ছয় মাহ কমা অৱস্থাত জি এন আৰ চিত আছিলোঁ। এটা পেইন কিলাৰে মোক, মই একাদশী ব্ৰত সৰুৰ পৰাই কৰিছিলোঁ, এইটো ব্ৰততে এদিন মোৰ নিয়ম ভংগ হৈছিলে বোধহয়, কিবা এটা কাৰণত মোৰ ভৰি বিষ হৈছিলে আৰু সেই পেইন কিলাৰ এটা খোৱাৰ কাৰণে মোৰ এইটো কিবা এটা গণ্ডগোল হৈ গ'ল আৰু জি এন আৰ চিত মই ছয় মাহ থাকিলোঁ আৰু দুই বছৰ খোজকাঢ়িব পৰা নাছিলোঁ। এইখিনি সময়তে মই জগন্নাথ দৰ্শন হৈছিলে আৰু যাৰ বাবে মই জগন্নাথলৈ কোঙা অৱস্থাৰে লগ বন্ধু লৈ পেলাই যাব লগা হৈছিলে। চিকিৎসালয়ৰ পৰা অহাৰ পিছতো ফিজিঅ' কৰি কিবা কৰি মাত নোলাইছিলে, কাৰণ তেতিয়া মোৰ টেকষ্টমী আছিলে, তাৰপিছততো থাইৰয়ড অপাৰেশ্যন হ'ল, গতিকে মাত চাত নাছিলে, বহুদিন আখৰো লিখিব পৰা নাছিলে। কিন্তু ঈশ্বৰৰ কৃপা যে মই নাম পুষোৱা বুলি ভাগৱতৰ ওপৰত মই এখন নামৰ কিতাপ লিখিছিলোঁ, নাম সেইখনকে সপোনত মই পুনেত থাকোঁতে মই এটা সপোন লিখিছিলোঁ, জগন্নাথৰ চকুকেইটা দেখি ভূত বুলি ভাবি মই এটা মানে হেৰি লিখিছিলোঁ, ভজন লিখিছিলোঁ। সেই ভজনটোকে আকৌ সপোনত দেখিছিলোঁ যে এখন কিতাপ হ'ল, মই জগন্নাথক দৰ্শন কৰিম। জগন্নাথ দৰ্শন কৰিবলৈ যাওঁ বহুত চিৰি বগাই, কিন্তু কাক দিম মই তেতিয়াও জগন্নাথ বুলি নাজানো আৰু, চিৰি বগাই যাওঁ, সাৰ পাই যাওঁ, সাৰ পাই যাওঁ। তাৰপিছত সেনেকৈ এজন পুৰীৰ পৰা আহিছিলে ভকত, তেওঁক সুধিলোঁ, তেওঁ মোক আশীৰ্বাদ দিব আহিছিলে পৰি থকা অৱস্থাত, দুবছৰৰ ভিতৰত তাৰমানে পৰি থকা। মই ক'লোঁ আৰু এনেকুৱা এটা সপোন দেখিছোঁ ভঙা ভঙা মাতে আকাৰ ইংগিতে কৈ, তেখেতে ক'লে আপুনি জগন্নাথৰ বাইছ চিৰি দেখিছে, বাইছ চিৰি মানে জগন্নাথৰ মণিকুটলে বাইছটা চিৰি ভিলৰ চিৰি বগাই পেলাই দৰ্শন কৰিব লাগে, তেওঁ সেইটো দেখিছে এনেকৈ। তেতিয়া মোৰ মনটো একদম উৰিয়ে গ'ল নহয়, হাজবেণ্ডক নেৰিলোঁ আৰু হাজবেণ্ডে জানিছে যে এইজনীয়ে কৰ্মলাটোতো নেৰে যাবই আৰু। তাৰপিছতে লগ বন্ধু ওলালে, তেওঁ কণমাই মোহন বুলি চেপনৰ কিছুমান আইসকলো ওলালে মোৰ লগত আৰু গ'লোৱে নহয়, টিকেট চিকেট কৰি মোৰ সাহসতে চবেই গ'ল, মই কিন্তু অৱস্থা নাই মোৰ তেতিয়া, কিন্তু মই জগন্নাথ পালোঁগৈ। আচৰিত কথা তাতো আকৌ মই যোৱা খবৰ, তাৰ এটা ল'ৰাই সপোন দেখি মোক নিবলৈ আহিছিলে আৰু তেতিয়া মানে তাৰপিছত জগন্নাথক দৰ্শন কৰিবলৈ মোক লৈ গৈছিলে ৰাতি পূৰ্ণিমাৰ সময়ত। তেতিয়া মই জগন্নাথক যেতিয়া দেখিছোঁগৈ তেতিয়া মই চিঞৰি উঠিছিলোঁ, হাৰি এইটোৱে নেকি জগন্নাথ, মইতো এইটো ভূত বুলি সৰুৰ পৰা দেখিছিলোঁ, মই খুব সৰুতেও দেখিছিলোঁ, ভয়তে মানে চিঞৰি উঠিছিলোঁ। পাছত দেখিলে এইটো দেখোন এইটোৱে, আৰু এই সপোনটো পুনে হাজবেণ্ডে চাকৰি কৰিছিলে, তাতে মই কেইদিনমানৰ কাৰণে যাওঁতে তাত মই সপোনটো দেখি ভয় খাইছিলোঁ এদিন অকলে থকা অৱস্থাত। তেতিয়া মই লিখিছিলোঁ

বোতা কৃপার খাগরণাম, কিরোরে পূজিমে তোমাক নারায়ণ।

0: গল, তার পাছত আপনি উড়িয়া ভাষাটো শিকিছে?
1: অঁ, তাৰপিছত উৰিয়াটো তাৰ সেই যিটো ল'ৰাই মোক সপোন দেখি মা বুলিছিলে, যে হেৰি কৰিছিলে, মোৰ অভিনন্দন কিতাপখনত আছে সকলো কথা তাৰ লিখাখিনি, সিয়ে মোক উৰিয়া শিকালে আৰু ময়ো তাক অসমীয়া শিকালোঁ।
0: নামটো কি আছিল?
1: গোপীনাথ মহাপাত্ৰ। সেইটোকে মই উৰিয়া কৰিছিলোঁ। আৰু উৰিয়াত ৰথৰ সময়ত যাওঁতে জগন্নাথক দেখা নাপাইছিলোঁ, মই কান্দি কান্দি জগন্নাথৰ ওপৰত এটা ভজন লিখিছিলোঁ, সেইটো মীৰাণ্ডা চৌধুৰীয়ে গাইছে। হা, তাৰ আগতে মই জগন্নাথৰ ওপৰত এই অসমীয়া অনুবাদটো এনেকৈ কৰিছিলোঁ, উৰিয়া অনুবাদ কৰিছিলোঁ, জয়

0: ভাল লাগিল এই কথাখিনিও আমি গম পালো। আৰু আপুনি কথা প্ৰসংগত আপুনি স্বামীৰ কথা কলে, স্বামীৰ নাম আৰু এতিয়া যিসকল আপোনাৰ পৰিয়ালৰ সদস্য তেওঁলোকৰ কথা অকণমান কওকচোন।
1: একেবাৰে দুখীয়া পৰিয়ালৰ এজন মানুহক লগ পাইছিলোঁ আৰু বৰ মহান আছিলে, তেওঁ মোক বৰ মৰম কৰিছিলে। সঁচা কথা ক'বলৈ এজন ভাল স্বামী পাইছিলোঁ। এবাৰ দেউতাই কৈছিলে এজন ভাল স্বামী পোৱাটো হেনো মোনাৰীৰ মানে ভাগ্য। সঁচা কথা ক'বলৈ গ'লে বৰ এজন ভাল স্বামী পাইছিলোঁ আৰু তেওঁ মোক কিন্তু প্ৰথম পচন্দ কৰা আছিলে, শাহুৱে পচন্দ কৰিছিলে মোক, যে নহওক বাৰু তেখেতৰ ক্ষীৰোদ কুমাৰ দত্ত আছিলে। আৰু মোৰ তেওঁতো আজি 17 চনত ঢুকালে, তেওঁ ঢুকোৱাৰ পাছত মোৰ বহুত মানে দুখৰ গীতবোৰ ওলাইছে আৰু বহুত গুতখৰ গীত মই লিখিছোঁ। মোৰ এটা ল'ৰা, দুজনী ছোৱালী, বৰ্তমান বোৱাৰী আছে, নাতিনী এজনী আছে, ক্লাছ 6ত পঢ়িছে। আৰু মোৰ নাতিনীজনী কিন্তু মোতকৈ ওখ হ'ব দেই, বেছ একদম ওখচুখ। কিন্তু জন্মসূত্ৰে এটা ল'ৰা দুজনী ছোৱালী, কিন্তু মোৰ ধৰ্মসূত্ৰে বহুত ল'ৰা ছোৱালী। উৰিয়াত আছে গোপীনাথ মহাপাত্ৰ, নলবাৰীত আছে কল্প তালুকদাৰ, আৰু ভাগে ভাগে ঠায়ে ঠায়ে মোৰ আই বোলা পুত্ৰবোৰ এতিয়া নতুনকৈ হৈছে। গতিকে এইমতে মোৰ মানে সংসাৰ এখন এতিয়ালৈ চলে। আৰু ল'ৰাৰ বিয়া হৈ গৈছে, ডাঙৰ ছোৱালীৰ বিয়া হৈছিল, এয়া দুৰ্ভাগ্যৰ কথা। তেওঁ জোঁৱাই ঢুকাইছে মোৰ, তেওঁ ডক্টৰ এজন আছিলে, দুখৰ বিষয়ছে, 1.5 বছৰ বয়সতে মোৰ ঢুকালে। এতিয়া ছোৱালী মোৰ লগতে আছে, সৰু ছোৱালী বৰ্তমান লগতে আছে, বিয়াৰ কথা ভাবিছোঁ।
0: আমি আপোনাৰ পৰিয়ালটোৰ কথাও গম পালোঁ। আৰু আমি আজি কথা পাতি থাকোঁতে আপুনি আকাশবাণীত নাটক কৰাৰ কথা কৈছিল, সেই বিষয়ে আমি এতিয়ালৈকে পতাই নাই। আকাশবাণী গুৱাহাটীত আপুনি নাটক কৰিছে, সেই বিষয়ে অকণমান কওকচোন, কাক কাক লগ পাইছিলে আপুনি, সেই বিষয়ে অকণমান কওক।
1: মোৰ নাটকৰ প্ৰথম ইণ্টাৰভিউ দিবলৈ বীণা দাস মান্না বাইদেউ লৈ গৈছিলে। আৰু বীণা দাস বাইদেউৰ লগত মই ভোগজোৰা নাটক কৰিছিলোঁ আৰু নীলাম্বৰ এইবিলাক নাটক মানে বুৰঞ্জীমূলক বহুত নাটক কৰিছিলোঁ। সৰ্বেশ্বৰ চক্ৰৱৰ্তী, অৰূপ চক্ৰৱৰ্তী, নীল চক্ৰৱৰ্তী, এই সকলোৰে লগতো কৰিছিলোঁ। আৰু তেতিয়াই মানে শৰত বৰঠাকুৰতো আছিলে, সকলোকে লগ পাইছিলোঁ, ফুলবৰা বাইদেউক লগ পাইছিলোঁ, আৰু বীণা দাস বুলি আৰু এগৰাকী আছিলে, সেইজনকো লগ পাইছিলোঁ। বহুতো আৰ্টিষ্টক তেওঁলোকৰ লগত মই মানে বিভিন্ন ধৰণৰ নাটক, বুৰঞ্জীমূলক বা সাধাৰণ নাটক কৰিছিলোঁ।
0: আপুনি বহুতো গীত লিখিছে, আমি কিছু আভাস পালোঁ, আৰু আমি জানো যে আপুনি এতিয়া গীত গাবলৈ অলপ অসুবিধা পায়, তথাপিও আগ্ৰহত আপুনি গান গাই শুনাইছে, যদিও আপোনাৰ ডিঙিৰ অস্ত্ৰোপচাৰ হৈ গৈছিল বা এতিয়া বয়সো হৈ আহিছে। আপুনি কৈছে, মাজে মাজে কৈ থাকে আপুনি, যে মোৰ ভঙা টিঙৰ নিচিনা মাতটো হৈছে, তথাপিও আমি বিচাৰিম আপুনি লিখা গীত। আপুনি কৈছে দুখৰ গীতো বহুতো লিখিছোঁ, এটি গীত আপুনি যদি অলপ শুনাই ভাল লাগিব।
1: তাৰ আগতে মই ষ্টেজত গান গাওঁতে শ্ৰোতাসকললৈ এটা এড্ৰেছ কৰিছিলোঁ, সেইটো অকণমান কৈ দিওঁ।
0: ঠিক আছে।
1: সুৰৰ সুৰাৰে আজি

0: ভৰি মই কিন্তু মোৰ সমাজখন একতা আকৌ আগৰ দৰে হোৱাটো বিচাৰোঁ, সেইকাৰণে গাইছিলোঁ। অ ককাইটি চব পাহৰি বিহু পাতোৱা, চোকা পাই গৰা বৰ অসমখন আকৌ গঢ়োৱা। অ ককাইটি চব পাহৰি বিহু পাতোৱা, চোকা পাই গৰা বৰ অসমখন আকৌ গঢ়োৱা। চুটিয়া বৰাহী মৰাণ মটক বামুণ কুচকলিতা, বড়ো কছাৰী সোণোৱাল চবেই অসমীয়া। ন পমুৱা ন অসমীয়া ইয়াতে আহি ৰল, তই মইহে পৰ হলো পৰে আপোন হল। মান অভিমান এৰি আজি বিহু পাতোৱা, চোকা পাই গৰা বৰ অসমখন আকৌ গঢ়োৱা। অ ককাইটি চব পাহৰি বিহু পাতোৱা, চোকা পাই গৰা বৰ অসমখন আকৌ গঢ়োৱা।
1: গীতৰ মাজেৰে আপুনি সম্প্ৰীতিৰ কথা কৈছে, আকৌ সকলো একেলগ হৈ মৰমৰ এনাজৰিৰে বান্ধ খাই সকলোৱে বৰ অসমখন আমি ধৰি ৰাখিব লাগিব, আমি সকলো মিলিজুলি থাকিব লাগিব, সেই আহ্বান আপুনি গীতৰ মাজেৰে কৰিছে। খুব ভাল লাগিছে আপোনাৰ সৈতে কথা পাতি। আৰু এটা গীতৰ কলি আপুনি যদি শুনায়।
0: মোৰ স্বামী ঢুকোৱাৰ পাছত সঁচা কথা ক'বলৈ গৈ মানসিক, যদিও মানুহক দেখুৱাই মই ভাঙি পৰা নাই, মনে মনে কেতিয়াবা খুবেই ভাঙি পৰোঁ। সেই পটভূমিতে মই বহুত গীতো লিখিছোঁ, তবে তাৰে মাজত এটি গীত শুনাওঁ।

মনতে তোমালৈ মনত পৰে, তোমালৈ মনত পৰে, তোমালৈ মনত পৰে, তোমালৈ।

0: তিনিটা খণ্ডত আপোনাৰ বৰ্ণিল জীৱন পৰিক্ৰমাৰ আমি বহুখিনি কথা পাতিলোঁ, আৰু আমি তিনিটা খণ্ডতো আপোনাৰ গোটেই জীৱনটোৰ কথা সামৰি ল'ব নোৱাৰিলোঁ। তথাপি আমি যিহেতু আমাৰ নিৰ্ধাৰিত সময়ৰ ভিতৰত অনুষ্ঠান দি শেষ কৰিব লাগিব, গতিকে এই খণ্ডটি আমি ইয়াতে সামৰিব লাগিব। আমি আশা কৰিছোঁ আপুনি সৰুৰে পৰা খুব সাহসী আছিল, প্ৰতিটো কথাতে আপুনি কেতিয়াও হাৰ মনা নাই, সদায় আগবাঢ়ি যাবলৈ প্ৰয়াস কৰিছিল আৰু জীৱনত কেতিয়াও আপুনি না কোৱা নাই। আৰু আজি আপুনি এই গীতটি গাই কিছু আৱেগিক হৈছে বাৰু, সেই কথাটো আমি অনুভৱ কৰিছোঁ আপোনাক, আৰু বিশেষ আৰু একো কথা নকওঁ। আমি আশা কৰিছোঁ আপোনাৰ জীৱনটো আপুনি সুখেৰে থাকক, হাঁহি মাতি থাকক, আপুনি আনৰ অনুপ্ৰেৰণা হৈ থাকক, সেয়া আমি কামনা কৰিছোঁ। আৰু খুব ভাল লাগিল আপোনাৰ সৈতে এই তিনিটা খণ্ডত আপোনাৰ জীৱনটোৰ বিষয়ে আমি যিখিনি কথা গম পালোঁ, সঁচাকৈ শ্ৰোতাসকলেও খুব ভাল পাইছে। আপুনি ভালে কুশলে থাকক, সেয়াই আমি কামনা কৰিছোঁ।
1: ধন্যবাদ।

0: আপোনালোকৰ আশীৰ্বাদ শিৰত লৈ মই জীয়াই থকাৰ সাহস গোটাম বাকী সময়খিনি।
1: আমি অনুষ্ঠানটি সামৰো আপোনাৰ এটি গীতেৰে। আপুনি কোনটো গীত শুনালে এতিয়া ভাল পাব?
0: মই যেতিয়া চিকিৎসালয়ত আছিলোঁ, জগন্নাথৰ সপোন দেখি যেতিয়া মই পুৰীলৈ গৈছিলোঁ, তাত ৰথযাত্ৰাৰ সময় আছিলে। ৰথযাত্ৰাৰ সময়ত মই গৈ পাওঁতে জগন্নাথ ৰথত উঠি গুচি গৈছিলে। তেতিয়া মোৰ হৃদয়ৰ পৰা এটা জগন্নাথ যে গুচি গ'ল দেখা যে নাপালোঁ, তেতিয়া মই এটা গীত লিখিছিলোঁ, উৰিয়াতে লিখিছিলোঁ, আৰু সেইটো পাছতে মীৰাণ্ডা চৌধুৰীয়ে গাইছে। এইটো তাৰ আগতে মই দুষাৰীমান এনেই মোৰ মাতেৰে কৈ

গল দেখা যে নাপালো, তেতিয়া মই এটা গীত লিখিছিলো, উড়িয়াতে লিখিছিলো, আৰু সেইটো পাছতে মীৰাণ্ডা চৌধুৰীয়ে গাইছে। এইটো তাৰ আগতে মই দুখাৰীমান এনেই মোৰ মাতেৰে কৈ

0: Manusia Gondi Sabari.
1: আপোনাৰ সৈতে যি কথোপকথন আমাৰ হ'ল ইয়াতে সামৰিছোঁ আৰু এই গীতটোৰে আমি শ্ৰোতাসকলৰ পৰা বিদায় লৈছোঁ। ভালে কুশলে থাকিব আপুনি।
0: ধন্যবাদ।

সাধক সুন্দৰৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানত ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰথমগৰাকী মহিলা কণ্ঠশিল্পী, গীতিকাৰ, অভিনেত্ৰী তথা অসম আৰক্ষীৰ প্ৰথমগৰাকী মহিলা সহকাৰী উপ পৰিদৰ্শক ৰেণু দত্ত বৰফুকনৰ সৈতে হোৱা সাক্ষাৎকাৰৰ তৃতীয় তথা শেষ খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ।

চেমনীয়া ভাইটি ভণ্টিহঁত, তোমালোক আটাইলৈ মৰম আৰু চেনেহ যাচি মই নিভা বাইদেৱে আজিৰ চোৰা মুকলি কৰিছোঁ। আশা কৰোঁ তোমালোক সকলোৱে কুশলে আছা। আজিৰ চোৰাৰ প্ৰথমে আগবঢ়াইছোঁ জানো আহা শিতান্তি। এই শিতানত আজি তোমালোকক দেউৰী জনগোষ্ঠীৰ উৎসৱৰ বিষয়ে ক'বলৈ ওলাইছোঁ।

অসমৰ সকলো জনগোষ্ঠীয়ে আহিনৰ সংক্ৰান্তি, পুহৰ সংক্ৰান্তি আৰু চতৰ সংক্ৰান্তিৰ পৰাই বিহু আৰম্ভ নকৰে। বিশেষকৈ দেউৰীসকলে আটাইকেইটা বিহু ক্ৰমে কাতি বিহু, কাতি মাহৰ প্ৰথম বুধবাৰে, মাঘ বিহু, মাঘ মাহৰ প্ৰথম বুধবাৰৰ পৰা, বহাগ বিহু, বহাগ মাহৰ প্ৰথম বুধবাৰৰ পৰাহে পালন কৰে। কাৰণ থানঘৰত আৰাধ্য দেৱতাক পূজা পাতল নিদিয়াকৈ দেউৰীসকলে বিহু পতাৰ নিয়ম নাই। দেউৰীসকলৰ উৎসৱ পাৰ্বণবোৰ ধৰ্মীয় ৰীতি নীতিৰ লগত জড়িত। তেওঁলোকৰ প্ৰধান উৎসৱ তিনিটা হৈছে বহাগ বিহু, মাঘ বিহু আৰু শাওনীয়া পূজা। দেউৰীসকলেও অসমৰ আন আন জনগোষ্ঠীৰ দৰেই বসন্ত ঋতুত বসন্ত উৎসৱ পালন কৰে। দেউৰী সম্প্ৰদায়ৰ বসন্ত উৎসৱৰ নাম হৈছে ইবাকু বিচু। এই উৎসৱ বহাগৰ প্ৰথম বুধবাৰৰ পৰা আৰম্ভ কৰি সাতদিনলৈ পালন কৰা হয়। দেউৰীসকলৰ পূজা অৰ্চনা কৰাৰ স্থল দেওঘৰত বিশেষ পূজাৰ আয়োজন কৰা হয়। দেওঘৰত সেইদিনা তেওঁলোকৰ উপাস্য দেৱতা কুণ্ডী মামা, পিছা ডেমা, পিছাচি ডেমাচি আদিকে প্ৰমুখ্য কৰি আন আন উপাস্য দেৱ দেৱীসকললৈ ছাগলী, পাৰ, কুকুৰা আদি বলি হিচাপে আগবঢ়ায়। আনহাতে বিচুৰ উৰুকা ৰাতি বৰদেউৰীৰ ঘৰত অথবা তেনে এক সামাজিক স্থানত ডেকা গাভৰু, দেউৰী ভাষাত মীৰা মীৰাচীসকলে নৃত্য গীত পৰিৱেশন কৰে। সপ্তাহ ধৰি এই বিহু অতি উলহ মালহেৰে পালন কৰাৰ অন্তত শেষৰ দিনটোক দেউৰী ভাষাত বিচু উৰুৱাবা বুলি কোৱা হয়। সেইদিনা দেওঘৰত বিচু বা বিহু মৰাৰ পাছত বৰদেউৰীয়ে যেতিয়া নিৰ্দেশ দিয়ে, তেতিয়া বিচুত অংশগ্ৰহণ কৰাসকলে দেওঘৰৰ পৰা ওলাই আহি গাঁৱৰ বৰদেউৰীৰ ঘৰত আৰু মুখিয়াল লোকসকলৰ ঘৰত বিহু মৰাৰ পাছত গাঁৱৰ পূবৰ পৰা পশ্চিমলৈ যাত্ৰা কৰে আৰু শেষত এখন মুকলি পথাৰত বিচুক পৰৱৰ্তী বছৰত পুনৰ লগ পোৱাৰ আশাৰে বিহু অৰ্থাৎ বিচু নাচি বিদায় জনায়। ইমান পৰে দেউৰীসকলৰ বসন্ত উৎসৱ ইবাকু বিচুৰ বিষয়ে কিছু কথা শুনিলা। আজিৰ জানো আহা ইমানেই।

ভাইটি ভণ্টিহঁত, এইবাৰ আগবঢ়াইছো এটি কথিকা। বিষয় নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি আৰু জীৱন কৌশল শিক্ষা। তোমালোকলৈ বুলি লিখি পঠিয়াইছে কাকপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইংৰাজী বিষয় শিক্ষয়িত্ৰী প্ৰাৰ্থনা গগৈয়ে। কথিকাটি তোমালোকক পাঠ কৰি শুনাবলৈ লৈছো, শুনাহক দেই।

ভাইটি ভণ্টিহঁত, তোমালোকে বিদ্যালয়ত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি আৰু জীৱন কৌশল শিক্ষা এই শব্দকেইটা নিশ্চয় শুনিছা। জীৱন কৌশলৰ শ্ৰেণীটো নিশ্চয় ভাগ লৈছা। প্ৰথমেই কৈ লওঁ, ৰাষ্ট্ৰীয়

নতুন শিক্ষা নীতিয়ে ছাত্ৰ ছাত্ৰীৰ বিদ্যায়তনিক অথবা পৰীক্ষাৰ ফলাফলৰ লগতে সমানেই গুৰুত্ব দিছে এজন ছাত্ৰ বা ছাত্ৰীৰ ব্যক্তিত্ব বিকাশ বা পাৰ্চনেলিটি ডেভেলপমেণ্টত। এই ব্যক্তিত্ব বিকাশত জীৱন কৌশল শিক্ষাই কেনেকৈ সহায় কৰে আজি তোমালোকক সেই বিষয়ে ক'বলৈ লৈছো। ইংৰাজীত জীৱন কৌশলক লাইফ স্কিল বুলি কোৱা হয়। জন্মৰে পৰা এজন শিশুৱে জনা নজনাকৈ বহু কৌশল শিকে। এই কৌশল বা দক্ষতাবোৰ আমাৰ বাবে অতি প্ৰয়োজনীয় যদিও কেইটামান কৌশল বা দক্ষতাকহে জীৱন কৌশল বুলি চিনাক্ত বা নামকৰণ কৰা হৈছে। ৰাষ্ট্ৰসংঘৰ অটোৱা চাৰ্টাৰে 1986 চনত প্ৰথম জীৱন কৌশলক চিনাক্ত কৰিছিল আৰু 1989 চনত কনভেনশ্যন অৱ ৰাইটছ অৱ চিলড্ৰেন শীৰ্ষক অধিৱেশনখনত জীৱন কৌশল শিক্ষাক প্ৰথম শিক্ষাৰ সৈতে সংহত কৰিছিল। যদিও জীৱন কৌশল শিক্ষা মূল আনুষ্ঠানিক শিক্ষাৰ পৰা বহু যোজন দূৰৈত অৱস্থান কৰিছিল। বিশ্ব স্বাস্থ্য সংস্থাই প্ৰথম 10টা জীৱন কৌশলক কিশোৰ কিশোৰীসকলৰ বাবে অতি দৰকাৰী বুলি বিবেচনা কৰে। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 জীৱন কৌশল শিক্ষাক কিশোৰ কিশোৰীসকলৰ বাবে অন্যতম দৰকাৰী বুলি গণ্য কৰিছে। লগতে প্ৰাক কৈশোৰ আৰু কিশোৰ কালত এই শিক্ষা প্ৰদানত গুৰুত্ব দিছে যদিও বৰ্তমান জীৱন কৌশল শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰ তেনেই চালুকীয়া অৱস্থাত আছে। বহু শিক্ষক, অভিভাৱক বা ছাত্ৰ সমাজৰ বাবে জীৱন কৌশল এতিয়াও এটি অচিনাকি বিষয় হৈয়েই আছে। কিশোৰ কাল আৰম্ভ হোৱাৰ লগে লগে এজন কিশোৰ বা কিশোৰীয়ে শাৰীৰিক, মানসিক আৰু আৱেগিক পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰাৰ লগতে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হয়। লগতে বিভিন্ন সামাজিক পৰিৱেশত নিজকে খাপ খুৱাই চলিব লগা হয়। জীৱন কৌশল শিক্ষাই কিশোৰসকলক এই সামাজিক পৰিৱেশত মিলি চলাত সহায় কৰে। এনে পৰিস্থিতিত এজন কিশোৰে জীৱনলৈ অহা সংঘাত আৰু বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ জীৱন কৌশলৰ অন্তৰ্গত কিছুমান কৌশল বা দক্ষতাৰ অতি প্ৰয়োজন। কেৱল যে বিপথগামী বা আচৰণগত সমস্যা থকা কিশোৰসকলকেই জীৱন কৌশল শিক্ষাৰ আৱশ্যক তেনে নহয়। স্বাভাৱিক বিকাশৰ সকলো শিশু আৰু কিশোৰকে এই দক্ষতা বা কৌশলসমূহৰ অতি দৰকাৰ। এই জীৱন কৌশলবোৰ হৈছে এজন ব্যক্তিয়ে শিশু অৱস্থাৰ পৰাই শিকা কিছু সামাজিক, আৱেগিক আৰু বৌদ্ধিক আচৰণ তথা দক্ষতা যিবোৰে এজন ব্যক্তিক বিভিন্ন পৰিৱেশত সমাযোজনত সহায় কৰে। মনৰ ভাৱ স্পষ্টকৈ ব্যক্ত কৰা, বিভিন্ন পৰিৱেশত সমস্যা সমাধান আৰু সিদ্ধান্ত গ্ৰহণতো সহায় কৰে। এনে কৌশলসমূহ কম বেছি পৰিমাণে সকলোৱে দৈনন্দিন জীৱনৰ বিভিন্ন পৰিৱেশত স্বতঃস্ফূৰ্তভাৱে আয়ত্ত কৰে যদিও কৰ্মশালাত বা পাঠ্যক্ৰমভিত্তিক পাঠদান আৰু বিভিন্ন ক্ৰিয়াকলাপৰ মাধ্যমেৰে এই কৌশলসমূহৰ বিকাশ সাধন কৰিব পাৰি। বিশ্ব স্বাস্থ্য সংস্থাই জীৱন কৌশলৰ সংজ্ঞা দি কৈছে যে জীৱন কৌশল হৈছে এনে এক আৰ্জিত আচৰণগত কলা তথা চিন্তা, বোধ আৰু আচৰণৰ সমষ্টি যাৰ পৰা এজন ব্যক্তিয়ে দৈনন্দিন জীৱনত সন্মুখীন হোৱা বিভিন্ন সমস্যা বা প্ৰত্যাহ্বানৰ সমাধান উলিয়াই সুন্দৰকৈ জীৱন যাপন কৰিব পাৰে। প্ৰাথমিক স্তৰৰ পৰাই এজন শিশুক জীৱন কৌশলৰ কিছু কৌশল শিকোৱা হয় যদিও জীৱন কৌশল শিক্ষাৰ আৰম্ভণিৰ বাবে উপযুক্ত বয়স হৈছে কিশোৰ কাল। কিয়নো মনোবিজ্ঞানীৰ মতে কিশোৰ কালৰে পৰাই এজন ব্যক্তিৰ ধুমুহা আৰু পীড়নৰ কাল আৰম্ভ হয়। আমাৰ সমাজ ব্যৱস্থাৰ জটিল পৰিস্থিতিত এজন কিশোৰ বা কিশোৰীয়ে ভৰি দিয়াৰ লগে লগে বিভিন্ন সমস্যাৰ সন্মুখীন হয়। বৰ্তমান সমাজ ব্যৱস্থাত কিশোৰসকল বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত তথা উচ্ছৃংখল আচৰণৰ চিকাৰ হৈছে। বহু মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীয়ে শৈক্ষিক জীৱনৰ আৰম্ভণিতে দুপদুপে আগবাঢ়িলেও আত্মবিশ্বাসৰ অভাৱ, হীনমন্যতা, সিদ্ধান্ত গ্ৰহণৰ অপাৰগতাৰ বাবে থমকি ৰোৱা দেখা যায়। আনফালে মধ্য মেধাৰ ছাত্ৰ এজনে আত্মবিশ্বাস আৰু কিছুমান বিশেষ দক্ষতাৰ বাবে আগবাঢ়ি যায়। এনে কিছুমান ছাত্ৰ ছাত্ৰী আছে যিয়ে নিজৰ কোন দিশত প্ৰতিভা আছে সেয়াও তেওঁলোকৰ অজ্ঞাতে থাকি যায়। এনেবোৰ কাৰণতে প্ৰয়োজন হয় জীৱন কৌশল শিক্ষাৰ। আমাৰ স্কুলীয়া শিক্ষাৰ পাঠ্যক্ৰমত পোনপটীয়াকৈ জীৱন কৌশল শিক্ষাৰ উল্লেখ নাছিল যদিও NCERTৰ পাঠ্যক্ৰমত কিছুমান কৌশলৰ আভাস আছিল। এই জীৱন কৌশল এজন শিশুৱে চৌপাশৰ পৰিৱেশ আৰু সমাজ জীৱনৰ পৰাই শিকে। ইতিমধ্যে
জীবন কৌশলৰ কেইটামান দক্ষতাক

পাঠ্যক্ৰমৰ বিষয়বস্তুৰ সৈতে সংহত কৰা হৈছে। গতানুগতিক পাঠদানৰ পৰিৱৰ্তে যদি প্ৰকল্প পদ্ধতি সম্পৰীক্ষাত্মক শিক্ষণত গুৰুত্ব দিয়া হয়, এজন শিক্ষকে পোনপটীয়াকৈ জীৱন কৌশলক শ্ৰেণীকোঠালৈ আনিব পাৰে। ইউনিচেফে কিশোৰ কিশোৰীসকলৰ বাবে 11টা জীৱন কৌশলক দৰকাৰী বুলি কৈছে। সেইকেইটা হৈছে ছেল্ফ এৱেৰনেছ বা আত্মসচেতনতা, ছেল্ফ মেনেজমেণ্ট বা আত্মনিয়ন্ত্ৰণ, ক্ৰিটিকেল থিংকিং বা জটিল চিন্তা, ক্ৰিয়েটিভ থিংকিং সৃজনশীল চিন্তা, ডিচিশ্যন মেকিং বা সিদ্ধান্ত গ্ৰহণ, কমিউনিকেশ্যন বা আন্তঃব্যক্তিক যোগাযোগৰ দক্ষতা আৰু কোপিং উইথ ইমোশ্যনছ অৰ্থাৎ আবেগৰ সৈতে মোকাবিলা। আমি একে আশাৰে ক'বলৈ হ'লে এই জীৱন কৌশল হৈছে এজন ব্যক্তিৰ বৌদ্ধিক চিন্তা, সামাজিক আৰু আৱেগিক আচৰণৰ দক্ষতা বা কৌশল অৰ্থাৎ ছফ্ট বিহেভিয়াৰেল স্কিলছ এণ্ড ছ'চিঅ' ইমোশ্যনেল কম্পিটেন্সিজ, যিবোৰে এটা পৰিশীলিত আৰু সুস্থিৰ সামাজিক জীৱন যাপনত সহায় কৰে। পাঠ্যক্ৰমৰ সৈতে সংহত কৰি বিদ্যায়তনিক আৰু সহবিদ্যায়তনিক শ্ৰেণীৰ লগতে বিভিন্ন ক্ৰিয়াকলাপৰ মাধ্যমেৰে এই কৌশলসমূহ ছাত্ৰ ছাত্ৰীক শিকাব পাৰি। মনোবিজ্ঞানী আৰু সমাজ বিজ্ঞানীসকলে জীৱন কৌশল শিক্ষা প্ৰদানৰ বাবে পাঠ্যক্ৰম প্ৰস্তুত কৰি তুলিছে। শিশু অৱস্থাৰ পৰাই এজন শিক্ষাৰ্থীক আমাৰ সহজ কিছুমান কাৰ্যকলাপ যেনে চৰিত্ৰাভিনয়, আকস্মিক বক্তৃতা, কুইজ, চিত্ৰাংকন, তৰ্ক প্ৰতিযোগিতা আদিৰ লগতে বিভিন্ন থলুৱা খেল ধেমালিৰ যোগেদি জীৱন কৌশলৰ দুই এটা কৌশল শিকাব পাৰি বা বিকাশ সাধন কৰিব পাৰি। চেমনীয়া ভাইটি ভণ্টিহঁত, এই কৌশলসমূহ আয়ত্ত কৰিবলৈ তোমালোকে খেলা ধূলা বা অন্যান্য প্ৰতিযোগিতা আৰু অনুষ্ঠানবোৰত ভাগ ল'বলৈ যত্ন কৰিবা। আনুষ্ঠানিক শিক্ষাৰ সমান্তৰালভাৱে এনেধৰণৰ প্ৰতিযোগিতা বা অনুষ্ঠানবোৰত ভাগ লৈ থাকিলে তোমালোকে গম নোপোৱাকৈয়ে চৌপাশৰ পৰিৱেশৰ পৰা এই কৌশল বা দক্ষতাসমূহ শিকি গৈ থাকিবা আৰু নিজৰ জীৱনটো শুদ্ধ পথত আগবঢ়াই নিবলৈ সক্ষম হ'বা।

ইমান পৰে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি আৰু জীৱন কৌশল শিক্ষা এই শীৰ্ষক কথিকাটি শুনিলা। তোমালোকলৈ বুলি লিখি পঠিয়াইছিল কাকপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইংৰাজী বিষয় শিক্ষয়িত্ৰী প্ৰাৰ্থনা গগৈয়ে। চোৰাত এইবাৰ আগবঢ়াবলৈ লৈছোঁ তোমালোকৰ গীত মাত। প্ৰথমে এয়া সাগৰিকা দাসৰ কণ্ঠৰ এটি গীত।

সাগৰিকা দাসৰ কণ্ঠৰ গীতটি শুনিলা। এইবাৰ আগবঢ়াইছো এটি কামৰূপী লোকগীত, পৰিৱেশন কৰিছে সনাত কুমাৰ দাসে।

সনাথ কুমাৰ দাসৰ কণ্ঠৰ কামৰূপী লোকগীতটি শুনিলা। এইবাৰ শুনোৱা হা এটি জিকিৰ। পৰিৱেশন কৰিছে শৰাইঘাট মইনা পাৰিজাতৰ চেমনীয়া, ক্ৰমে লিজা নাথ, দৃষ্টিমণি নাথ, গীতু নাথ, দীক্ষিতা নাথ, বাৰবিলিনা নাথ, ভ্ৰান্তি নাথ আৰু ৰিমলি নাথে।

জিজ্ঞাসা গোস্বামীৰ কণ্ঠৰ গীতটি শুনিলা। ভাইটি ভণ্টিহঁত, আমাৰ আজিৰ চোৰা সামৰিবৰ সময়ো হৈ আহিল। তোমালোক আটাইলৈ পুনৰ মৰম যাচি মই নিভা বাইদেৱে আজিৰ চোৰা সামৰি বিদায় লৈছোঁ। তোমালোকক পুনৰ লগ পাম অহাবাৰৰ চোৰাত এই একে সময়তে।

ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, মিতুল গগৈ, এফ এম ট্ৰান্সমিটাৰত আতিকুৰ ৰহমান, ডিউটি ৰুমৰ সহায়কাৰী ৰমেন বৰুৱা আৰু ষ্টুডিঅ'ত মই ময়ূৰী দত্ত।

মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজ, লগতে নিউজন এ আই আৰ মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত চয়নিকা ডেকা, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, নিখিল শৰ্মা, শেখ আব্দুল আহমেদ, মায়ামণি শৰ্মা।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পিছতে মুখ্য বাতৰি শুনিবলৈ পাব। ৰাজ্যত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ বাবে সাজু হৈছে। বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত খন্তেক পাছতে বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক জে পি নাড্ডা আৰু সহকাৰী পৰ্যবেক্ষক নায়াব সিং ছাইনীৰ উপস্থিতিত বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰা হ'ব। টি ভি কেৰ মুৰববী শ্ৰী জোছেফ বিজয়ে আজি তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ প্ৰচেষ্টা তথা এপিডাৰ সহযোগত কালি বাক্সা জিলাৰ কৃষকৰ দ্বাৰা উৎপাদিত 20 মেট্ৰিক টন মৌ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ৰপ্তানি কৰা হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ে গড়ভাঙা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা অধিসূচনা বাতিল কৰা সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে। আকাশবাণীৰ 90 বছৰ পূৰ্ণ হোৱা উপলক্ষে আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰই আজি কোকৰাঝাৰ তাৰকাগৃহ প্ৰেক্ষাগৃহত লোকসংগীতৰ এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। লখিমপুৰ জিলা ঢকুৱাখনাৰ মহঘুলি চাপৰিত অনুষ্ঠিত ঐতিহাসিক ফাট বিহুৰ আজি সামৰণি পৰিব। পৰিয়াল আৰু সমাজলৈ মাতৃসকলে আগবঢ়োৱা অনবদ্য অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে আজি বিশ্ব মাতৃ দিৱস উদযাপন কৰা হৈছে। প্ৰতি বছৰৰ মেৰ দ্বিতীয়টো দেওবাৰে এই দিৱস উদযাপন কৰা হয়। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ, লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া 12:05 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: आपका स्वास्थ्य विशेषज्ञ देखभाल और संवेदनशील सेवा का हकदार है। क्षेत्रीय होम्योपैथी अनुसंधान संस्थान गुवाहाटी RRIH में अनुभवी चिकित्सकों द्वारा आपकी आवश्यकताओं के अनुरूप व्यक्तिगत होम्योपैथिक परामर्श एवं समग्र स्वास्थ्य सेवाएं प्रदान की जाती है। कुछ विशेष रोग स्थितियों के लिए विशेषज्ञ चिकित्सकों द्वारा परामर्श एवं मार्गदर्शन भी उपलब्ध है। चयनित रोगों से पीड़ित पात्र मरीजों को निःशुल्क दवाइयाँ एवं प्रयोगशाला जाँच सेवाओं का लाभ भी मिल सकता है। सरकारी संस्थान में विश्वसनीय और किफायती स्वास्थ्य सेवा का लाभ उठाइए।
3: RRIH बेटापारा गुवाहाटी।
2: यह संदेश जनहित में जारी। आज ही अपने स्वास्थ्य के लिए उठाए सही कदम। क्षेत्रीय होम्योपैथी अनुसंधान संस्थान गुवाहाटी RRIH में गुणवत्तापूर्ण होम्योपैथिक परामर्श, रोगी केंद्रित देखभाल तथा कुछ विशेष स्वास्थ्य स्थितियों के लिए विशेषज्ञ चिकित्सकों द्वारा विशेष परामर्श सेवाएं उपलब्ध है। चयनित मरीज प्राप्त कर सकते हैं निःशुल्क दवाई एवं प्रयोगशाला जाँच सेवाएं। आइए और एक विश्वसनीय सरकारी संस्थान में किफायती और सहयोगात्मक स्वास्थ्य सेवाओं का अनुभव करें।
3: RRIH भेटापारा गुवाहाटी।
2: यह संदेश जनहित में जारी।
0: एया आकाशवाणी गुवाहाटीर महाबाहु। निवेदन करा हुई से नाथ हाला।

0: সংহতি। আজিৰ নাট্যানুষ্ঠানৰ নিবেদন ৰক্তপুষ্প। প্ৰখ্যাত মাৰাঠী নাট্যকাৰ মহেশ এলকুনচাৰৰ একেনামৰ মাৰাঠী নাটকৰ অসমীয়া অনুবাদ ডাক্টৰ জাহানাৰা বেগমৰ, পৰিচালনা ময়ূৰ গোপেন্দ্ৰ দাসৰ, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক ৰক্তপুষ্প।
1: পদ্মা, পদ্মা, কোৱাচোন তুমি দিনটো কেনেকৈ পাৰ কৰিলা? ঠাণ্ডাৰ দিনবোৰ আহি পালেই দেখোন। এই বছৰ যে আমি ক'ৰবাত ফুৰিবলৈ যাব পাৰিম তাৰ কোনো আশা দেখা নাই। আচ্ছা, লীলু ক'ত? লীলু, লীলু, তাইৰ প্ৰতি তুমি অলপ মৰমীয়াল হোৱা উচিত, বুজিছা?
2: আচ্ছা শুনাচোন, তুমি বাৰু মোক এতিয়া সদায় দিয়াৰ দৰে ঘণ্টাৰ পাছত ঘণ্টা ভাষণ দিবলৈ গৈ আছা নেকি? হা, মোৰ বিৰক্তি লাগি গৈছে
3: বাবা।
1: অ লীলু, এই আইৰ বাবে
3: তুমি চাহ খাবা?
2: তাই বাৰু মোক কিয় সুধিব লাগে?
3: তুমি চাহ খাবা?
2: মোৰ বাবে অলপ চাহ বাকী ৰৈছে জানো?
3: তুমি মাথো মোক কোৱা যে তোমাক চাহ লাগিব,
2: কিন্তু মই সুধিছো যে মোৰ বাবে চাহ আছে জানো?
3: কি অদৰকাৰী কথাবোৰ কৈ থাকা, মোক কৈ দিলেই হয় চাহ লাগে বুলি।
2: ৰাজা আহিল নে নাই?
3: নাই অহা।
2: তেনেহলে থাকক, মই চাহ ৰাজাৰ লগতেই খাম। অকলে চাহ খাবলৈ তাৰ বেয়া লাগিব নহয়।
3: মই তাৰ কাৰণে চাহ বনাব নোৱাৰো।
2: এই ছোৱালীজনীয়ে ৰাজাক ঘিণ কৰে, বুজিছা? চোৱাচোন তাইৰ ব্যৱহাৰটো।
1: তাকেই, এই মাজে মাজে বৰ খিংখিঙীয়া হৈ যায়। অৱশ্যে তাই ঘৰৰ কামৰ বোজাটো বহুত বেছি।
2: কি কামৰ বোজা? আৰু এই যে ল'ৰাটো ৰাজা, ইমান শান্ত আৰু অমায়িক। আচ্ছা এটা কথা কোৱাচোন, তুমি বাৰু কেতিয়াবা তাৰ খবৰ ৰাখিছানে যে ল'ৰাটো ঘৰত আছে নে নাই? তাৰ মাক দেউতাকৰ পৰা 200 মাইল দূৰত, মাত্ৰ পঢ়িবৰ কাৰণেই ল'ৰাটো আমাৰ ঘৰত আছেহি। আমি বাৰু তাৰ প্ৰতি আৰু অলপ বেছি মৰমীয়াল হোৱা উচিত নহয়নে?
1: কিয়? সি আমাৰ কি হয়?
2: কিয়? মৰমীয়াল হ'বৰ বাবে তেজৰ সম্পৰ্ক থাকিবই লাগিব নেকি? এসময়ত আমাৰ নিজৰ ল'ৰাটো দূৰত নাছিল নে? আমাৰ পৰা বহুত দূৰত, আৰু সি তেতিয়া কিমান অকলশৰীয়া অনুভৱ কৰিছিল এবাৰ ভাবি চাবলৈ চেষ্টা নকৰা কিয়?
1: চোৱা পদ্মা, এজন পেয়িং গেষ্ট হিচাপে আমি তাক যি ধৰণে যথযোগ্যভাৱে ৰাখিব লাগে সেইধৰণে আমি ৰাখিছোঁ।
2: হয় নেকি? আমাৰ পৰিয়ালৰ এজনৰ দৰে?
1: আচলতে মই এনেদৰে পেইন গেষ্ট ৰখাৰ পক্ষপাতিয়েই নহয়। সেই সাধাৰণ টকাকেইটাইনো আমাক কিডাল সহায় কৰিব?
2: টকাই কি একমাত্ৰ কাৰণ আছিল তাক ইয়াত পেইং গেষ্ট হিচাপে ৰখাৰ?
1: অহা বছৰৰ পৰা আমি আৰু পেইং গেষ্ট নাৰাখোঁ।
2: ঠিক আছে, হ'ব, সেই কথা চিন্তা কৰাৰ বাবে এতিয়াও বহুত সময় আছে।
3: তোমাৰ ঔষধ
2: থৈ দিয়া,
3: এতিয়া 5 বাজিছে,
2: থৈ দিয়া।
1: আহা, তাই লৈয়ে আহিছে যেতিয়া, খাই দিয়াতনো কিহৰ আপত্তিটো আছে?
2: যোৱা পানী লৈ আহা। শুনা, আমি এই টেবলেটবোৰ খোৱাটো বন্ধ কৰোঁ। আহা।
1: আহা, আকৌ কি হ'ল এতিয়া?
2: একো হোৱা নাই, আৰু সেইকাৰণেতো মই বন্ধ কৰিব বিচাৰিছোঁ।
1: শুনা, মূৰ্খৰ দৰে কথা নক'বা, তুমি ঔষধৰ কোৰ্চটো শেষ কৰিবই লাগিব যিটো তুমি ইতিমধ্যে আৰম্ভ কৰিছা।
2: ঔষধ খাই খাই মই বিৰক্ত হৈ গৈছোঁ, আৰু এতিয়াতো মোৰ কোনো অসুখো হৈ থকা নাই।
1: হে ভগৱান, আজিকালি তোমাৰ লগত কথা পতাটোৱে বৰ মুস্কিল।
2: মই কৈছোঁ নেকি তোমাক মোৰ লগত কথা পাতি থাকিবৰ কাৰণে? এতিয়া তুমি শুনা, ৰাজাক মই এইখন ঘৰত থকাটো কিয় বিচাৰোঁ? এইখন ঘৰত একমাত্ৰ সিয়েই আছে যি মোৰ লগত ভালদৰে কথা পাতে, আন্তৰিকতাৰে কথা পাতে, সেইকাৰণে। কিন্তু তোমালোক দুজনেতো মোক, তোমালোকে মোক পাগল কৰিহে এৰিবা। মই কেনেকৈ মোৰ দিনবোৰ পাৰ কৰিম কোৱা, কেনেকৈ পাৰ কৰিম মই?
1: এতিয়া ভুকিবলৈ নাহিবা।
2: কি ক'লা? ভাবি চোৱা তুমি কি ক'লা, মোক কুকুৰ বুলি ক'বলৈ ক'ত সাহস পালা তুমি?
1: পদ্মা,
3: বাবা, মই অলপ ওলাই যাওঁ।
1: তোমাৰ আইক সোধা।
3: মই অলপ ওলাই যাওঁ।
2: তুমি ক'তো ওলাই যাব নোৱাৰা।
1: পদ্মা, তুমি কিয় বাৰু তাইক এনেকৈ কেং কেঙাই থাকা?
2: তাই কিয় ইমান অবুজ? কিয় মোক ইমান অপমান কৰি তাই কি পায়? কিহৰ বাবে তাই মোক এনেকুৱা ব্যৱহাৰ কৰে? হয়তো ময়ো দুখী হ'ব পাৰোঁ, হয়, কিন্তু প্লিজ তুমি মোক খং নকৰিবা। চোৱা, মইতো মানি লৈছোঁ যে মোৰেই ভুল। মই জানো যে মোৰেই ভুল। নাজানো মোৰ কি হৈ যায়, মই কিহৰ কাৰণে নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব নোৱাৰোঁ। চোৱা, মই অলপ আগতে তোমাক কৈছিলোঁ নহয়, হা, মই কৈছিলোঁ নহয় যে এই এই টেবলেটবোৰ আমি খোৱাটো বন্ধ কৰিব লাগে, হা। মই জানো তোমালোক সকলোৱে মোৰ লগত অতিষ্ঠ হৈ গৈছা,

0: জানো, হবই তো, কিন্তু বিশ্বাস করা, মই একো বেয়া ভাবি তাইক কথা কোৱা নাই। তুমি নাভাবিবা যে তাই মোৰ বুকুৰ পৰা ওলাই গৈছে, কিন্তু তাইওতো জানিব নোৱাৰিব এই কথা, কেতিয়াও জানিব নোৱাৰিব। মোৰ কি হৈছে, মই কি কৰিম এতিয়া?
1: পদ্মা, পদ্মা প্লিজ,
0: মই কি কৰিম?
1: প্লিজ প্লিজ পদ্মা, প্লিজ প্লিজ। আচ্ছা আচ্ছা পদ্মা, তুমি তুমি অকণমান শুই ল'বা নেকি? আচ্ছা, তোমাৰ গাটো বেয়া লাগিছে নেকি? গাটো গাটো কি হ'ল পদ্মা, কি হ'ল?
0: আজি আজি শশীৰ 23 বছৰীয়া জন্মদিন, কোনোবাই মনত ৰাখিছানে? কোনেও ৰখা নাই। কিমান কিমান আচৰিত কথা নহয়, তোমালোকে তাক সকলোৱে পাহৰি গলা, কিন্তু মইতো তাক পাহৰি যাব নোৱাৰো। মই তাৰ
1: মা, প্লিজ প্লিজ পদ্মা, প্লিজ অলপ ধৈৰ্য ধৰাচোন। চোৱা চোৱা পদ্মা, চোৱা, তুমি পাৰিবা পাৰিবা। মনত পেলোৱাচোন তুমি কি কৈছিলা, মনত পেলোৱা এবাৰ।
0: আছে আছে, মোৰ মনত আছে, মোৰ চব কথাই মনত আছে। সি সিংহৰ দৰে যুঁজি যুঁজি গুচি গ'ল, মই তোৰ কাৰণে গৌৰৱান্বিত, মোৰ বাছা, এনেকৈ কৈছিলোঁ মই। কিন্তু চব মিছা আছিল, চব মিছা। মই মোৰ ল'ৰাটো ঘূৰাই পাব বিচাৰোঁ, যিকোনো উপায়েৰে মই তাক ঘূৰাই পাব বিচাৰোঁ। মই মই মই তাক পাহৰিব নোৱাৰোঁ, মই পাহৰিব নোৱাৰোঁ। মই চেষ্টা কৰোঁ, মই চেষ্টা কৰোঁ, কিন্তু কিন্তু মই নোৱাৰোঁ। মই মই মই কি কৈ আছিলোঁ, হা, মই কি কৈ আছিলোঁ? চোৱাচোন, মই সকলোবোৰ কথা আকৌ কেনেকৈ মিহলাই পেলালোঁ। মই সদায়তো এনেকুৱা কৰোঁ, নহয় জানো? মইতো তাৰ কথা নুলিয়াওঁ বুলি সিদ্ধান্ত লৈছিলোঁ, হা, সিদ্ধান্ত লৈছিলোঁ মই, কিন্তু মই নোৱাৰিলোঁ। চোৱা, মই নোৱাৰিলোঁ। সেইদিনা মই তাক চুলিবোৰ ধুবলৈ ক'লোঁ, সেইদিনা সেইদিনা দেৱালীৰ দিনা, দেৱালীৰ দিনা শশী মোৰ লগত গোটেই দিনটো লাগি থাকিল, বোলে তাক তেল মালিচ কৰি দিব লাগে। চোৱাচোন, সি বোলে গা ধুব, ডাঙৰ হৈছে সি। সেইদিনা মই তাক কেং কেঙাই আছিলোঁ গোটেই দিনটো, মই তাক গালি পাৰিয়েই আছিলোঁ, পাৰিয়েই আছিলোঁ। শুনাচোন শুনা, মই তাৰ কথা একেবাৰে ভাবিব নালাগে নহয়, ঠিক আছে? তুমি চাবা চাবা, মই আৰু নাভাবোঁ দেই, মই আৰু নাকান্দো। সি গ'ল, সি গ'ল, তাৰ সময় শেষ হৈ গ'ল। কিন্তু মই বিচাৰোঁ যে আমাৰ লীলুজনীৰ কিবা এটা গতি লাগক, কোনোবা ভাল ল'ৰা এটাৰ লগত তাই সংসাৰ কৰক, তেতিয়া আমি দুয়ো ইয়াৰ পৰা গুচি যাব পাৰিম। নোৱাৰিম জানো, হা, আমি এই ঘৰটো এৰি দিম আৰু গুচি যাম, হা, আমি নোৱাৰিম। কোৱা কোৱা, আমি পাৰিম নহয়?
1: পাৰিম পদ্মা,
0: পাৰিম, ঠিকেই কৈছা, পাৰিম, মই জানো। তেতিয়া তুমি এনেদৰে এবাৰ সিদ্ধান্ত ল'বা যে তুমি মোৰ কথা নেপেলোৱা। চাওঁ, সেই কোটটো মোক দিয়া, মই সেই তাতে ওলমাই থওঁগৈ, আজিকালিতো মই তোমাৰ কাৰণে একোৱেই নকৰোঁ, হয়নে নহয়? আচ্ছা শুনা, তোমাৰ বাৰু অলপ চাহ খাবলৈ মন গৈছে নেকি, হা? চাহ কাপ খাবা তুমি, মোৰ কথা ভাবিব নালাগে, মই এতিয়াই কৰি আনিম। কি হ'ল, মই জানো তুমিও শশীৰ কথা ভাবা, মই জানো, কিন্তু তুমি চব কথা বটলত সাফৰ মাৰি থোৱাৰ দৰে নিজৰ ভিতৰতে ৰাখি থৈ দিয়া, হয়নে নহয়? কোৱা, হয়নে নহয়? আলিলু, লিলু, আমা এইফালে অলপ আহাচোন, এক মিনিট। শুনা, তাইক তুমি ক'বা, তাইক ক'বা যে মই আচলতে তাইক বেয়াকৈ ক'ব নোখোজোঁ।
2: কি হ'ল
0: লিলু? শুনা মোৰ মাজনী, তুমি কোটটো সেই আলমাৰিটোতে ওলমাই থোৱা, আহা গৈ যোৱা। এতিয়া আহা, এতিয়া আহা মোৰ কাষতে বহা, বহা মোৰ সোণজনী, প্লিজ বহা।
1: বহা লিলু।
0: তাইৰ এতিয়াও মোৰ ওপৰত খং উঠি আছে। ঠিক আছে, এটা কাম কৰা, তুমি বাবাৰ লগত বহি কথা পাতা, মই তোমালোকৰ কাৰণে চাহ কৰি আনো।
2: মোৰ কাৰণে নালাগে, থেংক ইউ।
0: মই তোমাক কোৱা নাছিলোঁ, তাইৰ এতিয়াও মোৰ ওপৰত খং উঠি আছে। ঠিক আছে ঠিক আছে, আজি তোমাৰ বাবে তোমাৰ আয়ে কৰি অনা একাপ চাহ খোৱা, তুমি চাবা তাৰপাছত তোমাৰ মোৰ প্ৰতি থকা খং একেবাৰে নোহোৱা হ'ব, হ'ব? তোমালোকে বহা, মই আহি আছোঁ দেই, চাহ কৰি লৈ আহি আছোঁ মই।
1: লিলু, তুমি কান্দি আছিলা নেকি?
2: নাই,
1: মই জানো তুমি মোক ফাঁকি দিব নোৱাৰা।
2: মই ধৰিবই নোৱাৰোঁ যে মই আইৰ লগত কেনেকৈ কথা পাতিব লাগে, মই যদি কথাও নকওঁ সেইটো

0: মোৰো তেওঁৰ খং উঠে। মই কিন্তু আপোনাক বহুত ভাল পাওঁ।
1: বঢ়িয়া, বৰ ভাল কথা।
0: মই সঁচাকৈ কৈছো বাবা।
1: লীলু, মই এটা কথা ভাবিছো, বুইছা? মই তোমাক কেতিয়াও বিয়া নিদিওঁ, সদায় মোৰ লগত এনেকৈয়ে ৰাখি থ'ম। মোৰ লগত সদায় এনেকৈয়ে থাকিবা, কেনে হ'ব?
0: এনেকৈয়ে ভাল, ময়ো বিয়া হ'ব নোখোজো।
1: অৱশ্যে যদি তুমি বিয়াও হোৱা, মই হ'বলগীয়া জোঁৱাইক কৈ দিম আমাৰ লগতে থাকিবলৈ। মই তেওঁক কৈ দিম যে আমাৰ মৰমৰ ছোৱালীজনীয়ে আমাক এৰি তোমাৰ লগত গুচি যাবলৈ এতিয়াই প্ৰস্তুত নহয়। আৰু শুনা দেই, এই মই তোমাক কিন্তু বিয়াৰ ঘৰত এক টোপালো চোখ পানী টুকিবলৈ নিদিওঁ। এই মানুহবোৰে যে বিয়াবোৰত এনেকৈ এনেকৈ নাক উজাই উজাই কান্দা কাটা কৰে, আই ডোণ্ট লাইক, মই একেবাৰে ভাল নাপাওঁ। আচ্ছা আচ্ছা লীলু, কোৱাচোন তোমাক কিমান যোৰ কাপোৰ লাগিব, কি কি ৰঙৰ কাপোৰ লাগিব? মই গোটেইবোৰ আজিয়েই শুৱালকুছিত অৰ্ডাৰ দিম, তাকো এতিয়াই।
2: কি শুৱালকুছিৰ পাটৰ কাপোৰ? কাৰ কাৰণে শুৱালকুছিৰ পাটৰ কাপোৰ? অ, তাই দেখোন হঠাতে জাপ মাৰি উঠিল। হে ভগৱান, মই আহি চাগে বাপেক জীয়েকৰ গোপন কথা বতৰাহে নষ্ট কৰিলোহি, হয়নে? যি নহওক বাৰু, আহা চাহ খোৱাহি। আচ্ছা শুনা, শুৱালকুছিৰ পাটৰ কাপোৰ কাৰ কাৰণে?
1: নাই, এনেই আমি ধেমালি কৰি আছিলোঁ, জাষ্ট জকিং।
2: অ, তাৰমানে তুমি মোক ক'ব নোখোজা?
1: ডোণ্ট বি চিলি পদ্মা, মই মাত্ৰ লীলুক সুধিছিলোঁ তাই বিয়াৰ বাবে তাইক কেইযোৰ কাপোৰ লাগিব, দেটছ অল।
2: হয়তো, মইতো জানিবই লাগে যে কোনেনো মোৰ দৰে কুৎসিত বুঢ়ী এজনীৰ কাৰণে পাটৰ কাপোৰ কিনাৰ কথা ভাবিব। কি জানিবা, চাহ খোৱা। লীলু, লোৱা তোমাৰ চাহ খোৱা, চব ঠাণ্ডা হৈ গ'ল।
1: আহা লীলু।
2: নাই, তাই নাহে, নাখায় তাই চাহ, কিয় খাব? কাৰণ মই যে কৰি আনিছোঁ।
1: তাই কিবা ক'লে? তাই মুখৰে এটা শব্দ কৈছেনে?
3: খুৰী, মই আহিলোঁ।
2: ও ৰাজা, তুমি আহিলা বাবা। আহা আহা আহা, তুমি এই চাহ কাপ খোৱা, তুমি ঠিক সময়তে আহিছা বাবা।
3: মই অলপ আগতে কেণ্টিনত চাহ খালোঁ।
2: ঘৰলৈ আহি তুমি ঘৰৰ চাহ কাপ নাখাওঁ বুলি কেনেকৈ ক'ব পাৰিলা? আমাৰ শশী য'ৰ পৰাই নাহক কিয়, যেতিয়াই নাহক কিয়, তাক ঘৰৰ চাহ কাপ লাগিবই। লোৱা খোৱা, চাহ কাপ খোৱা।
0: মোক নালাগে, মোক একাপ চাহ নালাগে, মই যাওঁ।
1: মই নাখাওঁ, মোকো চাহ নালাগে।
2: তুমি আকৌ কিয় মন বেয়া কৰিছা? তাই চাহ নাখালে বুলি পৃথিৱীখন শেষ হৈ যোৱা নাই নহয়, আৰু তাইতো অলপ পাছতে চব কথা পাহৰিয়ে যাব। আৰু যদি তাই উফোন পাতিছেও, পাতিবলৈ দিয়া। এইখন ঘৰততো সকলোৱে কেৱল খং কৰিবহে জানে আৰু মন বেয়া কৰি বহি থাকিব জানে, একমাত্ৰ মোৰ বাহিৰে। আনকি য'ত মোৰ হেৰাই যোৱা ল'ৰাটোৰ জন্মদিনত কোনোবাই পাটৰ ছেট কিনাৰ কথাও ভাবিব পাৰে।
1: আচ্ছা ৰাজা, কিমান সময় হ'ল?
2: শুনা, তুমি এতিয়া কথাৰ টপিক বদলাবলৈ চেষ্টা কৰাৰ কোনো দৰকাৰ নাই, কিয় জানা? মই এতিয়া চিঞৰি চিঞৰি কান্দিবলৈ নাযাওঁ।
1: নাই নাই, সেইকাৰণে নহয়, মই ক্লাবলৈ যাব লাগে। শুনা, মই 10 বজাত ঘূৰি আহিম, ৰাতি ভাত খাবলৈ মোৰ কাৰণে ভাত চাব নালাগে।
2: ঠিক আছে, কিন্তু ৰাজা, মই যেন আজি ৰাতি ভাত সাজ খাম হে।
3: আপোনাৰ গা ভাল নহয় নেকি? অ, আজি শনিবাৰ আৰু শনিবাৰে আপুনি উপবাসে থাকে, নহয় জানো?
2: ৰাজা, বুৰ্বক ল'ৰাটো, তুমি শনিবাৰে মই উপবাসে থকাটো কেতিয়া দেখিলা? শুনা, তুমি মোৰ কাৰণে একো চিন্তা নকৰিবা, হ'ব? তুমি লীলুৰ লগতে ডিনাৰ কৰি ল'বা।
3: আপুনিও আমাৰ লগতে খাব লাগিব, প্লিজ।
2: তুমি মই খোৱাটো বিচাৰা?
3: অঁ, মই বিচাৰোঁ।
2: ৰাজা, এইখন ঘৰত মোক কোনেও এনেকৈ নকয়। আচ্ছা, তোমাৰনো কিমান বয়স হৈছে কোৱাচোন?
3: 16 বছৰ খুৰী।
2: অকণমানি ল'ৰাটো মোৰ, ৰাজা মোৰ বাবাটো। তুমি এই ঘৰখনক নিজৰ বুলি ভাবিবা। ভুলতেও অহা বছৰলৈ আন কৰিবলৈ গুচি যোৱাৰ কথা চিন্তা নকৰিবা। আৰু যদি তুমি তেনে কৰা, মই কিন্তু খুব দুখ পাম।
3: কিন্তু খুৰী, আপুনি মোৰ পৰা ভাড়া কিয় নলয়?
2: এতিয়া কিন্তু মোৰ সঁচাকৈ খং উঠিব। তুমি নিজৰ ঘৰ বুলি ভাবাটো?
3: অ, ভাবো খুৰী।
2: সঁচা? তুমি মোৰ শপত খাই কোৱা
3: খুৰী।
2: শপত খোৱা ৰাজা, শপত খোৱা। তোমাৰ হাতখন মোক দিয়া, দিয়া। এতিয়া হাতখন মোৰ ডিঙিত থোৱা, এনেকৈ এনেকৈ এনেকৈ। আৰু এতিয়া তুমি কোৱা, কোৱা, এইটো মোৰ ঘৰ,
3: এইটো মোৰ ঘৰ।
2: তোমাৰ মনত আচলতে মোৰ প্ৰতি একো অনুভৱ নাই, মই জানো। তুমি কেতিয়াও মোৰ এই অফুৰন্ত মৰম চেনেহ, এগৰাকী নাৰীৰ মৰম চেনেহৰ গভীৰতা এতিয়াই বুজিব নোৱাৰিবা। আচ্ছা শুনা, মই

0: তোমাৰ মাক কম, মই কম যে তোমাৰ ল'ৰাটো মোক দিয়া, তাক মই তুলি ল'ব খোজো।
1: মায়ে কেতিয়াও মন্তি নহ'ব।
0: কিয় নহ'ব?
1: কাৰণ তেওঁ মোক বৰ বেছি ভাল পায়।
0: মই নাপাওঁ, বেচেৰী মানুহজনী। তেওঁতো জানিলে আচৰিত হ'ব যে তেওঁৰ মৰমৰ ল'ৰাটো ইমান জংঘলী। আচ্ছা শুনা ৰাজা, মই তোমাৰ মাক কেতিয়াও লগ পাব নোখোজো।
1: আৰে কিয়?
0: ভগৱানে নকৰক, মোক দেখাৰ লগে লগে যদি তোমাৰ মায়ে এনেকৈ ভাবি লয় যে কেনেকুৱা ৰাক্ষসী এজনীয়ে তেওঁৰ মৰমৰ ল'ৰাটোক ট্ৰেপ কৰি থৈ দিছে।
1: মায়ে তেনেকৈ কেতিয়াও নাভাবে।
0: আৰু আৰু তেতিয়া যদি তোমাক মোৰ পৰা কাঢ়ি লৈ গুচি যায়।
1: খুৰী, আপুনি যে মাজে মাজে কি হাঁহি উঠা কথাবোৰ কৈ থাকে নহয়,
0: তেতিয়া এনেকৈ নাভাবিবনে বাৰু? তেনেদৰে আৰু মইতো আৰু মোৰ ভাল লাগিছে কাৰণে তোমাক ইয়াত ৰাখি থৈ দিব নোৱাৰো, হয়নে নহয় কোৱা?
1: খুৰী, মোৰ মা বৰ ভাল।
0: ভাল আৰু মই ভয়ানক, ভয়ানক, হয়নে নহয়? মই এজনী ৰাক্ষসী, হয়নে নহয়? ৰাজা কোৱা, কোৱা ৰাজা, মই সত্যটো জানিব খোজো, প্লিজ তুমি মোক কোৱা, মই এগৰাকী ভাল মানুহ, মানে ভাল মহিলা,
1: হয়নে নহয়?
0: হয় হয়, সঁচা সঁচা কৈছা তুমি? তেনেহ'লে তুমি মোক শপত খাই কোৱা, শপত খাই কোৱা, হাতখন দিয়া, হাতখন দিয়া।
1: খুৰী, সকলো সময়তে শপত খোৱা শপত খোৱা মোৰ লগত কৰি নাথাকিব, মোৰ একেবাৰে ভাল নালাগে।
0: ৰাজা শুনা, যদি তুমি ভাল নোপোৱা মই আৰু এইবোৰ কথা নকওঁ, কিন্তু তুমি মোক কথা দিয়া, এই ঘৰখন তুমি এৰি নোযোৱা, প্লিজ ৰাজা। ইমান ডাঙৰ ঘৰ এইখন, চোৱাচোন, ঘৰখন ভৰি পৰিবলৈ তোমাক মানুহ লাগিব নহয়, লাগিব নহয় ৰাজা? মানুহ নোহোৱাকৈ থাকি কেনেকৈ ভাল লাগিব, কিনো ভাল লাগিব? ঘৰটো কিমান ডাঙৰকৈ সাজিলো চোৱাচোন, ইমান ডাঙৰকৈনো মানুহে ঘৰ সাজেনে? আজি যদি চচি জীয়াই থাকিলেহেঁতেন, সি অকলেই ঘৰখন ভৰাই ৰাখিলেহেঁতেন তাৰ জীৱনী শক্তিৰে, তাৰ উপস্থিতিৰে।
1: খুৰী, চচি দাদাই আপোনাক বহুত ভাল পাইছিলে নহয়নে?
0: তুমি জানা, দেখাত যে সি একেবাৰে তাৰ দেউতাকৰ নিচিনা আছিল, কিন্তু তাৰ স্বভাৱ, প্ৰকৃতি, সকলোবোৰ মোৰ নিচিনা আছিল, একেবাৰে মোৰ নিচিনা। সৰু সৰু কথাতে দুখ পাই যায় আৰু কেতিয়াও সেইবোৰ কথা প্ৰকাশ নকৰে, সেইবোৰে তাক ভিতৰতে জ্বলাই ৰাখে। সি যেতিয়া আৰ্মিত জইন কৰিম বুলি কৈছিল, মই তাক কৈছিলোঁ, তুমি আমাক এৰি কিয় গুচি যাব বিচাৰিছা ইমান দূৰলৈ, কিয় তুমি ইয়াতে ডাক্তৰ বা ইঞ্জিনিয়াৰ হ'ব নোখোজা? সি এটা শব্দও কোৱা নাছিল। সি যে আমাক বেয়া পাইছিল বা বিৰক্ত হৈছিল সেইটো নহয়, সি আচলতে খুব শান্ত স্বভাৱৰ আছিল। ভিতৰি ভিতৰি সি নিজৰ লগতে যুদ্ধ কৰি আছিল, ভাবুক হৈছিল, দুখী হৈছিল, দুখ পাইছিল। শেষত মই ভাবিলোঁ, সিটো মোৰ নিজৰ ল'ৰা, তেনেহ'লে তাক নিজৰ মতে থাকিবলৈ দিওঁ, নিজৰ মতে। আৰু শেষত সি তাৰ সেই অবুজন ইচ্ছাটো পূৰণ কৰিলে।
1: মই কিন্তু এজন ডাক্তৰ হ'ব বিচাৰোঁ।
0: সঁচা ৰাজা, তোমাৰ বায়'লজি আছে?
1: আছে খুৰী, মই চিকিৎসা সেৱাৰ এই প্ৰফেশ্যনটো বৰ ভাল পাওঁ।
0: ঠিক কৈছা মোৰ বাবা, ঠিক কৈছা, তুমি এজন ডাক্তৰেই হোৱা, আৰু আৰু এইটো মোৰ কাৰণেও এটা খুব ভাল কথা হ'ব।
1: কিয়
0: কিয় কোৱাচোন, কোৱা কিয়
1: কিয়?
0: ঘৰতে এজন ডাক্তৰ থাকিব, কিবা ইমাৰ্জেঞ্চি হ'লে মই আৰু বাহিৰলৈ দৌৰিব নালাগিব, হয়নে নহয়?
1: কিন্তু খুৰী, আপুনিতো কিছুমান মেডিচিনছো খাই থাকে, নাখায় জানো?
0: এই কি হ'ব, মেডিচিনবোৰে একো কৰিব নোৱাৰে। তুমি ভাবানে এই ডাক্তৰবোৰে এইবোৰৰ বিষয়ে কিবা জানে? নাজানে। সিহঁতে আনকি বেমাৰটোও ভালকৈ ধৰিব নোৱাৰে, সিহঁতে খালি তোমাক ইফালে সিফালে এনেকৈ পৰীক্ষা কৰাৰ ভাও ধৰিব আৰু তাৰপিছত খচখচকৈ প্ৰেছক্ৰিপশ্যন লিখিব আৰু তোমাৰ পৰা 500 টকা ল'ব, নাহাঁহিবা। আৰু তুমি যদি সিহঁতক সোধা যে কিয় বেমাৰ ভাল হোৱা নাই ছাৰ, তেতিয়া সিহঁতে তোমাক ক'ব যে আমাৰ মনবোৰহে দুৰ্বল, মনবোৰহে বেমাৰী, আপোনাৰ মনটোক সবল কৰক, সতেজ কৰক, চাব আপুনি ভাল হৈ গৈছে। আৰে চোৱাচোন, যদি মই নিজৰ বেমাৰ নিজেই ভাল কৰিবই পাৰোঁ, মোকনো এই অকৰ্মণ্য ডাক্তৰ সোপা কিয় লাগে, হয়নে নহয় কোৱা?
1: কিয়?
0: আচ্ছা শুনা শুনা, মই এই সকলো টেবলেট খাবলৈ বন্ধ কৰি দিছোঁ, আৰুনো কিমান দিন মই জীয়াই থাকিম?
1: কিয়? আপোনাৰতো ইমানো বয়স হোৱা নাই।
0: তুমি বাৰু মোক কোৱাচোন, মোক দেখিলে তোমাৰ কিমান বয়স হোৱা যেন লাগে?
1: যদি সঁচা ক'বলৈ যাওঁ,

0: বেশি 37 বা 38
1: 40
0: হ্যাঁ
1: 40 মই জাস্ট 40 ক্রস করিছো
0: আচ্ছা আচ্ছা
1: কিন্তু মুখ দেখিলে 50 বছৰৰ ওপৰ হোৱা যেন লাগে নহয়
0: নাই নাই খুৰী আপোনাৰ মাত্ৰ কেইডালমান চুলিহে পকিছে তাৰ বাহিৰে একো নাই
1: এই চুলি পকা কথাটোৰ যে আচলতে বয়সৰ লগত কোনো সম্বন্ধ নাই বুজিছা তুমি যদি মোৰ আগৰ চুলিবোৰ দেখিলাহেঁতেন তেতিয়া ক'লাহেঁতেন মই যদি এনেকৈ এখন টোলত বহো মোৰ চুলিবোৰ গৈ পিছফালৰহে মজিয়া চুইছিলগৈ আৰু যৌৱনকালত মই বৰ ধুনীয়া আছিলোঁ জানা ৰ'বা তোমাক মই মোৰ আগৰ ফটোবোৰ দেখুৱাওঁ তেতিয়া তুমি বুজি পাবা মই কিমান ধুনীয়া আছিলোঁ এখন ফটো আছে মই এনেকৈ এখন চকীত বহি আছিলোঁ আৰু তোমাৰ খুৰা চকীখনৰ হেণ্ডেলত বহি আছিল আৰু সেইখন ঠিক আমাৰ বিয়াৰ পাছতে তুলিছিলোঁ আৰু ফটো আছে য'ত মই পূজা কৰি আছোঁ সোণালী ফুলৰ এম্ব্ৰইডাৰী কৰা পাটৰ মেখেলা চাদৰ পিন্ধি আছোঁ ধুনীয়া ধুনীয়া গহনা পিন্ধি আছোঁ তুমি যে মই বুলি বিশ্বাসেই কৰিব নোৱাৰিবা
0: মোৰ মাৰো

0: ছবিখনৰ হেণ্ডেলত বহি আছিল আৰু সেইখন ঠিক আমাৰ বিয়াৰ পাছতে তুলিছিলোঁ। আৰু ফটো আছে য'ত মই পূজা কৰি আছোঁ, সোণালী ফুলৰ এম্ব্ৰইডাৰী কৰা পাটৰ মেখেলা চাদৰ পিন্ধি আছোঁ, ধুনীয়া ধুনীয়া গহনা পিন্ধি আছোঁ। তুমি যে মই বুলি বিশ্বাসেই কৰিব নোৱাৰিবা।
1: মোৰ মাৰো কিছুমান এনেকুৱা মৰম লগা হাঁহি উঠা ফটো আছে।
0: হয় নেকি?
1: এখন আছে য'ত তেওঁ এই যে চেনীৰ বলবোৰ থাকে, সেই চেনীৰ বলবোৰ গহনাৰ দৰে পিন্ধি আছিল। এখনত আকৌ পুৰা ফুলেৰে তৈয়াৰী গহনা পিন্ধি আছিল, যিখনত তেওঁ চুলনা এখন ঝুলি আছিল। মায়ে আকৌ তাৰ তলত এখাৰি কেপশ্যন লিখি থৈছিল, ফুলৰ ৰাণী, দ্য কুইন অফ ফ্লাৱাৰ্চ। দেউতাই আকৌ তাৰ সন্মুখত ব্ৰেকেটত প্ৰেগনেণ্ট বুলি লিখি থৈছিল। এইবোৰ ফটো চাই আমি ইমান হাঁহিছিলো খুৰী।
0: কিন্তু ৰাজা, শুনা, মোৰ ফটোবোৰ কিন্তু তেনেকুৱা হাঁহি উঠা নহয় দেই। মই তেতিয়া দেখিবলৈ সঁচাকৈয়ে বৰ ধুনীয়া আছিলো।
1: আপুনিতো এতিয়াও বৰ ধুনীয়া হৈ আছে।
0: তুমি বৰ নিলাজ দেই। তুমি যদি এইষাৰ কথা তোমাৰ কোনোবা ক্লাছমেটক ক'লাহেঁতেন।
1: নাই, কেতিয়াও নকওঁ।
0: কি হ'ল, ইমান ৰঙা চিঙা পৰিছা কিয়? তুমিতো তোমাৰ লগৰ ছোৱালীবিলাকক এনেকৈ কোৱাই নহয়।
1: কেতিয়াও নকওঁ মই তেনেকৈ।
0: আৰে কিয় কেতিয়াও কোৱা নাই? তুমিতো এতিয়া 16 বছৰীয়া, যিকোনো সময়তে তুমি প্ৰেমত পৰি যাব পাৰা। নে তুমি ইতিমধ্যে প্ৰেমত পৰিলাই?
1: প্লিজ খুৰী, আমি বেলেগ কথা পাতো আহক।
0: কিয়? কাৰণ তুমি প্ৰেমত পৰিছা। প্ৰেমত পৰিছানে?
1: মই যাওঁ।
0: ৰাজা প্লিজ,
1: মই এতিয়া পঢ়িব লাগিব, মই যাওঁ।
0: খং নকৰিবা, শুনটো মই ধেমালি।
1: কেনেকুৱা ধৰণৰ ধেমালি এইবোৰ খুৰী?
0: ঠিক আছে ঠিক আছে, আই এম চৰি। হ'লটো, এতিয়া আমি খুব ছিৰিয়াছ কথা পাতিম, ঠিক আছে?
1: কিন্তু হা, নাই, মোৰ হোমৱৰ্ক কৰিব লগা আছে, মই যাওঁ।
0: অ' ইয়েছ, তোমাৰ হোমৱৰ্ক। মই জানো তোমাৰ কি হোমৱৰ্ক। তোমাৰ সেই গাৰুৰ তলত থৈ দিয়া মেগাজিনবোৰ পঢ়া।
1: কিন্তু কিন্তু কিন্তু
0: মই ঠিকেই কৈছোনে ৰাজা? অ' মোৰ মৰমৰ ৰাজাটো, তুমিনো বাৰু এই উঠ চেপিলে গাখীৰ ওলোৱা বয়সতে তেনে মেগাজিনবোৰ পঢ়িব লাগেনে?
1: কিন্তু সেইবোৰ মোৰ নহয়।
0: কেনেকৈ হ'ব, মইতো তোমাৰ গাৰুৰ তলতে পাইছোঁ।
1: চাওক খুৰী, আপুনি মোৰ ৰুম আৰু ঠিক কৰিব নালাগে।
0: কিয়?
1: মই নিবিচাৰোঁ।
0: কিয় নিবিচাৰা? কাৰণ তুমি তেনেকুৱা আৰু বহুত মেগাজিন আনিছা।
1: মই নথকা অৱস্থাত মোৰ ৰুমত আন মানুহ সোমাই খেলি মেলি কৰি থকাটো মই একেবাৰে নিবিচাৰোঁ।
0: হঠাৎ কি হৈ গ'ল তোমাৰ? অলপ আগতেতো তুমি ঠিকেই আছিলা ৰাজা। মই কিবা ভুল কৰিলোঁ নেকি? ৰাজা ৰাজা প্লিজ, কোৱা কোৱা, তুমি মোক আৰু খং নকৰা।
1: নকৰোঁ, মই যাওঁ।
0: ৰাজা ৰাজা গুচি গ'ল, গুচি গ'ল। লীলু ক'ত আছে? লীলু লীলু ক'ত আছে? লীলু লীলু,
2: কি হ'ল?
0: কি কৰি আছা?
2: একো কৰি থকা নাই।
0: তোমাৰ চুলিবোৰ খেলি মেলি হৈ আছে কিয়?
2: মোৰ ফণিয়াই আছিলোঁ।
0: তাৰমানে তুমি কিবা কৰি আছিলা? তুমি মোক ক'ব লাগিছিল যে তুমি চুলি ফণিয়াই আছিলা। আহা, মই তোমাৰ চুলিখিনি ধুনীয়াকৈ বান্ধি দিওঁ।
2: নালাগে, মই নিজে বান্ধি ল'ম।
0: তোমাৰ চুলিবিলাক চোৱাচোন, কেনেকৈ লাগি লাগি ধৰিছা, চাওঁ বহা। এতিয়া মোক ফণিখন দিয়া। ইমান ধুনীয়া চুলি আছিল তোমাৰ লীলু, একেবাৰে চিল্কৰ নিচিনা, আৰু এতিয়া একেবাৰে মৰা পাতৰ নিচিনা হৈছেগৈ। লগৰবোৰেতো ক'বই, তেল নিদিবা, তেল নিদিবা। লীলু, তুমি ক'ত মোৰ ফণিয়াই আছিলা? বাহিৰত।
2: তাতে কি হ'ল? অঁ, মই দুৱাৰৰ কাষত আছিলোঁ।
0: কিয় আছিলা?
2: কিয় নাথাকিম, এনেই আছিলোঁ।
0: কিমানবাৰ মই তোমাক কৈছোঁ যে বাহিৰত বা দুৱাৰৰ মুখত বহি চুলি ফণিয়াব নালাগে। হাজাৰটা মানুহ ৰাস্তা দি অহা যোৱা কৰি থাকে, ভাল দেখাইনে?
2: সিহঁতে চালে চাবলৈ দিয়া।
0: চালে চাবলৈ দিয়া, তুমিতো এতিয়া সৰু ছোৱালী হৈ থকা নাই। মইতো খুব সোনকালে তোমাৰ এই ফ্ৰক পিন্ধাটো বন্ধ কৰিম। এতিয়াৰ পৰা মই তোমাৰ কাৰণে কিছুমান মেখেলা চাদৰ লৈ আনিম।
2: হ'ব, লগতে এখন নফুটীয়া ৰিহাও আনিবা।
0: ফ্ৰক পিন্ধিলে তোমাক খুব বেয়া দেখি।
2: সাৱধানেৰে পিন্ধিলে বেয়া নেদেখি।
0: সাৱধানেৰে পিন্ধিলে বেয়া নেদেখি, তোমালোক ছোৱালীবোৰ কেতিয়া সাৱধান হ'বা? তুমিয়েতো মোক তোমাৰ লগৰ শোভাৰ কথা কোৱা নাছিলা জানো, বুৰ্বক ছোৱালী বুলি। তাই বোলে মাহেকীয়াৰ কেইদিন ঘৰতে সোমাই থাকে। আচ্ছা লীলু, শুনা, তোমাৰ বৰ্তমান কিবা সমস্যা হয় নেকি সেই সময়ত?
2: কিহৰ সমস্যা?
0: নহয়, মাহেকীয়াৰ
2: নাই।
0: সঁচানে?
2: মই কিয় মিছাকৈ ক'বলৈ যাম, আৰু যেতিয়া মোৰ কোনো সমস্যাই নাই।
0: তোমালোক ছোৱালীবোৰে এইবোৰ কথা কেতিয়া যে ছিৰিয়াছলি ল'বা? মাক হ'লে সেইদিন বুজিবা।
2: হ'ব, তেতিয়া বুজিম বাৰু, কিন্তু প্লিজ মোক এতিয়া আৰু তুমি ভাষণ দিবলৈ নাহিবা। আৰু শুনা, এইবোৰ কথা আমাৰ স্কুলৰ ফিজিঅলজি ক্লাছত মই গম পাইছোৱেই। এতিয়া অনুগ্ৰহ কৰি মোক মোৰ ফণিখন দিয়া।
0: সিহঁতে তোমাক কি বুলি শিকাইছে?
2: এই শিকাইছে আৰু, কিয় মোক ফণি

0: মুখখন নিদিয়া। কেনেকৈ বান্ধিছে চোৱা।
1: ৰ'বাচোন, মই টানকৈ বান্ধি দিম, ৰ'বাচোন। চাওঁ এনেকৈ থকা মূৰটো। অঁ অঁ, হৈ গ'ল। লীলু, সিহঁতে কি শিকাইছে তোমাক?
0: সেইকেইটা চুলি কিয় দাং খাই আছে?
1: লীলু, সিহঁতে তোমাক কি শিকাইছে?
0: উফ, ভগৱানৰ দোহাই তোমাক আই, সেইবোৰ কথাই শিকাইছে যিবোৰ সকলোৱে জানে। আৰু শুনা, তুমি মোক এখন লুঙিকে আনি দিবা।
1: মোক কিয় খুজিছা? বাপেৰক কোৱা, তেওঁতো তোমাৰ কাৰণে এক ডজন সোণালী এম্ব্ৰইডাৰী কৰা পাটৰ ছেট কিনিবলৈ গৈ আছে। কিছুমান মানুহৰ এই বিবেক বোলা বস্তুটোৱেই নাই। আৰে দেউতাৰ কথাটো পাহৰি যোৱা, নতুন কাপোৰ কিনাৰ কথা পাতিবলৈ আজিৰ দিনটো উপযুক্ত হয়নে? আৰু তুমি তুমি কেনেকৈ তোমাৰ একমাত্ৰ ককায়েকৰ কথা পাহৰি গলা? কেনেকৈ পাহৰি গলা?
0: মই ভাবো তুমি এতিয়া ভিতৰলৈ গৈ শুই থকা উচিত।
1: কিয় কিয় হম? মই মোৰতো একোৱেই হোৱা নাই।
0: সেইটোতো দেখা পাইছোৱে, যেতিয়াই তোমাৰ পিৰিয়ড দেৰি হয় তেতিয়াই তুমি এনেকুৱা হৈ যোৱা।
1: নাই হোৱা, নাই হোৱা, মোৰ পিৰিয়ড দেৰি হোৱা নাই, তেনেকুৱা একো হোৱা নাই। মোৰ পিৰিয়ড ঠিকেই ঠিকেই হৈ আছে। তোমালোক সব মূৰ্খ, সব মূৰ্খ, আনকি ডাক্তৰটো মূৰ্খ। মোক সকলোৱে পাগল কৰি দিব, মই পাগল হৈ যাম, মই পাগল হৈ যাম, মই পাগল হৈ যাম। মই নাজানো মোৰ কি হৈছে, মই নাজানো। এটা কাম কৰা লীলু, লীলু, ডিনাৰ বনাই থৈছা নহয়, যোৱা খাই লোৱা গৈ।
0: আৰু তুমি?
1: মই নাখাওঁ।
0: আৰু এবাৰ সুধিবলৈ মই কিন্তু নাহো।
1: শুনা, ৰাজাকো মাতি ল'বা।
0: ৰাজাক মাতি ল'বা, ৰাজাক মাতি ল'বা, ৰাজাক মাতি ল'বা। ভোক লাগিলে সি নিজে আহি খাই ল'বহি।
2: খুৰী, খুৰী!
1: ৰাজা নেকি? কি হ'ল শুনটো? আহা আহা আহা, বহা। কিন্তু তুমিতো এতিয়া হোমৱৰ্ক কৰি থাকিব লাগে।
2: মোৰ যে মেগাজিনখন, দিয়কচোন।
1: কোনখন?
2: আপুনি যে পাইছিলে।
1: ক'তা, মইতো নাই পোৱা।
2: মই ঘূৰাই দিবৰ বাবে বিচাৰিছিলোঁ, কিন্তু মোৰ ৰুমত এতিয়া এইখন নাই।
1: তাতেই আছিলতো, তুমি চাগৈ ভালকৈ চোৱা নাই। মই আকৌ কিয় ল'বলৈ যাম? ৰাজা, শুনা, তুমি তুমি যেতিয়া কৈছিলা নহয় মোৰ পুৰণি ফটো চাম বুলি, তুমি বহি নোলোৱা কিয়? বহি লোৱা।
2: এইবোৰ কি চব আপোনাৰ কাপোৰ?
1: অঁ, এইবোৰ মোৰেই কাপোৰ। এইখন চোৱাচোন, গাত লৈছোঁ, কেনেকুৱা লাগিছে মোক ৰংটো। ৰাজা, শুনা, তোমাৰ আটাইতকৈ ভাল লগা ৰংটো কোৱাচোন।
2: মোৰ ফেভৰেট?
1: ইয়েছ,
2: মানে মোৰ নীলা।
1: নীলা?
2: নহয় নহয়, মানে গোলাপী।
1: নীলা নীলা নীলা নীলা, এইযোৰ চোৱা, কি ধুনীয়া নীলা ৰঙৰ, নহয়নে?
2: আৰু নতুন কাপোৰৰ গোন্ধটোও বৰ ধুনীয়া, ইমান নতুন হৈ আছে। খুৰী, আপুনি এইবোৰ কাপোৰ কি কেতিয়াও পিন্ধাই নাই?
1: নাই, নালাগে নালাগে, মোক মোৰ এইবোৰ ভাল নালাগে, মোৰ এইবোৰ ভাল নালাগে, এইবোৰ ভাল নালাগে, লৈ যোৱা।
2: কি হৈছে খুৰী? সব খুৰী হৈছে খুৰী, আপোনাৰ গা বেয়া লাগিছে নেকি? কি হৈছে খুৰী?
1: মূৰটো, মোৰ মূৰটো যদি কোনোবাই অলপ পিহি দিলে।
2: আপুনি আপুনি মোকেই কৈছে নেকি পিহি দিবলৈ? খুৰী, আপুনি মোক কৈছে নেকি?
1: তুমি তুমি দিবা?
2: অঁ, দিব পাৰোঁ যদি আপোনাৰ ভাল লাগে।
1: দিয়া দিয়া ৰাজা, দিয়া।
2: খুৰী, ঠিকে আছেনে?
1: ইমান ধুনীয়াকৈ পিহি দিছা তুমি, তোমাৰ হাতখন বৰ ধুনীয়া।
3: ৰাজা, ৰাজা, ৰাজা!
0: মাৰ ৰুমত কি কৰি আছে? ৰাজা, ভাত খাবানে? সোনকালে কোৱা। আচ্ছা, তুমি আইৰ কোঠাত কি কৰি আছিলা?
2: মানে চাবলৈ গৈছিলোঁ, তাত মোৰ মেগাজিন, মানে কিতাপখন আছে নেকি?
0: কি কিতাপ?
2: নাই, তেনে বিশেষ একো নাই লীলু।
0: হ'ব, যদি তুমি মোক ক'ব নোখোজা ক'ব নালাগে। কিন্তু ৰাজা, মই তোমাক ৱাৰ্নিং দিছোঁ, মোৰ লগত এনেকুৱা ব্যৱহাৰ নকৰিবা।
2: কি বেয়া ব্যৱহাৰ কৰিলোঁ মই তোমাৰ লগত?
0: মই তোমাক বহুত দিনৰ পৰা চাই আছোঁ। যেতিয়াই মই তোমাক কিবা সুধো, তুমি হয়তো মোক ইগনোৰ কৰা, নহলে উল্টা পুল্টা উত্তৰ দিয়া। তুমি নিজক কি বুলি ভাবা হা? এইটো মোৰ ঘৰ, তুমি সেই কথা ভালদৰে মনত ৰাখা।
2: মইটো নহয় বুলি কোৱা নাই।
0: তুমি যেনেকৈহে থাকা, যিকোনো মানুহে ধৰি ল'ব তুমি সেই ইংলেণ্ডৰ ৰজা। তুমি আনকি নিজৰ এই ৰুমটো ৰুমটো পৰিপাটি কৰি নাৰাখা।
2: কিন্তু কিন্তু তোমাৰ মায়েতো মোৰ ৰুমটো ঠিক কৰি থয়।
0: কৰিব পাৰে, কিন্তু তোমাৰ অলপ মানুহ যদি মগজ থাকিলেহেঁতেন তেওঁক তেনেকৈ তুমি কৰিব নিদিলাহেঁতেন।
2: মোৰ মগজক লৈ কিন্তু কথা নক'বা, কৈ দিলো, বুজি পাইছা নে নাই?
0: এশবাৰ ক'ম, হাজাৰবাৰ ক'ম।
2: তুমি তুমি মোক আচলতে ঈৰ্ষা কৰা।
0: কি?

0: অহ, তুমি মোক ঈর্ষা করা, কারণ খুড়িয়ে তোমাকে বেশি মোক মরম করে।
1: তুমি যে এটা পেইং গেস্ট মনত রাখিবা।
0: আর তুমি তুমি নিজকে কি বলি ভাবা, এজন ভিখারি
1: রাজা।
0: সরি সরি লিলু, সরি।
1: এতিয়া সরি কই লাভ নাই, মানুহে কথা কোৱাৰ আগতেই ভাবি চাব লাগে। কিন্তু তুমি ঠিকেই কৈছা, এইখন ঘৰত মই এজনী চাকৰনীৰ বাদে একোৱেই নহয়। ৰাজা শুনা, তুমি এই ঘৰ এৰি গুচি যোৱা।
0: কি?
1: তুমি এইখন ঘৰৰ পৰা ওলাই যোৱা।
0: কিন্তু কিন্তু কলৈ যাম? ঠিক আছে ঠিক আছে, কিন্তু কিন্তু খুড়িয়ে বা কি কয়? মানে তেওঁ অলপ আগতে মোক ক'লে যে অহা বছৰ মই আকৌ ইয়ালৈকে উভতি আহিব লাগিব।
1: হোৱাট, তেনেকৈ কৈছে?
0: অঁ, মোকতো তেনেকৈ ক'লে।
1: নাই নহ'ব, তুমি যাবই লাগিব, তুমি এতিয়াই গুচি যোৱা।
0: ঠিক আছে, মই তেওঁ লগত গৈ এতিয়াই কথা পাতিম।
1: কি, কিয় কথা পাতিবা?
0: কিন্তু কিন্তু খুড়িয়ে খুব বেয়া পাব।
1: হয়তো বৰ ভয়ানকভাৱে তেওঁৰ হৃদয় ভাগি যাব, হয়তো দুখত তেওঁ পাগল হৈ যাব, কিন্তু তথাপিও তুমি যাবই লাগিব। তোমাৰ কি অলপমানো আত্মসন্মান নাই? মই তোমাক ইমান বেয়াকৈ কৈ আছো, তুমি কেনেকৈ সকলো সহ্য কৰি ইয়াত ৰৈ আছা? কি আচৰিত!
0: কাৰণ মই জানো যে তুমি যেনেকৈ কথাবোৰ কৈছা, আচলতে তুমি তেনেকৈ একেবাৰে নাভাবা।
1: হয় নেকি? তুমি কেনেকৈ অন্তৰ্দৃষ্টিৰে গম পালা?
0: কাৰণ খুড়িয়ে মোক কৈ থৈছে যে তুমি এনেকৈ কথা ক'লে মই একেবাৰে বেয়া পাব নালাগে। তেওঁ মোক কৈছে তুমি বহুত কামৰ হেঁচাত থাকা, গতিকে এনেকৈ কোৱাটো স্বাভাৱিক।
1: দ্য হিপোক্ৰেট!
0: তুমি তোমাৰ মাৰ কথা তেনেকৈ কেনেকৈ ক'ব পাৰিলা লিলু? এগৰাকী মা যিয়েই নহওক, এগৰাকী মায়ে হয়।
1: তোমাৰ মা হয়তো স্নেহৰ আধাৰ হ'ব পাৰে, যেনেকুৱা মাকৰ কথা আমি গল্প উপন্যাস আদিত পঢ়ো, সেইকাৰণে তুমি এগৰাকী চামচি মাৰ কথা তেনেদৰে কৈছা। কাপুৰুষ কৰোবাৰ!
0: তোমাৰ মাৰ বিষয়ে তেনেকৈ কওঁতে তুমি মোক এনেদৰে কাপুৰুষ ক'ব লগানো কি আছিল লিলু? ঠিক আছে, মই ইয়াৰ পৰা গুচি যাম।
1: 1 তাৰিখলৈ তুমি থাকিব পাৰা।
0: নালাগে, মই মোৰ গাঁৱৰ ঘৰলৈ ঘূৰি যাম। আচলতে কি জানা লিলু, মোৰ ইয়াত একো ভাল নালাগে।
1: কিয়? কলেজ ভাল নালাগে?
0: নালাগে।
1: তুমি যে কেৱল নিজৰ মাজতে থাকা সেইকাৰণে, আৰু তুমি কেনেকৈ সুখী হ'বা? মই চাই থাকোঁ নহয়, চবেই যেতিয়া কেণ্টিনত বহি হুলস্থুল কৰি থাকে, তুমি তেতিয়া লাইব্ৰেৰীত সোমাই থাকা।
0: কাৰণ মই পঢ়িবলৈ ভাল পাওঁ।
1: সেইটো বাৰু ভাল কথা, কিন্তু বন্ধু বান্ধৱো থাকিব লাগে। মইতো ভাই এদিনো বন্ধু নোহোৱাকৈ জীয়াই থাকিব নোৱাৰো।
0: কাৰণ মই পঢ়িবলৈ ল'লে সকলো পাহৰি যাওঁ, বুজিছা?
1: ইয়েছ মিষ্টাৰ স্কলাৰ, হয় হে পণ্ডিত মহাশয়। মোৰ বন্ধুবিলাকে জানা তোমাক তেনেকৈয়ে কয়, সেইটো পণ্ডিত মহাশয়।
0: আচ্ছা লিলু শুনা, মই তোমাক এটা কথা ক'ব খোজো, কিন্তু যদিহে তুমি মোক কথা দিয়া তুমি মোক নাহাহা।
1: কোৱা কোৱা, নাহাহো।
0: সেয়াই, মই তোমাৰ ভইচৰ পৰাই গম পাইছো তুমি ইতিমধ্যে হাঁহিবলৈ আৰম্ভ কৰিলে।
1: কামন, মই শপত খাই কৈছো মই নাহাহো, কোৱা না।
0: সঁচাকৈ কৈছাতো?
1: ইয়েছ।
0: আচ্ছা কোৱাচোন, আই লুক লাইক এন অফ এন এ কাণ্ট্ৰি পাম্পকিন, নহয়নে? মোক একেবাৰে দেখাত এটা জধলা যেন নালাগেনে?
1: What a prized question after that prologue.
0: আরে প্লিজ কোৱা না।
1: কি কম?
0: মই যেটো তোমাক সুধিছো, মোক দেখাত একেবাৰে জধলা যেন নালাগেনে?
1: একেবাৰে নহয়, কিন্তু তোমাৰ যে সেই পুৰণি ডিজাইনৰ কাপোৰবোৰ আৰু তোমাৰ বেল্টৰ বকলেছটো, সি মানে বাৰে বাৰে শ্লিপ খাব খোজে, আৰু তেতিয়া তোমাৰ পিছফালৰ চাৰ্টটো ওলমি যায়। বাকী তুমি একদম ঠিক, একদম পাৰফেক্ট। আৰু তোমাৰ যে জোতাযোৰ, তুমি বাৰু চোলটোত কিয় গজাল লগাই লৈছা? তুমি খোজ কাঢ়িলে অদ্ভুত এটা শব্দ হয়। এদিন তুমি যেতিয়া কৰিডৰেদি গৈ আছিলা, আমি আনটো মূৰ নোপোৱালৈকে সেই শব্দ শুনিয়ে আছিলো। আৰু প্ৰফেচাৰেতো তেওঁৰ লেকচাৰ আধাতে ৰখাই ক'লে।
0: কি ক'লে?
1: তেওঁ ক'লে, দ্য ৰাষ্টিক ফুল, মামৰে ধৰা মূৰ্খ। আমি খুব আহিলো।
0: তুমি তুমি জানানে তাৰ মানে কি?
1: হে, নাজানো নাজানো, কিন্তু এজনে হাঁহিলে সকলোৱে হাঁহে।
0: ৰাষ্টিক মানে কাণ্ট্ৰি বামকিন, এটা জধলা। চোৱা লিলো, এই চহৰৰ মানুহৰ দৰে মই ইমান স্মাৰ্ট নহয়, তেওঁলোকে কি সাংঘাতিক ইংলিছ কয় আৰু মই নোৱাৰো।
1: কিন্তু সিহঁতে পৰীক্ষাত বেয়া কৰে। ঐ শুনা, মোৰ মূৰত এটা আইডিয়া আহিছে। কিয় আমি ঘৰতে ইজনে সিজনৰ লগত ইংলিছতে কথা নাপাতো? ইয়াতো আমাক কোনেও নাহাহে।
0: কিন্তু মইতো এই ঘৰ এৰি গুচি যাব লাগিব।
1: শ্বাট আপ, এতিয়া কোৱা, হোৱাট ইজ ইয়াৰ নেম?
0: ৱাহ, কি এটা আৰম্ভণি!

0: আচ্ছা শুনা না, বায়োলজি খুব টান সাবজেক্ট নহয়, এই যে ভেকুলি কাটিব লাগে,
1: ইয়াত উফু কব লাগানো কি হল, পিছততো আমি ডেড বডিও কাটিব লাগিব।
0: কি, মইতো একেবারে অজ্ঞান হয়ে যাম।
1: তেনেহলে তুমি বটানি ভাল পাবা, একেবারে ক্লিন সাবজেক্ট।
0: এই যে ফুলবিলাক কাটি কাটি শিকিব লাগে, কঠিন হব নেকি?
1: একেবারে নহয়। আচ্ছা মই শিকাই দিম নেকি?
0: তুমি শিকাবা, ঠিক আছে।
1: ৰবা হা, ছোৱালীলো, এই যে ফুলপাহ মই আনিছো, ইয়াৰ ঠাৰিডালক পেডিগেল বুলি কয়, আৰু এই যে পেটেলছবিলাকৰ সেউজীয়া আৱৰণটো ইয়াক কেলিক্স বুলি কয়, আৰু চোৱা সেইবোৰ হয় পিটেলছ, আৰু এয়া কৰোণা, আৰু এইবোৰ হল ৰড, বুজি পাইছা? আৰু এইটো হল এন্থাৰলক, ই ৰেণুবোৰ জন্ম দিয়ে, আৰু এয়া মেল আৰু ফিমেল ছিড, এইটো হল ওভেৰী। একদম ভালকৈ চোৱা, চোৱা এই যে ভিতৰত অভিউলটো আছে, সিহঁতৰ ফিমেল গেমেট থাকে, যাৰ ফিউজন হলে এমব্ৰায়ো হয়, একোৱেই টান নহয়।
0: তোমাৰ ভয়েচটো বৰ ধুনীয়া,
1: তুমি ভাবানে মই ভাল ডাক্তৰ এজন হ'ব পাৰিম?
0: কিয় নোৱাৰিবা, আৰু কি জানি বহুত ধনীও হবা।
1: ছোৱালীলো, টকা ঘটাটো মোৰ লক্ষ্য নহয়, মাত্ৰ দুখীয়াক সহায় কৰিব বিচাৰো, আমাৰ দেশত বহুত দুখীয়া মানুহ আছে।
0: আচ্ছা তুমি বিয়া কৰাবানে?
1: জানো, এ নকৰা, মোৰ লক্ষ্যত মই কাকো ইণ্টাৰফেয়াৰ কৰাটো একেবাৰে নিবিচাৰো।
0: কিন্তু যদি প্ৰেমত পৰা?
1: যদি প্ৰেমত পৰো তেতিয়া অৱশ্যে কৰাম, কিন্তু তাতেও এটা কথা, তেওঁ ডাক্তৰেই হ'ব লাগিব, তেতিয়া আমি একেলগে কাম কৰিম। আচ্ছা লীলু শুনা, তোমাক যদি মই এতিয়া এটা কথা কওঁ, তুমি কিন্তু একেবাৰে পাগল হৈ যাবা।
0: কি কি কথা?
1: আচলতে এই যে ফুলপাহ, এই ফুলপাহ মই তোমাৰ কাৰণেহে আনিছিলোঁ।
0: সঁচা?
1: অঁ, আৰু সদায় আনো, কিন্তু তোমাক দিবলৈহে ভয় লাগে।
0: তেনেহলে আমি এতিয়া বন্ধু, হ'বনে?
1: ইয়েছ লীলু,
0: এতিয়া মই যাওঁ।
1: ঠিক আছে।
0: মই অলপ আগতে যি কৈছিলোঁ পাহৰি যাবা দেই।
1: কিনো কৈছিলা তুমি?
0: এই যে বেলেগ ঘৰ লোৱাৰ কথাটো।
1: অঁ লীলু, ঠিক আছে, মই পাহৰি যাম।
0: বাই
1: বাই।

0: ৰাজা কি কৰি আছা? বাবা পঢ়ি আছা?
1: নাই,
0: চোৱা মই পিন্ধিলোঁ। তুমি যে কৈছিলা মই এইবোৰ কাপোৰ নিপিন্ধো বুলি, আৰু তোমাৰ পচন্দৰ ৰংটো নীলা বুলি যে কৈছিলা, চোৱাচোন মোক ভাল লাগিছেনে ৰাজা?
1: লাগিছে।
0: মানুহে ভাবিব যে মই গ'লোঁ আৰু, কিন্তু তুমি যে মোক পিন্ধিবলৈ ক'লা মই সেইকাৰণেই পিন্ধিলোঁ, বুজিছা? কি হ'ল, তোমাক কিমান নাৰ্ভাছ যেন লাগিছে যে?
1: নাই, একো হোৱা নাই।
0: একো হোৱা নাই? অঁ, নিশ্চয় মোৰেই কিবা এটা হৈছে, বুজিছা ৰাজা? মই এনেকুৱা এযোৰ ইমান ধুনীয়া কাপোৰ পিন্ধিলোঁ, অথচ ক'ৰবাত যেন মোৰ নিজৰে অকণ মানুহ ভাল লগা নাই। জানা ৰাজা, এই যে বুঢ়া হৈ অহাটো সঁচাকৈ বৰ ভয়ানক কথা, বৰ ভয়ানক। মানুহ সদায় ডেকাই হৈ থাকিব লাগে, সদায়। তুমিতো 16 বছৰীয়া নহয় জানো? তোমাৰ মাত্ৰ 16ত সোমাইছেহে, হয়নে নহয়? চাওঁ, তোমাৰ ওপৰৰ ওঠত মিহিকৈ গোপ গজিবলৈ ধৰিছে, আৰু কেইবছৰমানৰ ভিতৰতে তুমি দাড়ি খুৰাব লগা হ'ব। আই অকৰাটো, কিয় ৰঙা পৰি উঠিছা? আমাৰ চচিয়েও দাড়ি খুৰাইছিল, গোপ খুৰাইছিল, আৰু যেতিয়া প্ৰথমবাৰ খুৰাইছিল সি তাৰ গোটেই কোঠাৰ দুৱাৰ খিৰিকীবিলাক বন্ধ কৰি লৈছিল আৰু তাৰ গাল দুখন কাটি গৈছিল।
1: খুৰী, খুৰী, আমি তাতে গৈ বহো নেকি ড্ৰয়িং ৰুমত?
0: কিয়?
1: মানে ইয়াত বৰ গৰম।
0: হয় নেকি? কিন্তু মোৰতো গৰম লগা নাই, মই ইয়াতে থাকোঁ দিয়া, হা? মোৰ ভাল লাগিছে। মই তোমাৰ বিছনাতে বহোনে ৰাজা? মই অলপ শুই দিওঁ। ৰাজা, মই এগৰাকী বৰ অসুখী নাৰী, তুমি চাগে ভাবা, নহয়নে? খুৰীয়ে

0: কিয় মাজে মাজে এনে অদ্ভুত আচরণ করে ময়ো বুঝি নাপাও, মই একো বুঝি নাপাও। মোরেই ভুল নে বাকিবোৰৰ ভুল, মই কেনেকৈ আচরণ করা উচিত? মোর কতো একো ভাল নালাগে রাজা, মোক একোৱে আকর্ষণ করব নোৱাৰে। মই ভাবি নাপাও মই কি করে আছো, কার বাবে করছো, কিয় করছো। লাইটটো কিয় জ্বলালা?
1: আন্ধার হৈছে।
0: অফ করা।
1: কিন্তু কিন্তু আন্ধার হৈছে খুড়ী।
0: অফ করা। আন্ধারত মোর গাটো অলপ ভাল লাগে রাজা, গাটো জোর পড়ি যাওয়া যেন লাগে। রাজা রাজা, মোর মোর জ্বর উঠিছে বুঝিছা?
1: তেতিয়াহলে ডাক্তার এজনক মাতি দিও নেকি খুড়ী?
0: কি হব ডাক্তার মাতি, তাতকৈ তুমি মোর ওচৰত বহি থাকা মোর ভাল লাগিব।
1: এটা কাম কৰো, লীলুক মাতি দিও।
0: কিহৰ কাৰণে?
1: নাই মানে তাই মোক অলপ আগতে কৈছিলে যে।
0: তাই কৈছিল যে? মানে তাই কি ইয়াতে আছিল নেকি? তোমালোকে কথা পাতি আছিলা? কি কথা পাতিছিলা? হা, নাই নাই রাজা, এনেকৈ নহব, এনেকৈ নহব। তুমি পড়িব লাগিব, এনেকৈ কথা পাতি সময় নষ্ট করলে নহব রাজা।
1: মই লাইটটো জ্বলাই দিব পাৰো নে খুড়ী?
0: লাইটটো জ্বলাব পাৰো নেকি, লাইটটো জ্বলাব পাৰো নেকি? তুমি নাজানা নেকি যে উজ্জ্বল পোহৰত মোৰ চকুহালে কষ্ট পায়? উহ রাজা, তোমাক কৈছো নহয় মোৰ সঁচাকৈ জ্বৰ উঠিছে বুঝিছা, আৰু বেছি হৈ যাব যেন লাগিছে। মোৰ কপালখন এবাৰ চুই চোৱাচোন, চাওঁ তোমাৰ হাতখন দিয়া, মোক চুই চোৱাচোন, চুই চোৱাচোন ৰাজা, চুই চোৱাচোন।
2: হেল্ল' হেল্ল' মোৰ সোণজনী, আহা পঢ়া নাই? পিছে ভাত খালা নে নাই? কিয়, মই তোমাক কিমানবাৰ কৈছিলোঁ যে মোৰ কাৰণে বাট চাব নালাগে। আচ্ছা আই কোটা পদ্মাক, পদ্মা পদ্মা,
0: তুমি আহিলা, তুমি আহিলা, কেতিয়া আহিলা? তোমালোকে এনেকৈ মোলৈ কি চাইছা যেন তোমালোকে এটা ভূতহে দেখিছা? মই জানো এই মুহূৰ্তত তোমালোকৰ মনলৈ কি কি ভাব আহিছে। চোৱা চোৱা তাইলৈ চোৱা, গোলমালবোৰ লগাই দি কেনেকৈ পাটৰ ছেট পিন্ধি ফুৰিছে চোৱা, হয়নে নহয়? কিন্তু কি জানা, মই মনতে সিদ্ধান্ত লৈছোঁ যে মই যি খুচি তাকেই কৰিম। মই আৰু দুখ বেজাৰ কৰি নিজকে হেৰুৱাই নিদিওঁ। সি জীয়াই থকা বুলি ভাবি মই অভিনয় কৰি যাম, আৰু সেইকাৰণে মই এই পাটৰ কাপোৰযোৰ পিন্ধিছোঁ। আৰু তাৰ বাবে তোমাৰতো খং উঠা নাই নহয়, হা, উঠিছে নেকি?
2: নাই নাই, কিয় উঠিব? আচলতে তোমাৰ মনটোৱে য'ত শান্তি পায় যি কৰি ভাল পায় তাকেই কৰা উচিত।
0: কাৰণ মই এজনী পাগলী বুঢ়ী, হয়নে নহয়?
1: লীলু লীলু শুনাচোন, লীলু
2: পদ্মা ভাত খালা?
0: তুমি খোৱা।
2: আৰু তুমি?
0: মোক খাবলৈ মন যোৱা নাই, মই ৰুমলৈ যাওঁ। শুনা, অলপ এইফালে আহাচোন মোৰ ৰুমলৈ।
2: ৰবা কৈছোঁ।
1: লীলু শুনাচোন মোৰ কথাটো।
3: বাষ্টাৰ্ড!
1: আৰে কি হ'ল?
3: মই আয়ে লিখা সকলো চিঠি পঢ়িছোঁ, সকলো আইৰ কোঠালিত পৰি আছিল।
1: কি চিঠি? মই একো বুজি পোৱা নাই।
3: গেট আউট, গেট আউট, জাষ্ট গেট আউট।
2: পদ্মা, এই এলবামৰ তুমি কিয় এনেকৈ পেলাই থৈছা? কি হৈছে পদ্মা?
0: মোৰ বৰ অশান্তি লাগিছিল। মই ভাবিছিলোঁ এই পুৰণি এলবামবোৰ চালে মোৰ অলপ ভাল লাগিব।
2: এই ফটোবোৰৰ কথা মই পাহৰি গৈছিলোঁ।
0: তুমিতো আৰু বহুত কথাই পাহৰি গৈছা।
2: তুমি কি বুজাব বিচাৰিছা?
0: এই যে তোমাৰ এগৰাকী পত্নী আছে উদাহৰণস্বৰূপে, আৰু তাই যে বৰ ধুনীয়া, মানে ধুনীয়া আছিল। তাইৰো কিছুমান ইচ্ছা আছে, আশা আছে, সপোন আছে, এই সকলোবোৰেইতো তুমি একেবাৰে পাহৰি গৈছা।
2: আচ্ছা মই কি কৰিব লাগে?
0: একো কৰিব নালাগে।
2: তেন্তে তোমাৰ ইমান আপত্তি কিয়?
0: আজিকালি মই কিবা সৰু কথা এটা তোমাক ক'লেও কি আপত্তিহে হৈ যায়।
2: মই যাওঁ ভাত খাওঁগৈ।
0: মই তোমাক মোৰ ৰুমলৈ আহিবলৈ কৈছোঁ, আৰু তুমি কোনো মতে এক ছেকেণ্ড থাকিলা, আৰু এতিয়া ডিনাৰ খাবলৈ যোৱা হ'লা।
2: তেতিয়াহ'লে তুমি নোকোৱা কিয়? তুমি কি বিচৰা?
0: একো নিবিচাৰোঁ।
2: চোৱা পদ্মা চোৱা, আজি দিন

0: মই খুব ভাগৰুৱা, টায়াৰ্ড, গোটেই দিনটো ঘূৰি আছোঁ। তুমি এনেকৈ নাভাবিবা যে তুমিয়েই কেৱল শশীৰ কথা মনত পেলোৱা আৰু দুখ কৰি বহি থাকা।
1: তথাপি তুমি যাব খোজা আৰু ডিনাৰো খাব খোজা।
0: আমি সদায় নোখোৱাকৈ আছো নেকি?
1: আজিৰ কথা বেলেগ।
0: তুমি এইটো ক'লে যে তুমি সিদ্ধান্ত লৈছা আৰু দুখ বেজাৰত নাথাকো বুলি?
1: এনেকৈ দিলোঁ, এইবোৰ স্থায়ী কথা নহয়।
2: প্লিজ পঢ়া, মোৰ ওচৰতে, মোৰ ওচৰতে, ইয়াতে পঢ়া, প্লিজ, প্লিজ পঢ়া না।
1: ঠিক আছে, নালাগে বহিব। আন ক'ৰবাত বহি যদি শান্তি পোৱাগৈ তাতে বহাগৈ, ইয়াত বহাৰ কোনো দৰকাৰ নাই। মোক দয়া কৰাটো মই নিবিচাৰোঁ।
0: কথা কোৱাৰ আগতে এবাৰ ভাবি নোচোৱা কিয়, তুমি গোটেই দিনটো এইবোৰ কৰি থাকা, ঘৰত এজনী সৰু ছোৱালী আছে।
1: তাই এতিয়া সৰু ছোৱালী হৈ থকা নাই,
0: তাই মাত্ৰ 15 বছৰীয়া। এইটোৱেই সময় যিটো সময় আমি তাইক যত্ন ল'ব লাগে, তাৰ বিপৰীতে তাইহে তোমাক যত্ন লয়।
1: হ'ব হ'ব, মোক আৰু পাগল নকৰিবা। আৰু শুনা, মই ৰাজাক ক'ম সি বেলেগ ঘৰ ল'বলৈ, বুজিছা?
0: ৰাজা, ৰাজাৰ কথা আকৌ ক'ৰ পৰা আহিল? অলপ আগতেতো তুমি তাৰ প্ৰতি বেছ সহানুভূতিশীল আছিলা।
1: কাৰণ সি বৰ ভাল ল'ৰা, তাক লৈ মোৰ একো আপত্তি কৰিবলগীয়া নাই।
0: মোৰো নাই, কিন্তু তোমাৰ আমাৰ ছোৱালীৰ ওপৰত কিবা আপত্তি আছে নেকি?
1: মই কেতিয়াও তেনেকৈ কোৱা নাই, কিন্তু মই ক'বলৈ বিচাৰিছোঁ যে এই বয়সটো বৰ ভয়ংকৰ। তুমি জানা, আজি গোটেই সন্ধিয়াটো সিহঁত দুটাই ঘণ্টাৰ পাছত ঘণ্টা কথা পাতি আছিল।
0: ঠিক আছে, তুমি তাক পঠিয়াই দিব খুজিছা পঠিয়াই দিয়া, তাত মোৰ কোনো আপত্তি নাই। কিন্তু মনত ৰাখিবা, মোৰ ছোৱালীৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে।
1: আৰু মোৰ নাই।
0: কথা শেষ হ'ল?
1: নাই হোৱা, আৰু আছে।
0: তেনেহ'লে কোৱা।
1: শুনা, মই ইয়াত অকণো সুখী নহয়।
0: তেনেহ'লে কেইদিনমানৰ কাৰণে ৰঘুনাথৰ ঘৰৰ পৰা আহিবা নেকি?
1: মই তোমাক ক'ব খুজিছোঁ যে এই নতুন ঘৰটোত মই অকণো সুখী নহয়।
0: কিন্তু তুমি এইটো নিজৰ এটা ঘৰ বিচাৰিছিলা?
1: বিচাৰিছিলোঁ, কিন্তু মই ভবা নাছিলোঁ যে মোৰ সেই সপোন ইমান ভয়ানকভাৱে পূৰণ হ'ব।
0: যথেষ্ট হৈছে, আৰু এটা কথাও তোমাৰ পৰা মই শুনিব নোখোজোঁ।
1: কিয়? কিয়? সহ্য কৰিবলৈ কঠিন হৈছে নহয়। মোৰ মূল্যৱান ল'ৰাটো মই হেৰুৱালোঁ, আৰু তুমি তাৰ ইঞ্চুৰেঞ্চৰ টকাৰে এই ঘৰটো সাজিলা। তোমাৰ লাজ নালাগেনে? অকণো লাজ নালাগেনে? তুমিতো টকাখিনি কাৰোবাক দি দিব পাৰিলাহেঁতেন, কোনোবা চেৰিটিত দান দিব পাৰিলাহেঁতেন। তুমি মোৰ ল'ৰাটো মৰি পেলালা। তুমি কিয় তাক বাধা নিদিলা? কিয় বাধা নিদিলা? যেতিয়া সি আৰ্মিত জইন কৰিব খুজিছিল, তুমি কিয় তাক বাধা নিদিলা? কিয়?
0: চোৱা চোৱা পদ্মা, চোৱা, তাক লৈ কোনো সিদ্ধান্ত ল'বলৈ তুমি মোক কোনোদিনে অধিকাৰ দিয়া নাছিলা। সি ফাৰ্ষ্ট টাইম মেট্ৰিক ফেইল কৰিলে চূড়ান্ত তাৰ গাফিলতিৰ কাৰণে। আৰু তেতিয়া তুমি কি কৈছিলা? আৰু আজি
1: প্লিজ, মই তোমাক কৈ দিছোঁ, মোৰ মৰি যোৱা ল'ৰাটোৰ ওপৰত আৰু দুখ চাপি নিদিবা। তুমি তাৰ ওচৰত অলপো থিয় নিদিলা, অলপো থিয় নিদিলা, তোমাৰ একমাত্ৰ ল'ৰা।
0: আৰু তুমি তাৰ কাৰণে কি কৰিছিলা, কি কৰিছিলা? শুনা পদ্মা, শুনা, মই কিন্তু কোনোদিনে আগতে এইবোৰ কথা কোৱা নাই, কিন্তু ধৈৰ্যৰ এটা সীমা আছে। যেতিয়াই সি কিবা এটা ভুল কৰিছিল, তুমি কেৱল তাক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰিছিলা। আৰু কি কৰিছিলা তাৰ কাৰণে? এতিয়া দিনটোত তুমি 3 বাৰকৈ ৰাজাৰ কোঠালৈ যোৱা, তাৰ কোঠাটো পৰিপাটি কৰা,
1: কি
0: নিজে তুমি চাবোনেৰে তাৰ কাপোৰবোৰ ধুই দিয়া, সি খাই থাকোঁতে তাৰ কাষত তুমি বহি থাকা। আৰু শশী যেতিয়া বন্ধটো কেতিয়াবা ঘৰলৈ আহে, এটা বছৰৰ পাছত তুমি তাৰ কাৰণে একো ৰান্ধিবই খোজা নাছিলা, তুমি তাক কেৱল প্লেইন ব্ৰেডবোৰ খুৱাইছিলা।
1: তাৰমানে তুমি ক'ব খোজা যে মই মোৰ ল'ৰাটোক মাৰি পেলালো?
0: নাই,
1: মই মাৰি পেলালো মোৰ ল'ৰাটোক?
0: নাই, মই কেনেকৈ ক'ব খোজা নাই পদ্মা, মই কেনেকৈ ক'ব খোজা নাই। কি ক'ল? তাৰ সময় শেষ হ'ল, সি গ'লগৈ। পুত্ৰ সন্তানৰ সুখ হয়তো আমাৰ ভাগ্যত নাছিল, কিন্তু যি হৈ গ'ল সি হৈ গ'ল। আমাৰ দুখবোৰ এজনে আনজনৰ গাত জাপি দিলে আমাৰ দুখবোৰ কমি নাযায় পদ্মা।
1: তেনেহ'লে মই কি বাকী জীৱনকালটো অকলেই কটাব লাগিব?
0: কিয় কিয় অকলে কটাবা? মই আছো তোমাৰ লগত।
1: তুমিতো মোৰ লগত নাই।
0: আকৌ তুমি কথাবোৰ পাক লগাই কৈছা পদ্মা।
1: তুমি তাৰমানে গোটেই জীৱনটো মোক এনেদৰে দুখত থকাটোৱে বিচাৰা? তুমি মোৰ কাৰণে আজিলৈকে যি কৰিছা, তাক মই কেতিয়াবা জানো অস্বীকাৰ কৰি

0: দিছোঁ হা, যদি সেয়াই যথেষ্ট নহয় তেন্তে ঠিক আছে, ঠিক আছে, মই এইখন ঘৰৰ প্ৰত্যেকটো বস্তুৰ ওপৰত লিখি দিম যে তুমি মোক এইবিলাক উপহাৰস্বৰূপে দিছা, হা, ঠিক আছে, হ'ব হা।
1: তাৰমানে তুমি ক'ব খুজিছা ভুলটো কেৱল মোৰেই?
0: নাই কোৱা, নাই কোৱা, আচলতে মই তোমাক বুজাবলৈ বিচাৰিছোঁ যে ভুল মোৰ, মই মোৰ ভুলবোৰ স্বীকাৰ কৰি লৈছোঁ, আৰু কি লাগে তোমাক, আৰু কি বিচাৰা তুমি মোৰ পৰা, কোৱা কি বিচাৰা?
1: তুমি আমাৰ বিবাহ বিচ্ছেদ বিচাৰা?
0: কি
1: তুমি যিদৰে কথাবোৰ কৈছা,
0: তুমি বিচাৰা?
1: মই কেতিয়াও কোৱা নাই বিচাৰো বুলি।
0: তেনেহ'লে তুমি মোক সেই প্ৰশ্নটো কিয় সুধিছা? তুমি ভাবিব কেনেকৈ পাৰিলা?
1: মই সুধিছোঁ তুমি বিচাৰা নেকি, কাৰণ তোমাক ইয়াত অকণো সুখী যেন লগা নাই। আৰু ঘৰৰ ভিতৰত এজনী গাভৰু ছোৱালী আছে, সকলো সময়তে এনেকৈ কাজিয়া পেচাল কৰি থকাটো ঠিক নহয় পদ্মা।
0: মোৰ চব শেষ হৈ গ'ল, চব এই কথাটো তুমি বুজি পোৱা নাই।
1: মই বুজি পাওঁ পদ্মা, মই বুজি পাওঁ।
0: তেনেহ'লে তুমি মোক অলপ সান্তনা নিদিয়া কিয়, অলপ মৰম নিদিয়া কিয় মোক? চোৱাচোন কিমান দিন আমি দুয়ো এনেকৈ বহি একেলগে কথা আশাৰ পতা নাই। তুমি তুমি বুদ্ধি কৰি মোক এৰাই চলা, কাৰণ কাৰণ মই যে দেখিবলৈ এনেকুৱা এনেকুৱা কুৎসিত হৈ গ'লোঁ। তুমি তুমি সদায় ক্লাবৰ পৰা পলমকৈ আহা, মই কিন্তু তোমাৰ কাৰণে মোৰ কোঠালিত অপেক্ষা কৰি বহি থাকোঁ।
1: মই নাজানো পদ্মা, মই নাজানো। মই যেতিয়া ক্লাবৰ পৰা ঘূৰি আহোঁ দেখা পাওঁ তোমাৰ কোঠালিটো আন্ধাৰ হৈ আছে, মই ভাবোঁ তুমি শুই গ'লা।
0: মই তোমাৰ কাৰণে আন্ধাৰতে বহি থাকোঁ,
1: আৰু আমিতো বেলেগ বেলেগ ৰুমত থকাটো তুমিয়েতো বিচাৰিছিলা। তুমি কিয় মোক এইবোৰ কথা ক'বলৈ বাধ্য কৰোৱা পদ্মা? আৰু কেতিয়াবা যেতিয়া ঘূৰি আহোঁ ক্লাবৰ পৰা দেখা পাওঁ তুমি লীলুৰ ৰুমতে শুই যোৱা, আৰু কেতিয়াবা শুবলৈ যোৱাৰ আগতে তোমাক এক দীঘলীয়া সময় লাগে শোৱাৰ বাবে নিজকে প্ৰস্তুত কৰি তুলিবলৈ। তুমি ভাবা মই তোমাক লক্ষ্য কৰা নাই, মই জানো বহুদিন বহু মাজনিশাও তুমি গা ধুবলৈ বাথৰুমত সোমাইছা পদ্মা।
0: মোক কোঠালিটো মোৰ অসহ্য লাগিছে, অসহ্য লাগিছে, মই বাহিৰলৈ যাওঁ, মই বাহিৰলৈ যাওঁ।
2: মই ৰাজাৰ ৰুমত সোমাই নাথাকো, তুমি সোমাই থাকা, দিনটোত হাজাৰ বাৰ তুমি তাৰ ৰুমত সোমাই থাকা, বাৰ বাৰ তুমি তাৰ ৰুমত।
0: শুনা শুনা প্লিজ প্লিজ, তুমি তুমি মোক খং নকৰিবা, কোৱা খং নকৰোঁ বুলি কোৱা, এইবোৰ সঁচা সুচি চিটি নহয়, সঁচা সুচি চিটি নহয়। চোৱা চোৱা এইখন চোৱা, এইখন চোৱা চোৱা, এইবোৰ ইয়াত ক'তো কাৰো নাম ঠিকনা লিখা নাই। চোৱা চোৱা এইখন চোৱা, এইখন চোৱা, তুমি বিশ্বাস কৰা মই কাৰোবাক ভাবি এই চিঠিবোৰ লিখা নাছিলোঁ। কিবা এটা যে কৰি থাকিব লাগে, মই সেইকাৰণে কৰি আছিলোঁ, কিবা এটা কিবা কিবা এটা এনেকুৱা কাম যিটোৱে মোক মোক ব্যস্ত কৰি ৰাখিব পাৰে। মই অকলে অকলে ইমান ডাঙৰ ঘৰটোত বৰ হৈ যাওঁ না, বৰ হৈ যাওঁ। প্লিজ প্লিজ চোৱা চোৱা, তুমি চোৱা চোৱা এবাৰ, চোৱা এই চিঠিবোৰ চোৱা চোৱা এবাৰ, কিয়নো চোৱা, কিয়নো চোৱা চিঠিবোৰ, কিয়নো চোৱা, কিয়? তুমি মোক যি বুলি ভাবিছা সেয়া মই নহয়, সঁচাকৈয়ে নহয়, মই সঁচাকৈয়ে তেনেকুৱা নহয়, কেতিয়াও নহয়, কেতিয়াও নহয়। তুমি তুমি মোক ক্ষমা কৰা, ক্ষমা কৰা, মোক মোৰ কোনো নাই, মোৰ কোনো নাই, মোক এৰি থৈ নাযাবা, মোক এৰি নাযাবা, মই বৰ অকলীয়া,
3: नमस्कार। आकाशवाणी समाचार के साथ मैं विशाल शर्मा।

এয়া আকাশবাণী গুৱাহাটী দুপৰীয়া আঞ্চলিক বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ডঃ হিমন্ত বিশ্ব শৰ্মাক বিজেপি তথা এন ডি এৰ বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা, আজি বিশ্বজুৰি মাতৃদিৱস পালন, লখিমপুৰ জিলাৰ ঢকুৱাখনৰ চাৰিকৰীয়া নৈৰ পাৰৰ মৌঘুলি চাপৰিত অনুষ্ঠিত ঐতিহাসিক ফাট বিহুৰ আজি সামৰণি আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ। ডঃ হিমন্ত বিশ্ব শৰ্মাক বিজেপি তথা এন ডি এৰ বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা কৰা হৈছে। গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিত থকা ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত আজি সুকীয়াকৈ বিজেপি আৰু সামগ্ৰিকভাৱে এন ডি এৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হয়। বিজেপিৰ বিধায়িনী দলৰ বৈঠকত নৱনিৰ্বাচিত 82গৰাকী বিধায়কে অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে এন ডি এৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকতে কেন্দ্ৰীয় পৰ্যবেক্ষক তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই ডঃ হিমন্ত বিশ্ব শৰ্মাক বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা কৰে। বৈঠকখনত সহকাৰী পৰ্যবেক্ষক হিচাপে বিজেপিৰ জ্যেষ্ঠ নেতা নায়ব সিং ছাইনী উপস্থিত থাকে। বৈঠকত বিজেপিৰ ফালৰ পৰা ৰঞ্জিত কুমাৰ দাস, বিশ্বজিৎ দৈমাৰী, অজন্তা নেওগ, ৰাজদীপ ৰয়, অশোক সিংঘল, পীযুষ হাজৰিকাকে ধৰি 8গৰাকী বিধায়কে বিধায়িনী দলৰ নেতা হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰস্তাৱ কৰে। লগে লগে দুজন দুজনকৈ বিধায়কে এই প্ৰস্তাৱত সমৰ্থন জনায়। ইয়াৰ পাছতে অসম গণ পৰিষদৰ 10গৰাকী বিধায়ক আৰু বি পি এফৰ বিধায়কসকলৰ উপস্থিতিত অগপৰ নেতা অতুল বৰা আৰু বি পি এফৰ নেতা ৰিহন দৈমাৰীয়ে এন ডি এৰ নেতা হিচাপে ডঃ শৰ্মাৰ নাম প্ৰস্তাৱ কৰে। বিজেপি তথা এন ডি এৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে ডঃ হিমন্ত বিশ্ব শৰ্মাই নিজৰ বক্তব্যত দলৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃবৰ্গৰ লগতে সহযোগী দল অসম গণ পৰিষদ আৰু বি পি এফক কৃতজ্ঞতা জনায়। এতিয়া এন ডি এৰ বিধায়িনী দলে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰিব আৰু চৰকাৰ গঠনৰ বাবে দাবী জনাব। নতুন চৰকাৰে পৰহিলৈ শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত প্ৰস্তুতি আৰম্ভ হৈছে। শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি ৰাজ্যিক বিজেপিৰ সূত্ৰই প্ৰকাশ কৰিছে। ৰাজ্যত বিজেপি নেতৃত্বৰ এন ডি এৰ চৰকাৰে পৰহিলৈ শপত গ্ৰহণ কৰিব। খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া এই শপতগ্ৰহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। জিলা আয়ুক্ত স্বপ্ননীল পাল আৰু যান বাহন আৰক্ষীৰ উপ আয়ুক্ত জয়ন্ত সাৰথী বৰাই কালি এখন সংবাদমেলত ঘোষণা কৰা অনুসৰি পৰহিলৈ পুৱা 9 বজাৰ পৰা দুপৰীয়া 2 বজালৈ কইনাধৰাৰ পৰা বিমান বন্দৰলৈ গধুৰ আৰু ধীৰ গতিৰ যান বাহনৰ চলাচল সম্পূৰ্ণ বন্ধ থাকিব। কইনাধৰাৰ পৰা জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় পইণ্টলৈকে কেৱল পথৰ এটা ফালেৰেহে যান বাহনৰ চলাচলৰ অনুমতি দিয়া হ'ব। এই পথছোৱাৰে ট্ৰাক, ডাম্পাৰ আদি চলাচল কৰিব নোৱাৰিব। জনসাধাৰণক অসুবিধা এৰাই চলাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তে জি এছ ৰোড ব্যৱহাৰ কৰিবলৈ আৰু বিমান বন্দৰলৈ যোৱা যাত্ৰীসকলক কমেও 2 ঘণ্টা আগতে যাবলৈ অনুৰোধ জনোৱা হৈছে। নিৰ্দেশনা অনুসৰি 27 আৰু 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ছাৰ্ভিছ লেনৰ লগতে বতাহগুলি, পাঞ্জাবাৰী, 6 মাইল, খানাপাৰা আদি অঞ্চলত পথৰ কাষত যান বাহন ৰখাই থব নোৱাৰিব। শপতগ্ৰহণ অনুষ্ঠানলৈ অহা গাড়ীৰ বাবে সৰু সজাই বশিষ্ঠ পথ, শ্বহীদ ন্যাস পথত পাৰ্কিঙৰ ব্যৱস্থা কৰা হ'ব। আজি বিশ্বজুৰি মাতৃদিৱস উদযাপন কৰা হৈছে। পৰিয়াল আৰু সমাজলৈ মাতৃসকলে আগবঢ়োৱা অনবদ্য অৱদানক সন্মান জনাই প্ৰতিবছৰৰ মেৰ দ্বিতীয়টো দেওবাৰে এই দিৱস উদযাপন কৰা হয়। এই দিৱসৰ জৰিয়তে পৰিয়ালৰ প্ৰতি থকা ভালপোৱা, যত্ন আৰু ত্যাগৰ বাবে মাতৃগৰাকীক সন্মান জনোৱাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰা হয়। অসমতো আজি এই দিৱস উপলক্ষে মাতৃসকলক সন্মান জনাই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মাতৃদিৱস উপলক্ষে দিয়া বাৰ্তাত প্ৰতিগৰাকী মাতৃলৈ শ্ৰদ্ধা জ্ঞাপন কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ে গুৱাহাটী মহানগৰৰ গাতে লাগি থকা গড়ভঙা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা অধিসূচনা বাতিল কৰা সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে। ন্যায়ালয়ে সমগ্ৰ বিষয়টো সন্দৰ্ভত 5 আগষ্টৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ বন বিভাগক নিৰ্দেশ দিছে। 2খন সুকীয়া জনস্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে এই নিৰ্দেশ দিয়ে। ৰাজ্য চৰকাৰে 2022 চনৰ মাৰ্চত প্ৰাথমিক অধিসূচনা জাৰি কৰি গুৱাহাটীৰ উপকণ্ঠ অঞ্চলত অৱস্থিত গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 117 বৰ্গ কিলোমিটাৰ ভূমিক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰিছিল যদিও 2023 চনৰ ছেপ্টেম্বৰত ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তৰ পাছত কোনো নিৰ্দিষ্ট কাৰণ উল্লেখ নকৰাকৈ এই বিষয়ক অধিসূচনাখন বাতিল কৰা হৈছিল। লখিমপুৰ জিলাৰ ঢকুৱাখনৰ চাৰিকৰীয়া নৈৰ পাৰৰ মৌঘুলি চাপৰিত অনুষ্ঠিত ঐতিহাসিক ফাট বিহুৰ আজি সামৰণি পৰিব। আজি পুৱা 10 বজাত সাংস্কৃতিক

0: শোভাযাত্ৰা উলিওৱা হয়। দুপৰীয়া ফাট বিহুৰ মুখ্য আকৰ্ষণ মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। দিনৰ 2 বজাৰ পৰা ফাট বিহুৰ সমিতিৰ সভাপতি বসন্ত শইকীয়াৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হ'ব। অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত গোস্বামীয়ে উদ্বোধন কৰিবলগীয়া মুকলি সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। ধেমাজিৰ বিধায়ক তথা শিক্ষামন্ত্ৰী ডঃ অনুজ পেগু, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, ঢকুৱাখনাৰ বিধায়ক নৱকুমাৰ দলে আৰু সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে মুকলি সভাত বিশিষ্ট অতিথি হিচাপে ভাগ ল'ব। মুকলি সভাত লোক সংস্কৃতি গৱেষক ডঃ পুষ্প গগৈ নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকিব। ফাট বিহুতলীত কালি শিল্পী ডঃ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জ্যোতিপ্ৰসাদ শইকীয়াই ভূপেন হাজৰিকাৰ আৰু বাদ্যযন্ত্ৰী ৰাজা বৰুৱাই জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। শিক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা PGI 2.0 2024-2025 তথ্য অনুসৰি বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত অসম দ্ৰুত উন্নতি কৰা ৰাজ্যসমূহৰ ভিতৰত অন্যতম হিচাপে পৰিগণিত হৈছে। ৰাজ্যিক পৰ্যায়ত অসমতে আকাংক্ষী টুৰ পৰা প্ৰচেষ্টা 3 গ্ৰেডলৈ উন্নীত হোৱাৰ লগতে সামগ্ৰিক স্কোৰ বৃদ্ধি পাইছে। 2023-2024 বৰ্ষৰ 511.5ৰ পৰা বৃদ্ধি পাই 2024-2025 বৰ্ষত 593.6 হৈছে, অৰ্থাৎ 82.1 নম্বৰৰ উন্নতিৰে ৰাজ্যখনৰ ৰাষ্ট্ৰীয় স্থান 27ৰ পৰা 12 স্থানলৈ উন্নীত হৈছে। অসমে শাসন প্ৰক্ৰিয়াত উন্নত 3 আৰু সমতাত উত্তম 1 গ্ৰেড অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। শিক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা জিলা পৰ্যায়ৰ পাৰ্ফৰমেন্স গ্ৰেডিং ইণ্ডেক্স 2024-2025 শিৱসাগৰ জিলাই অসমৰ শীৰ্ষ প্ৰদৰ্শনকাৰী জিলাসমূহৰ ভিতৰত স্থান লাভ কৰিছে। অসম তথা শিৱসাগৰ জিলাৰ এই সাফল্য শিক্ষা বিভাগৰ সামূহিক প্ৰচেষ্টাৰ ফল বুলি উল্লেখ কৰি সকলো শিক্ষক শিক্ষয়িত্ৰী, CRCC, ছাত্ৰ ছাত্ৰী আৰু খণ্ড তথা জিলা পৰ্যায়ৰ বিষয়াসকললৈ শিক্ষা মন্ত্ৰালয়ৰ কৃতজ্ঞতা জ্ঞাপন কৰিছে। ডিব্ৰুগড় টাউন ৰেল ষ্টেচন জুলাইৰ শেষলৈ পুনৰ কাৰ্যক্ষম হোৱাৰ সম্ভাৱনা আছে। তিনিচুকীয়া সংমণ্ডলৰ অতিৰিক্ত সংমণ্ডল ৰেল প্ৰবন্ধক অজয় কুমাৰ প্ৰধানে কালি জ্যেষ্ঠ বিষয়াসকলৰ সৈতে ষ্টেচনটো পৰিদৰ্শন কৰি আন্তঃগাঁথনি উন্নয়ন আৰু বৈদ্যুতিকীকৰণৰ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। পৰিদৰ্শনকালত বিষয়াসকলে ষ্টেচনটোৰ বৈদ্যুতিকীকৰণ, সংকেত প্ৰণালী আৰু যাত্ৰীৰ সুবিধাৰ বিকাশৰ স্থিতিৰ মূল্যায়ন কৰে। পৰিদৰ্শনৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীপ্ৰধানে কয় যে চাউলখোৱা ডিব্ৰুগড় টাউন ষ্টেচন সংযোগী ৰেলপথছোৱাৰ বৈদ্যুতিকীকৰণৰ কাম শীঘ্ৰে সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। উন্নীতকৰণ আৰু বৈদ্যুতিকীকৰণৰ কামৰ বাবে ডিব্ৰুগড় টাউন ৰেল ষ্টেচন 2023 চনৰ মেৰ পৰা বন্ধ হৈ আছে। ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ প্ৰচেষ্টা তথা কৃষিজাত আৰু প্ৰসংস্কৰিত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণ APDAR সহযোগত কালি বাক্সা জিলাৰ কৃষকৰ দ্বাৰা উৎপাদিত 20 মেট্ৰিক টন মৌ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ৰপ্তানি কৰা হয়। এই উপলক্ষে খানাপাৰাৰ কৃষি ভৱনত আয়োজিত এটা অনুষ্ঠানত কৃষি বিভাগৰ আয়ুক্ত সচিব অৰুণা ৰাজৰিয়াই এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰে। বাক্সা জিলাৰ 5 শতাধিক কৃষকৰ পৰা সংগ্ৰহ কৰা এই মৌখিনি APDAR পঞ্জীয়নভুক্ত ৰপ্তানিকাৰী ছল্ট ৰেঞ্জ ফুডছ প্ৰাইভেট লিমিটেডৰ জৰিয়তে আমেৰিকালৈ প্ৰেৰণ কৰা হৈছে। অনুষ্ঠানত অংশগ্ৰহণ কৰি কৃষি বিভাগৰ আয়ুক্ত সচিব ৰাজৰিয়াই কয় যে অকল বাক্সাই নহয় ৰাজ্যৰ বহু অঞ্চলত মৌৰ উৎপাদন হৈ আছে। এখন জিলা এবিধ সামগ্ৰী প্ৰকল্পৰ অধীনত প্ৰথমবাৰলৈ বাক্সা জিলাৰ পৰা 20 মেট্ৰিক টন মৌ আমেৰিকালৈ পৰীক্ষামূলকভাৱে প্ৰেৰণ কৰা হৈছে আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ আন জিলাবোৰো এই প্ৰকল্পৰ অধীনত অন্তৰ্ভুক্ত হ'ব বুলি আয়ুক্ত সচিবগৰাকীয়ে প্ৰকাশ কৰে। খেলৰ বাতৰি। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। চেন্নাইৰ MA চিদাম্বৰম ষ্টেডিয়ামত বিয়লি 3:30 বজাত হ'বলগীয়া 1খন খেলত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৰায়পুৰত সন্ধিয়া 7:30 বজাত হ'বলগীয়া 2খন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। যোৱা নিশা জয়পুৰৰ ছোৱাইমান সিং ষ্টেডিয়ামত অনুষ্ঠিত 1খন খেলত গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক 77 ৰাণত পৰাস্ত কৰে। খেলখনত গুজৰাট টাইটানছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেটৰ বিনিময়ত 229 ৰাণ কৰে। প্ৰত্যুত্তৰত ৰাজস্থান ৰয়েলছে 16 অভাৰ আৰু 3টা বলত 2টা উইকেট হেৰুৱাই 155 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ডঃ হিমন্ত বিশ্ব শৰ্মাক বিজেপি তথা NDA বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা। আজি বিশ্বজুৰি মাতৃদিৱস উদযাপন। লখিমপুৰ জিলাৰ ঢকুৱাখনৰ চাৰিকৰীয়া নৈৰ পাৰৰ মৌঘুলি চাপৰিত অনুষ্ঠিত ঐতিহাসিক ফাট বিহুৰ আজি সামৰণি আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 1:40 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ

৮৩৮ কিলোহার্টজ আর এফ এম বেণ্ডৰ ১০১.৬ মেগাহার্টজ লগতে নিউজ অন এ আই আর মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিবেদন কৰিছো শ্রোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। অনুষ্ঠানত প্ৰথমেই শুনক ৰোদৰ চিঠি চিনেমাখনৰ পৰা জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত। গীতটি শুনাবলৈ আমালৈ অনুৰোধ কৰি লিখিছে বনগাঁও বেলতলাৰ পৰা উলুপি দত্ত, বনশ্রী বৰুৱা, প্ৰাৰ্থনা বৰা আৰু জাভেদ ইছলামে। গীতৰ কথা হীৰেণ ভট্টাচাৰ্যৰ।

আমিন গাঁও, কৃষ্ণ কলিতা, ইন্দ্ৰাণী গগৈ আৰু সুমলা বৰদলৈৰ অনুৰোধ ক্ৰমে অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো এম এছ ধোনী চিনেমাখনৰ পৰা অৰিজিৎ সিঙৰ কণ্ঠৰ এই গীতটি।

মঞ্জাই চিনেমাখনৰ পৰা দিগন্তৰ কণ্ঠৰ গীতটিৰ বাবে অনুৰোধ কৰিছিল শিলপুখুৰীৰ সেনাপতি ৰোডৰ পৰা মনালিছা বৰুৱা, ৰীমা বৰদলৈ আৰু মৈত্ৰী বৰাই। কল্পতৰু শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, নিবেদন কৰা হৈছে আইডিউৰ বুলনী।

জীৱনক চলাবই দিয়াৰ এই নিৰ্মোহ আনন্দ, এই আকুতি তাহানিৰ অসমীয়া গাভৰুৰ স্বাভাৱিক ৰূপ। সেইবোৰ পুৰণি কথা, হয়তো কেইবা শতিকাৰো আগৰ কথা। তেতিয়া ভৈয়ামৰ ডেকা গৈছিল পৰ্বতৰ টিং বগাই মিচিমি পাহাৰৰ পৰা কপাহ আনিবলৈ, আৰু তাৰেই অপেক্ষাত কোনোবা গাভৰু এবুকু মৰমৰ ভালপোৱাৰ প্ৰতিশ্ৰুতিৰে ৰৈ আছিল বহাগত সেই কপাহ নেওঠি সূতা কাটি ধনক এখনি বিহুৱান দিবলৈ।

0: সমশ্ৰোতাই দেওক প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ বুলনি মুকলি কৰিছো। আজিৰ দেওবৰীয়া বুলনিত শুনক এখনি আলেখ্য সুমলাৰ তাঁতৰ শাল, ৰচনা সূৰ্য দাসৰ, প্ৰযোজনা বিপুল বৰুৱাৰ।
1: এয়া সুমলাৰ তাঁতৰ শাল।

বহাগলৈ আৰু কেইদিন বাকী। ফাগুন গৈ চ'ত সোমোৱাৰ লগে লগে অসমীয়া গাভৰু তৰণি নোহোৱা হ'ল। ভমকা চানিকীয়া বিহুৱানখনি মনে বিচৰাজনক যে দিবই লাগিব। ফাগুনে ৰং আনে, বহাগৰ বতৰা আনে, অসমীয়া ডেকা গাভৰুৰ মন উৰে, চেনেহে প্ৰকাশৰ বাট বিচাৰে, খৰ হাতে দৌৰপতি চলে, তলোঠা ঘূৰে।

ফুলপানি ছিগাত ঢোলে গাজনি মারে, ঢোলত বৰদৈশিলা মাকৰ ঘৰলৈ যায়। তাঁতৰ পাতত চেনেহৰ দিশ দি হেঁপাহেৰে বোৱা মৰমৰ চানেকীয়া বিহুৱানখনি উলিয়াবলৈ থৌ কিবা থৌ গাভৰুৰ বৰদৈশিলা মন। তাঁতত শালিকি যত লাগে, মাকো সৰি সৰি পৰে। এনেকৈয়ে বিহু আহে অসমলৈ ডেকা গাভৰুৰ মনলৈ।

এইখনেই অসমীয়া সমাজ, য'ত বোৱা কটাৰ ভাল নহ'লে এজনী গাভৰু পূৰ্ণাংগ নহয়। বব কাটিব জনাটো বিবাহযোগ্য অসমীয়া ছোৱালীৰ অপৰিহাৰ্য কথা। এনেকৈয়ে এখন সমাজত বোৱা কটাই যোগ্যতাৰ মাপকাঠি হোৱাৰ লগে লগেই কেৱল নিজৰ বাবেই নহয়, জাতি, কুল, দেশৰ মান মৰ্যাদাৰ বাবেও হৈ পৰিল অপৰিহাৰ্য অংগ।

নিশাটোতে কপাহ ধুনি পাজি কাটি কবচ কাপোৰ বৈ বঙহৰ দেউক ৰণলৈ পঠিয়াব লাগে। এয়া সৰল বিশ্বাস, গণ সংস্কৃতিৰ লোকাচাৰ।

মনে খন্দা পুখুৰীত পানী খাবলৈ ডেকাই বিচাৰে উপযুক্ত লগৰী। সেয়ে জাকৰুৱা গাভৰুৰ মাজত চকু দিয়ে বোৱা কটাত কাজি জনিলৈহে।

0: বিহু গীত বতৰৰ গীত,
1: বিহু গীত যৌৱনৰ গীত,
2: প্ৰীতিৰ গীত,
3: প্ৰাকৃতিক পৰিৱেশত উন্মনা ডেকা গাভৰুৰ অন্তৰৰ ভাল পোৱাৰ উদ্যম প্ৰকাশ বিহু গীত।
0: অকল জানো গীতেই একমাত্ৰ মাধ্যম
1: নহয়, ডেকা গাভৰুৰ নাচোনৰ গিৰিপনীত দুবৰি মৰি খাচ হয়।
0: আদিম কৃষিজীৱী মানুহৰ সৰল বিশ্বাস, যৌন প্ৰবৃত্তিমূলক গীত নাচে পৃথিৱীক উত্তেজিত কৰি তোলে,
1: পৃথিৱী হৈ উঠে অধিক শস্য সম্ভৱা।
0: সেয়েহে বিহু গীত বাদ্যৰ লগে লগে এক বিশেষ ভংগীমাত ল'ৰাৰ কঁকালৰ তলভাগ আৰু গাভৰুৰ কঁকালৰ ওপৰ ভাগৰ সঞ্চালনেৰে আদিম কৃষিজীৱী সমাজৰ ডেকা গাভৰুৱে ৰাতি বিহু পাতিছিল, ছেদ ভেদ নোহোৱাকৈ।

0: উৎসাহত কিন্তু বিহু নভঙাৰ সপোন দেখিলেও এদিন বিহু ভাঙে, কিন্তু মন নেভাঙে, মন জোৰা লাগে। বিহু মাৰি থাকোঁতেই দুটি মন কাষ চাপে।
1: হাতৰ ঢোলৰ মাৰিলৈ ভয় নকৰি নাচনী ঢুলীয়াৰ কাষ চাপি চাপি নাচে। ঢুলীয়াই মন বুজে,
0: কথা লয়,
1: কথা দিয়ে।
0: দুটি মনে ভৱিষ্যতৰ ছবি আঁকে।

0: সময় আগবাঢ়ে। প্ৰতিটো বিহু উৎসৱত অবলীলাক্ৰমে সৃষ্টি হ'ল ন ন বিহুগীত। চহামনৰ সৰল আকুতি বিহুগীতবোৰত প্ৰতিফলিত হ'ল ধাৰাবাহিক সমাজ বিৱৰ্তনৰ ইতিহাস।
1: ৰজাঘৰীয়া পৃষ্ঠপোষকতাত সৃষ্টি হোৱা বুৰঞ্জী সাহিত্যত ৰজা মহাৰজাৰ সুদীৰ্ঘ ইতিহাস লিপিবদ্ধ হোৱাৰ দৰে এই বিহুগীতসমূহত সোমাই আছে অসমৰ জনজীৱনৰ বিক্ষিপ্ত অথচ অবিচ্ছিন্ন ইতিহাস।

0: এই বিহু মারি থাকুতে বলুয়াইনি বাও
1: আদিম কৃষিজীবী মানুহৰ সৰল জীৱনৰ সহজাত প্ৰক্ৰিয়াত বাধাৰ হেঙাৰ আহিল। আদিম সাম্যবাদী সমাজৰ ভেটিত গঢ়ি উঠিল সামন্ত সমাজ।
2: বহুমতি কুৰবৰা কৰা ডেকা গাভৰুৰ ৰাতি বিহু আৰু যৌথ নৃত্য গীতৰ ওপৰত আহিল ক্ৰমাৎ নিষেধাজ্ঞা। মন পালেও ভয়, সমাজৰ কঢ়া শাসন। ওখ আসন পালে ধনে, সামাজিক প্ৰতিষ্ঠা প্ৰতিপত্তিয়ে। চেনেহৰ বিহুৱান পাবলৈ মিচিমি পাহাৰৰ টিং বগোৱা ডেকাৰ মনত আউল লাগিল। সামাজিক প্ৰতিপত্তি, বংশ মৰ্যাদাই কমোৱা তোলা দিউৰা গাভৰুৰ মন বৰজাপিৰ তলত হেঁচা দি ধৰিলে। গছকত যতৰ ভঙা গাভৰু কেঁকুৰা দোলাই অৱশ কৰিলে। উচ্ছল প্ৰেমৰ নিৰ্মল গতিত ভেটা পৰিল। খৰ্বিত হ'ল স্বাধীনতা, মুকলি সত্তা।

নীতিৰ চাতুৰীৰে নিৰ্দিষ্ট হ'ল প্ৰকৃতি। বিহুৱে ৰূপ সলালে, স্বতঃস্ফূৰ্ত প্ৰকাশত জ্যোতি পৰিল, পথাৰৰ বিহু বাকৰিত উঠিল, বিহু হৈ পৰিল প্ৰমোদ মাধ্যম। সামন্ত প্ৰভুৰ আঙুলিৰ ঠাৰত ঢুলীয়াৰ ঢোল উঠে, ঢুলীয়াৰ ঢোল থমকে।

1826 চন। ইয়ান্নাবু সন্ধি অনুযায়ী অসমৰ হৰিত প্ৰান্তৰ নীলা পাহাৰ ব্ৰিটিছ সৈন্যৰ গধুৰ বুজজোতাৰ ভৰত কঁপি উঠিল। আৰম্ভ হ'ল ঔপনিৱেশিক শাসন আৰু শোষণ। বিৱৰ্তনৰ ধাৰা বিচ্ছিন্ন কৰি সাম্ৰাজ্যবাদী ঔপনিৱেশৰ যোগেদি আহিল ধনতান্ত্ৰিক সমাজ ব্যৱস্থা। অসমৰ গ্ৰাম্য জীৱনলৈ আহিল ভাঙোনৰ প্ৰচণ্ড আঘাত। প্ৰাচীন সামন্ত প্ৰভুৰ ঠাইত সৃষ্টি কৰা হ'ল নতুন ধৰণৰ জমিদাৰী আৰু ৰায়তী ব্যৱস্থা। সৃষ্টি হ'ল মৌজাদাৰ মহাজন শ্ৰেণীৰ। অসমৰ গ্ৰাম্য জীৱনৰ শ্লথ আৰু দৈবায়ত্ব ছন্দ ন সভ্যতাৰ আক্ৰমণত হৈ পৰিল চেদিলি ভেদিলি। স্তব্ধ হ'ল গৰকাৰ খিটখিটনি, থমকি ৰ'ল অসমীয়া শিপিনীৰ পাজিখেৰীয়া আঙুলিৰ।

সাম্ৰাজ্যবাদী শোষকে চৰম মুনাফা লাভৰ ন্যূনতম সুবিধাৰ বাবেই দক্ষ অসমীয়া শিপিনীৰ শ্ৰম লাভৰ উদ্দেশ্যৰে বজাৰ উপচাই পেলালে কলত কটা সূতাৰে। কম আয়াসতে পোৱা বজাৰৰ সূতাই শিপিনীৰ চকুপানী বন্ধ কৰিলেও সাম্ৰাজ্যবাদী শোষকে শ্ৰমৰ মুনাফা লোভিলে দুহাত ভৰায়। চেনেহৰ দিশ দি হেঁপাহৰ আঁচুফুল বাচিবৰ সময় শিপিনীৰ আৰু নাই। যান্ত্ৰিকতাৰ বিৱৰ্তিত ৰূপত দক্ষতাৰ পৰিমাপক হ'ল বজাৰৰ কেঁচা টকা।

0: যান্ত্ৰিকতাৰ মূল্যবোধত অসমীয়া শিপিনীৰ সুকুমাৰ মনৰ ঘটিল অপমৃত্যু। তাঁতশিল্পৰ পুৰণি মৰ্যাদা হৈ পৰিল কোনোবা দূৰণিৰ ৰিং।
1: আগ্ৰাসী সাম্ৰাজ্যবাদ আগবাঢ়িল দুৰন্ত গতিত, জনসমাজৰ চিন্তা চেতনাৰ গতি থমকি ৰল সামন্তযুগীয়া জুৰীয়া নাঙল সাৱতি। অসমৰ সোণসেৰীয়া মাটিত অধিক বেহাৰ ফন্দিৰে লুইতত উজালে কোম্পানীৰ ভাৱনা। বিৱৰ্তন, দ্ৰুত পৰিৱৰ্তন, উদ্যোগীকৰণ, শ্ৰম, মুনাফা, যান্ত্ৰিকতাৰ কৰ্কশ।

গণিতে নব উদ্ভাৱন, নতুন শোষণ। অসমৰ সোণসেৰীয়া মাটিৰ বুকুবিদাৰী এদিন শাসকে পালে তেলৰ সন্ধান। বিৱৰ্তন, দ্ৰুত দ্ৰুততৰ পৰিৱৰ্তন। আৱিষ্কাৰ হ'ল চাহ, কয়লা, চূণশিল, অপাৰ অকল্পনীয় সম্পদ ৰাজি। অসমৰ মাটিত ঔপনিৱেশিক অৰ্থনীতিৰ ঘটিল চৰম বিকাশ। অন্যহাতে অসমৰ সমৃদ্ধিৰ বৰঘৰ হ'ল এৰা পৰলীয়া। তধা লাগিল অসমীয়া ৰাইজ, পকাধানৰ পথাইৰে চলিল ৰেলগাড়ী। বিস্মৃত অসমীয়া জীৱনৰ অসম বিকাশে সামন্তযুগীয়া বাধা নেওচি পতা সেনাই চেনেহীৰ সংসাৰলৈ নমাই আনিলে চৰম দুৰ্ভাৱনা।

আৰম্ভ হল জীৱন সংগ্ৰাম, শ্ৰমজীৱী মানুহৰ সহজাত সংগ্ৰাম, এমুঠি ভাতৰ সংগ্ৰাম। বাস্তৱতাৰ কদৰ্যতাত হেৰাই গল অসমীয়া জীৱনৰ সাংগীতিক অনুভূতি। সেউজৰ মুহত বলীয়া অসমীয়া ডেকাই পথাৰ এৰি, ঘৰ এৰি, পথলৈ ওলাল চাকৰি বিচাৰি। আত্মমৰ্যাদা হৈ পৰিল আভিধানিক শব্দ। শ্ৰমৰ বিনিময়ত দুটা পইচা, এমুঠি ভাত, এটা চাকৰি, কোম্পানীৰ চাকৰি। ডেকাই ভাবে, মনে কান্দে,

দেহা কলা পৰিলেও উপায় নাই। নব্য পৰিস্থিতিয়ে জনজীৱনক দিলে নৱমূল্যবোধ, দুবেলা দুসাজ ভাতৰ চিন্তা, সনাতন মুক্ত জীৱনলৈ অহা নতুন বাধা। ফলত অসমীয়া সংস্কৃতি পৰিৰল কোনোবা এচুকত, তথাপিও বহাগ আহিছিল, বহাগ আহে আৰু বহাগ যায়। সুমলাৰ তাঁতৰ শাল বাৰীৰ পিছফালে পৰি ৰয়। দিহিঙে দীপাঙে কোম্পানীৰ চাকৰি কৰা সেনাইলৈ মনত পেলাই আজি বহাগে মাথো কান্দে। অভাৱ অনাতন অনভ্যাস নৱমূল্যবোধত সুমলাৰ তাঁতৰ শাল উঁয়ে কুটে। বজাৰৰ সস্তীয়া কলত বোৱা কাপোৰে লাজ থাকে, মৰম কৰবাত থাকে। জুই জ্বলে সোণাপুৰত, জুই জ্বলে সুমলাৰ মনত, জুই জ্বলে দেহত মনত ভাৱত। চৌদিশ চানি আনে, সাম্ৰাজ্যবাদী শাসন শোষণ চলে, জুই জ্বলাই তোলে। অত্যাধিক লাভৰ আশাত ন শাসকে আফু খেতি বন্ধ কৰি কানি বৰবিহৰ প্ৰচলন কৰে। আৰু জ্বলে মানৱীয় সত্তা, জাগে জীৱনৰ সংগ্ৰাম, চলে সৰ্বশ্ৰান্ত অসমীয়া কৃষকে বিক্ষিপ্ত বিপ্লৱৰ ধ্বনি তোলে। চতুৰ সদাগৰী চাতুৰীৰে অসমীয়া ৰাইজক শিকায় কানি খোৱা প্ৰথা, পৰোক্ষ শোষণ শাসনৰ নৱ সম্ভাৱনা।

0: অসমীয়া জীৱন, অসমীয়া সংস্কৃতি হৈ পৰে বিচ্ছিন্ন। এহাতে সামন্তযুগীয়া ধ্যান ধাৰণা, আনহাতে কানি বৰবিহে গ্ৰাম্য জীৱনলৈ আনে অন্ধতা।
1: শাসনৰ সুবিধাৰ বাবে অন্যহাতে প্ৰতিষ্ঠা হয় আধুনিক শিক্ষা ব্যৱস্থা।
0: এহাতে সৰ্বস্বান্ত গ্ৰাম্য অৰ্থনীতি, গ্ৰাম্য জীৱন।
1: অন্যহাতে নৱমূল্যবোধ, নব্য পোহৰত আভিজাত্য বিমান।
0: কৃষি নিৰ্ভৰশীল অসমীয়া জীৱনৰ অসম বিকাশে অসমীয়া সংস্কৃতিক কৰি তুলিলে পংগু। বিহু হৈ পৰিল অশিক্ষিত গাঁৱলীয়া ৰাইজৰ বেজাৰৰ আশাভংগৰ বিমানী।

0: আশাভঙ্গৰ এই বিননীত আজি চিনাকি বহাগে কান্দে।
1: কোমলাৰ উচুপনিত বৰদৈচিলাজনী বলিয়া হয়, তথাপিও বহাগ আহে, বহাগ আহে মনলৈ, বহাগ আহে দেহলৈ।
0: বহাগে প্ৰতিশ্ৰুতি আনে, শোকৰ বিননি তোলা ডেকাই বহাগক চিনি পায়।
1: কোমলাই বহাগৰ বতৰা পায়, মাটিৰ মোহে সৃষ্টিৰ উন্মাদনাৰ প্ৰতি বহাগত আশাৰে বাট চায়, বৰদৈচিলাৰ গতিত জীৱনৰ উমান পায়।
0: সিহঁতে ভাবে
1: এই বহাগ হাঁহিৰ বহাগ হওক,
0: হওক
1: সুন্দৰ বহাগ।

0: সূৰ্যদাস ৰচিত সংগীতালেখ্য হোমলাৰ তাঁতৰশাল শুনিলে। আলেখ্যখনিৰ আঁত ধৰিলে বিপুল বৰা আৰু ৰীণা চৌধুৰীয়ে। সংগীতালেখ্যখনিৰ প্ৰযোজনা বিপুল বৰুৱাৰ।
1: শ্ৰোতা আইদেউসকল, আজিলৈ আমাৰ সময়ো হৈ আহিল। আজিৰ বুলনি ইমানতে সামৰিছোঁ। আপোনালোকক পুনৰ লগ পাম আমাৰ পৰৱৰ্তী বুলনিত। নমস্কাৰ।

0: মই মই এজন বুঢ়া, তোমালোকৰ খুড়া।
1: খুড়া? খুড়া মানে আঙ্কল?
0: বাহ, একেবাৰে ইংৰাজী।
1: বুঢ়াজন একেবাৰে আচৰিত ধৰণৰ। বুঢ়াজন একেবাৰে খ্ৰীষ্টমাছৰ বুঢ়াজনৰ দৰে, চান্তাক্লজৰ দৰে।
2: বুঢ়াজনৰ দাড়ি, মূৰ, চুলি একেবাৰে ধকধককৈ বগা।
1: বুঢ়াজনৰ গাত একেবাৰে ৰং বিৰঙৰ ফুলাম কোট চিলা, একেবাৰে লং পেণ্টৰ দৰে চুঙা বগা পাইজামা, মূৰত টুপি সলনি ডাঙৰ পাগ, অসমীয়া মথুৰা পাগৰ দৰে।
3: জোন, বুঢ়াজন চাৰ্কাছৰ জকৰ যেন পাইছো।
1: তই ঠিকেই কৈছ বেলি, অংগী ভংগীবোৰ একেবাৰে বহুৱাৰ দৰে।
0: মই ভিতৰ সোমাবলৈ পালো হকে মাথোন, তোমালোকে দেখোন মই একেবাৰে আগুৰি ধৰিলা।
1: তুমিনো ক'ত থাকা?
0: মই থাকো আকাশৰ বিশাল চিন্তাত, বেলিৰ জিলিমিলি সপোনত, জোনৰ স্নিগ্ধ মনন কক্ষত, তৰাৰ সাতোৰঙী তীৰ বিৰণীৰ কল্পনাত।
4: পিছে এতিয়া ইয়াত কিয়?
0: মই আহিছো তোমালোকৰ লগত খেলিবলৈ।
1: বুঢ়াজন আহিছে আকৌ আমাৰ সৰুবোৰৰ লগত খেলিবলৈ।
0: বুঢ়া মানে ল'ৰা, ল'ৰা মানে বুঢ়া। ল'ৰা বুঢ়া কাক কয়, ডালিমি এনা জানে তাক।
1: বুঢ়া মানুহজনে নাচিছে,
4: আচৰিত ধৰে নাচিছে,
1: বহুৱাৰ দৰে নাচিছে।
0: হাঁহিছা? নাহিবা নাহিবা, মই যাদুকৰ হিলিবিলি হিলিবিলি ফু।
1: তুমি যাদুকৰ নহয় দে, বহুৱা জানে পাইছো,
4: মানে ক্লাউন জকৰ।
0: অপমান, অপমান, ঘোৰ অপমান, মোৰ অপমান অসহ্য। হিলিবিলি হিলিবিলি ফু।
1: পিছে খুড়া মানে যাদুকৰ খুড়া, তুমি যে যাদুকৰ তাৰ কি প্ৰমাণ?
0: এই পেণ্ডুকনা ছোৱালীজনীৰ মুখত ইমান ডাঙৰ ডাঙৰ কথা, কি প্ৰমাণ লাগে?
3: দিয়া কিবা এটা, তোমাৰ যি মন যায়।
0: হিলিবিলি হিলিবিলি ফু। শুনা, এওঁ আকাশ।
4: মই আকাশ।
0: কালিলৈ তুমি এডমিশ্যন টেষ্ট দিবা।
4: দিমতো
0: ইংলিছ মিডিয়াম স্কুলত, কনভেণ্টত, কিন্তু তুমি পঢ়াবৰ সকলো পাহৰি গৈছা।
3: তুমি আকৌ আকাশৰ কথা কিদৰে জানিলা?
0: এই যে হিলিবিলি, মই যাদুকৰ, মই সকলো জানো, সকলোৰে কথা জানো, সকলোৰে নামো জানো। তোমাৰ নাম বেলি, এইটো তোমালোকৰ

0: ঘৰ, তুমি অলপ আগতে কফি কৰিবলৈ গৈছিলা।
1: তুমি বাহিৰৰ পৰা আমাৰ সকলো কথা শুনি আছিলা?
0: হিলিবিলি মিছা কথা। তুমি বেলিৰ লগত খেলিবলৈ আহিছা। তোমাৰ নাম নহয়নে জোন?
1: কিন্তু মইনো কোন, সেয়া বাৰু কোৱাচোন।
0: কোন হবা? হিলিবিলি হিলিবিলি ফু। অ' তুমি তুমি তৰা, তুমিও খেলিবলৈ আহিছা। তোমালোক সকলোৱে একেটা চুবুৰীৰে আজি বন্ধৰ দিনত খেলিম বুলি গোট খাইছাহি। কিন্তু বৰষুণৰ বতৰত মইনা নুঠে মটৰত। বৰষুণে তোমালোকৰ সকলো বন্ধ কৰি দিলে। বাহিৰলৈ যাব নোৱাৰি ভিতৰতে খেলা আৰম্ভ কৰি দিলা।
2: তুমি দেখিছো যাদুকৰ নোহোৱা, এষ্ট্ৰলজাৰহে।
0: হে? এষ্ট্ৰলজাৰ? বোলো ইংৰাজী কোৱা বেলি, এষ্ট্ৰলজাৰ মানে কি কোৱাচোন?
2: জ্যোতিষী।
0: বাহ, ইংৰাজী তেন্তে জানা?
2: কিয় নাজানিম, ইংলিছ মিডিয়ামত পঢ়ো।
1: তাৰ মানে তুমি যাদুকৰ নোহোৱা।
0: হিলিবিলি হিলিবিলি হিলিবিলি ফু। মই যাদুকৰ, মই ভূত, মই প্ৰেত,
2: সেইবোৰ আমি বিশ্বাস নকৰো।
0: তেন্তে কি বিশ্বাস কৰা? মই জিন, যখিনী।
3: ধুত, সেইবোৰকৈ আজিকালি ভয় খুৱাইনে?
0: হব পায়, এওঁলোক দেখিছো কোম্পানীৰ মাছ নহয়।
1: কোম্পানীৰ নহয়, পুখুৰীৰ পানী, নদীৰ পানী, বানপানী।
0: চুপ
1: চুপ
2: চুপ
3: চুপ
1: চুপ।
0: মোৰ লগত পেংলাই,
1: তুমি যে আহিছা লেলাই ঢেলাই।
0: চুপ
1: চুপ।
0: হিলিবিলি হিলিবিলি ফু। মই ডাঙৰীয়া, মই বুঢ়া ডাঙৰীয়া, নামঘৰৰ বুঢ়া ডাঙৰীয়া।
1: ইহ, তুমি হবলা কবই নোৱাৰা।
0: হে কি?
1: আজিৰ যুগৰ আধুনিক নামঘৰবোৰৰ পৰা বুঢ়া ডাঙৰীয়া পলালে নহয়। গাড়ী মটৰৰ টেট টেট, পট পট, কল কাৰখানাৰ ঘৰ ঘৰ ঠৰ ধৰ, টেপ ডেপ, মাইক্ৰফোনত হিন্দী গানৰ কাণফটা শব্দত, জানে মন জানে মন, পলক তেৰি নজৰ, য়া হে দিল তেৰা, দেখতা হে কিধৰ। নামঘৰবোৰৰ পৰা বুঢ়া ডাঙৰীয়া পলাই পত্ৰং দিলে।
0: আও, তোমালোক দেখিছো সাতঘাটৰ চেঙেলি।
2: ঐ, তৰাৰ একেটা দমতে থতমত খাই গ'ল।
1: এতিয়া কেনে পালা, আমাক যে দম দিছিলা।
0: তোমালোকৰ লগত নোৱাৰি দেই।
3: নোৱাৰিবা নোৱাৰিবা, আজি ল'ৰা ছোৱালীৰ লগত নোৱাৰিবা।
1: তোমাৰ দাড়ি চুলিৰ বগা ৰং দেখিয়ে গম পাইছো, তুমি যে মান্ধাতা যুগৰ।
0: মান্ধাতা যুগৰ নহয়, 1950 চনৰ ভূমিকম্পত মই নাছিলো মাৰ গৰ্ভত। 42 চনৰ ভাৰত স্বাধীনতা আন্দোলনত মই আছিলোঁ চেঙেলীয়া। তিৰংগ পতাকা আছিল মোৰ কান্ধত। বিজয়ী বিশ্ব তিৰংগ প্যাৰা, ঝাণ্ডা উঁচা ৰহে হামাৰা।

0: ঘৰ আকাশ, তুমি ঘৰত নোৱাৰা বিষয়টো কি আছিল?
1: মই নোৱাৰো অংক।
0: যাৰ বাবে তুমি আজি পুৱা মাৰ মানে তোমাৰ মাম্মীৰ মাৰ খালা, যাৰ বাবে তোমাৰ ডেডী আৰু মাম্মীৰ মাজত কাজিয়া হ'ল।
1: বাহ যাদুকৰী খুৰা, তুমি সঁচাকৈ বহুত কথা জানা।
0: হিলিবিলি হিলি।

0: বিলি ফু, জাদুর বলত সেইবোৰ জানিছো।
1: হিলিবিলি হিলিবিলি ফাংফু ফাংফু, সেইটো কি ডাঙৰ কথা! আজিকালি ল'ৰা ছোৱালীৰ স্কুলত পঢ়া শুনোৱা কৰাৰ বাবে মাক দেউতাকৰ মাজত কাজিয়া লাগে।
0: ফাংফুং হাই হাই হাই হাই,
2: কেনেকৈ কাজিয়া হয় জানিব বিচাৰিছা নেকি?
0: জানিলে কথাটো বেয়া নাছিল।
3: শুনা তেন্তে, মই কওঁ।

0: পুৱা 5টা বাজে।
1: উঠিলো মামি।
0: মুখা ধুবলৈ গলা?
1: এ মামি, মই বাথৰুমত বেচিনৰ সন্মুখত দাঁত মাজিছো।
0: আকাশ!
1: হা মামি,
0: টুথপেষ্ট আৰু ব্ৰাছ লৈ তুমি কি ৰিচাৰ্জ কৰিছা? পঢ়া টেবুলত যে সোনকালে বহিব লাগে তাৰ খেয়াল নাই?
1: মামি, মুখ হাত ধোৱা হলেই।
0: মহাশয়, এইবাৰলৈ দয়া কৰি মুখ হাত মচি মোক উদ্ধাৰ কৰা। ক'ব নোৱাৰো দেই, এই ল'ৰাই কি কৰি খাব ক'ব পৰা নাই আৰু। আকাশ!
1: হা,
0: তুমি বহি বহি কি ধ্যান কৰিছা?
1: নাই, পঢ়িবই লৈছো মামি।
0: কি যে ল'ৰা এটা পালো! এনেকৈ পেঘিনীয়ে পেঘিনীয়ে থাকিলে কিবা কাম হ'বনে? মিষ্টাৰ বি কে কুমাৰে দিয়া ছাজেশ্যনবিলাক চাই লৈছানে?
1: চাইছো মামি।
0: চামবিলাক ভালদৰে চাই লোৱা, যিবিলাক টান যেন লাগে সেইবিলাক ৰিভাইজ কৰিবা। মুখ মিলি হাঁ কৰি বহি নাথাকিবা আকৌ, তুমি বৰ বেয়া ধৰণে টাইম ৱেষ্ট কৰা। পঢ়িবলৈ আৰম্ভ কৰা।
2: আকাশ, পঢ়িছা?
1: ডেডি, পঢ়িছো।
2: পঢ়া, এয়া তোমাৰ গাখীৰ।
1: ডেডি, এই অংকটো বুজি পোৱা নাই।
2: এক মিনিট, মই এই চাহৰ কাপ প্লেট জোৰ থৈ লওঁ ৰবা দেই। কোনটো অংক? মাল্টিপ্লিকেশ্যন অফ এ ফ্ৰেকশ্যনেল নাম্বাৰ বাই এ হোল নাম্বাৰ, মিষ্টাৰ বি কে কুমাৰে দিছে নহয়।
1: হয় ডেডি।
2: ইয়াত কান্দিবলৈ কিটো আছে? এই গাখীৰখিনি খাই লোৱা, মই চাহকাপ খাই লওঁ দেই। মাল্টিপ্লিকেশ্যন অফ এ ফ্ৰেকশ্যনেল নাম্বাৰ বাই এ হোল নাম্বাৰ, কিবা অৰ্থ আছেনে? ক্লাছ ফ'ৰৰ এডমিশ্যন টেষ্টত এনেধৰণৰ অংক কোনোবাই দিয়েনে? এইটোতো 9-10 ষ্টেণ্ডাৰ্ডৰ অংক।
0: অমু, তোমাৰ সেই ল'ৰালি দিনৰ সেই মানে 57 চনৰ ষ্টেণ্ডাৰ্ডৰ কথা পাহৰি যোৱা। ৰেপুটেড ইংলিছ মিডিয়াম স্কুলত এনে ষ্টেণ্ডাৰ্ডৰ প্ৰশ্নই আহে। এই লেভেলত প্ৰিপেৰেশ্যন নকৰিলে কম্পিট কৰা বৰ টান, জানানে?
2: কিন্তু এই সৰু ল'ৰা ছোৱালীবোৰৰ মূৰত এইবিলাক জোৰ কৰি সোমাব পৰা নাযায় নহয়।
0: তুমি এই ক্ষেত্ৰত মাত নমতাই ভাল নেকি অমু? তুমিতো ল'ৰাটোৰ ফালে একেবাৰে চকু নিদিয়া, আনকি এই প্ৰশ্নবিলাক এবাৰ চকু ফুৰাই চোৱাৰ প্ৰয়োজন বোধ কোনো তোমাৰ নাই। আকাশ, কিয়, মিষ্টাৰ বি কে কুমাৰে তোমাক এইখিনি ছল্ভ কৰি দিয়া নাই নেকি?
1: দিছিল মামে।
0: তেতিয়াহ'লে
2: চৰি হবি, এই বয়সত আকাশে এইটো অংক কৰাৰ কিবা প্ৰয়োজন আছে বুলি মই নাভাবোঁ।
0: এই বিষয়ে তোমাৰ লগত কথা পতাটোৱেই মোৰ অন্যায়। কি হ'ল আকাশ, মনে মনে বহি আছা কিয়?
1: এই অংকটো পৰা নাই মামে।
0: কোনটো চাওঁ? আকাশ, এই প্ৰব্লেমবোৰ মই তোমাক বুজাই দিয়া নাছিলোনে? তুমি মানুহ মাৰি দিবা দেই, মোৰ এইবোৰ সকলো মনত আছে, তোমাৰ নাই। তুমি পৰীক্ষা দিবানে মই দিম? কিয়, তোমাৰ মনত পৰা নাই? এইবোৰ মনত পৰা নাই? এতিয়াও মনত পৰা নাই? অকৰাৰ দৰে মোৰ মুখলৈ কি চাই আছা? চাওঁ, বহীখন মোক দিয়া। হা, বহীখন লৈ বহি থাকিব নালাগে, দিয়া। এইয়া এইয়া এয়া চোৱা, তোমাৰ চকুৰ আগত বহীখন এয়া মেলি দিছোঁ, চোৱা ভালদৰে চোৱা। এইবোৰ কি? এইবোৰ মনত পৰিছেনে? মনত পৰিছে? ই চকু চকু পানী! এতিয়া এতিয়া তললৈ মূৰ কৰি কান্দি দেখুৱাইছে।
2: হবি, তোমাৰ কি হৈছে? হৈছে কি? চাওঁ এৰিয়া, চাওঁ এৰিয়া বুলি কৈছো নহয়।
0: অমু, তুমি কোনো কথাই নক'বা, দোষ অকল মোৰেই, এৰি দিব লাগে। এবছৰ ধৰি একেৰাহে ঘঁহি আছো, ল'ৰাৰ বাবে নিজৰ সমস্ত আনন্দ ফূৰ্তি ফুৰা চকা এৰি দিলোঁ,

0: পাছত লাগি থাকোঁতেই গৈছে মোৰ। কিমান কঠিন প্ৰব্লেম ছল্ভ কৰিছোঁ, ভাটৌ তোক শিকোৱাৰ শিকাইছোঁ, আৰু এক্সামৰ আগে আগে কৈছে বোলে ইহ মুখৰ ভাৱ এনেখন দেখুৱাইছে যেন এই অংকবিলাক জীৱনত কোনোদিনে দেখাই নাই। এৰি দিব লাগে, এৰি দিব লাগে, এৰি দিব লাগে।
1: হবি

0: কৰি যাদুৰ বলত চিন্তা কৰি চাব লাগিব। হিলিবিলি হিলিবিলি হিলিবিলি,
1: তোমাৰ 1942 আৰু 1950 হিলিবিলি যাদু থৈ দিয়া, আমাৰ আগত সেইবোৰ কামত নাহে।
0: হে, তেতিয়াহ'লে মই কি কৰিম?
2: তোমাৰ যি মন যায় তাকে কৰা।
0: ঠিক আছে ঠিক আছে, তোমালোকক গান এটাকে শুনাওঁ।
1: খুৰা, তুমি তেতিয়াহ'লে গানো গোৱা।
0: অঁ, অকল গানহে গাওঁনে, গান লিখোঁ মই। শুনা, মই নিজে লিখা গান এটাকে গাওঁ, বুজিছা? তোমালোকে মোৰ লগত ধৰিবা। হলো উঠিল টকৌ গছত লগাই খদৌ মদৌ, যৌ যৌ কৌ হৰি নিয়ৰ হল জলৌ জপৌ। তোমালোকে ধৰিবা আৰু মোৰ দৰে নাচিবা। তোমালোকে দেখোন ভালকৈ পৰা নাইহে, নাচটোও হোৱা নাই ঠিক, বাৰু আকৌ ধৰিবা। এতিয়া পিছৰখিনি কৰো, বুজিছা? নাৰ বাট পাভ মাছ আৰু এটা কাছ, 12 টকাত কিনি আনি কিয় বাৰু নাচ। অসমীয়া লোকগীতৰ সুৰটো আৰু নাচটো একেবাৰে হোৱা নাই।
2: অসমীয়া লোকগীত হল বুলিয়ে পাৰিব লাগিব যে, তাৰ কি মানে আছে?
3: খুৰা, তুমি সঁচাকৈ 57 চনৰ মানধাতা যুগৰ।
1: ৱেষ্টাৰ্ণ মিউজিক আৰম্ভ কৰা, তেতিয়া চাবা।
0: এৰা এৰা, মোৰেই গণ্ডগোল। পশ্চিমীয় সংস্কৃতিয়ে যে আমাক লাহে লাহে গ্ৰাস কৰি আহিছে, সেয়া আমি গমেই নাপাওঁ।
2: পিছে খুৰা, এই গানটো তুমি লিখা বুলি?
0: অঁ, মোৰ গান, মই লিখা।
2: এইটো আমাৰ প্ৰথম শ্ৰেণীৰ পাঠ্যপুথিৰ পদ্য।
0: কি? হায় হায়, ধৰা পৰি গ'লো।
2: খুৰা, তোমাৰ হিলিবিলি ফাংফুমবোৰ আমাৰ আগত নচলিব।
0: তোমালোকৰ পৰা কোনোফালে উপায় নাই দেখিছোঁ।
2: যাদুকৰী খুৰা, তুমি আমাক কি বুলি ভাবিছা? সৰু পাই ঠগিবলৈ আহিছা, নোৱাৰিবা দেই।
1: অঁ, তৰাই ঠিকেই কৈছে, আমাৰ লগত নোৱাৰিবা।
0: নোৱাৰো, আলবাদ নোৱাৰো, তোমালোকক বলে মই নোৱাৰো। মোৰ 42-50ৰ দিন উকলিল, এতিয়া আমি 21শ শতিকাত সোমাইছোঁ।
1: অঁতো, এয়া প্ৰযুক্তি বিজ্ঞানৰ যুগ, ইলেক্ট্ৰনিকছৰ যুগ, কম্পিউটাৰৰ যুগ, ইণ্টাৰনেটৰ যুগ, গ্ল'বেল ভিলেজৰ যুগ।
0: বাহ বেলি, তোমালোকে বহুত কথা জানা দেই হিলিবিলি, মোকো কিন্তু ইমান ভোদা বুলি নাভাবিবা।
3: সঁচানে? বাৰু কোৱাচোন, 1998ৰ ৱৰ্ল্ড কাপ ফুটবল ক'ত হৈছিল?
0: ফ্ৰান্সত।
3: বাৰু, 1986ৰ ফুটবল ক'ত হৈছিল?
0: মেক্সিকোত।
2: সেইবাৰ কোন দেশ জিকিছিল?
0: আৰ্জেণ্টিনা, পশ্চিম জাৰ্মানীৰ লগত ফাইনেল হৈছিল।
3: তুমি ইমানবোৰ খবৰ কিদৰে কালেক্ট কৰিলা?
0: হিলিবিলি হিলিবিলি হিলিবিলি পু, সেইটোৱে এইটো কথা মনত নাই? অলপতে টিভিত আগৰ খেলৰ ৰেকৰ্ডিঙৰ হাইলাইট দেখুৱাইছিল।
2: অঁ, তাৰ মানে তুমি টিভি চাইছে ইমানবোৰ কথা শিকিলা?
0: অঁতো তৰা, বাৰু এতিয়া তোমালোকে মোক কোৱাচোন, এইবিলাক প্ৰশ্ন কিয় কৰিলা?
3: যদি কাইলৈ এডমিশ্যন টেষ্টত জিকে আহে।
2: জিকে মানে আকৌ সাধাৰণ জ্ঞান?
0: মই কথাটো ধৰিবই পৰা নাছিলোহে।
3: বাৰু যাদুকৰী খুৰা, তুমি যে দেশখনৰ নাম পশ্চিম জাৰ্মানী বুলি ক'লা, সেইখন আচলতে জাৰ্মানীহে হ'ব।
0: বাহ আকাশ, তুমি ইমান কথা জানানে?
3: মিষ্টাৰ বি কে কুমাৰ ছাৰে কৈছে।
0: ঠিকেই কৈছে, 1986ত পশ্চিম জাৰ্মানী আৰু পূব জাৰ্মানী বুলি দুখন বেলেগ বেলেগ দেশ আছিল, এতিয়া সেই দুখন আকৌ একেলগ হৈ জাৰ্মানী হৈছে।
1: বাৰু যাদুকৰী খুৰা, কিছুমান দেশ বা ৰাজ্য একেলগ হৈ এখন হয়, আকৌ কিছুমান ভাঙি বেলেগ হয় কিয়?
0: বেলি, এইবিলাক কথা ক'ৰ পৰা শিকিলা?
1: মাম্মীৰ পৰা। মাম্মীয়ে কৈছে ৰাছিয়া নামৰ দেশ এখন ভাঙি টুকুৰা টুকুৰ হৈ গ'ল।
2: খুৰা, আমাৰ অসমখনো ভাঙি টুকুৰা টুকুৰ হ'ল, আৰু ভাঙি ছিঙি সৰু সৰু হোৱাৰ ফালে গৈ আছে বোলে।
0: এইবোৰ কথা তোমালোকে ক'ৰ পৰা জানিলা জোন?
2: ডাঙৰে কোৱা শুনিছোঁ।
3: বাৰু যাদুকৰী খুৰা, যোনে কোৱাৰে ভাঙি ছিঙি গৈ থাকিলে তেতিয়া বাৰু অসমখন থাকিবগৈনে?
0: এৰা আকাশ, বৰ কঠিন প্ৰশ্ন কৰিলা। তোমালোক নতুন চামে মানুহক মানুহ হিচাপে মৰম কৰিলে, বিভিন্ন জাতি উপজাতি

0: সকলোকে নিজৰ ভাই ভনীৰ নিচিনাকৈ চেনেহ কৰিলে। এদিন এই চেনেহৰ এনাজৰিয়ে অসমখনক একতাৰ দোলেৰে বান্ধি ৰাখিব।
1: আমনি লাগিছে, একেবাৰে বৰ।
0: অঁ, এই পিন্ধুখনৰ ছোৱালীজনীৰ কথাটো কম নহয় দেই।
1: বেছি, তোমালোকে ডাঙৰ ডাঙৰ কথা পাতি থাকিবা আৰু মই শুনি থাকিব লাগে।
2: তৰাৰ ঠে লাগিলে
1: লাগিবতো, মই খেলিবলৈ আহিছোঁ। খেলিলে খেলা, নহ'লে মই যাওঁ।
3: তৰা, খেলো আহা, আমাৰ যাদুকৰী খুৰা আহিয়ে সকলো বৰবাদ কৰি দিছে।
0: অ, তুমি এতিয়া সকলো দোষ মোৰ ওপৰতে জাপি দিছা। মইতো খেলিবলৈহে আহিছিলোঁ। খেলো আহা, কি খেলিবা কোৱা?
2: লুকা ভাকু।
4: ভাল হ'ব, ভাল হ'ব।
1: ইহ, এইবোৰ ভাল নালাগে।
2: তৰা, তোমাৰ পৰা আৰু নোৱাৰি, তুমি কিহলে আহিছিলা?
4: হয় পাই।
0: তৰাই দেখোন কান্দিছে। কান্দিবলৈ কি হ'ল?
1: জোনবাই মোক গালি পাৰিছে।
2: ক'তনো মই গালি পাৰিলো, কথাটোহে কৈছো।
1: কেলৈ পৰা নাই, কেলৈ পৰা নাই, তুমি কোৱা নাইনে কিহলে আহিছিলা বুলি?
3: তই বৰ বেয়া দেই জোন।
2: মই কিনো কৰিলো,
3: এনেকৈ তৰাক গালি পাৰি নেকি?
4: অঁ বেলি, তই ঠিকেই কৈছ, কৰো নহয় জোন বৰ বেয়া ছোৱালী।
1: এহ, তোমালোকো সেই একেই, তোমালোকে কোৱা নাছিলানে হয় পাই বুলি?
3: জোন, কিবা এটা কৰ।
2: এতিয়া কিনো কৰো? বাৰু বাৰু তৰা, আজিৰ পৰা তোমাক খং নকৰোঁ। শপত, বিদ্যা শপত, এয়া কাণত পিন্ধা শুন চুইছোঁ। আহা, এতিয়া খেলো। আমাৰ তৰা ভাল।
1: নালাগে নালাগে, এতিয়া লেন চিলাব নালাগে। এতিয়া ভালৰি বুলাবলৈ আহিছা, তোমালোকক নামাতো যোৱা।
0: এতিয়া কি কৰা কৰা, মোৰ নাকটো খৰা। তৰাৰ লগত মই খেলিম।
1: হ'ব, তুমিও একেই।
0: খা বাপেকে, ময়ো এতিয়া ফাণ্ডত পৰিলোঁ। কি কৰোঁ, কি কৰা যায়? অঁ, আমাৰ তৰা ভাল, পিন্ধে ফটা জাল, ঘৰে ঘৰে চাই ফুৰে, কোনটো দৰা ভাল? সেয়া সেয়া, তৰাই হাঁহিলে, আমাৰ তৰাই হাঁহিলে, এয়াহে ভাল ছোৱালীৰ কথা। বাৰু, তুমি কি কোৱা তৰা, কি খেলা খেলিবা কোৱাচোন এতিয়া তুমি?
1: স্কুল স্কুল খেলিম, বাইদেউ পঢ়োৱা খেলিম।
0: বৰ ভাল হ'ব।
2: ঠিক আছে, মই স্বপ্না বাইদেউ হ'ম।
1: নহয় নহয় জোনবা, তুমি নহয়, মই বাইদেউ হ'ম, ৰশ্মি ৰেখা বাইদেউ হ'ম, নহ'লে মই নেখেলোঁ।
3: সকলো কথাতে তুমিয়ে ৰণ জিকিব লাগে নহয়।
0: ৰ'বাচোন ৰ'বা, হ'ব হ'ব, এতিয়া তৰাই কোৱা মতে খেলিম, তৰা বাইদেউ হ'ব।
1: অঁ, তোমালোক সকলো স্কুলৰ ল'ৰা ছোৱালী হোৱা আৰু মই বাইদেউ।

0: Along dolong morise, Raja Rani anise, Bidai amar bondu.
1: Etikar dol,
0: Raja dol,
1: Bhangim ne bhangim,
0: ne bhangiba,
1: Koli kukurak matim ne matim,
0: ne matiba,
1: Koli os, bogi os,
0: heke.
2: শ্রোতাসকলে ইমানপৰে আজিৰ নাট্যানুষ্ঠানত আলি হাইদৰ ৰচিত ধাৰাবাহিক জোন বেলি তৰা আৰু যাদুকৰী খুৰাৰ দ্বিতীয় খণ্ড শুনিলে। বিভিন্ন চৰিত্ৰত ৰূপ দিলে জোন, স্মিতালা অকল, বেলি, কহুৱা জ্যোতি, তৰা, প্ৰতীক্ষা বৰগোহাঁই, আকাশ, অভিনৱ কাশ্যপ, হবি, চন্দ্ৰিমা শৰ্মা, অমু, গৌতম চৌধুৰী আৰু যাদুকৰী খুৰা গিৰীশ চৌধুৰী। নাটকৰ প্ৰযোজনা কৌস্তুভমণি শইকীয়াল। এই ধাৰাবাহিকৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা দেওবাৰে একে সময়তে।
3: নাট্যানুষ্ঠানটি শুনিলে

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা ৯ বজাত

এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8 MHz।

0: উপন্যাস পাঠ অনুষ্ঠানত শুনক উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ ৰচিত উপন্যাস মিৰি
1: জীয়ৰী।
0: প্ৰতি শুকুৰবাৰে নিশা 8:02 আৰু শনিবাৰে পুৱা 7:30 বজাত।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পিছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে অসম, পশ্চিমবংগ আৰু পুডুচেৰীত বিজেপিৰ বিজয়ে তেওঁৰ চৰকাৰে গ্ৰহণ কৰা ৰাষ্ট্ৰীয় নীতিৰ প্ৰতি থকা জনসাধাৰণৰ সমৰ্থনকে প্ৰতীয়মান কৰিলে। অসমৰ বিজেপি তথা এন ডি এৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী জনাইছে। তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা টি ভি কেৰ মুৰববী টিডু চি জোচেফ বিজয়ক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাইছে। আৰ্চাৰী বিশ্বকাপ দ্বিতীয় পৰ্যায়ত ভাৰতৰ মহিলা ৰিকাৰ্ভ শাখাৰ দলে আয়োজক চীনক পৰাস্ত কৰি স্বৰ্ণ পদক অৰ্জন কৰিছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে অসম, পশ্চিমবংগ আৰু পুডুচেৰীত বিজেপিৰ বিজয়ে তেওঁৰ চৰকাৰে গ্ৰহণ কৰা ৰাষ্ট্ৰীয় নীতিৰ প্ৰতি থকা জনসাধাৰণৰ সমৰ্থনকে প্ৰতীয়মান কৰিলে। তেওঁ কয় যে ৰাষ্ট্ৰীয় কাৰ্যসূচী আৰু কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ প্ৰতি জনসাধাৰণৰ সমৰ্থনৰ বাৰ্তা বহন কৰা দেশবাসীৰ মতামত শেহতীয়া নিৰ্বাচনৰ ফলাফলত প্ৰতিফলিত হৈছে। বেংগালুৰুত আজি বিজেপিৰ কৰ্মীসকলক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে চৰকাৰে খৰতকীয়া সুশাসনৰ ব্যৱস্থা কৰাৰ লগতে সমস্যাৰ সমাধান কৰা আৰু দেশক আগবঢ়াই নিয়াত গুৰুত্ব আৰোপ কৰে। পশ্চিমবংগত মাত্ৰ তিনিখন আসনেৰে আৰম্ভ কৰা যাত্ৰাৰ পাছত দহ বছৰৰ ভিতৰতে ৰাজ্যখনত বিপুল জনসমৰ্থনেৰে চৰকাৰ গঠন কৰিবলৈ বিজেপি সমৰ্থ হোৱা বুলি তেওঁ উল্লেখ কৰে। একেদৰে অসমত তৃতীয়বাৰৰ বাবে ক্ষমতালৈ অহা আৰু পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি গুজৰাট পৌৰ নিৰ্বাচনত দল বিজয়ী হোৱাৰ প্ৰসংগও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে দেশৰ 21খন ৰাজ্যত বিজেপি তথা এন ডি এ শাসনত আছে আৰু লোককল্যাণ তথা সমৃদ্ধিৰ হকে কাম কৰি আছে। কংগ্ৰেছক সমালোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে মহিলাসকলক 33% সংৰক্ষণ দিয়াৰ বাবে চৰকাৰে অনা নাৰী বন্দন সংশোধন বিধেয়কখন কংগ্ৰেছে সংসদত সমৰ্থন নকৰি নাৰী সমাজক বিশ্বাসঘাতকতা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা বেংগালুৰুত আৰ্ট অব লিভিঙৰ 45 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁ লগতে আৰ্ট অব লিভিং আন্তৰ্জাতিক কেন্দ্ৰত নৱনিৰ্মিত ধ্যান মন্দিৰ উদ্বোধন কৰে। সমবেত লোকসকলক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে সেৱা, আধ্যামিকতা আৰু সামাজিক ৰূপান্তৰকৰণত আৰ্ট অব লিভিং ফাউণ্ডেশ্যন

অধিৱেশনে লৈ অহা ভূমিকাক উচ্চ প্ৰশংসা কৰে। তেওঁ লগতে পৰিৱেশগত দায়বদ্ধতা, যুৱ সবলীকৰণ আৰু অভ্যন্তৰীণ সুস্বাস্থ্যৰ জৰিয়তে এখন বিকশিত ভাৰত নিৰ্মাণৰ আহ্বান জনায়। শ্ৰীমোদীয়ে কয় যে ৰাজনৈতিক ব্যৱস্থাতকৈ সামাজিক অংশগ্ৰহণ অধিক ক্ষমতাশালী আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে অধিক প্ৰয়োজনীয়। প্ৰধানমন্ত্ৰী আজি বিয়লি হায়দৰাবাদলৈ যাব। তাত তেওঁ প্ৰায় 9,400 কোটি টকা ব্যয় সাপেক্ষ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্ৰীমোদীয়ে ৱাৰেংগলত প্ৰধানমন্ত্ৰী মিত্ৰ উদ্যান উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰী মিত্ৰ আঁচনিৰ অধীনত নিৰ্মিত এই উদ্যানক কাকাতীয়া মেগা টেক্সটাইল পাৰ্ক হিচাপেও জনা যাব। দেশৰ স্বাস্থ্যসেৱাৰ অন্যতম প্ৰধান অংশ হিচাপে তেওঁ হায়দৰাবাদত সিন্ধু হস্পিটেল উদ্বোধন কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এন ৰংগস্বামীক পুডুচেৰীৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্ত কৰিছে। সেই অনুসৰি পুডুচেৰীৰ উপৰাজ্যপাল কে কৈলাশ নাথনে শ্ৰীৰংগস্বামীক কেন্দ্ৰীয় শাসিত অঞ্চলটোত নতুন চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনায়। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি 13 মে'ত এন ৰংগস্বামীয়ে পুডুচেৰীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। এ আই এন আৰ চিৰ নেতৃত্বত NDA বিধানসভা নিৰ্বাচনত বিজয় সাব্যস্ত কৰাৰ পাছত শ্ৰীৰংগস্বামীয়ে পঞ্চমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব। ইয়াৰ পূৰ্বে 76 বছৰ বয়সীয়া শ্ৰীৰংগস্বামী 2001-2006 চনলৈ আৰু 2006-2008 চনলৈ কংগ্ৰেছ নেতা হিচাপে পুডুচেৰীৰ মুখ্যমন্ত্ৰী হৈছিল। অল ইণ্ডিয়া এন আৰ কংগ্ৰেছ গঠনৰ পাছত তেওঁ 2011-2016 চনলৈ পুনৰ মুখ্যমন্ত্ৰী হয়। তাৰ পাছত এ আই এন আৰ চি আৰু বিজেপিৰ মৰ্চা চৰকাৰৰ মুৰববী হিচাপে 2021-2026 চনলৈ শ্ৰীৰংগস্বামী পুনৰ পুডুচেৰীৰ মুখ্যমন্ত্ৰী হয়। ডঃ হিমন্ত বিশ্ব শৰ্মাক অসমৰ বিজেপি তথা NDAৰ বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা কৰা হৈছে। গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিত থকা ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত আজি বিজেপি আৰু সামগ্ৰিকভাৱে NDAৰ বিধায়িনী দলৰ দুখন সুকীয়া বৈঠক অনুষ্ঠিত হয়। বিজেপিৰ বিধায়িনী দলৰ বৈঠকত নৱনিৰ্বাচিত 82 গৰাকী বিধায়কে অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে অনুষ্ঠিত NDAৰ বিধায়িনী দলৰ বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই ডঃ হিমন্ত বিশ্ব শৰ্মাক বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা কৰে। বৈঠকখনত সহকাৰী পৰ্যবেক্ষক হিচাপে বিজেপিৰ জ্যেষ্ঠ নেতা নায়াব সিং ছাইনী উপস্থিত থাকে। বৈঠকত বিজেপিৰ ফালৰ পৰা ৰঞ্জিত কুমাৰ দাস, বিশ্বজিৎ দৈমাৰী, অজন্তা নেওগ, ৰাজদীপ ৰয়, অশোক সিংঘল, পীযুষ হাজৰিকাসহ 8 গৰাকী বিধায়কে বিধায়িনী দলৰ নেতা হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰস্তাৱ কৰে। লগে লগে দুজন দুজনকৈ বিধায়কে এই প্ৰস্তাৱত সমৰ্থন জনায়। ইয়াৰ পাছতে অসম গণ পৰিষদৰ 10 গৰাকী বিধায়ক আৰু বি পি এফৰ বিধায়কসকলৰ উপস্থিতিত অগপৰ নেতা অতুল বৰা আৰু বি পি এফৰ নেতা ৰিহন দৈমাৰীয়ে NDAৰ নেতা হিচাপে ডঃ শৰ্মাৰ নাম প্ৰস্তাৱ কৰে। বিধায়িনী দলৰ বৈঠকৰ পাছত ৰাজ্যৰ NDA নেতা হিচাপে নিৰ্বাচিত ডঃ হিমন্ত বিশ্ব শৰ্মাই লোকভৱনলৈ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰে। ৰাজ্যপালৰ হাতত তেওঁ নৱনিৰ্বাচিত 102 গৰাকী বিধায়কৰ স্বাক্ষৰ সম্বলিত প্ৰস্তাৱ দাখিল কৰে। ৰাজ্যপালক প্ৰস্তাৱ দাখিল কৰাৰ সময়ত 2 গৰাকী ৰাষ্ট্ৰীয় নেতাও ডঃ শৰ্মাৰ লগত উপস্থিত থাকে বুলি আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিছে। নতুন চৰকাৰে পৰহিলৈ শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত প্ৰস্তুতি আৰম্ভ হৈছে। শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা NDA শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি ৰাজ্যিক বিজেপিৰ সূত্ৰই প্ৰকাশ কৰিছে। তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে আজি টি ভি কেৰ মুৰববী অভিনেতা ৰাজনীতিক টিৰুচি জোচেফ বিজয়ে শপত গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী বিজয়ক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে তামিলনাডুবাসীৰ জীৱনৰ মান উন্নত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সৈতে সহযোগিতাৰে কাম কৰিব। তেওঁ শ্ৰীবিজয়ৰ মুখ্যমন্ত্ৰিত্বৰ কাৰ্যকাললৈ শুভেচ্ছা জনায়। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অৰুণা কুমাৰ দিশানায়কে তামিলনাডুৰ মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ কৰা জোচেফ বিজয়ক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত তেওঁ কয় যে শ্ৰীলংকা আৰু তামিলনাডুৰ ইতিহাস, সংস্কৃতি, প্ৰতিষ্ঠানিক আৰু জনসংযোগৰ জৰিয়তে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ সংযুক্ত হৈ আহিছে। তেওঁ লগতে ভাৰত শ্ৰীলংকাৰ সম্বন্ধক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী 2-3 দিনত অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কোনো কোনো ঠাইৰ লগতে পশ্চিমবংগ, ওড়িশা, বিহাৰ, ঝাৰখণ্ড, অন্ধ্ৰপ্ৰদেশ, লাক্ষাদ্বীপ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জকে ধৰি কোনো কোনো ঠাইত গাজনি ঢেৰেকনিৰে ধুমুহা অহাৰ আগজাননী দিছে। বতৰ বিজ্ঞান বিভাগৰ আগজাননী অনুসৰি অহা দুদিনত কেৰালাম, মাহে, তামিলনাডু, পুডুচেৰী আৰু কৰাইকাল অঞ্চলত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আনহাতে গুজৰাট আৰু ৰাজস্থান কাইলৈ পৰ্যন্ত উষ্ণ প্ৰৱাহৰ কবলত পৰাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে। তদুপৰি পশ্চিম ৰাজস্থানৰ কোনো কোনো স্থানত পৰৱৰ্তী 4-5 দিনত নিশাৰ ভাগত তাপমাত্ৰা বৃদ্ধি পোৱাৰ লগতে উত্তৰ পশ্চিম ভাৰতৰ

0: স্থানসমূহত অহা এসপ্তাহত সৰ্বোচ্চ তাপমাত্ৰা 3-5 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত বৃদ্ধি পাব বুলিও বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। গুজৰাটৰ সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণৰ 75 সংখ্যক বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি মন্দিৰ চৌহদত 5-দিনীয়াকৈ সোমনাথ অমৃত পৰ্ব 2026 শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। শুকুৰবাৰৰ পৰা অনুষ্ঠিত এই কাৰ্যসূচীত সোমনাথ মন্দিৰৰ ঐতিহাসিক গুৰুত্বৰ প্ৰতি আলোকপাত কৰা হৈছে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত যোগ দিয়াৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ মন্দিৰটোলৈ যাব। চীনৰ ছাংহাইত চলি থকা আৰ্চাৰী বিশ্বকাপ দ্বিতীয় পৰ্যায়ত ভাৰতৰ মহিলা ৰিকাৰ্ভ শাখাৰ দলে আয়োজক চীনক পৰাস্ত কৰি স্বৰ্ণ পদক অৰ্জন কৰিছে। ভাৰতীয় দলটোত দীপিকা কুমাৰী, অংকিতা ভকত আৰু কুমকুম মাহাদে প্ৰতিনিধিত্ব কৰিছে। উত্তেজনাপূৰ্ণ ফাইনেলত ভাৰতে প্ৰথমতে অগ্ৰগতি লাভ কৰে যদিও চীনৰ দলটোৱে পাছত তীব্ৰ প্ৰত্যাহ্বান জনায়। খেলৰ চতুৰ্থ ছেট টাই হয়। অৱশেষত ভাৰতীয় খেলুৱৈসকলে 5-4 বিজয়ী হৈ ভাৰতলৈ 2021 চনৰ পাছত প্ৰথমটো বিশ্বকাপ স্বৰ্ণ পদক কঢ়িয়াই আনে। ইয়াৰ পূৰ্বে ভাৰতৰ দলটোৱে 10 বাৰৰ অলিম্পিক বিজয়ী দক্ষিণ কোৰিয়াক ছেমি ফাইনেলত পৰাস্ত কৰে। এয়া হৈছে প্ৰতিযোগিতাখনত ভাৰতৰ দ্বিতীয়টো পদক। শনিবাৰে ব্যক্তিগত শাখাত প্ৰবীণ যাদৱে ব্ৰঞ্জৰ পদক লাভ কৰিছিল। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত বিয়লি 3:30 বজাত হ'বলগীয়া প্ৰথমখন খেলত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৰায়পুৰত সন্ধিয়া 7:30 বজাত হ'বলগীয়া দ্বিতীয়খন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু মুম্বাই ইণ্ডিয়ানছ পৰস্পৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে অসম, পশ্চিমবংগ আৰু পুডুচেৰীত বিজেপিৰ বিজয়ে তেওঁৰ চৰকাৰে গ্ৰহণ কৰা ৰাষ্ট্ৰীয় নীতিৰ প্ৰতি থকা জনসাধাৰণৰ সমৰ্থনকে প্ৰতীয়মান কৰিলে। অসমৰ বিজেপি তথা NDA বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী জনাইছে। তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা TVKৰ মুৰববী তিৰু চি জোচেফ বিজয়ক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাইছে। আৰু আৰ্চাৰী বিশ্বকাপ দ্বিতীয় পৰ্যায়ত ভাৰতৰ মহিলা ৰিকাৰ্ভ শাখাৰ দলে আয়োজক চীনক পৰাস্ত কৰি স্বৰ্ণ পদক অৰ্জন কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: FM বেণ্ডৰ 101.6 MHz-ত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু বৃন্দগানৰ অনুষ্ঠানত প্ৰথমেই শুনক শিৱপ্ৰসাদ বৰুৱাৰ এটি ৰচনা।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এইবাৰৰ বৃন্দ গীতটিৰ ৰচনা অমিত চৰকাৰৰ।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পিছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজ নন্দ ভট্টাচাৰ্য। বিজেপি তথা এন ডি এৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পাছত আজি ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যপালৰ ওচৰত চৰকাৰ গঠনৰ দাবী জনায়। বিধায়িনী দলৰ বৈঠকৰ পাছত ডঃ শৰ্মাই লোকভৱনলৈ গৈ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক নৱনিৰ্বাচিত 102গৰাকী বিধায়কৰ স্বাক্ষৰ সম্বলিত প্ৰস্তাৱ দাখিল কৰে। ডঃ শৰ্মাৰ সৈতে কেন্দ্ৰীয় পৰ্যবেক্ষক জগত প্ৰসাদ নাড্ডা আৰু নায়াব সিং ছাইনীও উপস্থিত থাকে। গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিত থকা ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত আজি বিজেপি আৰু সামগ্ৰিকভাৱে এন ডি এৰ বিধায়িনী দলৰ বৈঠক পৃথকে পৃথকে অনুষ্ঠিত হয়। বিজেপিৰ বিধায়িনী দলৰ বৈঠকত নৱনিৰ্বাচিত 82গৰাকী বিধায়কে অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে এন ডি এৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকতে কেন্দ্ৰীয় পৰ্যবেক্ষক তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই ডঃ হিমন্ত বিশ্ব শৰ্মাক বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা কৰে। বৈঠকখনত সহকাৰী পৰ্যবেক্ষক হিচাপে বিজেপিৰ জ্যেষ্ঠ নেতা তথা হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং ছাইনী উপস্থিত থাকে। বৈঠকত বিজেপিৰ ফালৰ পৰা ৰঞ্জিত কুমাৰ দাস, বিশ্বজিৎ দৈমাৰী, অজন্তা নেওগ, ৰাজদীপ ৰয়, অশোক সিংহল, পীযুষ হাজৰিকা আৰু চক্ৰধৰ গগৈয়ে বিধায়িনী দলৰ নেতা হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰস্তাৱ কৰে। লগে লগে দুজন দুজনকৈ বিধায়কে এই প্ৰস্তাৱত সমৰ্থন জনায়। ইয়াৰ পাছতে অসম গণ পৰিষদৰ 10গৰাকী বিধায়ক আৰু বি পি এফৰ বিধায়কসকলৰ উপস্থিতিত অগপৰ নেতা অতুল বৰা আৰু বি পি এফৰ নেতা ৰিহণ দৈমাৰীয়ে এন ডি এৰ নেতা হিচাপে ডঃ শৰ্মাৰ নাম প্ৰস্তাৱ কৰে। বিজেপি তথা এন ডি এৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে ডঃ হিমন্ত বিশ্ব শৰ্মাই নিজৰ বক্তব্যত দলৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃবৰ্গৰ লগতে সহযোগী দল অসম গণ পৰিষদ আৰু বি পি এফক কৃতজ্ঞতা জনায়। নতুন চৰকাৰে পৰহিলৈ শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত প্ৰস্তুতি আৰম্ভ হৈছে। শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি ৰাজ্যিক বিজেপিৰ সূত্ৰই প্ৰকাশ কৰিছে। লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ চাৰিকৰীয়া নৈ পাৰৰ মহগুলি চাপৰিত অনুষ্ঠিত ঐতিহাসিক ফাট বিহুৰ আজি সামৰণি পৰিব। আজি পুৱা 10 বজাত সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। দুপৰীয়া ফাট বিহুৰ মুখ্য আকৰ্ষণ মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয়। দিনৰ 2 বজাৰ পৰা ফাট বিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। ফাট বিহুতলীত কালি শিল্পী ডঃ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জ্যোতিপ্ৰসাদ শইকীয়াই ভূপেন হাজৰিকাৰ আৰু বাদ্যযন্ত্ৰী ৰাজা বৰুৱাই জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। আজি বিশ্বজুৰি মাতৃ দিৱস উদযাপন কৰা হৈছে। পৰিয়াল আৰু সমাজলৈ মাতৃসকলে আগবঢ়োৱা অনবদ্য অৱদানক সন্মান জনাই প্ৰতি বছৰৰ মেৰ দ্বিতীয়টো দেওবাৰে এই দিৱস উদযাপন কৰা হয়। এই দিৱসৰ জৰিয়তে পৰিয়ালৰ প্ৰতি থকা ভালপোৱা, যত্ন আৰু ত্যাগৰ বাবে মাতৃগৰাকীক সন্মান জনোৱাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰা হয়। অসমতো আজি এই দিৱস উপলক্ষে মাতৃসকলক সন্মান জনাই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মাতৃ দিৱস উপলক্ষে দিয়া বাৰ্তাত প্ৰতিগৰাকী মাতৃলৈ শ্ৰদ্ধা জ্ঞাপন কৰে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। চেন্নাইৰ এম এ চিদম্বৰম ষ্টেডিয়ামত বিয়লি 3:30 বজাত হ'বলগীয়া প্ৰথমখন খেলত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৰায়পুৰত সন্ধিয়া 7:30 বজাত হ'বলগীয়া দ্বিতীয়খন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু মুম্বাই ইণ্ডিয়ানছৰ সন্মুখীন হ'ব। যোৱা নিশা জয়পুৰৰ ছৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক 77 ৰাণত পৰাস্ত

0: কৰে। খেলখনত গুজৰাট টাইটানছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেটৰ বিনিময়ত 229 ৰাণ কৰে। প্ৰত্যুত্তৰত ৰাজস্থান ৰয়েলছে 16 অভাৰ আৰু 3টা বলত আটাইকেইটা উইকেট হেৰুৱাই 155 ৰাণহে কৰিবলৈ সমৰ্থ হয়। গুজৰাট টাইটানছৰ হৈ 4টা উইকেট দখল কৰা ৰাছিদ খানক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন AIR মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰা হৈছে শ্ৰব্য সফুৰাৰ আধুনিক গীতৰ অনুষ্ঠান। আজি শুনক হিটছব বন্দনা শৰ্মা শ্ৰব্য সফুৰাটিৰ পৰা বন্দনা শৰ্মাৰ কণ্ঠৰ 2টি গীত। প্ৰথমটি গীতৰ কথা আৰু সুৰ প্ৰশান্ত মণ্ডলৰ, সংগীত ৰূপম তালুকদাৰৰ।

শ্ৰব্য সফুৰাৰ আধুনিক গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ বিয়লি 4 বজাৰ মুখ্য বাতৰিৰ সৈতে মই ইভা মহন্ত। ডঃ হিমন্ত বিশ্ব শৰ্মাক বিজেপি তথা এনডিএৰ বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা কৰা হৈছে। ডঃ শৰ্মাই ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী জনায়। নতুন চৰকাৰ পৰহিলৈ শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত প্ৰস্তুতি চলি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে অসম, পশ্চিমবংগ আৰু পুডুচেৰীত বিজেপিৰ বিজয়ে তেওঁৰ চৰকাৰে গ্ৰহণ কৰা ৰাষ্ট্ৰীয় নীতিৰ প্ৰতি থকা জনসাধাৰণৰ সমৰ্থনকে প্ৰতীয়মান কৰিলে। তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা টি ভি কেৰ মুৰববী তিৰুচি জোচেফ বিজয়ক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাইছে। আজি বিশ্বজুৰি মাতৃ দিৱস উদযাপন কৰা হৈছে। পৰিয়াল আৰু সমাজলৈ মাতৃসকলে আগবঢ়োৱা অনবদ্য অৱদানক সন্মান জনাই প্ৰতি বছৰৰ মেৰ দ্বিতীয়টো দেওবাৰ এই দিৱস উদযাপন কৰা হয়। লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ চাৰিকৰীয়া নৈ পাৰৰ মগলি চাপৰিত অনুষ্ঠিত ঐতিহাসিক ফাট বিহুৰ আজি সামৰণি পৰিব। আৰ্চাৰী বিশ্বকাপ দ্বিতীয় পৰ্যায়ত ভাৰতৰ মহিলা ৰিকাৰ্ভ শাখাৰ দলে আইজক চীনত পৰাস্ত কৰি স্বৰ্ণ পদক অৰ্জন কৰিছে। আৰু হাইপাৰ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বিয়লি 5:15 বজাত।

0: বড়ো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছত বিয়লিৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই ইভা মহন্ত। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ডঃ হিমন্ত বিশ্ব শৰ্মাক বিজেপি তথা এন ডি এৰ বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা, ডঃ শৰ্মাৰ ৰাজ্যপালক নৱনিৰ্বাচিত 102গৰাকী বিধায়কৰ স্বাক্ষৰ সম্বলিত প্ৰস্তাৱ দাখিল, আকাশবাণীৰ 90 বছৰ পূৰ্ণ হোৱা উপলক্ষে আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ কোকৰাঝাৰ তাৰকাগৃহ প্ৰেক্ষাগৃহত লোকসংগীতৰ বিশেষ অনুষ্ঠান, পৰিয়াল আৰু সমাজ কল্যাণৰ কামনাৰ মাতৃসকলে নিৰন্তৰভাৱে আগবঢ়োৱা অনবদ্য অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে আজি বিশ্বজুৰি মাতৃ দিৱস উদযাপন, আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ। এটাৰ বিতং বাতৰি, জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাক বিজেপি তথা এন ডি এৰ বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা কৰা হৈছে। গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিত থকা ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত বাজপেয়ী ভৱনত আজি বিজেপি আৰু সামগ্ৰিকভাৱে এন ডি এৰ বিধায়িনী দলৰ বৈঠক পৃথকে পৃথকে অনুষ্ঠিত হয়। বিজেপিৰ বিধায়িনী দলৰ বৈঠকত নৱনিৰ্বাচিত 82গৰাকী বিধায়কে অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে এন ডি এৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকতে কেন্দ্ৰীয় পৰ্যবেক্ষক তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই ডঃ হিমন্ত বিশ্ব শৰ্মাক বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা কৰে। বৈঠকখনত সহকাৰী পৰ্যবেক্ষক হিচাপে বিজেপিৰ জ্যেষ্ঠ নেতা নায়ব সিং সাইনি উপস্থিত থাকে। বৈঠকত বিজেপিৰ ফালৰ পৰা ৰঞ্জিত কুমাৰ দাস, বিশ্বজিৎ দৈমাৰী, অজন্ত নেওগ, ৰাজদীপ ৰয়, অশোক সিংঘাল, পীযুষ হাজৰিকা, চক্ৰধৰ গগৈ আৰু বিশ্বজিৎ দৈমাৰীয়ে বিধায়িনী দলৰ নেতা হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰস্তাৱ কৰে। লগে লগে দুজন দুজনকৈ বিধায়কে এই প্ৰস্তাৱত সমৰ্থন জনায়। ইয়াৰ পাছতে অসম গণ পৰিষদৰ 10গৰাকী বিধায়ক আৰু বি পি এফৰ বিধায়কসকলৰ উপস্থিতিত অগপৰ নেতা অতুল বৰা আৰু বি পি এফৰ নেতা ৰিহন দৈমাৰীয়ে এন ডি এৰ নেতা হিচাপে ডঃ শৰ্মাৰ নাম প্ৰস্তাৱ কৰে। বিজেপি তথা এন ডি এৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে ডঃ হিমন্ত বিশ্ব শৰ্মাই নিজৰ বক্তব্যত দলৰ কেন্দ্ৰীয় আৰু ৰাষ্ট্ৰীয় ৰাজ্যিক নেতৃবৰ্গৰ লগতে সহযোগী দল অসম গণ পৰিষদ আৰু বি পি এফক কৃতজ্ঞতা জনায়।
2: এই বিজেপি দলৰ বিজয়ৰ লগত আমাৰ লগত একেলগে ঘাত প্ৰতিঘাত প্ৰতিটো সময়তে আমাৰ লগত থিয় হৈ থকা অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া আৰু গণ পৰিষদৰ সকলো বিধায়ক আৰু কাৰ্যকৰ্তাকো আজিৰ এই মুহূৰ্তত মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। বড়োলেণ্ড পিপুলছ ফ্ৰণ্ট আৰু বড়োলেণ্ড পিপুলছ ফ্ৰণ্টৰ সভাপতি বি টি চিৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াকো তেখেতৰ সমৰ্থনৰ বাবে মই বহুত বহুত ধন্যবাদ জনাইছো। বি পি এফ দলৰ সহযোগিতাৰ বাবেই এইবাৰ বি টি চি অঞ্চলতো ভাৰতীয় জনতা পাৰ্টীয়ে 4খনকৈ আসন পাবলৈ সক্ষম হৈছে আৰু বি টি এফ দলেও নিজেও 10খনকৈ আসন লাভ কৰিবলৈ সক্ষম হৈছে।
1: ডঃ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পাছত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ওচৰ চৰকাৰ গঠনৰ দাবী জনায়। ডঃ শৰ্মাই লোকভৱনত ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰি নৱনিৰ্বাচিত 102গৰাকী বিধায়কৰ স্বাক্ষৰ সম্বলিত প্ৰস্তাৱ দাখিল কৰে। ডঃ শৰ্মাৰ সৈতে কেন্দ্ৰীয় পৰ্যবেক্ষক জে পি নাড্ডা আৰু নায়ব সিং সাইনিও উপস্থিত থাকে। শ্ৰীনাড্ডাই সাংবাদিকৰ আগত কয় যে অসমৰ জনসাধাৰণৰ হিতৰ হকে চৰকাৰে কাম কৰি যাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ ৰাজনীতিত

0: নতুন সংস্কাৰ সাধন হৈছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় পৰ্যবেক্ষকগৰাকীয়ে বৰ্তমানৰ চৰকাৰ সক্ৰিয় আৰু দায়বদ্ধ বুলি প্ৰকাশ কৰে।
1: প্ৰধানমন্ত্ৰী মোদীজীকে নেতৃত্ব মে এক নই সংস্কৃতি ৰাজনীতি মে আই হে ৱো হে প্ৰো এক্টিভ গভৰ্ণমেণ্ট প্ৰো ৰিস্পনছিভ গভৰ্ণমেণ্ট একাউণ্টেবল গভৰ্ণমেণ্ট ৰিপৰ্ট কাৰ্ড গভৰ্ণমেণ্ট আৰু ইয়াত মই এই কহা চাহতা হওঁ কি অসম কি জনতা কে লিয়ে ইয়ে চুনাও কা বক্ত নাই হে লেকিন মই ইয়ে জৰুৰ কহুঙ্গা কি জো কহা থা ৱো কিয়া হে আৰু জো নহি কহা থা ৱো ভি কৰকে দিয়া হে তো আগে আপকো জো কহা হে উচ্চে কহি জ্যাদা অধিক আমাৰ নেতৃত্ব মে প্ৰধানমন্ত্ৰী মোদীজী কে নেতৃত্ব মে কিয়া যায়।
0: ৰাজ্যত নতুন চৰকাৰে পৰহিলৈ শপত গ্ৰহণ কৰিব আৰু ইয়াৰ বাবে খানাপাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ প্ৰস্তুতি চলি আছে। শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি ৰাজ্যিক বিজেপিৰ সূত্ৰই প্ৰকাশ কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰিয়াল আৰু সমাজৰ কল্যাণ কামনাৰে মাতৃসকলে নিৰন্তৰভাৱে আগবঢ়োৱা অনবদ্য অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে আজি বিশ্বজুৰি মাতৃ দিৱস উদযাপন কৰা হৈছে। প্ৰতি বছৰৰ মেৰ দ্বিতীয়টো দেওবাৰ এই দিৱস উদযাপন কৰা হয়। এই দিৱসৰ জৰিয়তে পৰিয়ালৰ প্ৰতি থকা ভালপোৱা, যত্ন আৰু ত্যাগৰ বাবে মাতৃগৰাকীক সন্মান জনোৱাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰা হয়। এইবাৰৰ মাতৃ দিৱসৰ বিষয় হৈছে বুজা লাঘৱ কৰা। আমেৰিকা যুক্তৰাষ্ট্ৰত বিংশ শতিকাত প্ৰথমবাৰৰ বাবে মাতৃ দিৱস উদযাপনৰ আৰম্ভণি হৈছিল। অসমতো আজি এই দিৱস উপলক্ষে মাতৃসকলক সন্মান জনাই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মাতৃ দিৱস উপলক্ষে দিয়া বাৰ্তাত প্ৰতিগৰাকী মাতৃলৈ শ্ৰদ্ধা জ্ঞাপন কৰে। এগৰাকী মাতৃ কেৱল মমতাময়ী নহয়, তেওঁ কৰুণাময়ী আৰু শক্তিৰ উৎস বুলিও মুখ্যমন্ত্ৰীয়ে মত প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাতৃ দিৱসৰ আন্তৰিক শুভেচ্ছা জনাই দিয়া বাৰ্তাত মাতৃসকলক জনজীৱনৰ মূল চালিকা শক্তি বুলি অভিহিত কৰে। নিস্বাৰ্থ প্ৰেম, কৰুণা আৰু শক্তি তথা সাহসৰ যুগমীয় প্ৰকাশেই মাতৃ বুলি তেওঁ মন্তব্য কৰে। অসমত অপৰাধী কাৰ্যকলাপ 28% হ্ৰাস পাইছে বুলি ৰাষ্ট্ৰীয় অপৰাধ নথিকৰণ সংস্থা অৰ্থাৎ এন চি আৰ বিৰ তথ্যত প্ৰকাশ পাইছে। এই অনুসৰি ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতি 1,00,000 জনসংখ্যাৰ মাজত 418 লোকে অপৰাধৰ ঘটনা সংঘটিত কৰে যদিও অসমত এই পৰিসংখ্যা 137 বুলি তথ্যত প্ৰকাশ পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এই বিষয়ে প্ৰকাশ কৰি কয় যে বিগত 4-5 বছৰত ৰাজ্যৰ সামাজিক পৰিৱেশ অনুকূল হৈ উঠাৰ ফলতেই এনে পৰিসংখ্যা দেখিবলৈ পোৱা গৈছে। এন চি আৰ বিৰ তথ্য অনুসৰি 2022 চনত ৰাজ্যত অপৰাধজনিত গোচৰৰ সংখ্যা আছিল 68,937। 2023 চনত এই সংখ্যা 64,959 হ্ৰাস পায়। একেদৰে 2024 চনত ৰুজু হোৱা গোচৰৰ সংখ্যা 49,552 হ্ৰাস পায় বুলি তথ্যত প্ৰকাশ পাইছে। আকাশবাণীৰ 90 বছৰ পূৰ্ণ হোৱা উপলক্ষে আকাশবাণীৰ কোকৰাঝাৰ কেন্দ্ৰই আজি কোকৰাঝাৰ তাৰকাগৃহ প্ৰেক্ষাগৃহত লোক সংগীতৰ এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত এজাৰ ফুলৰ বতৰ শীৰ্ষক বিষয় লৈ আকাশবাণীৰ কলা কুশলী শিল্পী আৰু ঘোষক ঘোষিকাসকলে অনুষ্ঠান পৰিৱেশন কৰে। এই অনুষ্ঠানত বাগৰুম্বা নৃত্য, বড়ো লোকগীত, গোৱালপৰীয়া লোকগীতকে ধৰি কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত আকাশবাণীৰ গুৱাহাটীৰ বিষয়া ভাস্কৰজ্যোতি গগৈ, হিমান্ত বাৰ্মা, অধ্যাপক ডঃ ইন্দিৰা বড়ো, ডঃ অজিত বড়ো, ডঃ ভৌমিক চন্দ্ৰ বড়ো আৰু আকাশবাণী বড়ো শিল্পী সন্থাৰ উপদেষ্টা গংগাধৰ ৰামচিয়াৰী প্ৰমুখ্যে ভালেসংখ্যক লোক উপস্থিত থাকে। ৰাজ্যৰ বড়ো মাধ্যমৰ বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীক পাঠ্যপুথি যোগান ধৰাৰ ক্ষেত্ৰত বিলম্বনক লৈ বড়ো সাহিত্য সভাই উদ্বেগ প্ৰকাশ কৰিছে। সভাই এই সমস্যাটো শীঘ্ৰে সমাধান কৰিবলৈ চৰকাৰক আহ্বান জনাইছে। কালি সন্ধিয়া কোকৰাঝাৰত এখন সংবাদমেলত সভাপতি গোপীনাথ বৰগোহাঁইয়ে চৰকাৰক এই সমস্যা সমাধানৰ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ভৱিষ্যতে শিক্ষাবৰ্ষৰ আৰম্ভণিতে পাঠ্যপুথিসমূহ বিতৰণৰ কাম নিয়াৰিকৈ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে স্থানীয় ভাষা মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি হ্ৰাস পোৱাক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁ কয় যে অহা 12 মেত বড়ো সাহিত্য সভা আৰু বিটিচি প্ৰশাসনৰ বিষয়ববীয়াৰ মাজত গুৱাহাটীত হ'বলগীয়া বৈঠকত এই বিষয়সমূহ আলোচনা কৰা হয়। মিজোরামৰ উত্তৰ কাবৰুথা নামৰ গাঁওখনে দীনদয়াল উপাধ্যায়ৰ পঞ্চায়ত বহনক্ষম বিকাশ পুৰস্কাৰ 2025ৰ অধীনত স্বচ্ছ আৰু সেউজ পঞ্চায়ত শাখাত পুৰস্কৃত হৈছে।

0: উন্নয়ন আৰু পৰিৱেশ সংৰক্ষণৰ দিশত কৰা উন্নয়নমূলক কাম কাজৰ বাবে গাঁওখনে এই পুৰস্কাৰ ঘোষণা কৰা হৈছে। পঞ্চায়তীৰাজ মন্ত্ৰালয়ে অলপতে এই পুৰস্কাৰসমূহ ঘোষণা কৰে। মন্ত্ৰালয় সূত্ৰই প্ৰকাশ কৰা মতে গ্ৰাম্য প্ৰশাসনৰ জৈৱ বৈচিত্ৰ সংৰক্ষণৰ প্ৰচেষ্টা আৰু পৰিৱেশ অনুকূল অভ্যাস গঠনৰ বাবে গাঁওবাসীক উৎসাহিত কৰাৰ প্ৰয়াসৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে। আইপিএল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই এম এছ চিদাম্বৰ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন খেলত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। লক্ষ্ণৌ ছুপাৰ জায়েন্টছে প্ৰথমে বেট ধৰা আমন্ত্ৰণ লাভ কৰি বাতৰিৰ অহাপুৰলৈ 17 অভাৰত 6টা উইকেট হেৰুৱাই 176 ৰান সংগ্ৰহ কৰিছে। প্ৰতিযোগিতাত আজি ৰায়পুৰত হ'বলগীয়া আন এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ডঃ হিমন্ত বিশ্ব শৰ্মাক বিজেপি তথা এন ডি এৰ বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা। ডঃ শৰ্মাৰ ৰাজ্যপালক নৱনিৰ্বাচিত 102গৰাকী বিধায়কৰ স্বাক্ষৰ সম্বলিত প্ৰস্তাৱ দাখিল। আকাশবাণীৰ 90 বছৰ পূৰ্ণ হোৱা উপলক্ষে আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ কোকৰাঝাৰ তাৰকাগৃহ প্ৰেক্ষাগৃহত লোকসংগীতৰ বিশেষ অনুষ্ঠান। পৰিয়াল আৰু সমাজ কল্যাণ কামনাৰে মাতৃসকলে নিৰন্তৰভাৱে আগবঢ়োৱা অনবদ্য অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে আজি বিশ্বজুৰি মাতৃ দিৱস উদযাপন। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত।
1: মিডিয়াম এফৰ 411.5 মিটাৰত 729 কিলোহাৰ্জ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত আৰু নিউজ অন AIR মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত শিখামণি দত্ত, নিয়ন্ত্ৰণ কক্ষত বিবেক শৰ্মা, বিজয় দাস, আনোৱাৰ আলী, ট্ৰান্সমিটাৰত অজয় আনন্দ, বিজিত শৰ্মা, এফ এম ট্ৰান্সমিটাৰত আতিকুৰ ৰহমান আৰু ষ্টুডিঅ'ত মই পম্পী কলিতা। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
2: আকাশবাণী গুৱাহাটী অনুষ্ঠান শুনি আছে মহাবাহু শাখাৰ পৰা। প্ৰচাৰ কৰিবলৈ লোৱা হৈছে চাহ জনগোষ্ঠীয় ৰাইজৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান চাহগছৰ মাজে মাজে।

0: সমূহ শ্ৰোতালৈ প্ৰীতিৰ সম্ভাষণ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। শ্ৰোতাসকল, আজিৰ অনুষ্ঠানত আপোনালোকৰ বাবে আগবঢ়াইছোঁ কৈশোৰৰ অপৰাধ প্ৰৱণতা, সমাজৰ সজাগতা আৰু আইনী ব্যৱস্থা এই সম্পৰ্কে অধিবক্তা দেৱাংগনা তাঁতীৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ কৰিছে নিপা গোৱালাই। নমস্কাৰ প্ৰিয় শ্ৰোতা, আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ কৰি আনিছোঁ অধিবক্তা দেৱাংগনা তাঁতী। আপোনাক আমাৰ চাহ গছৰ মাজে মাজে অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
1: হয়, নমস্কাৰ।
0: শিশু এটি জন্মৰ লগে লগে ঘৰখনত কিমান যে হৰ্ষ উল্লাসেৰে ভৰি পৰে সেয়া আমি সকলোৱে জানো। তাৰপিছত শিশুটিৰ ভৱিষ্যতক লৈ পৰিয়াল তথা আমাৰ মাক দেউতাকৰ কিমান জল্পনা কল্পনা, তেওঁ কিদৰে গঢ় দিব, নহয়নে?
1: হয়।
0: কিন্তু কিছুমান সময় এনেকুৱাও শিশুটিৰ বাবে আহি পৰে দিন বাগৰাৰ লগে লগে, যেতিয়া শিশুটিক মানে কৈশোৰ কালত ভৰি দিয়ে,
1: হয়,
0: তেওঁলোকে ক'ব নোৱাৰাকৈ কেতিয়াবা কিছুমান শিশুৰ অপৰাধ জগতখনৰ লগত চিনাকি হৈ পৰে আৰু তাৰ বহুতো কিছুমান কাৰণ থাকিব পাৰে। গতিকে আজি আমাৰ বিষয়টোৱে হৈছে কৈশোৰৰ অপৰাধ প্ৰৱণতা, সমাজৰ সজাগতা আৰু ইয়াৰ আইনী ব্যৱস্থা। আইনী ব্যৱস্থাৰ সম্পৰ্কে আলোচনা কৰিব যোৱাৰ আগতে এতিয়া কিশোৰসকলৰ যি অপৰাধ সেই বিষয়ে আমাৰ শ্ৰোতাসকলক কিছু কথা পোন প্ৰথমে আপুনি কওকচোন।
1: হয়, শিশুসকলে যেতিয়া কৈশোৰত ভৰি দিয়ে, কৈশোৰত ভৰি দিয়াৰ লগে লগে কৈশোৰ অৱস্থাটো এনেকুৱা এটা অৱস্থা যিটো অৱস্থা বৰ স্পৰ্শকাতৰ। তেওঁলোকে জ্ঞাতভাৱেই হওক বা অজ্ঞাতভাৱেই হওক, তেওঁলোকে এখন নতুন পৃথিৱীত ভৰি দিয়ে। তেওঁলোকৰ নেদেখা এখন পৃথিৱীৰ লগত চিনাকি হয়, যিখন পৃথিৱীত ভাল দিশো আছে বেয়া দিশো আছে।
0: হয়,
1: কেতিয়াবা বেছি সংখ্যক দেখিবলৈ পোৱা যায় শিশুৱে ভাল দিশটো গ্ৰহণ কৰে আৰু কিছুমান শিশুৱে সেই কৈশোৰ অৱস্থাতে বেয়া দিশখিনি ফালে আগুৱাই যায় আৰু

0: নিজকে জ্ঞাত বা অজ্ঞাতভাৱে সেই বেয়া জগতখনৰ লগত নিজকে ইনভলভ কৰি লয়। আৰু ক্ৰমান্বয়ে তেওঁলোকে যেনেকৈ এটা দলদলত যেনেকৈ ভৰি দিয়ে, তেনেকৈ তেওঁলোকে ক্ৰমান্বয়ে সেই বোকাৰ মাজত বা পিতনিৰ মাজলৈ তেওঁলোকে নিজৰ জীৱনটো আগুৱাই লৈ গৈ থাকে।
1: সেই সময়খিনি তেওঁলোকে গম নাপায় যে তেওঁলোকে ক'ত ভৰি দিছো আৰু, নহয়নে?
0: হয়, এইবাবে কোৱা হয় যে কেতিয়াবা তেওঁলোকে কৰা অপৰাধবোৰ তেওঁলোকে গমেই নাপায় সেয়া যে অপৰাধ হ'ব পাৰে। তেওঁলোকে কৰাৰ পাছতহে তেওঁলোকে অনুভৱ কৰে যে তেওঁলোকে কি কৰিলে, অৰ্থাৎ তেওঁলোকৰ সীমিত জ্ঞানৰ পৰিসীমাৰ বাহিৰত তেওঁলোকে গৈ যে কিবা এটা ঘটনা ঘটাইছে তেওঁলোকে তেতিয়াহে অৱগত হয় আৰু তেতিয়া তেওঁলোকে অনুশোচনাত অনুতপ্ত হোৱা দেখিবলৈ পোৱা যায়।

0: কৰা অপৰাধবোৰ তেওঁলোকে গমেই নাপায় সেয়া যে অপৰাধ হ'ব পাৰে। তেওঁলোকে কৰাৰ পাছতহে তেওঁলোকে অনুভৱ কৰে যে তেওঁলোকে কি কৰিলে, অৰ্থাৎ তেওঁলোকৰ সীমিত জ্ঞানৰ পৰিসীমাৰ বাহিৰত তেওঁলোকে গৈ যে কিবা এটা ঘটনা ঘটাইছে তেওঁলোকে তেতিয়াহে অৱগত হয় আৰু তেতিয়া তেওঁলোকে অনুশোচনাত অনুতপ্ত হোৱা দেখিবলৈ পোৱা যায়।
1: হয়, আৰু এই অপৰাধ জগতখনত সোমাই পৰাৰো বহুত কিছু কাৰণ থাকিব পাৰে, নহয় জানো?
0: হয়, আচলতে সাধাৰণ ভাষাত যদি আমি ক'বলৈ যাওঁ, অপৰাধৰ এটা সংজ্ঞা মই মোৰ নিজৰ দৃষ্টিভংগীৰে মই ক'ব বিচাৰোঁ। অতি সাধাৰণভাৱে অপৰাধ হৈছে এনে এটা কাৰ্য যি কাৰ্যৰ দ্বাৰা এজন ব্যক্তি আঘাতপ্ৰাপ্ত হ'ব পাৰে বা তেওঁ ক্ষতিগ্ৰস্ত হ'ব পাৰে, বা অপৰাধ এনেকুৱা এটা কাৰ্য যি কাৰ্যৰ দ্বাৰা সামাজিকভাৱে এখন গাঁও বা এখন সমাজৰ লোক ক্ষতিগ্ৰস্ত হ'ব পাৰে বা আঘাতপ্ৰাপ্ত হ'ব পাৰে। কৈশোৰত যেতিয়া ভৰি দিয়ে আমাৰ কিছুমান কিশোৰ কিশোৰীসকলে, তেতিয়া তেওঁলোকে কিছুমান এনে কাম সংঘটিত কৰি পেলায় যাক চমুকৈ যদি আমি কওঁ চুৰ কৰা। তেওঁলোকে হয়তো প্ৰথমতে পৰিয়ালৰ মাক দেউতাকৰ জেপৰ পৰা বা মাক দেউতাকে ৰখা ঠাইৰ পৰা পইচা তেওঁলোকে চুৰি কৰা আৰম্ভ কৰে। তাৰপিছত তেওঁলোকে মাৰপিট কৰে। এনেকুৱা সৰু সৰু অপৰাধৰ পৰাই তেওঁলোকে ডাঙৰ ডাঙৰ অপৰাধ কৰিবলৈ কুণ্ঠাবোধ নকৰা হয় আৰু ক্ৰমান্বয়ে তেওঁলোকে ডাঙৰ অপৰাধৰ চিকাৰ হৈ পৰে। ইয়াৰ ক্ষেত্ৰত তেওঁলোকৰ পৰিয়াল, তেওঁলোকৰ জীৱন ধাৰণৰ বা পৰিৱেশ, পৰিয়ালৰ ভৰণ পোষণৰ যি পৰিস্থিতি, আৰ্থিক স্থিতি, সামাজিক স্থিতি, এইখিনিও ইয়াৰ ওপৰত নিৰ্ভৰ কৰে।
1: হয়, আপুনি বৰ ভাল কথাই ক'লে। এতিয়া ঘৰখনৰ সুস্থ অসুস্থ পৰিৱেশ, তাৰ প্ৰভাৱো আমাৰ শিশুটিৰ ওপৰত পৰে, তেনেকৈ আমাৰ আৰ্থিক অৱস্থাটোৰ ওপৰতো সেই কথাখিনি আহি পৰে। বিভিন্ন বিপথে আমাৰ একাংশ কিশোৰ কিশোৰীসকল মানে পৰিচালিত হোৱা দেখা পোৱা যায়।
0: গতিকে সন্মুখত যদি আৰ্থিকভাৱে স্বচ্ছল পৰিয়াল এটাত আমি কোনোবা এজন শিশুক দেখি থাকোঁ আৰু আমাৰ নিজৰ আৰ্থিক অৱস্থাটো দুৰ্বল, তেতিয়া আমি সেই আৰ্থিকভাৱে স্বচ্ছল কিশোৰজনৰ কপি কৰিবলৈ গৈ,
1: তাক অনুকৰণ কৰিবলৈ গৈ,
0: তেওঁক অনুকৰণ কৰিবলৈ গৈ আমি তেওঁ ব্যৱহাৰ কৰা কাপোৰ কানিয়েই হওক বা তেওঁৰ মোবাইলটোৱেই হওক বা তেওঁৰ লাইফ ষ্টাইলটোৱে আমি জীয়াই থাকিবৰ কাৰণে চেষ্টা কৰোঁতে বা কাৰোবাৰ পৰা ধাৰ নকৰিলে আমি সেইখিনি প্ৰয়োজনীয়তা পূৰ কৰিব নোৱাৰোঁ।
1: হয়, আপুনি ঠিকেই কৈছে, একাংশ অপৰাধ এইদৰেও সংঘটিত হ'ব পাৰে। আৰু বিশেষকৈ এতিয়া আমাৰ বাগিচা অঞ্চললৈ যদি আমি দৃষ্টিগোচৰ কৰোঁ, তেন্তে আমি সেই সমস্যাটো মাৰুকৈ দেখা পাওঁ আৰু বিভিন্ন কাৰণ থাকিব পাৰে, নহয় জানো?
0: হয় হয়, আচলতে কি হয়, এজন কিশোৰে কৈশোৰ কালত ভৰি দিয়াৰ লগে লগে মাক দেউতাকৰ দায়িত্ব, পৰিয়ালবৰ্গৰ হওক বা গোটেই গাঁওখনৰ সকলোৰে দায়িত্ব বাঢ়ি যায়। কাৰণ এজন ল'ৰাই তেওঁলোকৰ বন্ধু বান্ধৱৰ মাজত কেনেকুৱা বন্ধু বান্ধৱৰ লগত উঠা বহা কৰিছে বা তেওঁলোকৰ বন্ধু বান্ধৱৰ চাৰ্কেলটো কেনেকুৱা, তেওঁলোকে কেনেকুৱা ধৰণৰ বন্ধু বান্ধৱৰ লগত সময় অতিবাহিত কৰিছে বা তেওঁলোকে কেনেধৰণে মোবাইল চলাইছে, আজিৰ তাৰিখত আমি যদি চাওঁ বিশেষকৈ ইণ্টাৰনেট অহাৰে পৰা আমাৰ কিশোৰসকল ক্ৰমান্বয়ে বেয়াৰ পৰা বেয়ালৈ ঢাল খাইছে। তেওঁলোকে মোবাইলটোক যদি ভাল দিশত ব্যৱহাৰ কৰিছে, তাতোতকৈ বেয়া দিশত তেওঁলোকে বেছি শতাংশ ইউজ কৰা দেখিবলৈ পোৱা যায় বা ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়। আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত সংঘটিত হয় একো একোটা ডাঙৰ ঘটনা, আৰু যি ডাঙৰ ঘটনাৰ তেওঁলোকে সংঘটিত কৰাৰ পাছত অনুশোচনা কৰাৰ কোনো বাট নাথাকে আৰু ই অপৰাধত পৰিগণিত হৈ তেওঁলোকক আইনৰ দুৱাৰদলিত থিয় কৰোৱাইগৈ।
1: হয়, আপুনি বৰ সুন্দৰকৈ ক'লে, সামাজিক মাধ্যমৰ যি প্ৰভাৱ পৰিছে ল'ৰা ছোৱালীবিলাকৰ ওপৰত, যুৱক যুৱতীৰ ওপৰত, সেইটো আমি সঁচাকৈ স্বীকাৰ কৰিবই লাগিব। আৰু ইয়াৰ কিছুমান ভাল দিশো আছে, কিছুমান বেয়া দিশো আছে, কিন্তু যেতিয়া আমি সেই বেয়া দিশসমূহলৈ নিজকে লৈ যাওঁ তেতিয়া আমি বিভিন্ন অপৰাধ সংঘটিত হোৱা আমাৰ পৰিলক্ষিত হয়, নহয় জানো?
0: হয়।
1: আৰু এটা কথা মন কৰিবলগীয়া যে এটি শিশুৱে কি কৰি আছে, কি কৰা নাই, সেইখিনি আমাৰ মাক দেউতাকৰ লগতে ওচৰ চুবুৰীয়া সকলোৰে দায়িত্ব আছে। যিটো দেখা পাওঁ তাক যাতে আমি লুকুৱাই নথওঁ, নহয়নে?
0: প্ৰথম কথা হৈছে, ঘৰখনত যেতিয়া মাক দেউতাকে প্ৰতিটো দিশ ল'ৰা ছোৱালীৰ নজৰত ৰাখে, তেওঁলোকে পঢ়া শুনা কৰা সময়কণৰ ওপৰত নজৰ ৰাখে বা তেওঁলোকে মোবাইল চলোৱা সময়কণৰ ওপৰত যদি নজৰ ৰাখে, তেওঁলোকে কি চাইছে প্ৰকৃততে, তেওঁলোকে অনলাইন ক্লাছ কৰিছে, অনলাইন পঢ়া শুনা কৰিছে, নে তেওঁলোকে ফিল্ম চাইছে বা ৰীল চাই পাৰ কৰিছে সময়কণ, এনেকুৱা সময়ছোৱাত তেওঁলোকক আমি খুব ফ্ৰেণ্ডলি এটা বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰাখি তেওঁলোকক বুজাব লাগিব প্ৰতিটো দিশ, ভাল আৰু বেয়া, যাতে তেওঁলোকে অপৰাধ কৰিবলৈ যোৱাৰ আগত দহবাৰ ভাবিব লগা হয়। আৰু তেওঁলোকৰ মাইণ্ডত বা তেওঁলোকৰ মগজুত আমি এইটো ফিট কৰিব লাগিব বা মগজুত তেওঁলোকৰ এইটো ঠাঁচ বহুৱাই থ'ব লাগিব যে এইখিনি কাৰ্য অপৰাধ, অপৰাধৰ হাৰিত পৰে আৰু এইখিনি কাৰ্য কৰিলে তোমালোকে অপৰাধী হিচাপে পৰিগণিত হ'বা সমাজত আৰু আইনৰ চকুত তোমালোকে দণ্ডনীয় হৈ তোমালোকে দোষী সাব্যস্ত হোৱাৰ লগে

0: লগে শাস্তিও লাভ কৰিবা।
1: হয় হয়, আপুনি বৰ সুন্দৰকৈ ক'লে। আমাৰ মাক দেউতাকসকলে সেইখিনি বুজাব লাগিব, চাব লাগিব, আৰু শিশুটোক ধমকি দি বা বন্ধ কোঠা এটাত মানে বন্দী কৰি থৈয়ে যে তেওঁ শাস্তি পাব আৰু অন্য দিনাখন তেওঁ সেইটো নকৰিব তেনেকুৱা নহয়, নহয় জানো? তেওঁক ভালদৰে বুজাব লাগিব যাতে হিতে বিপৰীত নহয়।
0: আচলতে এক কথাত ক'বলৈ গ'লে কৈশোৰ কালচোৱাই বৰ স্পৰ্শকাতৰ সময়, যিটো সময়ত তেওঁলোকক যদি আমি বন্ধুত্বপূৰ্ণ এটা পৰিৱেশ নিদিওঁ, কাৰণ তেওঁলোকে নিজৰ বিবেকেৰে ভাল আৰু বেয়া বিচাৰ কৰিব নোৱাৰে, গতিকে মাক দেউতাকৰ ছাপৰ্টটো যদি থাকে তেতিয়া তেওঁলোকে বাহিৰৰ জগতখনত সংঘটিত হৈ থকা অপৰাধৰ প্ৰতি সজাগ হ'ব আৰু যে অপৰাধখিনি কৰিলে কি দণ্ড হ'ব পাৰে বা কি শাস্তি হ'ব পাৰে, সেই তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে এটা সমীহ কৰি চলিব আৰু নিজৰ জীৱনটো কেনেকৈ গঢ় দিব লাগে বা অধ্যয়নৰ প্ৰতি গুৰুত্ব ৰাখিব লাগে তাৰ ওপৰত তেওঁলোকে গুৰুত্ব দি নিজৰ জীৱনটো এটা ভাল দিশলৈ নিয়াৰ চেষ্টা কৰিব।
1: এতিয়া আমাৰ চাহ বাগিচা অঞ্চলতে ধৰক মাক দেউতাকসকল ৰাতিপুৱাই ওলাই যায়, ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ গৈছেনে নাই সেইখিনিও তেওঁলোকে পৰ্যবেক্ষণ কৰিবলৈ সময় নহয়, নহয়
0: হয়।
1: আৰু তেওঁলোকে ফাঁকি দিলেও আমি ক'ব নোৱাৰোঁ যে কি কৰি আছিলে, কিন্তু তথাপিও আজিৰ যিটো প্ৰযুক্তিবিদ্যাৰ যুগ হয়, খোজত খোজ মিলাই আমি আগুৱাই যাবলৈ হ'লে প্ৰতিজন মাক দেউতাকে আমি নিৰীক্ষণ কৰিব লাগিব, নহয় জানো, আমাৰ সন্তানে কি কৰি আছে।
0: হয়, আজিৰ তাৰিখত যদি আমি চাবলৈ যাওঁ প্ৰতিটো বছৰে প্ৰায় 30,000তকৈ অধিক শিশু অপৰাধৰ লগত সংঘটিত হৈছে আৰু অপৰাধৰ কেছত তেওঁলোকক FIR দাখিল কৰা হৈছে আৰু য'ত 35,000তকৈ অধিক শিশুক আটক কৰা হৈছে আৰু তাৰ বিপৰীতে 10ৰ পৰা 9জন দোষী সাব্যস্ত হৈছে আৰু দোষী হিচাপে প্ৰমাণিতও হৈছে আৰু তেওঁলোকে শাস্তিও লাভ কৰিছে। গতিকে বাঢ়ি অহা দোষী বা অপৰাধৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আমি মাক দেউতাকসকলে ল'ৰা ছোৱালীবিলাকে স্কুললৈ গৈছে নাই, আজিকালি এটা মই ভাল দিশ দেখিছোঁ, স্কুলৰ পৰা গাৰ্জেন মিটিঙৰ কাৰণে কল কৰা হয়, গাৰ্জেনক কল কৰি তেওঁলোকৰ ল'ৰা ছোৱালী স্কুললৈ আহিছেনে নাই অহা বা তেওঁলোকৰ এক্টিভিটিজ কেনেধৰণৰ সেই সম্পৰ্কে গাৰ্জেনক অৱগত কৰা দেখিবলৈ পোৱা যায়। কিন্তু আমাৰ চাহ শ্ৰমিক ভাই ভনীসকলৰ ক্ষেত্ৰত তেওঁলোকৰ যি ব্যস্ততাপূৰ্ণ জীৱন, এইটো ক্ষেত্ৰত গাৰ্জেন মিটিং কল কৰিলেও তেওঁলোকে হয়তো
1: আহিব নোৱাৰে
0: কাৰণ পেটৰ টাৰণাত তেওঁলোকে কাম কৰিবই লাগিব আৰু সীমিত উপাৰ্জনেৰে তেওঁলোকে যদি এটা দিন খটিও কৰে তেওঁলোকৰ হাজিৰা কটা যাব।
1: হয়, আৰু একাংশ ল'ৰা ছোৱালীয়ে আমাৰ এইটো মোক লাগিবই, বেলেগক যেতিয়া লোৱা দেখে তেওঁলোককো সেইটো লাগে বুলি তেওঁলোকে জেদ ধৰে, ক্ৰমান্বয়ে তেওঁ সেই জেদটো মনত পুহোঁতে পুহোঁতে কি হয়, এটা
0: বিদ্ৰোহী মনোভাৱ
1: তেওঁলোকৰ মনত গঢ় লৈ উঠে আৰু ফলত তেওঁলোকে বেলেগ এটা পথেৰে যাবলৈ তেওঁলোক বাধ্য হয়।
0: হয়, আজিকালি সাধাৰণ ভাষাত যদি কওঁ বা আমি দেখিবলৈ পাওঁ যে 5টা লেটাৰ পাই পাছ কৰিছোঁ, মোক তোমালোকে ফোন দিবই লাগিব, আৰু যদি ফোনটো দিয়া নহয় বা বাইকখন দিয়া নহয় তেওঁলোকে,
1: হয়, আপুনি বৰ সুন্দৰকৈ কথাখিনি ক'লে যে কিছুমান অসামাজিক কামত তেওঁলোকে লিপ্ত হ'বলগীয়া হয়, এতিয়া ধপাত জাতীয় বা ধূমপান জাতীয় বস্তুৰ লগতে একাংশ তেওঁলোক জড়িত হৈ যায়, সেই বস্তুবিলাকৰ লগত এনেকৈ তেওঁলোকে ওতঃপ্ৰোতভাৱে নিজকে মিলাই চলিবলৈ লয় যে সেয়া নহ'লে তেওঁলোক থাকিব নোৱাৰা হয় আৰু যাৰ ফলত তেওঁলোকে অপৰাধ সংঘটিত কৰিবলৈকো ভয় নকৰা হয়। এইটো এটা বৰ দুখজনক কথা নহয় জানো? এই ব্যৱস্থাটোৰ কাৰণে আমি মাক দেউতাসমূহে বা আমাৰ পৰিয়ালবৰ্গই বা ওচৰ চুবুৰীয়াই আমি সকলোৱে তেওঁলোকক নিৰীক্ষণ কৰিব লাগিব, পৰ্যবেক্ষণ কৰিব লাগিব যাতে মোৰ ল'ৰাটোৱে কি কৰি আছে বা মোৰ ছোৱালীজনীয়ে বা আপোনাৰ ছোৱালীজনীয়ে বা ল'ৰাটোৱে কি কৰি আছে।
0: আমুকৰ ল'ৰাই সেই কাৰ্যখিনি কৰিছে, মোৰ ল'ৰাইটো নাই কৰা, কিন্তু কালিলে মোৰ ল'ৰাই যে নকৰিব তাৰতো কোনো গেৰাণ্টি মই দিব নোৱাৰোঁ, কাৰণ উঠি অহা সময়ছোৱাত প্ৰতিদিনাখনেই ছ'চিয়েল মিডিয়াৰ জৰিয়তে তেওঁলোকে ভাল দিশ বেয়া দিশ প্ৰতিটো দিশতে তেওঁলোকে নিজকে ইনভল্ভ কৰি ৰখাৰ লগতে আমাৰ চাহ শ্ৰমিক সমাজখনত অবাধে মত প্ৰচলন দেখিবলৈ পোৱা যায়। তেনেস্থলত আমাৰ উঠি অহা যুৱ প্ৰজন্মই তেওঁলোকে প্ৰথমতে টেষ্ট কৰাৰ মনোভাৱেৰে খাই চায়, পাছত তেওঁলোকে সেই টেষ্টৰ আধাৰতে তেওঁলোকৰ অভ্যাসত পৰিণত হয় আৰু অভ্যাসত যেতিয়া পৰিণত হয় তেওঁলোকে সদায় খাবৰ বাবে পইচা নাপায়, তেতিয়াই তেওঁলোকে চুৰ কৰিবলৈ আৰম্ভ কৰে। তাৰ পাছত এনেধৰণৰ কাৰ্য সংঘটিত কৰি তেওঁলোকে সেই মদ ভাং খোৱা বা ড্ৰাগছ লোৱা বা নিচাজাতীয় সামগ্ৰী কিনাৰ বাবে পইচা একগোট কৰিবলৈ তেওঁলোকে চেষ্টা কৰে।
1: হয়, আপুনি ঠিকেই কৈছে, একাংশ অপৰাধ এইদৰেও সংঘটিত হ'ব পাৰে। এইদৰে ধৰক এটা অপৰাধৰ পিছত অন্য এটা অপৰাধ কৰিবলৈ তেওঁলোকে কোনো ভয় নকৰে।
0: হয়,
1: আৰু ইয়াৰ লগতে এইবোৰৰ উপৰিও আমি ল'ৰা ছোৱালীক ধৰক অপৰাধ প্ৰৱণতা বুলি কওঁতে আমি স্কুলৰ শিক্ষাৰ পৰা আমি যৌন শিক্ষাৰো শিক্ষিত কৰিব লাগে, নহয়নে? সেইটো এটা ডাঙৰ বিষয় আমাৰ সমাজৰ বাবে বিশেষকৈ।
0: আজিৰ তাৰিখত মই ভাবোঁ উঠি অহা প্ৰতিজন কিশোৰ কিশোৰীক

0: গুড টাচ কি, বেড টাচ কি, বা এজন ব্যক্তিয়ে, ঘৰৰ ব্যক্তিয়ে কেনেকৈ এজনী কণমানিক বা এটা কণমানি শিশুক মৰম কৰিব পাৰে আৰু বাহিৰৰ মানুহজনে কেনেকৈ চুব পাৰে বা কেনেকৈ চুব নোৱাৰে, সেইখিনি আমি গুড টাচ আৰু বেড টাচৰ সম্পৰ্কে তেওঁলোকক স্পষ্ট ভাষাত বুজাই দিব লাগে, যাতে বাহিৰা মানুহজনে তেওঁলোকক চোৱাৰ লগে লগে তেওঁলোকে মাক দেউতাকক আহি অৱগত কৰে যে এই আংকলজনে বা এই খুৰাজনে মোক এনেকৈ চুইছিলে, আৰু তেওঁলোকে অপোজ কৰিব লাগে। কোনোবাই যদি তেওঁলোকক বেড টাচ কৰিছে, বেড টাচ কৰাৰ লগে লগে তেওঁলোকে মাত্ৰ চিঞৰ মাৰি নো শব্দটো ক'ব লাগে। নো বুলি কোৱাৰ লগে লগে কাষত বহি থকা প্ৰতিজন মানুহৰ যেতিয়া নজৰ সেই মানুহজনৰ ওপৰত পৰিব, তেতিয়াই গম পাব যে কিবা এটা হ'ব নলগীয়া ঘটনা ঘটিছে, তেতিয়া সকলো সজাগ সচেতন হ'ব।
1: এতিয়া ধৰি লওক যৌন শিক্ষাৰ অভাৱতেই হওক, আমাৰ বহুখিনি অপৰাধমূলক ঘটনা সংঘটিত হোৱা আমি দেখিবলৈ পাওঁ, নহয়নে? আৰু আমাৰ সমাজখনত বিশেষভাৱে যাতে সেই শিক্ষাখিনি আমি লাজ বা সংকোচ নকৰি আমি তেওঁলোকক, আমাৰ ল'ৰা ছোৱালীখিনিক শিক্ষিত কৰি তুলিব পাৰোঁ, যাতে ভৱিষ্যত জীৱনটো ল'ৰা ছোৱালীৰ উজ্জ্বল হয়।
0: হয়, এতিয়া কিছুমান ক্ষেত্ৰত আমি এনেকুৱাও দেখিবলৈ পাওঁ যে কেতিয়াবা আনৰ পৰচনাটো পৰে, তেওঁলোকৰ কেতিয়াবা এনেকুৱাও দেখিবলৈ পোৱা যায় যে আৰ্থিকভাৱে স্বচ্ছল অৱস্থাৰ এজন কিশোৰেও অপৰাধ প্ৰৱণতা নিজৰ আনন্দ বা অকণমান ক্ষণিক আনন্দৰ বাবে তেওঁলোকে সেইখন জগতত ভৰি দিছে। এইটো নহয় যে তেওঁলোকে অভাৱত পৰি ভৰি দিছে,
1: হয়
0: স্বভাৱগত নিচাৰ বাবে তেওঁলোকে নিচাজাতীয় দ্ৰব্য গ্ৰহণ কৰে, মাৰপিট কৰে বা ছোৱালীৰ লগত বেয়া কাৰ্য সংঘটিত কৰা তেওঁলোকৰ একো একোটা নিচাত পৰিণত হয়। এই অপৰাধৰ ক্ষেত্ৰত কোনো বিভাজন আমি কৰিব নোৱাৰোঁ।
1: হয়, আপুনি ঠিকেই কৈছে, একাংশ অপৰাধ এইদৰেও সংঘটিত হ'ব পাৰে আৰু বিভিন্ন লক্ষণ দেখা যেতিয়া পাওঁ তেওঁলোকে এনেকে কৰি আছে ন, আমাৰ পিতৃ মাতৃসকল সজাগ আৰু সচেতন হ'ব লাগিব।
0: হয়,
1: এই ক্ষেত্ৰত
0: মাক দেউতাকৰ দায়িত্ব প্ৰতিদিনাখনে বাঢ়ি যায়, কৈশোৰ অৱস্থাত তেওঁলোকৰ দায়িত্ব আৰু বেছি বাঢ়ি যায়,
1: আৰু অধিক হয়।
0: হয়, কাৰণ তেওঁলোকে কোন মুহূৰ্তত কি ঘটনা ঘটাব তাৰ কোনো অনুমান তেওঁলোকে কৰিব নোৱাৰে, কাৰণ তেওঁলোকে নিজৰ বিচাৰ বিবেচনাৰে ভুল শুদ্ধ তেতিয়ালৈকে তেওঁলোকে বিচাৰ কৰিব পৰা অৱস্থাত নাথাকে, আৰু কেতিয়াবা এনেকুৱা গুৰুত্বপূৰ্ণ ঘটনা তেওঁলোকে ঘটাই দিয়ে য'ত তেওঁলোকে উভতি অহাৰ ৰাস্তাও আৰু নাথাকে।
1: হয় হয়, আপুনি বৰ সুন্দৰকৈ কথাখিনি ক'লে।
0: হয়, শিশু বা কিশোৰসকলে আমাৰ ভৱিষ্যতৰ একো একোজন সুনাগৰিক বা দেশৰ ভৱিষ্যত, গতিকে তেওঁলোকক আমি এক সুস্বাস্থ্যকৰ পৰিৱেশ পৰিস্থিতি দি তেওঁলোকক একো একোজন সুনাগৰিক কৰি গঢ়ি তুলিলেহে আমাৰ সমাজখনত এটা সুস্থিৰ পৰিৱেশ আৰু পৰিস্থিতিৰ সূচনা হ'ব। গতিকে অকল মাতৃ পিতৃয়ে হওক বা পৰিয়ালবৰ্গই হওক বা গাঁওখনৰ প্ৰতিজন ব্যক্তি বা NGO, এই সকলোখিনি সজাগ সচেতন হ'ব লাগিব যে এজন কিশোৰে কৈশোৰ কালছোৱাত ভৰি দিয়াৰ লগে লগে তেওঁলোকে যাতে কোনো অপৰাধ প্ৰৱণতাৰ স্বীকাৰ হ'ব নোৱাৰে।
1: হয় হয়, বিভিন্ন মানসিক চাপৰ বাবেও কেতিয়াবা মানসিকভাৱে ভাৰসাম্য হেৰুৱাই আমাৰ কিশোৰ কিশোৰীসকলে কিছুমান অপৰাধ কৰা দেখা যায়, বিশেষকৈ নিজৰে ক্ষতি সাধন কৰে, এইটোৰ প্ৰতি আমি বিশেষভাৱে লক্ষ্য ৰাখিব লাগিব, নহয় জানো?
0: হয় হয়, আচলতে এটা সুস্থ সবল পৰিৱেশত কিশোৰ কিশোৰীক ৰখাৰ লগতে যদি তেওঁলোকৰ কিছু অস্বাভাৱিক কাৰ্যকলাপ মাক দেউতাকে দেখা পায় তেতিয়া তেওঁলোকে চাইকলজিষ্টৰ পৰামৰ্শ ল'ব পাৰে।
1: হয় হয়, এজন মনোৰোগ বিশেষজ্ঞৰ ওচৰলৈ নি যদি চিকিৎসা ব্যৱস্থা কৰে তেওঁ নিশ্চয় সুস্থ হৈ উঠিব।
0: হয় হয়,
1: কেনে আচৰণ কৰিছে ল'ৰাজনে বা তাৰ ফলত কেনেকুৱা ধৰণৰ অপৰাধ সংঘটিত কৰিবলৈ তেওঁ গৈ আছে, এইবিলাক যদি আমি গম পাওঁ, তেওঁক যদি আমি সুন্দৰভাৱে বুজাই দিলেও তেওঁ সেইখিনি পুনৰ কৰে, তেতিয়া আমি এজন মনোৰোগ বিশেষজ্ঞৰ ওচৰলৈ তেওঁক লৈ যোৱাটো নিতান্তই প্ৰয়োজন, নহয় জানো?
0: হয়, মাক দেউতাকৰ লগতে তেওঁলোকৰ বন্ধুবৰ্গই যাতে এইখিনি বুজাই ক'ব পাৰে। কিছু ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে মাক দেউতাকে বুজালে তেওঁলোকে বুজিবলৈ চেষ্টা নকৰে, কিন্তু এজন ভাল বন্ধুৱে যেতিয়া তেওঁলোকক বুজায় তেতিয়া তেওঁ ভাল দিশ বেয়া দিশ দুয়োটা চালি জাৰি চায়, তেওঁলোকে সেই বেয়া দিশটোৰ পৰা নিজকে আঁতৰাই আনিবলৈ সক্ষম হয়।
1: হয় হয়, আপুনি বৰ সুন্দৰকৈ ক'লে অপৰাধ প্ৰৱণতাৰ বিষয়ে। অপৰাধসমূহ আমাৰ একাংশ কিশোৰ কিশোৰীসকলে কৰে, ইয়াৰ বাবে বিভিন্ন আইন আছে, নহয় জানো?
0: হয়,
1: এই আইন সম্পৰ্কে কিদৰে আমি ৰাইজক সজাগ কৰিব পাৰিম?
0: কিশোৰ কিশোৰীসকলৰ যত্ন আৰু পৰ্যবেক্ষণৰ ওপৰত গুৰুত্ব ৰাখি জুবিনাল জাষ্টিচ এক কিশোৰ ন্যায় আইন 2015, য'ত এজন কিশোৰক যত্ন আৰু নিৰাপত্তাৰ প্ৰয়োজন হয় আৰু তেওঁলোকে যাতে নিজৰ জীৱনটো এক সঠিক দিশত গতি কৰাব পাৰে তাৰ বাবে এই আইনখন প্ৰণয়ন কৰা হয়, আৰু যদিহে তেওঁলোকে কিবা অপৰাধ কৰে এই আইনখনৰ যোগেদি তেওঁলোকক শাস্তি প্ৰদান কৰা হয়।
1: এতিয়া ধৰক কেনেধৰণৰ অপৰাধসমূহত কেনেধৰণৰ শাস্তি সন্নিৱিষ্ট কৰা আছে এই আইনখনৰ জৰিয়তে, আমাৰ শ্ৰোতাসকলক কিছু কথা কওকচোন।
0: হয়, দুই প্রকাৰৰ অপৰাধ দেখিবলৈ

0: পোৱা যায়। প্ৰথম হৈছে সাধাৰণ অপৰাধ, যি অপৰাধত তেওঁলোকে অতি কমেও 3 বছৰ পৰ্যন্ত কাৰাদণ্ড লাভ কৰিব। আৰু কিছুমান গুৰুতৰ অপৰাধ আছে, যি গুৰুতৰ অপৰাধত তেওঁলোকে 7 বছৰ পৰ্যন্ত কাৰাদণ্ড লাভ কৰিব। এজন শিশুক বেলেগ দোষী বা অপৰাধীৰ সমানে হেণ্ডকাপ লগাই কোৰ্টলৈ নিয়া নাযায়। বা তেওঁলোকৰ কিছু ক্ষেত্ৰত নিউজ মিডিয়াত যদি প্ৰচাৰিত হয়, তেওঁলোকৰ চেহেৰা বা তেওঁলোকৰ মুখখন দেখুৱাৰ অনুমতি প্ৰদান নকৰে, কাৰণ তেওঁলোকৰ ভৱিষ্যতটো আগলৈ পৰি আছে। গতিকে সমাজত সংঘটিত হোৱা সেই অপৰাধৰ যদি গুৰুতৰ হয়, তেতিয়া তেওঁলোকক 7 বছৰ পৰ্যন্ত কাৰাদণ্ডৰ বিহাৰ ব্যৱস্থা কৰা হৈছে।
1: হয়, এতিয়া ভাল কথা এটা ক'লে, যাতে শিশুসকলৰ ভৱিষ্যতটো ধ্বংস নহওক। হয়নে?
0: বহু ক্ষেত্ৰত এনেকুৱাও দেখিবলৈ পোৱা যায় যে কেতিয়াবা জ্ঞাতভাৱে তেওঁলোকে অপৰাধ সংঘটিত কৰে আৰু কেতিয়াবা তেওঁলোকে অজ্ঞাতে কৰে,
1: পিছতহে তেওঁলোকে গম পায় যে এইটো অপৰাধ
0: হয়। আকৌ সামাজিক জীৱনত তেওঁলোকে নিজৰ জীৱনটো ভালকৈ গঢ়ি তোলাৰ অধিকাৰ আছে, গতিকে সেইবাবে তেওঁলোকক আমাৰ যেনেকৈ প্ৰাপ্তবয়স্ক লোকসকলক কাৰাগাৰলৈ অনা হয়, তেওঁলোকক কাৰাগাৰলৈ অনা নহয়। কিশোৰ কিশোৰীসকলক তেওঁলোকৰ ৰখাৰ ব্যৱস্থা বেলেগ আছে, তেওঁলোকক কাউন্সিলিং কৰাৰ ব্যৱস্থা বেলেগ আছে আৰু তেওঁলোকৰ বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে বেলেগ। বৰ্ড বা এখন কমিটি গঠন কৰি দিয়া হয়। এই বৰ্ডখনত 2 ছ'চিয়েল ৱৰ্কাৰ থাকিব লাগিব, 1 মহিলা সদস্য থাকিব লাগিব। আৰু বহু ক্ষেত্ৰত দেখিবলৈ পোৱা যায় মেট্ৰ'পলিটিয়ান মেজিষ্ট্ৰেটে আৰু জুডিচিয়েল মেজিষ্ট্ৰেটে তেওঁলোকৰ বিচাৰসমূহ প্ৰতিটো দিশ চালি জাৰি চাই তেওঁলোকক ন্যায় প্ৰদান কৰিব।
1: হয়,
0: এই বৰ্ডখনে কিশোৰজনৰ ঘৰৰ অৱস্থা বা পৰিয়ালৰ মানসিকতা বা আৰ্থিক অৱস্থা, তেওঁলোকৰ সামাজিক অৱস্থাৰ পৰা আদি কৰি কিশোৰে সময় অতিবাহিত কৰা পৰিৱেশটোৰ প্ৰতিটো দিশ চালি জাৰি চাই এখন প্ৰতিবেদন দাখিল কৰিব আৰু সেই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰিয়ে তেওঁলোকক ন্যায় প্ৰদান কৰা হয়। আৰু তেওঁলোকক অপৰাধ সংঘটিত কৰাৰ আৰু ধৰা পৰাৰ মাজৰ সময়ছোৱাত তেওঁলোকক ৰখা হয় বিশেষকৈ অবজাৰ্ভেশ্যন হোমত, স্পেচিয়েল হোমত, চিলড্ৰেন হোমত, অপেন শ্বেল্টাৰ, ফষ্টাৰ কেয়াৰ, স্পনচৰশ্বিপ, এই আটাইবিলাকত তেওঁলোকক ৰখা হয় যাতে তেওঁলোকৰ কাউন্সিলিং ভালকৈ কৰিব পৰা যায় আৰু তেওঁলোকক বুজাই বঢ়াই যাতে ভৱিষ্যতলৈ এনেকুৱা কাৰ্য পুনৰাই তেওঁলোকে নকৰে, তাৰ বাবে তেওঁলোকক দিহা পৰামৰ্শ দিয়া হয় আৰু জীৱনটোত কৰিবলগীয়া ভাল কামখিনিৰ ভাল দিশটো তেওঁলোকক অৱগত কৰা হয় যাতে তেওঁলোকে একো একোজন সুনাগৰিক হ'বলৈ চেষ্টা কৰে, পঢ়া শুনা ভালদৰে কৰে আৰু নিজৰ জীৱনটোক আগুৱাই লৈ যায়।
1: হয় হয়, আপুনি বৰ সুন্দৰকৈ কথাখিনি ক'লে।
0: এজন প্ৰাপ্তবয়স্ক দোষীৰ লগত যদি তেওঁ কিশোৰসকল দোষীও সাব্যস্ত হয়, তেওঁলোকৰ কেছটো সমানে একেলগে একেখন কৰ্টত চলোৱা নহয়, কাৰণ কিশোৰজন কৈশোৰত যেতিয়া ভৰি দিয়ে কিশোৰজনৰ বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে বেলেগে হ'ব আৰু তেওঁৰ লগত থকা প্ৰাপ্তবয়স্ক ব্যক্তিজনৰ কেছটো বেলেগে চোৱা দেখিবলৈ পোৱা যায়।
1: হয়, দুইজনৰ বেলেগ বেলেগকৈ
0: হয়। বিশেষকৈ শিশুসকলৰ প্ৰতিটো দিশ তেওঁলোকে যেতিয়া বৰ্ডে দাখিল কৰে প্ৰতিবেদন, তেতিয়া ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটে তেওঁলোকৰ ৰায় প্ৰদান কৰা দেখিবলৈ পোৱা যায় তেওঁলোকৰ বিচাৰৰ ক্ষেত্ৰত,
1: বিশেষকৈ আমাৰ কিশোৰসকলৰ।
0: হয়, কিছুমান এনে কিশোৰো আমি দেখিবলৈ পাওঁ য'ত তেওঁলোকৰ গাৰ্জেনশ্বিপ নাথাকে বা গাৰ্জেন নাথাকে, তেনে ক্ষেত্ৰত তেওঁলোকক তুলি লোৱা বা তেওঁলোকক এডপ্ট কৰাৰ লিগেল প্ৰচেছ আছে। লিগেল প্ৰচেছ মতে হাজবেণ্ড ৱাইফে লিগেল প্ৰচেছৰ জৰিয়তে সেই অনাথ শিশুটোক এডপ্ট কৰি ল'ব পাৰিব বা নিজৰ পুত্ৰ হিচাপে বা নিজৰ জীয়ৰী হিচাপে তুলি ল'ব পাৰিব। কিন্তু ডিভৰ্চৰ পাছত এজন ব্যক্তিয়ে এগৰাকী কন্যা সন্তান তুলি ল'ব নোৱাৰে, কাৰণ
1: আইনমতে সেইটো হ'ব নোৱাৰে।
0: হয়, আইনমতে তেওঁক সেইটো পাৰ্মিশ্যন দিয়া নহয় যাতে কিশোৰীগৰাকীয়ে পিছলৈ গৈ সমস্যাৰ সন্মুখীন হ'ব লগাত নপৰে।
1: হয়, আপুনি বৰ সুন্দৰকৈ সেই কথাখিনি ক'লে। আৰু ধৰক কেনেধৰণৰ ইয়াৰ সা সুবিধা আছে, ধৰি লওক কেনেধৰণৰ শাস্তি পায় কিশোৰসকলে এই আইনৰ জৰিয়তে?
0: এই আইনখনৰ জৰিয়তে যদি সাধাৰণ অপৰাধ কৰে তেওঁলোকক 3 বছৰৰ বাবে শাস্তি বিধান কৰা হয় আৰু তেওঁলোকক ৰিহেবিলিটেশ্যনৰ বাবে মনোৰোগ বিশেষজ্ঞ, NGO আৰু সময়ে সময়ে তেওঁলোকৰ মাক দেউতাকৰ সৈতেও কনচাল্ট কৰা হয় আৰু তেওঁলোকক আগলৈ যাতে এনে কাৰ্য কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক পাঠদানৰ ব্যৱস্থা কৰা হয় আৰু ভৱিষ্যতে ভাল হোৱাৰ বাবে তেওঁলোকক এনকাৰেজ কৰা হয়।
1: হয়,
0: আৰু যদিহে গুৰুতৰ অপৰাধ কৰে তেওঁলোকে, তেতিয়া তেওঁলোকক 7 বছৰলৈ কাৰাবাসৰ ব্যৱস্থা কৰা হৈছে আৰু কিছু ক্ষেত্ৰত এণ্টিচিপিটৰী বেলৰ প্ৰবিধানো দেখিবলৈ পোৱা যায়। ছেকশ্যন 482ত ইয়াৰ কথা উল্লেখ কৰা হৈছে।
1: হয়, কিশোৰ কিশোৰী অপৰাধ প্ৰতিৰোধী আইন সম্পৰ্কে আপুনি বহুখিনি কথাই ক'লে আৰু এই আইনে যিমানখিনি ব্যৱস্থা

0: কথা আমাৰ কাৰণে দিয়ক বা নিদিয়ক, কিন্তু আমি নিজেই সজাগ আৰু সচেতন হোৱা উচিত নহয় জানো?
1: হয়, আমাৰ প্ৰাপ্তবয়স্কসকলৰ বাবেই হওক বা কিশোৰ কিশোৰীসকলৰ বাবেই হওক, আইন আইনৰ ঠাইত, কিন্তু আমি প্ৰতিখন ঘৰে প্ৰতিটো পৰিয়ালে আত্মকেন্দ্ৰিক হ'ব নালাগিব। উঠি অহা নতুন প্ৰজন্মই কোন দিশে গতি কৰিছে সেইটো চকু দিয়াটো প্ৰতিজন অভিভাৱকৰ দায়িত্বৰ লগতে ওচৰ চুবুৰীয়াৰো দায়িত্ব বা সমাজখনৰো দায়িত্ব।
0: আপুনি বৰ সুন্দৰকৈ ক'লে। আজি আমাৰ সময় প্ৰায় শেষ হৈ আহিছে বাইদেউ, আৰু কৈশোৰৰ অপৰাধ প্ৰৱণতা, সমাজৰ সজাগতা, ইয়াৰ আইনী ব্যৱস্থা সম্পৰ্কে আজি আপুনি আহি ইমানখিনি কথা কোৱাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ থাকিল। আমাৰ শ্ৰোতাসকলেও নিশ্চয় উপকৃত হ'ব। আপোনাক পুনৰ লগ পোৱাৰ আশাৰে আজি আপোনাৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।
1: হয়, নমস্কাৰ।
0: শ্ৰোতাসকলে ইমান পৰে কৈশোৰৰ অপৰাধ প্ৰৱণতা, সমাজৰ সজাগতা আৰু আইনী ব্যৱস্থা এই সম্পৰ্কে অধিবক্তা দেৱাংগনা তাঁতীৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে, সাক্ষাৎ গ্ৰহণ কৰিলে নিপা গোৱালাই। শ্ৰোতাসকল, আজিলৈ আমাৰ সময় হ'লহি। পুনৰ প্ৰীতি আৰু শুভেচ্ছাৰে চাহগছৰ মাজে মাজে অনুষ্ঠানত একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ। নমস্কাৰ।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

প্ৰথমে শুনক আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচী সম্পৰ্কে। আজি নিশা 9:30 বজাত ফোন ইন সমিধান। অনুষ্ঠানটিৰ আগ ধৰিব ইন্দ্ৰজিৎ দাসে। বিয়লি 5:55 বজাত বৃন্দগান। সন্ধিয়া 6:10 বজাৰ কৃষিজগত অনুষ্ঠানত বিজ্ঞানসন্মত কচাইখানাৰ আৱশ্যকতাৰ বিষয়ে এটি আলোচনা। আলোচনাটিত ভাগ ল'ব ডাক্তৰ নগেন্দ্ৰনাথ বৰ্মন, ডাক্তৰ অজন্তা শৰ্মা আৰু ডাক্তৰ কৈলাশ চন্দ্ৰ চমুৱাই। আঁত ধৰিব কৃতাঞ্জলি বৰ্মনে। প্ৰযোজনা উৎপল বৰাৰ। 6:40 বজাত মীনা চৌধুৰী কণ্ঠৰ বৰগীত।

সন্ধিয়া সাত বজাত ডক্টৰ লীনা ডেকাৰ কথিকা, উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ, 7:20 অৰ্জুন চন্দ্ৰ পাঠক আৰু সংগীপিন্দৰ কণ্ঠৰ নাম, 7:35 পূবালীৰ সুৰ অনুষ্ঠানত খনীন্দ্ৰ ৰাভা আৰু সংগীপিন্দৰ কণ্ঠৰ ৰাভা গীত, 7:45 সংবাদ চলন্তিকা, নিশা 8:02 এই মাহৰ গীতৰ শিল্পী মিতালী চৌধুৰী, প্ৰযোজনা জ্যোতিপ্ৰকাশ দাসৰ, 8:10 গজলৰ অনুষ্ঠান, 8:30 আধুনিক গীতৰ অনুষ্ঠান, 9:00 চিত্ৰগীত, 10:00 খোষক খোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু। এতিয়া শুনক কাইলৈ আমাৰ কেন্দ্ৰৰ মহাবাহুযোগে প্ৰচাৰিত হ'বলগীয়া কিছু অনুষ্ঠানৰ বিষয়ে। কাইলৈ নিশা 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত পেলুজনিত ৰোগ প্ৰতিৰোধ আৰু নিৰাময়, এই বিষয়ে ডাক্তৰ মৌচুমী কৃষ্ণাতেওৰ সৈতে এটি সাক্ষাৎকাৰ, গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ। 9:30 এখনি নাটক পৰিণয় প্ৰস্তুতি, নাট্যকাৰ যামিনী কুমাৰ গোস্বামী, প্ৰযোজনা নয়ন প্ৰসাদৰ। সন্ধিয়া 6:40 ক্ৰীড়া বাৰ্তা, 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত নৱম শ্ৰেণীৰ ইংৰাজী পাঠ দ্য ৰোড নোট টেকেন পাঠ যুগতাই আগবঢ়াব অৰুণিমা দেৱীয়ে। 8:30 সুগম সংগীতৰ অনুষ্ঠান, গীতিমালিকা, শিল্পী বীৰেন্দ্ৰনাথ দত্ত, বিউটি শৰ্মা বৰুৱা, অপূৰ্ব কুমাৰ দাস, অঞ্জু দেৱী আৰু জিতেন ডেকা। পুৱা 6:55 জ্ঞান

বিজ্ঞান যুগতাই আগবঢ়াব প্ৰবাল কুমাৰ শৰ্মাই। পুৱা আৰু সন্ধিয়া 7 বজাত নিয়োগ বাতৰি আগবঢ়াব উৎপল বৰাই। 7:15 আজি পুৱা আগবঢ়াব সমুজ্জ্বল দত্তই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 মোৰ সংগীত যাত্ৰা অনুষ্ঠানত স্নেহলতা দাসৰ সৈতে সাক্ষাৎকাৰৰ 4th খণ্ড, সাক্ষাৎগ্ৰহণ অশোক ভট্টাচাৰ্যৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: ৰজনী হাজৰিকা ৰচিত বৃন্দগান শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছত আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। ছয় বজা আঞ্চলিক বাতৰিৰ সৈতে মই ইভা মহন্ত। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল: ডঃ হিমন্ত বিশ্ব শৰ্মাক বিজেপি তথা এন ডি এৰ বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা, পৰহিলৈ নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ। ৰাজ্যত অপৰাধী কাৰ্যকলাপ 28% হ্ৰাস পাইছে বুলি ৰাষ্ট্ৰীয় অপৰাধ নথিকৰ সংস্থাৰ তথ্যত প্ৰকাশ। পি টি আইৰ জ্যেষ্ঠ সাংবাদিক দুৰ্বা খুচলে চলিত বৰ্ষৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটা। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতা, চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে এখন খেলত লক্ষ্ণৌ ছুপাৰ জেণ্টছৰ 204 ৰানৰ লক্ষ্য নিৰ্ধাৰণ। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাক বিজেপি তথা এন ডি এৰ বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা কৰা হৈছে। গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিত থকা ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত আজি বিজেপি আৰু সামগ্ৰিকভাৱে এন ডি এৰ বিধায়িনী দলৰ বৈঠক পৃথকে পৃথকে অনুষ্ঠিত হয়। বিজেপিৰ বিধায়িনী দলৰ বৈঠকত নৱনিৰ্বাচিত 82 বিধায়কে অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে এন ডি এৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকতে কেন্দ্ৰীয় পৰ্যবেক্ষক তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই ডঃ হিমন্ত বিশ্ব শৰ্মাক বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা কৰে। বৈঠকখনত সহকাৰী পৰ্যবেক্ষক হিচাপে বিজেপিৰ জ্যেষ্ঠ নেতা নয়াব সিং চাইনী উপস্থিত থাকে। বৈঠকত বিজেপিৰ ফালৰ পৰা ৰঞ্জিত কুমাৰ দাস, বিশ্বজিৎ দৈমাৰী, অজন্তা নেওগ, ৰাজদীপ ৰয়, অশোক সিংঘাল, পীযুষ হাজৰিকা, চক্ৰধৰ গগৈ আৰু বিশ্বজিৎ দৈমাৰীয়ে বিধায়িনী দলৰ নেতা হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰস্তাৱ কৰে। লগে লগে দুজন দুজনকৈ বিধায়কে এই প্ৰস্তাৱত সমৰ্থন জনায়। ইয়াৰ পাছতে অসম গণ পৰিষদৰ 10 বিধায়ক আৰু বি পি এফৰ বিধায়কসকলৰ উপস্থিতিত অগপৰ নেতা অতুল বৰা আৰু বি পি এফৰ নেতা ৰিখন দৈমাৰীয়ে এন ডি এৰ নেতা হিচাপে ডঃ শৰ্মাৰ নাম প্ৰস্তাৱ কৰে। বিজেপি তথা এন ডি এৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে ডঃ হিমন্ত বিশ্ব শৰ্মাই নিজৰ বক্তব্যত দলৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃবৰ্গৰ লগতে সহযোগী দল অসম গণ পৰিষদ আৰু বি পি এফক কৃতজ্ঞতা জনায়।
2: এই বিজেপি দলৰ বিজয়ৰ লগত আমাৰ লগত একেলগে ঘাট প্ৰতিঘাত প্ৰতিটো সময়তে আমাৰ লগত থিয় হৈ থকা অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া আৰু গণ পৰিষদৰ সকলো বিধায়ক আৰু কাৰ্যকৰ্তাকো আজিৰ এই মুহূৰ্তত মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। বড়োলেণ্ড পিপুলছ ফ্ৰণ্ট আৰু বড়োলেণ্ড পিপুলছ ফ্ৰণ্টৰ সভাপতি বি টি চিৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াকো তেখেতৰ সমৰ্থনৰ বাবে মই বহুত বহুত ধন্যবাদ জনাইছো। বি পি এফ দলৰ সহযোগিতাৰ বাবেই এইবাৰ বি টি চি অঞ্চলতো ভাৰতীয় জনতা পাৰ্টীয়ে 4খনকৈ আসন পাবলৈ সক্ষম হৈছে আৰু বি টি এফ দলেও নিজেও 10খনকৈ আসন লাভ কৰিবলৈ সক্ষম হৈছে।
1: ডঃ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পাছত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ওচৰত চৰকাৰ গঠনৰ দাবী জনায়। ডঃ শৰ্মাই লোকভৱনত ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰি নৱনিৰ্বাচিত 102 বিধায়কৰ স্বাক্ষৰ সম্বলিত প্ৰস্তাৱ দাখিল কৰে। ডঃ শৰ্মাৰ সৈতে কেন্দ্ৰীয় পৰ্যবেক্ষক জে পি নাড্ডা আৰু নয়াব সিং চাইনী উপস্থিত থাকে। শ্ৰীনাড্ডাই সাংবাদিকৰ আগত কয় যে অসমৰ জনসাধাৰণৰ হিতৰ হকে চৰকাৰে কাম কৰি যাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ ৰাজনীতিত নতুন সংস্কাৰ সাধন হৈছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় পৰ্যবেক্ষকগৰাকীয়ে বৰ্তমান চৰকাৰ সক্ৰিয় আৰু দায়বদ্ধ বুলি প্ৰকাশ কৰে। তেওঁ লগতে ডঃ হিমন্ত বিশ্ব শৰ্মাক অনাগত কাৰ্যকালৰ বাবে শুভেচ্ছা জনায়। ৰাজ্যত নতুন চৰকাৰে পৰহিলৈ শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ প্ৰস্তুতি চলি আছে। শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী আৰু এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকী

0: গৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি ৰাজ্যিক বিজেপিৰ সূত্ৰই প্ৰকাশ কৰিছে। টিভিকেৰ মুৰববী, অভিনেতা, ৰাজনীতিক থিৰুছ যোশেফ বিজয়ে আজি তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পাছতে দায়িত্বভাৰ গ্ৰহণ কৰে। চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত শপতগ্ৰহণ অনুষ্ঠানৰ পাছত জনসাধাৰণক উদ্দেশ্যি দিয়া ভাষণত যোশেফ বিজয়ে তেওঁৰ চৰকাৰৰ ওপৰত আস্থা ৰাখিবলৈ জনসাধাৰণক আহান জনায়। তেওঁ সকলোৰে বাবে স্বচ্ছ আৰু নিকা প্ৰশাসন সুনিশ্চিত কৰিব বুলি আশ্বাস দিয়ে। ৰাজ্যখনৰ নৱনিৰ্বাচিত বিধায়কসকলৰ শপতগ্ৰহণৰ বাবে কাইলৈ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী বিজয়ক অভিনন্দন জনায়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে তামিলনাডুবাসীৰ জীৱনৰ মান উন্নত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সৈতে সহযোগিতাৰে কাম কৰিব। পৰিয়াল আৰু সমাজৰ কল্যাণ কামনাৰে মাতৃসকলে নিৰন্তৰভাৱে আগবঢ়োৱা অনবদ্য অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে আজি বিশ্বজুৰি মাতৃ দিৱস উদযাপন কৰা হৈছে। প্ৰতিবছৰ মেৰ দ্বিতীয়টো দেওবাৰ এই দিৱস উদযাপন কৰা হয়। এই দিৱসৰ জৰিয়তে পৰিয়ালৰ প্ৰতি থকা ভালপোৱা, যত্ন আৰু ত্যাগৰ বাবে মাতৃগৰাকীক সন্মান জনোৱাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰা হয়। এইবাৰৰ মাতৃ দিৱসৰ বিষয় হৈছে বুজা লাঘৱ কৰা। আমেৰিকা যুক্তৰাষ্ট্ৰত বিংশ শতিকাত প্ৰথমবাৰৰ বাবে মাতৃ দিৱস উদযাপনৰ আৰম্ভণি হৈছিল। অসমতো আজি এই দিৱস উপলক্ষে মাতৃসকলক সন্মান জনাই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মাতৃ দিৱস উপলক্ষে দিয়া বাৰ্তাত প্ৰতিগৰাকী মাতৃলৈ শ্ৰদ্ধা জ্ঞাপন কৰে। এগৰাকী মাতৃ কেৱল মমতাময় নহয়, তেওঁ কৰুণাময়ী আৰু শক্তিৰ উৎস বুলিও মুখ্যমন্ত্ৰীয়ে মত প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাতৃ দিৱসৰ আন্তৰিক শুভেচ্ছা জনাই দিয়া বাৰ্তাত মাতৃসকলক জনজীৱনৰ মূল চালিকা শক্তি বুলি অভিহিত কৰে। নিস্বাৰ্থ প্ৰেম, কৰুণা আৰু শক্তি তথা সাহসৰ যুগমীয় প্ৰকাশেই মাতৃ বুলি তেওঁ মন্তব্য কৰে। অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস আজি চৰাইদেউ মৈদাম ক্ষেত্ৰৰ পৰ্যটন ভৱনত অনুষ্ঠিত হয়। অসম ৰাজ্যিক সাংবাদিক সন্থাৰ চৰাইদেউ জিলা সমিতিৰ আতিথ্যত আৰু চৰাইদেউ প্ৰেছ ক্লাবৰ সহযোগত আয়োজিত অনুষ্ঠানত প্ৰেছ ট্ৰাষ্ট অব ইণ্ডিয়াৰ জ্যেষ্ঠ সাংবাদিক দুৰ্বাঘোষক চলিত বৰ্ষৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটা প্ৰদান কৰা হয়। বঁটা গ্ৰহণ কৰি শ্ৰীমতী ঘোষে সাংবাদিকৰ আগত এইদৰে কয়।
1: বঁটাটো লওঁতে মোৰ অনুভৱ, মানে মোৰ আজিৰ দিনটো ইমান মেমৰেবল মোৰ কাৰণে। মই আৰু মানে বঁটাটো সংস্থাই মোক দিছে এইটো কাৰণেতো বেলেগ এটা অনুভূতি আছে, ভাল অনুভূতি, মানে আই এম ভেৰি হেপ্পী। কিন্তু মই যে এইটো গ্ৰহণ কৰিছোঁ চৰাইদেউৰ নিচিনা বিশ্ব ঐতিহ্য থকা এটা ঠাই, এজন মানে আহোম পৰিয়ালৰ পৰা আহি আৰু ৰাষ্ট্ৰীয় এটা সংস্থা, সাংবাদিক সংস্থাক ৰিপ্ৰেজেণ্ট কৰি এইটো মোৰ কাৰণে আজি 10 মে মোৰ কাৰণে এটা আটাইতকৈ মেমৰেবল ডে মোৰ লাইফত এইটো হ'ব।
0: উল্লেখযোগ্য যে 1998 চনৰ পৰা পি টি আই গুৱাহাটী ব্যুৰত সেৱা আগবঢ়াই অহা দুৰ্বাঘোষে ৰাজ্যখনৰ বিভিন্ন সমস্যা বিশ্ববাসীৰ দৃষ্টিগোচৰ কৰাত বিশেষ ভূমিকা পালন কৰি আহিছে। জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে বৰ্তমান নেটৱৰ্ক অব ৱমেন ইন মিডিয়া ভাৰতৰ সমন্বয়ক হিচাপে দায়িত্ব গ্ৰহণ কৰি আছে। আজিৰ অনুষ্ঠানত সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অৰিহণা যোগোৱা চৰাইদেউ জিলাৰ কেইবাগৰাকীও ব্যক্তিক বিশেষ সম্বৰ্ধনা জনোৱা হয়। লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ চাৰিকৰীয়া নৈ পাৰৰ মহকুলি চাপৰিত অনুষ্ঠিত ঐতিহাসিক ফাট বিহুৰ আজি সামৰণি পৰে। পুৱাৰ ভাগত সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ হোৱা কাৰ্যসূচীত দুপৰীয়া ফাট বিহুৰ মুখ্য আকৰ্ষণ মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইয়াৰ পাছত ফাট বিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। ফাট বিহুতলিত কালি শিল্পী ডঃ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় উপাচাৰ্য ডঃ জ্যোতিপ্ৰসাদ শইকীয়াই ভূপেন হাজৰিকাৰ আৰু বাদ্যজন্তী ৰাজা বৰুৱাই জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। অসমত অপৰাধী কাৰ্যকলাপ 28% হ্ৰাস পাইছে বুলি ৰাষ্ট্ৰীয় অপৰাধ নথিকৰণ সংস্থা তথ্যত প্ৰকাশ পাইছে। এই অনুসৰি ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতি 1,00,000 জনসংখ্যাৰ মাজত 418 জন লোকে অপৰাধৰ ঘটনা সংঘটিত কৰে যদিও অসমত এই পৰিসংখ্যা 137 বুলি তথ্যত প্ৰকাশ পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এই বিষয়ে প্ৰকাশ কৰি কয় যে বিগত 4-5 বছৰত ৰাজ্যৰ সামাজিক পৰিৱেশ অনুকূল হৈ উঠাৰ ফলতেই এনে পৰিসংখ্যা দেখিবলৈ পোৱা গৈছে। NCRBৰ তথ্য অনুসৰি 2022 চনত ৰাজ্যত অপৰাধজনিত গোচৰৰ সংখ্যা আছিল 68,937। 2023 চনত এই সংখ্যা 64,959লৈ হ্ৰাস পায়। একেদৰে 2024 চনত ৰুজু হোৱা গোচৰৰ সংখ্যা 49,552লৈ হ্ৰাস পায় বুলি তথ্যত প্ৰকাশ পাইছে। আইপিএল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই এম এছ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত

0: এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েন্টছে চেন্নাই ছুপাৰ কিংছৰ জয়ৰ বাবে 204 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। লক্ষ্ণৌ ছুপাৰ জায়েন্টছে প্ৰথমে বেট ধৰা আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰ 8 উইকেটৰ বিনিময়ত 203 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ জছ ইংলিছে সৰ্বাধিক 85 ৰাণ কৰে। প্ৰত্যুত্তৰত চেন্নাই ছুপাৰ কিংছে আমালৈ বাতৰি অহা ওপৰলৈ 3 অভাৰত 1 উইকেট নেহেৰুৱাকৈ 35 ৰাণ কৰি খেলি আছে। প্ৰতিযোগিতাত আজি ৰায়পুৰত হ'বলগীয়া আন এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ডঃ হিমন্ত বিশ্ব শৰ্মাক বিজেপি তথা এনডিএৰ বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা, পৰহিলৈ নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ। ৰাজ্যত অপৰাধী কাৰ্যকলাপ 28% হ্ৰাস পাইছে বুলি ৰাষ্ট্ৰীয় অপৰাধ নথিকৰ সংস্থাৰ তথ্যত প্ৰকাশ। পিটিআইৰ জ্যেষ্ঠ সাংবাদিক দুৰ্বাসুচলে চলিত বৰ্ষৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটা আৰু IPL ক্ৰিকেট প্ৰতিযোগিতা চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ 204 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব 6:45।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু কৃষি জগত।
2: নমস্কাৰ, আজি আমি আলোচনা কৰিবলৈ লৈছো বিজ্ঞানসন্মত কচাইখানাৰ আৱশ্যকতা সম্পৰ্কে। এই সম্পৰ্কে আলোচনা কৰিবলৈ আমাৰ মাজত উপস্থিত আছে পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ অণুজীৱ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডাক্তৰ নগেন্দ্ৰনাথ বৰ্মন, গুৱাহাটী পৌৰ নিগমৰ পশু চিকিৎসা বিষয়া ডাক্তৰ কৈলাশ চন্দ্ৰ চোমোৱা আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অণুজীৱ বিজ্ঞান বিভাগৰ অধ্যাপিকা ডাক্তৰ অজন্তা শৰ্মা। আপোনালোক তিনিওকে আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছো। নমস্কাৰ। আৰম্ভণিতে মই সুধিব বিচাৰিছো বৰ্মন ডাঙৰীয়াক যে নিৰাপদ মাংস উৎপাদন নিশ্চিত কৰাৰ ক্ষেত্ৰত কচাইখানাৰ নিশ্চয় গুৰুত্ব আছে, এই গুৰুত্ব কেনেধৰণৰ?
3: হয়, আমি উত্তৰ পূৰ্বাঞ্চল আৰু অসমকে ধৰি যদি দেখোঁ 90% মানুহে আমি মাংসহাৰী। মাংসৰ ওপৰত আমি নিৰ্ভৰ কৰিয়ে আমাৰ খাদ্যভাৰ সম্ভাৰ আমি গোটাওঁ আৰু এই মাংস আমাৰ স্বাস্থ্য লগতে ল'ৰা ছোৱালীৰ যিটো শ্ৰীবৃদ্ধি তাৰ লগতে দেখিছোঁ যে এটা জীৱিকাৰো এটা উৎস। কিন্তু এইটোও ঠিক, মাংস যেনেকৈ আমাৰ মানুহৰ কাৰণে আৱশ্যকীয় আমাৰ সুস্বাস্থ্য গঢ়াৰ কাৰণে, এই অণুজীৱবিলাকৰ কাৰণেও মাংস কিন্তু উপযোগী আহাৰ। গতিকে এই মাংস যদি আমি স্বাস্থ্যসন্মতভাৱে প্ৰস্তুত কৰি আমি গ্ৰাহকলৈ এৰি নিদিওঁ তেতিয়াহ'লে ই আমাৰ বেমাৰ কঢ়িয়াই লৈ যাব পাৰে। সেই ক্ষেত্ৰত কচাইখানা হৈছে আমাৰ জনস্বাস্থ্যৰ কাৰণে এটা চেক পইণ্টৰ দৰে, কিয়নো সেই কচাইখানাতে নিৰোগী যিটো ছাগলী গাহৰি মুৰ্গীটো নিৰ্বাচন কৰা হ'ব, তাৰপিছত তাতে যিখিনি প্ৰস্তুত কৰি পেলাই মাংসৰ বনাই পেলাই আকৌ গ্ৰাহকক এটা মাংসৰ টোপোলা দিয়া যাব, এই গোটেইখিনি নিশ্চিত কৰিব কচাইখানাৰ বিজ্ঞানসন্মত পৰিচালনাৰ ওপৰত। গতিকে সেইভাগে কচাইখানা জনস্বাস্থ্যৰ কাৰণে অতি আৱশ্যকীয় এটা ব্যৱস্থা আৰু ই বিজ্ঞানসন্মত হোৱাটো খুবেই আৱশ্যকীয়।
2: হয়, মই এইবাৰ ডাক্তৰ অজন্তা শৰ্মা বাইদেউৰ ওচৰলৈ আহিছোঁ। মানৱ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কচাইখানাৰ যিটো অৱস্থা সেই বিষয়ে মানুহে কিয় চিন্তা কৰা উচিত?
4: হয়, সাধাৰণতে দেখা যায় মাংসখিনি বজাৰৰ পৰা কিনি অনাৰ পাছত মানুহে ৰন্ধাৰ ওপৰত বেছি গুৰুত্ব দিয়ে। ইয়াৰ আগৰ পৰ্যায়টো য'ত কচাইখানাত জীৱ জন্তু বধ কৰা হয় আৰু মাংসখিনি প্ৰস্তুত কৰা হয়, সংৰক্ষণ কৰা হয় গ্ৰাহকৰ বাবে, সেই পৰ্যায়ৰ কথা মানুহে কেতিয়াও ভাবি নাচায় বা গুৰুত্ব নিদিয়ে। এই পৰ্যায়টো অতি গুৰুত্বপূৰ্ণ কাৰণ এই মাংসখিনি প্ৰস্তুতকৰণ প্ৰক্ৰিয়াত মাংসখিনি দূষিত হ'ব পাৰে। আৰু কচাইখানাত যদি কেনেবাকৈ মাংসখিনি দূষিত হয় তেতিয়াহ'লে ৰন্ধাৰ পিছতো এই মাংসখিনি কিন্তু খোৱাৰ বাবে সম্পূৰ্ণ নিৰাপদ নহ'বও পাৰে, অৰ্থাৎ এই মাংসখিনি সম্পূৰ্ণভাৱে জীৱাণুমুক্ত নহ'বও পাৰে। আৰু এই দূষিত মাংসৰ যোগেদি বিভিন্ন জীৱাণু যেনে বেক্টেৰিয়া, ভাইৰাছ বা পৰজীৱীৰ সংক্ৰমণ হয়, বিস্তাৰ হয়, আৰু সেইকাৰণে ৰন্ধাৰ পাছতো হ'ব পাৰে। এনেকুৱা বহুত বেক্টেৰিয়া ভাইৰাছ আছে, ৰন্ধাৰ পিছতো সেইবিলাক বেক্টেৰিয়া বা ভাইৰাছ ধ্বংস নহয়। উদাহৰণস্বৰূপে এটা কথা কওঁ, মাংস কটা চিঙা কৰোঁতে যদি কেনেবাকৈ জীৱ জন্তুৰ অন্ত্ৰ যাক আমি ইণ্টেষ্টাইন

0: বুলি কওঁ, কেনেবাকৈ যদি ফাটি যায় তেতিয়াহ'লে ইণ্টেষ্টাইনত থকা যিখিনি ক্ষতিকাৰক জীৱাণু সেইবিলাক মাংসৰ লগত মিহলি হয়। ইয়াৰ ফলত মাংসখিনি দূষিত হয় আৰু ইয়াক ভক্ষণ কৰাৰ পিছত মানুহৰ খাদ্যত বিষক্ৰিয়া দেখা দিয়ে বা পেটৰ অসুখ হ'ব পাৰে। বিশেষকৈ শিশু আৰু বয়সস্থ লোকসকলৰ যাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম তেওঁলোকৰ গুৰুতৰ অসুখো হ'ব পাৰে। সেয়ে কচাইখানাসমূহৰ অস্বাস্থ্যকৰ পৰিৱেশ আমাৰ জনস্বাস্থ্যৰ ওপৰত এক প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়। সেয়ে এই কচাইখানাসমূহৰ অৱস্থাৰ বিষয়ে চিন্তা কৰাটো মানুহৰ বাবে অতি প্ৰয়োজন।
1: হয়, পৌৰ নিগমৰ পশু চিকিৎসা বিষয়া হিচাপে ডাক্তৰ কৈলাশ চন্দ্ৰ চমুৱা আপোনাক সুধিছোঁ, পৌৰ নিগম কৰ্তৃপক্ষই কচাইখানা পৰিচালনা কৰাত কিবা ভূমিকা পালন কৰে নেকি?
2: নিশ্চিতভাৱে পালন কৰে। আমাৰ গুৱাহাটীত এটা আমাৰ অনুমোদিত কচাইখানা আছে জুৰিপাৰত। একে নিচিনাকৈ অসমৰ যোৰহাট আছে, ডিব্ৰুগড়ত আছে, তেজপুৰত আছে আৰু নগাঁৱত আছে। এই কচাইখানাত আমি আমাৰ যিখিনি জীৱ জন্তু তাতে শ্লটাৰ কৰা হয় বা নিধন কৰা হয় তাতে সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে কৰা হয়। কেনেকুৱা ধৰণৰ কৰা হয় মই কথাখিনি ক'ব বিচাৰিছোঁ। কচাইখানাত যিখিনি জন্তু নিধন কৰা হ'ব, নিধন কৰাৰ আগমুহূৰ্তত প্ৰায় 24 ঘণ্টা সময় ধৰি আমি সেই জন্তুখিনি আমি নিৰীক্ষণ কৰোঁ। জন্তুখিনি নিৰীক্ষণ কৰাৰ পিছত তেওঁলোকৰ আমাৰ যিখিনি যাৱতীয় পৰীক্ষা, যিখিনি এণ্টিমৰ্টম এক্সাম বুলি কয়, ঠিক মানে নিধন কৰাৰ আগৰ পৰীক্ষাটো, সেই পৰীক্ষাটো কৰা হয়। তাৰপিছত পুনৰ এণ্টিমৰ্টমৰ পিছত নেক্সট পষ্টমৰ্টম এক্সামিনেশ্যন, মৰণোত্তৰ পৰীক্ষা কৰা হয়। মৰণোত্তৰ পৰীক্ষাত যদি কিবা বীজাণু ধৰা পৰে তেতিয়াহ'লে আমি সেই যিটো মৰণোত্তৰ মাংসপেশী আছে সেইখিনি আমি কি আঁতৰাই দিয়াৰ ব্যৱস্থা কৰোঁ। এইখিনি কৰা হোৱাৰ পিছত এই গোটেই ব্যৱস্থাখিনি আমি কি কৰোঁ, এটা সুন্দৰ উন্নতমানৰ শ্লটাৰ হাউচ বুলি কওঁ ইংৰাজীত। সেই শ্লটাৰ হাউচত কি ব্যৱস্থা থাকে, তাতে পানী যোগানৰ ব্যৱস্থা থাকে, ফ্ৰিজিঙৰ ব্যৱস্থা থাকে আৰু যিখিনি কচাই তাতে মাংসখিনি কাটে তেওঁলোকৰ যথেষ্ট সুৰক্ষা লৈ তাতে
1: পৰিষ্কাৰ
2: পৰিচ্ছন্ন কাটে। আৰু ইভেন তেওঁলোকে মন কৰিব যে আমাৰ যিখিনি বজাৰত যিখিনি মাংস নিধন হয় সেইখিনি তেওঁলোকে কচাইবিলাকে তেওঁলোকে কোনো ধৰণৰ উপযুক্ত যিখিনি সুৰক্ষাৰ ব্যৱস্থা ল'বলৈ সেইখিনি লোৱা দেখা নাযায়। কিন্তু আমাৰ যিখিনি বিজ্ঞানসন্মত কচাইখানা আছে সেই কচাইখানাত তেওঁলোকে মাস্ক পৰিধান কৰে, গামবুট পৰিধান কৰে বা এপ্ৰন পৰিধান কৰে এই গোটেই। আৰু তেওঁলোকৰ যিখন কচাইখানাৰ যিখিনি আন্ত পৰিৱেশ, সেই আন্ত পৰিৱেশটো যথেষ্ট পৰিষ্কাৰ পৰিচ্ছন্ন হয়, যথেষ্ট হাইজিনটো মেইনটেইন কৰে। গতিকে এই ক্ষেত্ৰত আমাৰ কচাইখানাৰ এইখিনি কৰাৰ উপৰিও কচাইখানাৰ যিখিনি পেলনীয় বৰ্জনীয় পদাৰ্থ থাকে সেই বৰ্জনীয় পদাৰ্থখিনি ইটিপিৰ জৰিয়তে এফ্লুৱেণ্ট ট্ৰিটমেণ্ট প্লেন এটাত আছে, সেই প্লেনৰ জৰিয়তে আমি সেই বস্তুখিনি আমি বৰ্জনীয় পদাৰ্থখিনি নলা বা নৰ্দমাত, পাব্লিক যদি নৰ্দমা থাকে তালৈ আমি এৰি দিওঁ। নহ'লে কি হ'ব পাৰে, আমাৰ সেই পানীখিনিয়ে ওচৰৰ জলাশয়ত বা পুখুৰীত বা বিলত গৈ আমাৰ যিখিনি মাছ বা কাছৰ ক্ষতি কৰিব পাৰে। দ্বিতীয়তে সেই পানীখিনিয়ে আকৌ কি হ'ব পাৰে, আমাৰ দেহলৈ আহিব পাৰে বা আমাৰ খোৱা পানীৰ লগতো তাৰ কিছু পাৰ্শ্বক্ৰিয়া হ'ব পাৰে। এই আটাইবোৰ দিশ আমাৰ কি হয় পৌৰ নিগম কৰ্তৃপক্ষ চোৱা চিতা কৰে।
1: হয়, আপুনি যিখিনি ক'লে যে আপোনালোকৰ নিজাববীয়াকৈ এটা কচাইখানা আছে,
2: এইটো আচলতে নিজাববীয়া ঠিক আমি ক'ব নোৱাৰোঁ। আমাৰ যিখন এটা অথৰিটি আছে এলপ বুলি কয়, এইটো এছাম লাইফ ষ্টক পলিটি কৰ্পৰেশ্যন, এইটো তেওঁলোকে পোনপটীয়াকৈ চোৱা চিতা কৰে। কিন্তু আমি এই গোটেই কথাখিনি আমি তেওঁলোকক আমি মনিটৰিং কৰোঁ, তেওঁলোকে সঠিকভাৱে কামখিনি কৰিছে নে নাই। কাৰণ আমাক চাবৰ কাৰণে আমাৰ এখন আইন এটা আছে, তুমি আমাৰ যিখন এছাম শ্লটাৰ হাউচ এক্ট, আমাৰ যিখন জে এম চি এখন শ্লটাৰ হাউচ এক্ট কৰিছে 2012 চনত হৈছে এই এক্টখন। সেই এক্টখনে আমাক গোটেইবোৰ দিশ, যিবোৰ আইনগত যিবিলাক দিশ আছে, আইনগত দিশবোৰক লক্ষ্য কৰি এই আইনখন বনাইছে আৰু এই আইনৰ জৰিয়তে আমি এই গোটেই কথাখিনি চোৱা চিতা।
1: হয়, সেই যিটো শ্লটাৰ হাউচ বুলি ক'লে বা কচাইখানা আছে আপোনালোকৰ নিৰীক্ষণত, সেইটোৱে যিটো আপুনি জুৰিপাৰত থকা বুলি ক'লে, সেইটোৱে আমাৰ গুৱাহাটীৰ যিটো মাংসৰ চাহিদা কিমান পূৰাব পাৰে বুলি আপুনি ভাবে?
2: আমাৰ যিটো শ্লটাৰ হাউচৰ তাৰ ডেইলি যিটো কেপাচিটি, তাৰ ক্ষমতা প্ৰায় 500-700 আছে। কিন্তু আমাৰ প্ৰব্লেম এটা কিছু আছে, কি হয় আমাৰ গোটেই মানুহবিলাকে আমাৰ জনসাধাৰণৰ মনত এটা যিটো সতেজ মাংসৰ যিটো ধাৰণা, মানুহে ভাবে যে সতেজ মাংস মানে কি, যে ছাগলীটো মানুহজনৰ ফ্ৰণ্টত কাটি দিব লাগিব, তাৰ দেহত টাচ টেচ লাগি থাকিব লাগিব, তাৰপিছত সেই মাংসটো সতেজ বুলি ভাবে। কিন্তু আমাৰ যিটো মাংসৰ যিটো ধাৰণা, এই ধাৰণাটো মানুহৰ মনত বা নাগৰিকৰ মনত এতিয়াও সঠিকভাৱে তেওঁলোকৰ মনত অহাগৈ নাই। তাৰমানে আচলতে সেই যিটো ধাৰণা, এই ধাৰণাটো আচলতে এইটো মাংস পেশী হৈ থাকে, মাংসলৈ ৰূপান্তৰিত নহয়। তাৰমানে এইটো ফ্লেচ বুলি কয় ইংৰাজীত, ফ্লেচৰ পৰা মৃতলৈ পৰিৱৰ্তিত হ'বৰ কাৰণে যিটো সময় লাগে বা যিটো ৰাসায়নিক পৰিৱৰ্তন হয় সেইটোৰ কাৰণে মানুহে ৰৈ নাথাকে। তাৰমানে আচলতে কি হয়, জীৱ জন্তু যেতিয়া এটা নিধন কৰা হয়, নিধন কৰাৰ পিছত তাৰ পৰা যিখিনি তেজখিনি গুচি যোৱাৰ পিছত গোটেই দেহত এক ধৰণৰ বিক্ৰিয়া হয়, মানে গ্লাইক'লাইছিছ বুলি কয় ইংৰাজীত যাক। সেই গ্লাইক'লাইছিছ হোৱাৰ ফলত কি হয়, তাৰ যিখিনি পি এইচ থাকে, দেহৰ যিখিনি পি এইচটো কি অদমিত হয়, তো তললৈ নামি আহে। নামি অহাৰ ফলত কি হয়, তাৰ গোটেই এক ধৰণৰ ৰাসায়নিক পৰিৱৰ্তন এটা হয় বা আপোনাৰ ৰাইগৰ বুলি কয়, এইটো ৰাইগৰ হয়। এই ৰাইগৰখিনি হৈ তাৰ পৰা গোটেই প্ৰক্ৰিয়াখিনি হয় মাংসলৈ ৰূপান্তৰিত

0: প্ৰথমতে প্ৰায় 6-7 ঘণ্টা সময় লাগে তাৰমানে, এইখিনিলৈকে মানুহে ঠিক অপেক্ষা কৰিব ধৈৰ্য নাথাকে তাৰমানে।
1: হয়, আমিতো কচাইখানাৰ পৰা কিনি নি চকুৰ আগত কুকুৰাটো বা ছাগলীটো মাৰোঁ, কিনি নি আমি লগে লগে ৰন্ধা বঢ়া কৰি পেলাওঁ।
0: সেইটো আচলতে আমি ঠিক মাংস খোৱা নহ'লগৈ তাৰমানে, আমাৰ সেইটোতো ফ্ৰেছ খোৱাই হৈ গ'ল তাৰমানে। আমাৰ আচলতে কি হয়, সঠিক ৱেট সঠিকভাৱে যদি আমি মাংসটো শীতলীকৰণ কৰোঁ, প্ৰিজাৰ্ভ কৰোঁ, আমাৰ প্ৰিজাৰ্ভ কৰাৰ যিটো একজেক্ট টেম্পাৰেচাৰ হৈছে 3-5 ডিগ্ৰী উষ্ণতাত আমি প্ৰিজাৰ্ভ কৰি 3-5 দিন আমি ৰাখিব পাৰোঁ। -180 ডিগ্ৰী টেম্পাৰেচাৰত আমি 6 মাহ পৰ্যন্ত মাংস আমি প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰোঁ তাৰমানে। গতিকে এই গোটেই কথাবিলাক আমি বিজ্ঞানসন্মত কথাবিলাকে আমাৰ নাগৰিকৰ মাজলৈ নিব পাৰিলেহে আমি আচলতে এই শ্লটাৰহাউচৰ যাৰ পৰা পৰীক্ষিত শ্লটাৰহাউচত অনুমোদিত মাংস খোৱাৰ প্ৰতি মানুহৰ জনসাধাৰণৰ সজাগ সৃষ্টি কৰিব পাৰিম।
1: হয়, আপুনি ক'লে যে প্ৰিজাৰ্ভ কৰি ৰাখে, প্ৰিজাৰ্ভ কৰোঁতে নিশ্চয় কিবা প্ৰিজাৰ্ভেটিভ
0: ব্যৱহাৰ নকৰে, তেওঁলোকে ডিপফ্ৰিজত ৰাখি দিয়ে। ডিপফ্ৰিজত ৰখাৰ ফলত কি হয়, তাৰ পৰা এই মাংসৰ যিখিনি গাঁথনিত যিখিনি পৰিৱৰ্তন হয় সেই পৰিৱৰ্তনখিনি হয়, তাৰপিছত সেইখিনি এই মাংসখিনিকে আমাৰ যিবিলাক মাংসৰ দোকানী আছে, ট্ৰেড পইণ্ট আছে, সেই ট্ৰেড পইণ্টখিনি লৈ যায় বিক্ৰী কৰিব লাগে। বহুত সংখ্যক কচাই কি কৰে, তেওঁলোকৰ প্ৰায় ধৰক গোটেই দিনত যদি 10টামান প্ৰয়োজন হয়, তেওঁলোকে 5-6টামান তাৰ পৰাই নিয়ে, বাকীখিনি তেওঁলোকে নিজে খেতি কৰে। এইটো ক্ষেত্ৰত আমাৰ GMC কৰ্তৃপক্ষ যথেষ্ট সচেতন হৈছোঁ। আমাৰ এক ধৰণৰ ডিষ্ট্ৰিক্ট টাস্কফৰ্চ এটা কৰা হৈছে, এই ডিষ্ট্ৰিক্ট টাস্কফৰ্চত আমাৰ ফুড ছেফটি অফিচাৰ থাকে, GMC অফিচাৰ থাকে, আমাৰ পেৰেণ্ট ডিপাৰ্টমেণ্ট, এনিমেল হাজবেণ্ডাৰী, ভেটেনাৰী, আমাৰ ডক্টৰ থাকে, আমাৰ চিভিল অথৰিটিৰ মানুহ থাকে, গোটেইবোৰ লগ লাগে, আমি টাইম টু টাইম ইনস্পেকশ্যন কৰি আছোঁ। যিমান দূৰ সম্ভৱ আমি এই ক্ষেত্ৰত আমি মানুহক এটা হোলছাম মিট দিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ।
1: হয়, যিবোৰ আমাৰ সাধাৰণ বজাৰবোৰ থাকে তাত আপোনালোকে মানে মাজে সময়ে নিৰীক্ষণ কৰে?
0: আমি নিৰীক্ষণ কৰোঁ, আমি তাৰ হাইজিনটো মেইনটেইন হৈছে প্ৰপাৰলি তেওঁলোকে ৰাখিছেনে নাই। আমি যেতিয়া এখন মাংসৰ দোকানীক আমি যে টেট লাইচেন্স দিওঁ, আমি এই কথাখিনি মন কৰোঁ, তেওঁলোকে তেওঁলোকৰ ফ্ল'ৰটো ঠিকে পাকা হয়নে নহয়, তেওঁলোকৰ ৰানিং ৱাটাৰ ফেচিলিটি আছেনে নাই, ইলেক্ট্ৰিচিটি আছেনে নাই, তেওঁলোকৰ ডিপ ফ্ৰিজ আছেনে নাই, বা ওচৰত কিবা চিমেণ্টৰ দোকান আছে নেকি, বা ওচৰত কিবা নাপিতৰ দোকান আছে নেকি, এই কথাবিলাক আমি মনিটৰিং কৰোঁ, বা সেই দোকানখন একদম হিউমেন হেবিটেশ্যনৰ ওচৰত নেকি, বা তাৰ পানীখিনি যাবৰ কাৰণে নলাৰ সুবিধা আছেনে নাই, এই আটাইবোৰ কথা আমি অনুধাৱন কৰাৰ পিছতহে আমি তেওঁলোকক লাইচেন্সটো দি দিওঁ।
1: হয়, মই পুনৰ বৰ্মন ডাঙৰীয়াক সুধিব বিচাৰিছোঁ যে প্ৰধান যিটো আন্তঃগাঁথনিক সমস্যা কচাইখানাৰ, আপুনি কি বুলি ভাবে?
2: চমুৱাই বহুতখিনি কথা ক'লেই যে আমাৰ স্বাস্থ্যসন্মত যিটো কচাইখানাৰ আৱশ্যকতাটো আমি দুইজনে তাৰ হেৰিখিনি ক'লোঁ কি আৱশ্যক, ই যাতে জনস্বাস্থ্যৰ কাৰণে ভাবুকি নহয় তাৰ কাৰণে এতিয়া অসম চৰকাৰে বহুতখিনি স্বাস্থ্যসন্মত কচাইখানাৰ ব্যৱস্থা কৰিছে, তাৰ ভিতৰত গুৱাহাটীত এখন আছে, আৰু সেইখনত হৈছে কি, যিমানখিনি চাহিদা আছে সেই অনুপাতে এনিমেল তাত যোৱা নাই, বা বহুত শ্লটাৰ পইণ্টত কাম কৰি থকা যিবিলাক কচাই আছে তেওঁলোকো আগ্ৰহী হোৱা নাই। তাৰ কাৰণখিনিও উলিয়াই ল'ব লাগিব, অথৰিটিয়ে কিমান ধৰণে তেওঁলোকক মানে কম্পেল কৰিব পাৰিছে যে তাত যাবই লাগিব। এতিয়া চমুৱাই যিটো কথা ক'লে যে ছাগলী বা গাহৰি মুৰ্গী নিধন কৰাৰ পিছত 6 ঘণ্টা বা 8 ঘণ্টালৈকে থাকিলেহে এইটো যিটো মিট মানে মাচুলটো মিটলৈকে কনভাৰ্ট হয়, তাৰমানে যিটো কথা হৈছে যে মাচুলবিলাক আৰু একোটা একোটা কোষৰ দ্বাৰা গঠিত, এই যিটো মানুহৰ বা জন্তুটো নিধন হ'ল মৃত্যু হ'ল, কিন্তু যিটো কোষৰ মৃত্যুটো হোৱাৰ কাৰণে 6 ঘণ্টা লাগে, আৰু নহ'লে সেই সময়লৈকে কি হয়, কোষত কিছুমান ৰাসায়নিক প্ৰক্ৰিয়া চলি থাকে, সেই ৰাসায়নিক প্ৰক্ৰিয়া সম্পূৰ্ণ সমাপ্ত হ'বলৈ নিদি পেলাই যদি আমি মাংসটো ভক্ষণ কৰোঁ তেতিয়াহ'লে একচুৱেল মৃত্যু আমি খোৱা নাই, আমি মাচুলটোহে লৈছোঁ,
1: সেইটোৱে কিবা অপকাৰ কৰে নেকি?
2: হয়, সেই যিটো মিটৰ টেণ্ডাৰনেছ বহুত ক্ষেত্ৰত দেখিব বজাৰৰ পৰাই লগে লগে লৈ যোৱা মাংসটো নি আমি যেতিয়া সিজাই খালোঁ বহুত ক্ষেত্ৰত আমি কওঁ যে টান হৈ থাকিল, সেইটোৰ কাৰণটো এইটো যে আচলতে টেণ্ডাৰনেছটো হ'বলৈকে আমি সময়টো নিদিলোৱেই, এইটো হোৱাৰ কাৰণে যিটো ৰাসায়নিক প্ৰক্ৰিয়াটো য'ত সমাপ্ত হ'ব লাগিছিল সেই মানসিকতাটো আমাৰ গঢ় লৈ উঠা নাই, আৰু সেইটোৰ কাৰণে যিটো স্বাস্থ্যসন্মত কচাইখানাৰ চেলেঞ্জেছখিনিত যদি চাই যে এওঁ যিটো কথা ক'লে যে এটা কচাইখানা হোৱাৰ আগে আগে কিছুমান তাৰ পৰ্যায় আছে যে এনিমেলখিনি আনি পেলাই অভাৰনাইট নিৰীক্ষণ কৰিব লাগে, তাৰ ব্যৱস্থা এটা থাকিব লাগিব, তাৰপিছত নিধন কৰি তাৰ ছাল বা নোমবিলাক আঁতৰাৰ কাৰণে এটা ব্যৱস্থা থাকিব লাগিব, 3 নম্বৰ অৱস্থাটো হৈছে য'ত মানে চফা কৰা মাংসখিনি আনি পেলাই কচাইজনে সৰু সৰুকৈ কাটি পেলাই গ্ৰাহক দিব বা প্ৰিজাৰ্ভ কৰি থ'ব, এই 4টা পৰ্যায়ৰ ফেচিলিটিজ এটা কচাইখানাত সাধাৰণতে উপলব্ধ নহয়, তাৰ 2টা পাৰ্ট থাকে, এটা হৈছে লেতেৰা পাৰ্ট য'ত মানে এনিমেলটো আনি ৰাখিলে, এনিমেলটো আনি পেলাই চাফ চিকুণ কৰি ল'লে সেইখিনি এটা লেতেৰা পাৰ্ট পৰি যায়, আৰু এটা হৈছে চফা পাৰ্ট, সেই চফা পাৰ্টখিনিও কিমান দূৰ আমি চাফ চিকুণকৈ ৰাখিছোঁ, ইয়াত দেখা যায় যিখিনি লাইচেঞ্চ দিছে লাইচেঞ্চ দিয়াৰ উপৰিও বহুতখিনি লাইচেঞ্চ নোলোৱাকৈ শ্লটাৰ পইণ্ট আছে, ৰাস্তাৰ কাষতে সৰু এটা কাঠৰ টুকুৰা লৈ পেলাইও মাংস কাটি আছে, তাৰ ওচৰে পাজৰে বিভিন্ন ধৰণৰ লেতেৰা যিটো পৰিৱেশ সেই বস্তুটো আমি মানে ইগনোৰ কৰি পেলাই কাম

0: কৰি আছো। এইখিনি মানে আমাৰ প্ৰশাসন ৰাইজ গোটেইবিলাকে সজাগ হৈ কাম কৰিলে তাক উন্নত ব্যৱস্থালৈকে আনিব পৰা যাব।
1: হয়, এই পৰিস্থিতিত তৎক্ষণাত কোনো জনস্বাস্থ্যজনিত চিন্তা বা বিপদ সৃষ্টি কৰে নেকি, মানে আমাৰ স্বাস্থ্যৰ প্ৰতি কিবা ভাবুকি আনে নেকি, বাইদেউ কি ক'ব?
2: হয়, এই এই যিটো এতিয়া পৰিস্থিতি চলি আছে সেই পৰিস্থিতিটোৱে আমাৰ জনস্বাস্থ্যৰ প্ৰতি এক বিশেষ ভাবুকি হৈ পৰিছে। কাৰণ যেতিয়া স্বাস্থ্যবিধি লংঘিত হয় তেতিয়া এনে এক পৰিস্থিতিৰ সৃষ্টি হয় যিবোৰ আমাৰ অনুজীৱ বা জীৱাণু থাকে সেইবিলাকৰ সহজে বৃদ্ধি হয় বা বিস্তাৰিত হয়, আৰু ইয়াৰ ফলত কি হয়, দূষিত মাংসৰ নষ্ট হোৱাৰ যিবোৰ স্পষ্ট লক্ষণ দেখা দিয়ে সেই স্পষ্ট লক্ষণ দেখা নিদিয়া অৱস্থাতেই মানুহে নজনাকৈয়ে এই মাংসখিনি বজাৰত সোমাই পৰে আৰু গ্ৰাহকে সেই মাংসখিনি খায়ো। ই এটা ভাবুকি হৈ পৰিছে। আৰু ইয়াৰ উপৰিও এই পৰিৱেশত যিসকল কৰ্মচাৰীয়ে কাম কৰে তেওঁলোকৰ বাবেও এই ৰোগ সংক্ৰমণৰ বিপদৰ আশংকা থাকে বা তেওঁলোক এই ৰোগ সংক্ৰমণৰ চিকাৰ হ'ব পাৰে বা তেওঁলোকৰ পৰা আন লোকলৈও ৰোগৰ সংক্ৰমণ হ'ব পাৰে, যেনে তেওঁলোকৰ পৰিয়ালৰ আন সদস্যসকল বা ওচৰ চুবুৰীয়াসকল তেওঁলোকলৈ ৰোগৰ সংক্ৰমণ হ'ব পাৰে। সেয়ে এই সমস্যাটো কেৱল কচাইখানাতে সীমাবদ্ধ নহয়, ই গোটেই সমাজতে সমগ্ৰ জনস্বাস্থ্যতে এক বিস্তাৰিত প্ৰভাৱ পেলাইছে।
1: হয়, এই ধৰণৰ সমস্যাৰ পৰা কেনেধৰণৰ ৰোগ হ'ব পাৰে?
2: এই ধৰণৰ সমস্যাৰ পৰা সাধাৰণতে খাদ্যজনিত ৰোগ হোৱা দেখা যায়। কিছুমান বেক্টেৰিয়া যেনে ছালমনেলা, ইকলাই, কেম্পাইলোবেক্টাৰ আদি বেক্টেৰিয়া বা পৰজীৱী সংক্ৰমণৰ দ্বাৰা সংঘটিত হয়। এইবিলাকে সাধাৰণতে মাইল্ড ডায়েৰিয়াৰ পৰা ছিভিয়াৰ ডিহাইড্ৰেশ্যন বা হস্পিটেলত ভৰ্তি হ'বলগীয়া অৱস্থালৈকে বিভিন্ন লক্ষণৰ সৃষ্টি কৰে। ইয়াৰ উপৰিও কিছুমান জুনটিক ৰোগো আছে যিবোৰ জীৱ জন্তুৰ দেহৰ পৰা মানুহৰ দেহলৈ সংক্ৰমণ হয়, যেনে ব্ৰুচেলোচিছ বা কিছুমান পেৰাচাইটিক ডিজিজ, সেইবিলাকৰ সংক্ৰমণ হ'ব পাৰে। আৰু কেতিয়াবা যদি এই সংক্ৰমিত জীৱ জন্তুবোৰ সঠিকভাৱে পৰিচালনা কৰা নহয় তেতিয়াহ'লে কৰ্মচাৰীসকলে প্ৰত্যক্ষভাৱে এই জীৱাণুবোৰৰ সংস্পৰ্শলৈ আহে আৰু পিছত সেইবোৰ অন্য মানুহৰ দেহলৈও সংক্ৰমিত হ'ব পাৰে। সেয়ে অস্বাস্থ্যকৰ কচাইখানাই জীৱ জন্তু আৰু মানুহৰ মাজত ৰোগ সংক্ৰমণৰ এক সেতু হিচাপে কাম কৰে। সেয়ে আমাৰ এনেকুৱা এটা সূক্ষ্ম নিৰীক্ষণ ব্যৱস্থা, পৰ্যবেক্ষণ ব্যৱস্থা থাকিব লাগে যাতে আমি এই ৰোগবিলাক অতি সোনকালে চিনাক্ত কৰি জীৱ জন্তুৰ পৰা মানুহৰ দেহলৈ বা মানুহৰ পৰা জীৱ জন্তুৰ দেহলৈ সংক্ৰমণৰ আমি প্ৰিভেণ্ট কৰিব পাৰোঁ। এই ক্ষেত্ৰতে মই এটা কথা জনাব বিচাৰিছো, ভাৰতীয় আয়ুৰ্বিজ্ঞান সংস্থা বা ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চৰ এটা প্ৰগ্ৰামত আমি যুটীয়াভাৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, পশু চিকিৎসা মহাবিদ্যালয় আৰু গুৱাহাটী পৌৰ নিগমে যুটীয়াভাৱে আমি কেইটামান ছিলেক্টেড কচাইখানাত আমি কাম কৰি আছো। এই প্ৰগ্ৰামৰ অধীনত আমি জীৱ জন্তুবোৰ এই ছিলেক্টেড কচাইখানাৰ আমি সাপ্তাহিকভাৱে নিৰীক্ষণ কৰোঁ, তেওঁলোকৰ নমুনা সংগ্ৰহ কৰে পশু চিকিৎসা মহাবিদ্যালয়ে আৰু আমি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে তাত কাম কৰা কৰ্মচাৰীসকলৰ স্বাস্থ্যৰ বুজ লওঁ আৰু ৰোগৰ লক্ষণ দেখা থাকিলে লগে লগে আমি নমুনা সংগ্ৰহ কৰি বিনামূলীয়া পৰীক্ষা আৰু চিকিৎসাৰ গুৱাহাটী মেডিকেল কলেজত আমি এইটো সুবিধা কৰি দিওঁ। এইটো বৰ্তমান চলি আছে,
1: খুব ভাল ব্যৱস্থা এটা। নিশ্চয় কেইখনমানত নহয় সমগ্ৰ গুৱাহাটীতে বিয়পি পৰিলে আৰু নিশ্চয় আমাৰ স্বাস্থ্যকৰ হৈ পৰিব।
0: অজন্তা মেডামে কথাখিনি কলে, সেইখিনিৰ আদৰি মই অলপমান আৰু ক'ব বিচাৰিছো, এই যিটো এটা এক স্বাস্থ্য ওৱান হেল্থ কনচেপ্টটো ইয়াত সম্পূৰ্ণভাৱে মানে ব্যৱহাৰ হৈছে। এই যিটো আমি এটা প্ৰজেক্ট লৈ পেলাই কাম কৰিছোঁ য'ত মেডিকেল তেখেতে আমাৰ কৰ্মচাৰীখিনিৰ নমুনাবিলাক লৈ পেলাই পৰীক্ষা কৰিছে, আমি ভেটেনাৰীয়ে সেই যিখিনি এনিমেল তাতে বধ কৰিছে তাৰ নমুনা লৈছোঁ আৰু প্ৰশাসনে তাত মানে সহযোগ কৰি দিছে যে মানুহখিনিক যাতে তাতে কোঅপাৰেট কৰে। এইটো আমাৰ এবছৰৰ বেছি হৈ গ'ল, এই অধ্যয়নটোৱে এটা সুন্দৰ ধাৰণা এটা দিছে যে জীৱ জন্তুৰ পৰাও মানুহলৈকে বীজাণুটো যাব পাৰে কচাইখানাত। তাৰ উপৰিও কচাইখানাত কাম কৰা মানুহজনৰ পৰাও যিটো মানে এনিমেল শ্লটাৰ কৰিলে তালৈকে যাব পাৰে। তাৰ উপৰিও পৰিৱেশ, যিখিনি পৰিৱেশ তাৰমানে সৃষ্টি হ'ল কচাইখানাৰ পৰা যিখিনি বৰ্জিত পদাৰ্থ আছে, ইনটেষ্টাইন, ব্লাড, এইখিনি বস্তু যদি সঠিকভাৱে নিষ্কাশন কৰা নাযায় তাৰ পৰাও আকৌ মানে বেমাৰৰ বীজাণুটো উভতি আহি পেলাই মানুহ বা এই মানে মাংসলৈকে আহিব পাৰে। এই চক্ৰত আমি তিনিটামান বীজাণু ইতিমধ্যে নিৰ্ণয় কৰি উলিয়াইছোঁ, এটা হৈছে ব্ৰুচেলা, আনটো কেম্পাইলোবেক্টাৰ। এই দুটা বীজাণু আমি দেখিছোঁ যে জন্তুৰ পৰা মানুহলৈকে গৈছে, যিটো জুনোচিছৰ এটা সুন্দৰ মানে এক্সাম্পল, আৰু দুই এটা মানে মানুহৰ পৰাও হয়তো আহিছে, সেইটো আমি এতিয়ালৈকে সঠিকভাৱে কৰিব পৰা নাই। এইটো এটা অল ইণ্ডিয়া বেচিছৰ ষ্টাডি, ইয়াত মানে নেশ্যনেল ইনষ্টিটিউট অফ ভাইৰলজি, তাৰপিছত আই চি

আমাৰ দিল্লী, তেওঁলোকে আমাৰ লগত সহযোগ হৈ আছে। এই যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো আপুনি উচিতভাৱেই কৈছে, ইয়াক আমি সম্প্ৰসাৰণ কৰিব লাগিব। কিন্তু আমি আৰু 2-3 বছৰ কৰি পেলাই এটা যদি আমি স্থায়ীভাৱে এটা ধাৰণা ল'ব পাৰোঁ যে বেমাৰটো কেনেকৈ বিয়পে, তাৰপিছত আমি সজাগতা ছাইড বাই ছাইড কৰি আছোঁ আৰু আমি তেতিয়াহে সেই বিয়পা প্ৰক্ৰিয়াটো আমি বন্ধ কৰিব পাৰিম। আমি মানুহক সুস্বাস্থ্য বা স্বাস্থ্যসন্মত মাংস যোগান ধৰিব লাগিব। স্বাস্থ্যসন্মত বা পৰিষ্কাৰ মাংস যোগান ধৰিব লাগিলে যিটো জন্তু বা মুৰ্গী, সেই মুৰ্গীটো স্বাস্থ্যৱান হ'ব লাগিব। গতিকে সেই স্বাস্থ্যটো নিৰীক্ষণ কৰাটো খুবেই দৰকাৰ। তাক আমি যিটো ধৰণে আমি আচলতে বধ কৰাৰ আগে আগে 24 আৱাৰ্চ বা তাতকৈ বেছি সময় আমি এটা জেগাত ৰাখি থৈ দিওঁ, সেইটো লেইৰেজ বুলি কয় ইংৰাজীত। তাত আমি ৰাখি গোটেই দিন বা ৰাতি তাক আমি তাৰ লক্ষণ পাতি আমি অনুধাৱন কৰোঁ, দেখিছোঁ যে এই কোনো ধৰণৰ লক্ষণ নাই বা ছালত ঘাঁহ আছে বা তাত ডায়েৰিয়া হৈ আছে, নাকেৰে পানী ওলাইছে, তেতিয়াহ'লে আমি সেইটো আৰু মানে কচাই মানে বধ কৰিবৰ কাৰণে আমি এৰি নিদিওঁ। কেইদিনমান হ'ব কি লক্ষণ আমি দেখা নাই, কিন্তু

0: আমি তাৰ লক্ষণ পাতি আমি অনুধাৱন কৰোঁ, দেখিছোঁ যে এই কোনো ধৰণৰ লক্ষণ নাই বা ছালত ঘাঁহ আছে বা তাত ডায়েৰিয়া হৈ আছে, নাকেৰে পানী ওলাইছে, তেতিয়াহ'লে আমি সেইটো আৰু মানে কচাই মানে বধ কৰিবৰ কাৰণে আমি এৰি নিদিওঁ। কেইটিমান হ'ব কি লক্ষণ আমি দেখা নাই, কিন্তু আমি যেতিয়া ছালটো গুচালোঁ, তাৰপিছত এনিমেলটো কাটি পেলাই তাৰ ভিতৰৰ অংগ প্ৰত্যংগখিনি নিৰীক্ষণ কৰিলোঁ, কেতিয়াবা খানি দেখা যাব যে অংগ প্ৰত্যংগটো কিছুমান মানে আমি বেমাৰৰ ৰোগৰ লক্ষণ আমি দেখা পাওঁ, তেনেকুৱা ক্ষেত্ৰতো আমি মানে বাধা। এই যিটো ইনস্পেকশ্যন নিৰীক্ষণ কৰা প্ৰক্ৰিয়াটো সঠিকভাৱে আৰু অনেষ্টলি যদি কৰা যায় তাৰ ক্ষেত্ৰত আমাৰ পশু চিকিৎসকৰ যথেষ্টখিনি ভূমিকা আছে। সেইখিনিতে আচলতে আমাৰ দায়িত্বটো আমি দেখুৱাব পাৰোঁ। ভাল ধৰণে যদি আমি পৰীক্ষা নিৰীক্ষা কৰি পেলাই তেতিয়া কচাইটোলৈকে যেতিয়া এৰি দিম, এইটো সঁচাকে সুস্বাস্থ্যৰ মাংস, গতিকে সেই মাংসখিনিয়ে মানুহক কেতিয়াও অনিষ্ট নকৰে।
1: হয়, পৰিৱেশগত কেনেধৰণৰ বিপদ হ'ব পাৰে চুমুৱা ডাঙৰীয়া আপুনি জনাওকচোন।
2: আমি যদি এটা বিজ্ঞানসন্মত কচাইখানা নিৰ্মাণ নকৰোঁ তেতিয়াহ'লে প্ৰথম কথা, আমাৰ যদি এটা জন্তুৰ বেমাৰ আজাৰ হৈ থাকে, সেই বেমাৰ আজাৰ থকা জন্তুটো ভক্ষণৰ বাবে কচায়ে দিব পাৰে। আমি যদি তাৰ কোনো এণ্টিমৰ্টেম আৰু পষ্টমৰ্টেম বা জন্তুটো বধ কৰাৰ আগৰ পৰীক্ষা বা পিছৰ পৰীক্ষা নকৰোঁ, তেতিয়াহ'লে সেই ৰোগাক্ৰান্ত জন্তুকে মানুহৰ খাদ্যৰ কাৰণে আমি আনিব পৰা সুৰুঙা এটা থাকি যায়। সেইকাৰণে এইটো এটা অত্যন্ত প্ৰয়োজনীয় কথা। দ্বিতীয় কথা, যদি আমি আমাৰ যিবিলাক দোকানবিলাক, সৰু সৰু যিবিলাক মিট শ্বপ আছে বা বজাৰ গৃহ আছে, তাতে যদি আমি জন্তুটো নিধন কৰাৰ ব্যৱস্থা কৰোঁ, তেতিয়া কি হ'ব, তাতে সেইখিনি আমাৰ প্ৰয়োজনীয় যিখিনি ব্যৱস্থা থাকিব লাগে বা ৰানিং ৱাটাৰ ফেচিলিটি, ফ্ৰিজৰ ব্যৱস্থা বা তাৰ মাংস কটা মানুহবিলাকৰ যিখিনি প্ৰিকচনাৰী মেজাৰ, এই কথাখিনি নাথাকিব। নাথাকাৰ ফলত কি হ'ব, আমাৰ আমি এটা কথা মই আপোনাক কৈ ল'ব বিচাৰিছোঁ, সাধাৰণতে মানুহ বা জন্তু এটাৰ জীৱিত অৱস্থাতে তাৰ বডি ইমিউনিটিয়ে কাম কৰে। বধ কৰাৰ পিছত তাৰ যিখিনি তেজটো গুচি যায়, তেজটো গুচি যোৱাৰ লগত তাৰ দেহত অক্সিজেনৰ লেভেলটো গুচি যায়, গতিকে তাৰ ইমিউনিটিও নাইকিয়া হয়। যেতিয়াই দেহত প্ৰতিৰক্ষা নাইকিয়া হয়, তেতিয়া সি বিভিন্ন বেমাৰৰ দ্বাৰা আক্ৰান্ত হোৱাৰ যথেষ্ট অৱকাশ থাকি যায়। গতিকে সেনেকুৱা মুহূৰ্তত যদি আমি তেনেকুৱা বিজ্ঞানসন্মত কচাইখানাত সেইটো আমি বধ নকৰি আমি এটা কোনো ব্যৱস্থা নথকা এটা অস্বাস্থ্যকৰ পৰিৱেশত যদি আমি এই কামখিনি কৰোঁ, তেতিয়া দেখিম যে সেইটোৱে আমাৰ কি কৰিব জনস্বাস্থ্যৰ প্ৰতি এটা ভাবুকি কঢ়িয়াই আনিছে। অলপ আগতে আমাৰ বমন ছাৰ আৰু মেডামে ক'লে যে এই যিটো আমি যিখিনি চেম্পল কালেকশ্যন কৰিলোঁ, আমাৰ সেই চেম্পল কালেকশ্যনতে ওলাই পৰিছে যে বিভিন্ন বেমাৰৰ বীজাণু, কেম্বালিবেক্টৰ বা ব্ৰুচেলোচিছ, এই বেমাৰখিনি ধৰা পৰিছে আমি কেইটামান চেম্পলতে, জাষ্ট কেইটামান চেম্পলতে। এই যদি আমি গোটেই ৱাইডলি কৰোঁ, তেতিয়া দেখিম যে এইটো এটা ডাঙৰ গোটেই জনস্বাস্থ্যৰ প্ৰতি এটা প্ৰবল মানে ভাবুকি স্বৰূপ হৈ যাব। গতিকে এইটো আমাৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় আৰু গোটেই অসমতে আমাৰ এইটো আগুৱাই নিয়াৰ প্ৰয়োজন আছে। এই ক্ষেত্ৰত আমাৰ গোটেইবোৰ আন্তঃগাঁথনি বিকাশৰ প্ৰয়োজন আছে বা আমাৰ যিবিলাক গোটেইবোৰ বিভাগে লগ লাগে, এই ক্ষেত্ৰত আমাৰ যথেষ্ট কৰণীয় আছে বুলি মই ভাবোঁ।
1: হয়, কচাইখানাত কিছুমান নিশ্চয় আমি স্বাস্থ্যবিধি মানি চলাটো উচিত। কেনেধৰণৰ স্বাস্থ্যবিধি মানি চলিব লাগে বৰ্মন ডাঙৰীয়া?
0: ইয়াত পৰিৱেশৰটোতো আকৌ অলপমান আপুনি উনিয়াব পাৰে যে বহুত ক্ষেত্ৰত স্বাস্থ্যসন্মত যিবিলাক কচাইখানা যিবিলাকত নাই, এই যে শ্লটাৰ পইণ্টবিলাক ক'লোঁ, তেওঁলোকৰ ব্যৱহাৰ কৰা পানীখিনি, সেই পানীটো যদি চফা পানী নহয়, বহুত সময়ত দেখা যায় জুৰি জানতে মানে মাংসটো চাফ কৰি পেলাই লৈ আহিছে বা উলিয়াই দিয়া যিখিনি আৱৰ্জনা আছে তাতেই ৰাখি থৈ দিছে, একেখিনি পানীটো কৰিছে। আৰু আপুনি দেখিব বজাৰত যিখিনি মুৰ্গী কাটি আছে, ওচৰত এটা ডাষ্টবিন এটা ৰাখিছে, ঠিকে সেই ডাষ্টবিনত ৰাখা বা সেই যিখিনি কাপোৰ কানি ব্যৱহাৰ কৰিছে, সেই কিজানি দিনৰ পিছত দিন সেনেকেই চলি তাত বীজাণুবিলাক গ্ৰ' হৈ আছে, সেই বীজাণুখিনি আকৌ ইয়াতে পুনৰ চক্ৰীকৰণ ব্যৱস্থাৰ দ্বাৰা ইয়ালৈকে আহি যাব। সেইটো এটা মানে পৰিৱেশ উন্নত কৰাটো খুবেই দৰকাৰ। আৰু আপুনি যিটো ল'ব লগা সাৱধানতাৰ ক্ষেত্ৰত আমি চাম, প্ৰথম কথা আহিব কচাইখানাৰ যিটো মানে ষ্ট্ৰাকচাৰটো। কচাইখানা এটা হ'বৰ কাৰণে প্ৰশাসনে কিছুমান নিয়ম নীতি ধৰি দিছে যে এটা পকা ফ্ল'ৰ হ'ব লাগিব, তাত সুন্দৰ এটা ড্ৰেইন থাকিব লাগিব, কটা যিখিনি আচবাব আছে সেইখিনি যাতে শুকান স্বাস্থ্যসন্মত হয়। বহুত ক্ষেত্ৰত দেখিব যে কটা যিটো মানে কাঠৰ টুকুৰা গোটেই দিনটো কাটি আবেলিলৈকে সেনেকৈ এৰি থৈ গুচি গ'ল, তাত মাংস থাকিল, তেজ থাকিল, এইবিলাক বস্তু যদি চাফ চিকুণ কৰি নাৰাখে আৰু যিখিনি সঁজুলি কটাৰী এই যিখিনি সঁজুলি থাকিল সেই সঁজুলিখিনি যদি চাফ চিকুণ নহয়, মামৰে ধৰা হয়, সেইটো এটা ভাবুকিৰ সৃষ্টি কৰিব। তাৰপিছত আহক আপুনি মানুহজন, মানুহজনে যিজনে এইটো মানে কচাই হিচাপে তাত কাম কৰিব, মাংস কাটিব বা হাতেৰে সজাই পেলাই আপোনাক দিব, তেওঁ যদি এটা যদি এপ্ৰন পিন্ধি নলয়, মুখত মাস্ক লোৱা দৰকাৰ, হাতত গ্ল'ভছ লোৱা দৰকাৰ আৰু তেওঁ নিৰোগী হ'ব লাগিব। তাৰ ক্ষেত্ৰত প্ৰশাসনে কিছুমান ব্যৱস্থা কৰি দিব যে মাজে মাজে যাতে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰি ৰাখে। সেই চাৰ্টিফিকেট এখন লোৱাটো খুবেই দৰকাৰ, তেওঁৰ কাৰণেও দৰকাৰ, কিয়নো তেওঁ মাংসৰ পৰা কিছুমান বীজাণু আয়ত্ত কৰিব পাৰে। গতিকে সেইটো তাৰ উপৰি শেষত যিখিনি সজাই মেলি মাংসখিনি যে দি দিলে, সেইখিনি সময়ত মাংসখিনি

0: কৃষি জগত। অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। কৃতাঞ্জলি বৰ্মনৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে উৎপল বৰাই।
1: সকলোৰে বাবে সামাজিক সুৰক্ষা অটল পেনশন যোজনা মোদীজীৰ সংকল্প।
2: योजना उन नौजवानों के लिए है ताकि आप जब 60 साल के होंगे आपको कभी किसी के सहारे की जरूरत न पड़े, आप अपना बुढ़ापा भी गौरव के साथ बिता सको।
1: এতিয়ালৈ এই যোজনাত 8,85,00,000 অধিক লাভাৰ্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ, তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক মীনা চৌধুৰীৰ কণ্ঠত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত।

মীনা চৌধুৰীৰ কণ্ঠত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছত সন্ধিয়াৰ আঞ্চলিক বাতৰি।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে ডঃ হিমন্ত বিশ্ব শৰ্মাক বিজেপি তথা এন ডি এৰ বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা, পৰহিলৈ নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ, ৰাজ্যত অপৰাধী কাৰ্যকলাপ 28% হ্ৰাস পাইছে বুলি ৰাষ্ট্ৰীয় অপৰাধ নথিকৰণ সংস্থাৰ তথ্যত প্ৰকাশ, পৰিয়াল আৰু সমাজৰ কল্যাণ কামনাৰে মাতৃসকলৰ অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে আজি বিশ্বজুৰি মাতৃ দিৱস উদযাপন, পি টি আইৰ জ্যেষ্ঠ সাংবাদিক দুৰ্বা ঘোষলৈ চলিত বৰ্ষৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটা আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছক জয়ৰ বাবে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ 204 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ইভা মহন্ত। এতিয়া শুনক বিতং বাতৰি। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাক বিজেপি তথা এন ডি এৰ বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা কৰা হৈছে। গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিত থকা ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত আজি বিজেপি আৰু সামগ্ৰিকভাৱে এন ডি এৰ বিধায়িনী দলৰ বৈঠক পৃথকে পৃথকে অনুষ্ঠিত হয়। বিজেপিৰ বিধায়িনী দলৰ বৈঠকত নৱনিৰ্বাচিত 82গৰাকী বিধায়কে অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে এন ডি এৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকতে কেন্দ্ৰীয় পৰ্যবেক্ষক তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই ডঃ হিমন্ত বিশ্ব শৰ্মাক বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা কৰে। বৈঠকখনত সহকাৰী পৰ্যবেক্ষক হিচাপে বিজেপিৰ জ্যেষ্ঠ নেতা নায়াব সিং ছাইনি উপস্থিত থাকে। বৈঠকত বিজেপিৰ ফালৰ পৰা ৰঞ্জিত কুমাৰ দাস, বিশ্বজিৎ দৈমাৰী, অজন্তা নেওগ, ৰাজদীপ ৰয়, অশোক সিংহাল, পীযুষ হাজৰিকা, চক্ৰধৰ গগৈ আৰু বিশ্বজিৎ দৈমাৰীয়ে বিধায়িনী দলৰ নেতা হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰস্তাৱ কৰে। লগে লগে দুজন দুজনকৈ বিধায়কে এই প্ৰস্তাৱত সমৰ্থন জনায়। ইয়াৰ পাছতে অসম গণ পৰিষদৰ 10গৰাকী বিধায়ক আৰু বি পি এফৰ বিধায়কসকলৰ উপস্থিতিত অগপৰ নেতা অতুল বৰা আৰু বি পি এফৰ নেতা ৰিহণ দৈমাৰীয়ে এন ডি এৰ নেতা হিচাপে ডঃ শৰ্মাৰ নাম প্ৰস্তাৱ কৰে। বিজেপি তথা এন ডি এৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে ডঃ হিমন্ত বিশ্ব শৰ্মাই নিজৰ বক্তব্যত দলৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃবৰ্গৰ লগতে সহযোগী দল অসম গণ পৰিষদ আৰু বি পি এফক কৃতজ্ঞতা জ্ঞাপন কৰে।
1: এই বিজেপি দলৰ বিজয়ৰ লগত আমাৰ লগত একেলগে ঘাত প্ৰতিঘাত প্ৰতিটো সময়তে আমাৰ লগত থিয় হৈ থকা অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া আৰু গণ পৰিষদৰ সকলো বিধায়ক আৰু কাৰ্যকৰ্তাকো আজিৰ এই মুহূৰ্তত মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। বড়োলেণ্ড পিপুলছ ফ্ৰণ্ট আৰু বড়োলেণ্ড পিপুলছ ফ্ৰণ্টৰ সভাপতি বি টি চিৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াকো তেখেতৰ সমৰ্থনৰ বাবে মই বহুত বহুত ধন্যবাদ জনাইছো। বি পি এফ দলৰ সহযোগিতাৰ বাবেই এইবাৰ বি টি চি অঞ্চলতো ভাৰতীয় জনতা পাৰ্টীয়ে 4খনকৈ আসন পাবলৈ সক্ষম হৈছে আৰু বি পি এফ দলেও নিজেও 10খনকৈ আসন লাভ কৰিবলৈ সক্ষম হৈছে।
0: ডঃ হিমন্ত বিশ্ব শৰ্মা ইয়াৰ পাছত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ওচৰত চৰকাৰ গঠনৰ দাবী জনায়। ডঃ শৰ্মাই লোকভৱনত ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰি নৱনিৰ্বাচিত 102গৰাকী বিধায়কৰ স্বাক্ষৰ সম্বলিত প্ৰস্তাৱ দাখিল কৰে। ডঃ শৰ্মাৰ সৈতে কেন্দ্ৰীয় পৰ্যবেক্ষক জে পি নাড্ডা আৰু নায়াব সিং ছাইনিও উপস্থিত থাকে। শ্ৰীনাড্ডাই সাংবাদিকৰ আগত কয় যে অসমৰ জনসাধাৰণৰ হিতৰ হকে চৰকাৰে কাম কৰি যাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ ৰাজনীতিত নতুন সংস্কাৰ সাধন হৈছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় পৰ্যবেক্ষকগৰাকীয়ে বৰ্তমানৰ চৰকাৰ সক্ৰিয় আৰু দায়বদ্ধ বুলিও প্ৰকাশ কৰে।
2: প্ৰধানমন্ত্ৰী মোদীজীকে নেতৃত্ব মে এক নই সংস্কৃতি ৰাজনীতি মে আই হে ৱো হে প্ৰো এক্টিভ গভৰ্ণমেণ্ট, প্ৰো ৰিস্পনছিভ গভৰ্ণমেণ্ট, একাউণ্টেবল গভৰ্ণমেণ্ট, ৰিপৰ্ট কাৰ্ড গভৰ্ণমেণ্ট। আৰু ইয়াত মই ইয়ে ভি কহনা চাহতা হওঁ কি অসম কি জনতা কে লিয়ে ইয়ে চুনাও কা ৱক্ত নাই হে, লেকিন মই ইয়ে জৰুৰ কহুঙ্গা কি জো কহা থা ৱো কিয়া হে অৰ জো নাহি কহা থা ৱো ভি কৰকে দিয়া হে, তো আগে আপকো জো কহা হে উসসে কহীঁ জ্যাদা অধিক হামারে নেতৃত্ব মে প্রধানমন্ত্রী মোদী জি কে নেতৃত্ব মে কিয়া যায়।
0: ৰাজ্যত নতুন চৰকাৰে পৰহিলৈ শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত প্ৰস্তুতি চলি আছে। শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি ৰাজ্যিক বিজেপিৰ সূত্ৰই প্ৰকাশ কৰিছে। টিভি কেৰ মুৰববী, অভিনেতা, ৰাজনীতিক থিৰুচি জোচেফ বিজয়ে আজি তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পাছতে দায়িত্বভাৰ গ্ৰহণ কৰে। চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানৰ পাছত জনসাধাৰণক উদ্দেশ্যি দিয়া ভাষণত চি জোচেফ বিজয়ে তেওঁৰ চৰকাৰৰ ওপৰত আস্থা ৰাখিবলৈ জনসাধাৰণক

0: আহ্বান জনায়। তেওঁ সকলোৰে বাবে স্বচ্ছ আৰু নিকা প্ৰশাসন সুনিশ্চিত কৰিব বুলি আশ্বাস দিয়ে। ৰাজ্যখনৰ নৱনিৰ্বাচিত বিধায়কসকলৰ শপত গ্ৰহণৰ বাবে কাইলৈ বিধানসভা অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী বিজয়ক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে তামিলনাডুবাসীৰ জীৱনৰ মান উন্নত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সৈতে সহযোগিতাৰে কাম কৰিব। অসমত অপৰাধী কাৰ্যকলাপ 28% হ্ৰাস পাইছে বুলি ৰাষ্ট্ৰীয় অপৰাধ নথিকৰণ সংস্থা অৰ্থাৎ NCRBৰ তথ্যত প্ৰকাশ পাইছে। এই অনুসৰি ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতি 1,00,000 জনসংখ্যাৰ মাজত 418 লোকে অপৰাধৰ ঘটনা সংঘটিত কৰে যদিও অসমত এই পৰিসংখ্যা 137 বুলি তথ্যত প্ৰকাশ পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এই বিষয়ে প্ৰকাশ কৰি কয় যে বিগত 4-5 বছৰত ৰাজ্যৰ সামাজিক পৰিৱেশ অনুকূল হৈ উঠাৰ ফলতে এনে পৰিসংখ্যা দেখিবলৈ পোৱা গৈছে। NCRBৰ তথ্য অনুসৰি 2022 চনত ৰাজ্যত অপৰাধ জনিত গোচৰৰ সংখ্যা আছিল 68,937। 2023 চনত এই সংখ্যা 64,959লৈ হ্ৰাস পায়। একেদৰে 2024 চনত ৰুজু হোৱা গোচৰৰ সংখ্যা 49,552লৈ হ্ৰাস পায় বুলি তথ্যত প্ৰকাশ পাইছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি দেশৰ সম্ভাব্য বান পৰিস্থিতি আৰু গ্ৰীষ্ম প্ৰবাহৰ জোৰা মৰাৰ বাবে প্ৰস্তুতি পৰ্যালোচনা কৰে। নতুন দিল্লীত আজি এখন উচ্চ পৰ্যায়ৰ বৈঠকত গৃহমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন সংস্থাসমূহৰ সৈতে বিভিন্ন ৰাজ্যত প্ৰতিবছৰে দেখা দিয়া বান পৰিস্থিতি আৰু গ্ৰীষ্ম প্ৰবাহৰ পৰিপ্ৰেক্ষিতত আগতীয়াকৈ গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰে। জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ যাতে কোনো কাৰণতে ক্ষতি নহয় তাৰ বাবে শ্ৰীশ্বাহে সকলো সংস্থাকে আগতীয়াকৈ আন্তঃসমন্বয় ৰক্ষা কৰি প্ৰস্তুতি গ্ৰহণ কৰিবলৈ আহ্বান জনায়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ইভা মহন্তৰ পৰা।
1: পৰিয়াল আৰু সমাজৰ কল্যাণ কামনাৰে মাতৃসকলে নিৰন্তৰভাৱে আগবঢ়োৱা অনবদ্য অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে আজি বিশ্ব ধৰিমাতৃ দিৱস উদযাপন কৰা হৈছে। প্ৰতিবছৰ মেৰ দ্বিতীয়টো দেওবাৰে এই দিৱস উদযাপন কৰা হয়। এই দিৱসৰ জৰিয়তে পৰিয়ালৰ প্ৰতি থকা ভালপোৱা, যত্নৰ ত্যাগৰ বাবে মাতৃগৰাকীক সন্মান জনোৱাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰা হয়। এইবাৰৰ মাতৃ দিৱসৰ বিষয় হৈছে বুজা লাঘৱ কৰা। আমেৰিকা যুক্তৰাষ্ট্ৰত 20শ শতিকাত প্ৰথমবাৰৰ বাবে মাতৃ দিৱস উদযাপনৰ আৰম্ভণি হৈছিল। অসমতো আজি এই দিৱস উপলক্ষে মাতৃসকলক সন্মান জনাই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মাতৃ দিৱস উপলক্ষে দিয়া বাৰ্তাত প্ৰতিগৰাকী মাতৃলৈ শ্ৰদ্ধা জ্ঞাপন কৰে। এগৰাকী মাতৃ কেৱল মমতাময়ী নহয়, তেওঁ কৰুণাময়ী আৰু শক্তিৰ উৎস বুলিও মুখ্যমন্ত্ৰীয়ে মত প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাতৃ দিৱসৰ আন্তৰিক শুভেচ্ছা জনাই দিয়া বাৰ্তাত মাতৃসকলক জনজীৱনৰ মূল চালিকা শক্তি বুলি অভিহিত কৰে। অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস আজি চৰাইদেউ মৈদাম ক্ষেত্ৰৰ পৰ্যটন ভৱনত অনুষ্ঠিত হয়। অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ চৰাইদেউ জিলা সমিতিৰ আতিথ্যত চৰাইদেউ প্ৰেছ ক্লাবৰ সহযোগত আয়োজিত অনুষ্ঠানত প্ৰেছ ট্ৰাষ্ট অব ইণ্ডিয়াৰ জ্যেষ্ঠ সাংবাদিক দুৰ্ভাঘোষক চলিত বৰ্ষৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটা প্ৰদান কৰা হয়। বঁটা গ্ৰহণ কৰি শ্ৰীমতী ঘোষে সাংবাদিকৰ আগত এইদৰে কয়।
2: মোৰ অনুভৱ মানে মোৰ আজিৰ দিনটো ইমান মেমৰেবল মোৰ কাৰণে। মই আৰু মানে বঁটাটো সংস্থাই মোক দিছে এইটো কাৰণেতো বেলেগ এটা অনুভূতি আছে, ভাল অনুভূতি, মানে আই এম ভেৰি হেপ্পী। কিন্তু মই যে এইটো গ্ৰহণ কৰিছোঁ চৰাইদেউৰ নিচিনা বিশ্ব ঐতিহ্য থকা এটা ঠাই, এজন মানে আহোম পৰিয়ালৰ পৰা আহি আৰু ৰাষ্ট্ৰীয় এটা সংস্থা, সাংবাদিক সংস্থাক ৰিপ্ৰেজেণ্ট কৰি, এইটো মোৰ কাৰণে আজি 10 মে' মোৰ কাৰণে এটা আটাইতকৈ মেমৰেবল ডে মোৰ লাইফত এইটো হ'ব।
1: উল্লেখযোগ্য যে 1998 চনৰ পৰা PTI গুৱাহাটী ব্যুৰত সেৱা আগবঢ়াই অহা দুৰ্ভাঘোষে ৰাজ্যখনৰ বিভিন্ন সমস্যা বিশ্ববাসীৰ দৃষ্টিগোচৰ কৰাত বিশেষ ভূমিকা পালন কৰি আহিছে। জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে বৰ্তমান নেটৱৰ্ক অব ৱমেন ইন মিডিয়া ভাৰতৰ সমন্বয়ক হিচাপে দায়িত্ব গ্ৰহণ কৰি আছে। আজিৰ অনুষ্ঠানত সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অৰিহণা যোগোৱা চৰাইদেউ জিলাৰ কেইবাগৰাকীও ব্যক্তিক বিশেষ সম্বৰ্ধনা জনোৱা হয়। আকাশবাণীৰ 90 বছৰ পূৰ্ণ হোৱা উপলক্ষে আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰই আজি কোকৰাঝাৰ তাৰকাগৃহ প্ৰেক্ষাগৃহত এক সংগীতৰ বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত এজাৰ ফুলাৰ বতৰ শীৰ্ষক বিষয় লৈ আকাশবাণীৰ কলা কুশলী শিল্পী আৰু ঘোষক ঘোষিকাসকলে অনুষ্ঠান পৰিৱেশন কৰে। এই অনুষ্ঠানত বাগৰুম্বা নৃত্য, বড়ো লোকগীত, গোৱালপৰীয়া লোকগীতকে ধৰি কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হয়।

অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ বিষয়া ভাস্কৰজ্যোতি গগৈ, হিমান্ত বাৰ্মা, অধ্যাপক ডঃ ইন্দিৰা বড়ো, ডঃ অজিত বড়ো, ডঃ ভৌমিক চন্দ্ৰ বড়ো আৰু আকাশবাণী বড়ো শিল্পী সন্থাৰ উপদেষ্টা গংগাধৰ

0: ৰামচিয়াৰী প্ৰমুখ্যে ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। মিজোৰামৰ উত্তৰ কাওৰথা নামৰ গাঁওখনে দীনদয়াল উপাধ্যায় পঞ্চায়ত বহনক্ষম বিকাশ পুৰস্কাৰ 2025ৰ অধীনত স্বচ্ছ আৰু সেউজ পঞ্চায়ত শাখাত পুৰস্কৃত হৈছে। বহনক্ষম গ্ৰাম্য উন্নয়ন আৰু পৰিৱেশ সংৰক্ষণৰ দিশত কৰা উন্নয়নমূলক কাম কাজৰ বাবে গাঁওখনে এই পুৰস্কাৰ লাভ কৰিছে। পঞ্চায়তীৰাজ মন্ত্ৰালয়ে অলপতে এই পুৰস্কাৰসমূহ ঘোষণা কৰে। মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে গ্ৰাম্য প্ৰশাসনৰ জৈৱ বৈচিত্ৰ সংৰক্ষণৰ প্ৰচেষ্টা, পৰিৱেশ অনুকূল অভ্যাস গঠনৰ বাবে গাঁওবাসীক উৎসাহিত কৰাৰ প্ৰয়াসৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে। এই স্বীকৃতিয়ে গ্ৰাম্য প্ৰশাসন আন্তঃগাঁথনিৰ জৰিয়তে তৃণমূল পৰ্যায়ৰ পৰা বহনক্ষম বিকাশ নিশ্চিত কৰাৰ কথাকে প্ৰতীয়মান কৰিছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাসমূহৰ শিতানত দেশৰ বিভিন্ন প্ৰান্তৰ 42খন পঞ্চায়তক এই সন্মানৰ বাবে বাছনি কৰা হৈছে। অসমৰ শোণিতপুৰ জিলাৰ নিউ নপাম গাঁও পঞ্চায়তে জ্যেষ্ঠ গাঁও পঞ্চায়তৰ নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়তৰ বহনক্ষম বিকাশ পুৰস্কাৰ লাভ কৰিছে। একেদৰে নগাঁৱৰ জুমৰমূৰ গাঁও পঞ্চায়তে স্বচ্ছ আৰু সেউজ পঞ্চায়তৰ সন্মান লাভ কৰিছে। ডিব্ৰুগড় জিলাৰ হুগ্ৰিজান গাঁও পঞ্চায়তে স্বনিৰ্ভৰশীল আন্তঃগাঁথনি শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। কৰ্ণাটকে সৰ্বাধিক 6টা বঁটা লাভ কৰিছে। ইয়াৰ পাছতে অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশাই 5টাকৈ বঁটা লাভ কৰিছে। অহা 3 জুনত নতুন দিল্লীত হ'বলগীয়া অনুষ্ঠানত এই বঁটাসমূহ বিতৰণ কৰা হ'ব। কাছাৰক্ষীয়ে আজি 2টা পৃথক মাদক দ্ৰব্য বিৰোধী অভিযানত বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। জিলাখনৰ সোণাই, গাছতলা আৰু লাইলাপুৰ এলেকাত অভিযানত প্ৰায় 564 গ্ৰাম হেৰইন জব্দ কৰাৰ লগতে 2জন মাদক দ্ৰব্যৰ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰা হয়। জব্দ কৰা মাদক দ্ৰব্যৰ বজাৰ মূল্য প্ৰায় 2,82,00,000 টকা হ'ব বুলি অনুমান কৰা হৈছে। ৰাজ্যৰ বড়ো মাধ্যমৰ বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীক পাঠ্যপুথি যোগান ধৰাৰ ক্ষেত্ৰত হোৱা বিলম্বক লৈ বড়ো সাহিত্য সভাই উদ্বেগ প্ৰকাশ কৰিছে। সভাই এই সমস্যাটো শীঘ্ৰেই সমাধান কৰিবলৈ চৰকাৰক আহান জনাইছে। কালি সন্ধিয়া কোকৰাঝাৰত এখন সংবাদমেলত সভাপতি গোপীনাথ বৰগোহাঁইয়ে চৰকাৰক এই সমস্যা সমাধানৰ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ভৱিষ্যতে শিক্ষাবৰ্ষৰ আৰম্ভণিতে পাঠ্যপুথিসমূহ বিতৰণৰ কাম নিয়াৰিকৈ কৰিবলৈ আহান জনায়। তেওঁ লগতে স্থানীয় ভাষা মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি হ্ৰাস পোৱাক লৈ উদ্বেগ প্ৰকাশ কৰে। পৰৱৰ্তী বাতৰিৰ বাবে গৈছো অৰুণিমা গোস্বামীৰ কাষলৈ।
1: লখিমপুৰ জিলাৰ ঠকুৱাখনৰ চাৰিকৰীয়া নৈৰ পাৰৰ মহখুলি চাপৰিত অনুষ্ঠিত ঐতিহাসিক ফাট বিহুৰ আজি সামৰণি পৰে। পুৱাৰ ভাগত সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ হোৱা কাৰ্যসূচীত দুপৰীয়া ফাট বিহুৰ মুখ্য আকৰ্ষণ মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইয়াৰ পাছত ফাট বিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। ফাট বিহুতলীত কালি শিল্পী ডঃ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জ্যোতিপ্ৰসাদ শইকীয়াই ভূপেন হাজৰিকাৰ আৰু বাদ্যযন্ত্ৰী ৰাজা বৰুৱাই জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। ধেমাজি জিলাৰ চিচিমুখত আজি বিয়লি ব্ৰহ্মপুত্ৰত মাছ ধৰিবলৈ যোৱা অৱস্থাত এজন লোক সন্ধানহীন হয়। চিচিমুখৰ তাপিত গাঁৱৰ সমীপৰ ব্ৰহ্মপুত্ৰত সন্ধানহীন লোকজন নামদাং গাঁৱৰ ফুলকুমাৰ পেগু বুলি জানিব পৰা গৈছে। গোৱালপাৰা জিলা ক্ৰীড়া সন্থাই জিলাখনত নতুন ক্ৰীড়া প্ৰতিভা সন্ধানৰ বাবে ৰূপায়ণ কৰি অহা কাৰ্যসূচীৰ অধীনত আয়োজিত জিলাভিত্তিক এথলেটিকছ প্ৰতিযোগিতাৰ আজি সামৰণি পৰে। এই প্ৰতিযোগিতাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা 300+ প্ৰতিযোগীয়ে অংশ লয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এছ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে চেন্নাই ছুপাৰ কিংছক জয়ৰ বাবে 204 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8 উইকেটৰ বিনিময়ত 203 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ জোছ ইংলিছে সৰ্বাধিক 85 ৰাণ কৰে। প্ৰত্যুত্তৰত চেন্নাই ছুপাৰ কিংছে আমালৈ বাতৰি অহা পৰলৈ 12 অভাৰত 2টা উইকেট হেৰুৱাই 142 ৰাণ কৰি খেলি আছে। প্ৰতিযোগিতাত আজি ৰায়পুৰত হ'বলগীয়া আনখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। যোৰহাট জিলাৰ বামুণপুখুৰীৰ ৰবি বৰুৱা গাঁও নিবাসী ৰবি গাঁও মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দীননাথ শৰ্মাৰ আজি পুৱা দেহাৱসান ঘটে। শৰ্মা শিমলুগুৰি মৌজা ভাগৱত চৰ্চা সমাজ শ্ৰীমন্ত শংকৰদেৱ কলাকৃষ্টি কেন্দ্ৰকে ধৰি বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল। আকাশবাণীৰ নিয়মীয়া শ্ৰোতা শৰ্মাৰ বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 86 বছৰ। ডঃ হিমন্ত বিশ্ব শৰ্মাক বিজেপি তথা NDAৰ বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা। পৰহিলৈ নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ। ৰাজ্যত অপৰাধী কাৰ্যকলাপ 28% হ্ৰাস পাইছে বুলি ৰাষ্ট্ৰীয় অপৰাধ নথিকৰণ সংস্থাৰ তথ্যত প্ৰকাশ। পৰিয়াল আৰু সমাজৰ কল্যাণ কামনাৰে মাতৃসকলৰ অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে আজি বিশ্বজুৰি মাতৃ দিৱস উদযাপন। PTIৰ জ্যেষ্ঠ সাংবাদিক দুৰ্বা ঘোষলৈ চলিত বৰ্ষৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছক জয়ৰ বাবে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ 204 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ।
2: এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: আকাশবাণী গুৱাহাটী কথিকা অনুষ্ঠানত এয়া ডক্টৰ লীনা ডেকাৰ কথিকা, উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ।
1: অসমীয়া উপন্যাস আৰু বুৰঞ্জীমূলক উপন্যাসৰ প্ৰতিষ্ঠা লাভৰ ক্ষেত্ৰত বিশেষ অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল ৰজনীকান্ত বৰদলৈ। বৰদলৈ জন্ম হৈছিল 1887 চনৰ 24 নৱেম্বৰত উত্তৰ গুৱাহাটীত। পিতৃ নাম আছিল নৰকান্ত বৰদলৈ। ৰজনীকান্ত বৰদলৈ সৰুৰ পৰা আছিল অতি নিৰ্জু আৰু প্ৰখৰ বুদ্ধিৰ। 1885 চনত তেওঁ প্ৰৱেশিকা পৰীক্ষাত, তেতিয়াৰ এণ্ট্ৰেঞ্চ পৰীক্ষা, উত্তীৰ্ণ হৈ কুৰিটকীয়া ইৰিয়টি বৃত্তি লাভ কৰিছিল। 1887 চনত কলিকতাৰ মেট্ৰ'পলিটান কলেজৰ পৰা তেওঁ প্ৰথম বিভাগত FA পৰীক্ষা পাছ কৰে আৰু 1889 চনত চিটি কলেজৰ পৰা BA পাছ কৰে। 1890 চনত তেওঁ DC অফিচৰ কেৰাণী হিচাপে চাকৰি যোগদান কৰে আৰু পিছৰ বছৰতে অৰ্থাৎ 1891 চনত উত্তৰ লখিমপুৰত মাটি হাকিম হয়। বৰদলৈৰ প্ৰশাসনীয় দক্ষতাৰ বাবে তেওঁক 1901 চনত এক্সট্ৰা এছিষ্টেণ্ট কমিশ্যনাৰ হিচাপে পদোন্নতি দিয়া হয়। 1909 চনত কিছুকালৰ বাবে বৰদলৈয়ে নগাঁৱৰ উপায়ুক্তৰ পদবীও লাভ কৰিছিল। 1918 চনত তেওঁ চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। মাটি হাকিম হৈ থাকোঁতে বৰদলৈয়ে অসমৰ বিভিন্ন ঠাই ঘূৰি ফুৰিবলগীয়া হৈছিল আৰু তেনেদৰেই বিভিন্ন ঠাইৰ পৰা তেওঁ উপন্যাসসমূহৰ সমল সংগ্ৰহ কৰিছিল। 1894 চনত বৰদলৈয়ে লখিমপুৰৰ পৰা বৰপেটালৈ নাৱেৰে গৈ থাকোঁতে দুদিনৰ ভিতৰতে লিখি উলিয়াই তেওঁৰ একমাত্ৰ সামাজিক উপন্যাস মিৰিজীয়ৰী। 1885 চনত এই উপন্যাসখন প্ৰকাশ হোৱাৰ লগে লগে অসমীয়া সামাজিক উপন্যাসৰ বুনিয়াদ দৃঢ়তৰ হয়। গেট চাহাবৰ অনুৰোধক্ৰমে বৰদলৈয়ে মিৰি বৰ্তমানৰ মিচিংসকলৰ ধৰ্ম, কৰ্ম, সমাজ, ৰীতি নীতি আদিৰ বিষয়ে অনুসন্ধান কৰিছিল আৰু ইয়াৰে ফলশ্ৰুতিত সৃষ্টি হৈছিল মিৰিজীয়ৰী উপন্যাসখন। উপন্যাসখনত লখিমপুৰৰ সোৱণশিৰিৰ বিভিন্ন প্ৰাকৃতিক দৃশ্যাৱলী, মিৰিসকলৰ ব্যক্তিগত আৰু সামাজিক জীৱন যাত্ৰা, ডেকা গাভৰুৰ প্ৰেম তথা কাছাইত উঠা বিভিন্ন গোচৰৰ পৰা লাভ কৰা অভিজ্ঞতাৰ অনেক স্মৃতি জড়িত হৈ আছে। পিতৃ মাতৃৰ বাধাক নেওচি, প্ৰতিদ্বন্দ্বী প্ৰণয়ীৰ হেঙাৰক অফুৰাই মিৰি ডেকা গাভৰু জংকি পানৈৰ প্ৰেমে কৰুণ মৃত্যুক আঁকোৱালি লৈও কিদৰে সফলতা লাভ কৰিলে তাকেই উপন্যাসখনত কৰুণ ৰূপত প্ৰকাশ কৰা হৈছে। উপন্যাসখনৰ অন্যতম আকৰ্ষণীয় চৰিত্ৰ হ'ল ডালিমী আৰু এই চৰিত্ৰটো লক্ষ্মীনাথ বেজবৰুৱাৰ ডালিমী চৰিত্ৰৰ সমপৰ্যায়ৰ। বৰদলৈৰ বাকী কেইখন উপন্যাস ৰচিত হৈছে আহোম ৰাজত্বৰ শেষকাল চোৱাৰ ঘটনাৰ পটভূমিত। মনোমতী, ৰংগিলী, নিৰ্মল ফকত, ৰদৈলিগিৰি আৰু তাম্ৰেশ্বৰী মন্দিৰ উপন্যাসৰ পটভূমি হ'ল মানৰ অসমাক্ৰমণ। এইকেইখন বুৰঞ্জীমূলক উপন্যাসৰ ভিতৰত ৰংগিলীক বংকিমচন্দ্ৰৰ ৰাজসিংহৰ দৰে নিভাজ বুৰঞ্জীমূলক উপন্যাস বুলি ক'ব পাৰি। ৰঙিলী ৰচিত হৈছে মানৰ প্ৰথম আক্ৰমণৰ সময়ৰ অসম আৰু সমকালীন বুৰঞ্জীৰ পটভূমিত। আনহাতে ৰাজসিংহৰ পটভূমি হ'ল ঔৰংজেবৰ ৰাজত্বকাল আৰু সমসাময়িক ইতিহাস। আইভানহোৰ প্ৰভাৱো ৰঙিলী উপন্যাসত আছে। এই উপন্যাসৰ সৰহভাগ চৰিত্ৰই ঐতিহাসিক ব্যক্তি, সৎৰাম, ৰাজমাও, চন্দ্ৰকান্ত সিংহ, বুঢ়াগোহাঁই, এইবিলাকো ঐতিহাসিক চৰিত্ৰ। উপন্যাসখনত দুই এঠাইত ঐতিহাসিক সত্যাসত্যৰ পৰা আঁতৰি আহিছে। মনোমতী বৰদলৈৰ প্ৰথম ঐতিহাসিক উপন্যাস। এই উপন্যাসখনতো ইতিহাসৰ পোনপটীয়া প্ৰভাৱ বৰ বেছি নাই। উপন্যাসখনৰ পটভূমিত আছে মানৰ তৃতীয় আক্ৰমণ। জনশ্ৰুতি আৰু কল্পনাৰ মাধ্যমেৰে উপন্যাসখনৰ ঘটনা পৰম্পৰাই গতি লাভ কৰিছে। চন্দী বৰুৱাৰ হাউলী আদিৰ পুংখানুপুংখ বৰ্ণনাও আহোম যুগৰ দানঙৰীয়াৰ সম্ভ্ৰান্তৰ চিত্ৰ এখনি ফুটি উঠিছে। বৰদলৈ নিৰ্মল ফকত উপন্যাসৰ পটভূমিত মানৰ তৃতীয় আক্ৰমণ উল্লেখ কৰা হৈছে। ইংৰাজ কবি টেনিছনৰ এনকাৰ্ডেন নামৰ কবিতাটিৰ ছাঁত উপন্যাসখনৰ কাহিনীভাগ ৰচিত হৈছে। এনক আৰ্ডেনৰ এনক, এনি আৰু ফিলিপ চৰিত্ৰৰ অনুৰূপ চৰিত্ৰ হৈছে নিৰ্মল ফকতৰ নিৰ্মল, ৰূপহী আৰু অনিৰাম। এই চৰিত্ৰসমূহো ঐতিহাসিক নহয়। উপন্যাসখনত উপৰা উপৰিকৈ হোৱা তিনিবাৰ মানৰ আক্ৰমণত অসমবাসীৰ দুখ দুৰ্গতিৰ বেদনাসিক্ত ছবিখন স্পষ্ট ৰূপত ফুটি উঠিছে। ৰদৈলিগিৰি উপন্যাসখনৰ ৰজা চন্দ্ৰকান্ত সিংহ

0: সৎৰাম, বদন বৰফুকন, ৰূপ সিং ঐতিহাসিক ব্যক্তি যদিও নায়ক নায়িকা দয়াৰাম ৰদৈ ঐতিহাসিক ব্যক্তি নহয়। উপন্যাসৰ কথাবস্তুৰ সৈতে ইতিহাসৰ সম্পৰ্ক অতি ক্ষীণ। তাম্ৰেশ্বৰী মন্দিৰ উপন্যাসৰ নায়ক নায়িকা তথা অন্যান্য চৰিত্ৰসমূহো ঐতিহাসিক ব্যক্তি নহয়। উপন্যাসখনৰ প্ৰধান উপজীৱ্য হ'ল ধনেশ্বৰ চুতীয়া আৰু আঘুণীৰ প্ৰণয় কাহিনী। অৱশ্যে শদিয়াৰ তাম্ৰেশ্বৰী মন্দিৰৰ নৰবলি প্ৰথা সেই উপন্যাসখনত প্ৰাধান্য লাভ কৰিছে। ইতিহাসৰ প্ৰলেপতা উপন্যাসখনত আছে। দ্বন্দ্বাদ্ৰোহ আৰু ৰাধা ৰুক্মিণী ৰণ উপন্যাসত বুৰঞ্জীৰ প্ৰভাৱ অতি স্পষ্ট। ৰাধা ৰুক্মিণী ৰণ উপন্যাসত মোৱামৰীয়া বিদ্ৰোহৰ ভেটিত ৰচিত হৈছে। উপন্যাসখনত দেওধনি উঠা আৰু মাৰি পূজাৰ চিত্ৰ অতি সজীৱ ৰূপত প্ৰকাশ পাইছে। দ্বন্দ্বাদ্ৰোহ উপন্যাসৰ পটভূমিত আছে হৰদত্ত বীৰদত্তৰ বিদ্ৰোহ। বুৰঞ্জীৰ ঘটনা অকণো লৰচৰ নকৰাকৈ ইয়াত সন্নিৱিষ্ট কৰা হৈছে। বৰদলৈৰ আন এখন উপন্যাস হ'ল খাম্বা খুম্বীৰ সাধু। আবাহনত এই উপন্যাস খণ্ড খণ্ডকৈ প্ৰকাশ পাইছিল। বৰদলৈ প্ৰধানত ঔপন্যাসিক যদিও তেওঁ ভালেমান তত্ত্বগধুৰ প্ৰবন্ধও ৰচনা কৰিছিল। লখিমপুৰত থাকোঁতে তেওঁ চেতন প্ৰাণী আৰু উদ্ভিদৰ পাৰ্থক্য আৰু ৰক্ত হাবিৰ পাদক শীৰ্ষক দুটি মননশীল প্ৰবন্ধ ৰচনা কৰিছিল। তেওঁৰ প্ৰবন্ধৰাজি আহাম হিতহী বাহী জোনাকী মিলন উষা আদি আলোচনীত প্ৰকাশ পাইছিল। মনোবিজ্ঞানৰ আলোচনাতো তেওঁৰ দক্ষতাৰ পৰিচয় আছে। এজন তত্ত্বগধুৰ প্ৰবন্ধকাৰ হৈও বৰদলৈয়ে লঘু সাহিত্যৰ সৃষ্টিটো মনোনিৱেশ কৰিছিল। লঘু সাহিত্যৰাজি তেওঁ ভোলাই শৰ্মা ছদ্মনামত প্ৰকাশ কৰিছিল। বৰদলৈ সময়ত পঢ়াশলীয়া পাঠ্যপুথিৰ অভাৱ আছিল অতি বেছি। সেই অভাৱৰ প্ৰতি লক্ষ্য ৰাখিয়ে তেওঁ জ্ঞান সোপান নামৰ এখন পঢ়াশলীয়া পাঠ্যপুথিও প্ৰণয়ন কৰিছিল। ভ্ৰমণ সাহিত্যৰো বৰদলৈক বাটকটীয়া বুলি ক'লে বৰ বেছি অত্যুক্তি কৰা নহয়। ভাৰতবৰ্ষৰ বিভিন্ন ঠাই ভ্ৰমণ কৰি তেওঁ 1914 চনত ৰচনা কৰিছিল পুৰী ভ্ৰমণ ৰচনাখন। গল্প কবিতা ৰচনাতো বৰদলৈয়ে মনোনিৱেশ কৰিছিল, যদিও এই দুবিধ ৰচনা আছিল তেনেই সীমিত। তেওঁৰ গা ধন আৰু সৌন্দৰ্য উপহক গল্প দুটি আবাহনত প্ৰকাশ হৈছিল। তেওঁ ৰচিত মানৰ প্ৰতি আক্ৰমণৰ গীত, এই গীতটো ডিম্বেশ্বৰণেও সম্পাদিত কাব্য প্ৰতিভাত সন্নিৱিষ্ট হৈছে। বৈষ্ণৱ ধৰ্মৰ প্ৰতি বৰদলৈ আছিল বিশেষ আনুগত্য। 1920 চনত তেওঁ ৰচনা কৰিছিল দেৱদামোদৰ আৰু হিন্দু ধৰ্ম নামৰ গ্ৰন্থখন। বৰদলৈৰ বিভিন্ন উপন্যাসত কম বেছি পৰিমাণে ধৰ্মৰ প্ৰভাৱ পৰিছে। চাকৰিৰ পৰা অব্যাহতি লোৱাৰ পিছত বৰদলৈয়ে অসম প্ৰদীপিকা নামৰ এখনি ধৰ্মমূলক আলোচনীও প্ৰকাশ কৰিছিল। নিজৰ জীৱনৰ স্মৰণীয় কথাবোৰৰে তেওঁ এখন আত্মজীৱনীও হেনো লিখিছিল। অৱশ্যে সেইখন এতিয়ালৈকে প্ৰকাশৰ মুখ দেখা নাই। বৰদলৈৰ উপন্যাসসমূহত আদৰ্শক প্ৰাধান্য দিয়া হৈছে। প্ৰেম প্ৰীতি যদিও উপন্যাসখনৰ প্ৰধান বিষয়বস্তু, তথাপি উপন্যাসসমূহত ধৰ্ম সংস্কৃতি সমাজৰ ৰীতি নীতিক ধৰি অন্যান্য দিশৰ ওপৰতহে অধিক গুৰুত্ব আৰোপ কৰা হৈছে। বৰদলৈ উপন্যাসৰ আটাইতকৈ মন কৰিবলগীয়া বৈশিষ্ট্যটো হ'ল তেওঁৰ উপন্যাসসমূহ নায়িকা প্ৰধান। পুৰুষ চৰিত্ৰসমূহ যেন গৌণ ৰূপতহে চিত্ৰিত হৈছে। নাৰী চৰিত্ৰসমূহত আছে সততা আৰু একনিষ্ঠতা। চৰিত্ৰসমূহ সীমাবদ্ধ ক্ষেত্ৰৰ মাজতো সক্ৰিয়। বৰদলৈ উপন্যাসসমূহৰ মাজেৰে সামাজিক চিত্ৰ সুন্দৰভাৱে প্ৰকটিত হৈছে। তেওঁৰ ৰচনাৰীতি পোনপটীয়া সহজ সৰল। উপন্যাসকেইখনত এটি ধাৰ্মিক স্ৰোত প্ৰৱহমান হৈছে। দেশপ্ৰেম বৰদলৈ উপন্যাসৰ এটি মূল অনুপ্ৰেৰণা। বৰদলৈ উপন্যাসসমূহত নৈতিকতা, অন্তৰ্দৃষ্টি তথা জীৱন দৰ্শন স্পষ্ট হৈ উঠিছে। তেওঁৰ উপন্যাসসমূহ কিছু পৰিমাণে গতানুগতিক। প্ৰকৃতি আৰু অতিপ্ৰাকৃত পৰিৱেশৰ অৱতাৰণা কৰাত বৰদলৈ উপন্যাসসমূহ হৈ পৰিছে সুখপাঠ্য। বৰদলৈ উপন্যাসসমূহত প্ৰাদেশিকতাৰ উচ্চভাৱ প্ৰতিদৰ্শিত হৈছে। স্কট আৰু বংকিম চন্দ্ৰৰ দৰে বৰদলৈ উপন্যাসতো অসমীয়া সমাজখন মূৰ্ত হৈ উঠিছে।
1: ডক্টৰ লীনা ডেকাৰ কথিকা উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ শুনিলে।

0: Baba.
1: Ea akah bani. বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হায়দৰাবাদত প্ৰায় 9,400 কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰে। পশ্চিম এছিয়াৰ সংঘৰ্ষজৰ্জৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দেশত সৃষ্টি হোৱা ইন্ধনৰ সংকটৰ সুব্যৱস্থাপনা কৰাত চৰকাৰ সফল হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক সচিব মাৰ্কো ৰুবিঅই মিয়ামিত কাটাৰৰ প্ৰধানমন্ত্ৰীৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজিৰ প্ৰথমখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে চেন্নাই ছুপাৰ কিংছক জয়ৰ বাবে 204 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা বেংগালুৰুত দি আৰ্ট অব লিভিঙৰ 45 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁ আৰ্ট অব লিভিং আন্তৰ্জাতিক কেন্দ্ৰত নৱনিৰ্মিত ধ্যান মন্দিৰ উদ্বোধন কৰে। সমবেত লোকসকলক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে সেৱা, আধ্যামিকতা আৰু সামাজিক ৰূপান্তৰকৰণত আৰ্ট অব লিভিং ফাউণ্ডেশ্যনে লৈ অহা ভূমিকাক উচ্চ প্ৰশংসা কৰে। তেওঁ লগতে পৰিৱেশগত দায়বদ্ধতা, যুৱ সবলীকৰণ আৰু আভ্যন্তৰীণ সুস্বাস্থ্যৰ জৰিয়তে এখন বিকশিত ভাৰত নিৰ্মাণৰ আহান জনায়। শ্ৰীমোদীয়ে কয় যে ৰাজনৈতিক ব্যৱস্থাতকৈ সামাজিক অংশগ্ৰহণ অধিক ক্ষমতাশালী আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে অধিক প্ৰয়োজনীয়। আৰ্ট অব লিভিং ফাউণ্ডেশ্যনৰ দৰে আধ্যামিক কেন্দ্ৰসমূহৰ জৰিয়তে কৃষক তথা গ্ৰাম্য সম্প্ৰদায়সমূহে প্ৰাকৃতিক কৃষিৰ প্ৰতি উৎসাহিত হোৱাৰ লগতে মাটিৰ সাৰুৱা গুণত নেতিবাচক প্ৰভাৱ পেলোৱা ৰাসায়নিক সাৰৰ ব্যৱহাৰো হ্ৰাস কৰাত সহায় কৰে বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে এই কেন্দ্ৰসমূহে অধিক শস্য উৎপাদনৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণত উৎসাহিত কৰাৰ লগতে জল সংৰক্ষণতো অৰিহণা যোগায়। তদুপৰি এনে কেন্দ্ৰসমূহে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰাৰ লগতে শক্তি সঞ্চয় কৰাৰ ক্ষেত্ৰতো জনসাধাৰণক উৎসাহিত কৰে। শ্ৰীমোদীয়ে কয় যে এনে কেন্দ্ৰসমূহে থলুৱা উৎপাদনসমূহক উৎসাহিত কৰাৰ লগতে প্ৰকৃতিমুখী জীৱনশৈলী আঁকোৱালি ল'বলৈ জনসাধাৰণক বাট দেখুৱায়। যোগাভ্যাস, ধ্যান আৰু প্ৰাণায়ামক আমাৰ আধ্যামিক ঐতিহ্যৰ অংশ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ জৰিয়তে দেশৰ প্ৰগতিৰ হকে বৰঙণি যোগাবলৈ যুৱচাম উৎসাহিত হয়। বিকশিত ভাৰতৰ লক্ষ্য সন্দৰ্ভত মত প্ৰকাশ কৰি শ্ৰীমোদীয়ে কয় যে ৰাষ্ট্ৰীয় লক্ষ্যসমূহৰ প্ৰতি সমাজ সজাগ হলেহে বিকশিত ভাৰতৰ লক্ষ্য সফল হ'ব। প্ৰধানমন্ত্ৰীয়ে আজি বিয়লি হায়দৰাবাদত উপস্থিত হৈ তেলেংগানাত প্ৰায় 9,400 কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও উদ্যোগিক তথা আন্তঃগাঁথনি প্ৰকল্প মুকলি কৰাৰ লগতে কিছুসংখ্যক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহৰ জৰিয়তে জনসাধাৰণৰ যাতায়াতৰ সুবিধা উন্নত কৰাৰ লগতে যাত্ৰা নিৰাপদ কৰি তোলা তথা ৰচদ পাতি সৰবৰাহৰ উপৰি যোগাযোগ ব্যৱস্থা ত্বৰান্বিত কৰাৰ লক্ষ্য লোৱা হৈছে। হায়দৰাবাদৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰত অনুষ্ঠিত এই কাৰ্যসূচীত তেলেংগানাৰ ৰাজ্যপাল শিৱপ্ৰতাপ শুক্ল, মুখ্যমন্ত্ৰী এ ৰেৱন্ত ৰেড্ডী, কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডী আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। অনুষ্ঠানত সমবেত লোকসকলক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে পশ্চিম এছিয়াৰ সংঘৰ্ষজৰ্জৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দেশত সৃষ্টি হোৱা ইন্ধনৰ সংকটৰ ক্ষেত্ৰত চৰকাৰে সুব্যৱস্থাপনা কৰাত সফল হৈছে। কেন্দ্ৰই গ্ৰহণ কৰা পদক্ষেপৰ জৰিয়তে তেওঁ জনসাধাৰণক ইন্ধনৰ অপব্যয় নকৰিবলৈ আহান জনায়। সৌৰ শক্তি সৃষ্টিৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ অন্যতম আগশাৰীৰ দেশ হিচাপে পৰিগণিত হোৱা বুলিও তেওঁ উল্লেখ কৰে। শ্ৰীমোদীয়ে ৱাৰেংগলত কাকাতীয়া মেগা টেক্সটাইল পাৰ্ক হিচাপে জনাজাত প্ৰধানমন্ত্ৰী মিত্ৰ উদ্যানো উদ্বোধন কৰে। প্ৰায় 1,700 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত এই উদ্যানখন হৈছে দেশৰ প্ৰথমখন সম্পূৰ্ণৰূপে কাৰ্যক্ষম PM মিত্ৰ উদ্যান। এই পদক্ষেপৰ জৰিয়তে ফাৰ্ম, ফাইবাৰ, ফেক্টৰী, ফেশ্বন আৰু ফৰেন মাৰ্কেট অৰ্থাৎ পাম, সূতা, কাৰখানা, শৈলী আৰু বিদেশৰ বিপণন ক্ষেত্ৰ এই 5টা দৃষ্টিভংগীৰ অধীনত সংহত বস্ত্ৰ পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে। এসময়ত বিশ্বৰ আগশাৰীৰ অৰ্থনীতিসমূহৰ ভিতৰত ভাৰত অন্যতম শ্ৰেষ্ঠ আছিল বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে দেশৰ প্ৰগতিৰ যাত্ৰাত বস্ত্ৰ উদ্যোগ অন্যতম শক্তিশালী স্তম্ভ হিচাপে পৰিগণিত হৈ আহিছে। দেশৰ বস্ত্ৰ উদ্যোগ নতুন দিগন্ত অভিমুখে আগবঢ়া বুলিও তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে হায়দৰাবাদ পানাজী অৰ্থনৈতিক কৰিডৰৰ 167 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গুডেবেলুৰ আৰু মাহবুব নগৰৰ মাজৰ অংশ চাৰিসৰীয়া ঘাইপথলৈ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে। তদুপৰি শ্ৰীমোদীয়ে সাংগাৰেড্ডী জিলাৰ জাহিৰাবাদ ঔদ্যোগিক ক্ষেত্ৰৰো বিকাশৰ শুভাৰম্ভ কৰে। শ্ৰীমোদীয়ে হায়দৰাবাদত এটা নতুন গ্ৰীণফিল্ড পেট্ৰলিয়াম, তেল সৰবৰাহৰ বিশেষ টাৰ্মিনেল, কাজিপেট বিজয়ৱাড়া, কেইবাখৰীয়া ৰেল কৰিডৰ, ৰেল বাইপাছৰ অধীনৰ কাজিপেট ৰেলকে ধৰি

কেইবাটাও ৰচদ পাতিৰ সৰবৰাহ তথা ৰেল প্ৰকল্পৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে তেওঁৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটাইছে। ছগৰাকী বিজেপি নেতাই আজি মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। দুগৰাকী ৰাজ্যমন্ত্ৰীক স্বতন্ত্ৰ দায়িত্ব অৰ্পণ কৰি পদোন্নতি দিয়া হয়। ৰাজ্যখনৰ ৰাজ্যপাল আনন্দীবেন পেটেলে লক্ষ্ণৌৰ জনভৱনত অনুষ্ঠিত কাৰ্যসূচীত মন্ত্ৰীসকলক কাৰ্যালয় আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি ভূপেন্দ্ৰ চৌধুৰী আৰু বিজেপি নেতা মনোজ পাণ্ডেক কেবিনেট মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়। ৰাজ্যমন্ত্ৰী অজিতপাল সিং আৰু সুমেন্দ্ৰ টোমৰক পদোন্নতি দি স্বতন্ত্ৰ দায়িত্ব অৰ্পণ কৰা হয়। আনহাতে কৃষ্ণ পাছোৱান, সুৰেন্দ্ৰ ডিলাৰ, হংসৰাজ বিশ্বকৰ্মা আৰু কৈলাশ ৰাজপুতক ৰাজ্যমন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়। এই সম্প্ৰসাৰণৰ সৈতে 403জনীয়া উত্তৰ প্ৰদেশ বিধানসভাৰ মন্ত্ৰীসভাৰ সদস্য সংখ্যা 60লৈ বৃদ্ধি পালে। ভাৰতীয় গণতন্ত্ৰৰ ভেটি শক্তিশালী কৰাত ন্যায়পালিকা আৰু সংবিধানে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বুলি গৃহমন্ত্ৰী অমিত শ্বাহে মত প্ৰকাশ কৰিছে। চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই ৰচনা কৰা দুখন গ্ৰন্থ উন্মোচন কৰি আজি সন্ধিয়া নতুন দিল্লীত শ্ৰীশ্বাহে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে জনসাধাৰণৰ বিশ্বাস তথা সমাজৰ কাম কাজসমূহৰ লগতে এটা জাতিৰ বৈশিষ্ট্যসমূহ শক্তিশালী ন্যায় ব্যৱস্থাৰ জৰিয়তে প্ৰতিফলিত হয়। কেন্দ্ৰীয় চৰকাৰে শ্ৰম সংহিতা ৰূপায়ণৰ লক্ষ্যৰে নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে। ইয়াৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ অধীনত বিভিন্ন মন্ত্ৰালয়, বিভাগ, স্বায়ত্তশাসিত নিকায় আৰু ৰাজহুৱা খণ্ডৰ কোম্পানীসমূহত কৰ্মৰত বাহিৰা প্ৰতিষ্ঠানৰ জৰিয়তে নিয়োজিত কৰ্মচাৰী আৰু ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ সুৰক্ষা বৃদ্ধি পাব। শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে সময়মতে বেতন আদায়, ভৱিষ্যনিধি আৰু ৰাজ্যিক কৰ্মচাৰী বীমাৰ দৰে সামাজিক সুৰক্ষা আঁচনিসমূহৰ বাবে বৰঙণিৰ ধন বাধ্যতামূলকভাৱে জমা কৰা, ঠিকাদাৰ আৰু মূল নিয়োগকৰ্তাৰ দায়বদ্ধতা বৃদ্ধি আৰু শ্ৰম আইন উলংঘা কৰাসকলৰ বিৰুদ্ধে শক্তিশালী আইনী ব্যৱস্থা নিশ্চিত কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। ইয়াৰ ফলত ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ বেতন আৰু ন্যায্য বকেয়া আদায়ৰ ক্ষেত্ৰত হোৱা বিলম্ব ৰোধ কৰিব পৰা যাব। নতুন নিয়মাৱলীত সময়মতে বেতন আৰু সামাজিক সুৰক্ষা বিষয়ক আঁচনিৰ বৰঙণিৰ অংশ আদায় দিয়াৰ নিয়ম উলংঘা কৰা কোম্পানীসমূহৰ বিৰুদ্ধে প্ৰতিবন্ধকতা আৰোপ আৰু কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হৈছে। সেই অনুসৰি দৈনিক বেতন শ্বিফ্ট শেষ হোৱাৰ পাছত, সাপ্তাহিক বেতন সাপ্তাহিক ছুটিৰ পূৰ্বে আৰু মাহিলী বেতন পৰৱৰ্তী মাহৰ 7 দিনৰ ভিতৰত আদায় দিব লাগিব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক সচিব মাৰ্কো ৰুবিঅ' আৰু দেশখনৰ বিশেষ ৰাষ্ট্ৰদূত ষ্টিভ উইটকফে কালি মিয়ামিত কাটাৰৰ প্ৰধানমন্ত্ৰী আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী মহম্মদ বিন আব্দুল ৰহমান আল থানিৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত তেওঁলোকে আমেৰিকা আৰু ইৰাণৰ মাজৰ সাম্প্ৰতিক আলোচনাৰ লগতে পশ্চিম এছিয়াৰ পৰিস্থিতি সন্দৰ্ভত মত বিনিময় কৰে। তেওঁলোকৰ এই আলোচনাত ইৰাণৰ সৈতে সংঘাতৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে চলি থকা শেহতীয়া প্ৰচেষ্টাৰ বিষয়টোৱে গুৰুত্ব লাভ কৰে। উল্লেখযোগ্য যে আমেৰিকা আৰু ইৰাণৰ মাজত ইছলামাবাদত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ আলোচনা বিফল হোৱাৰ পাছত পাকিস্তানে বিষয়টোক লৈ ব্যাপক প্ৰচাৰ চলাই থকাৰ পাছতো দ্বিতীয় পৰ্যায়ৰ আলোচনা অনুষ্ঠিত নহল। ইয়াৰ বিপৰীতে কাটাৰে নীৰৱে এই বিষয়ত মধ্যস্থতাকাৰী হিচাপে ভূমিকা গ্ৰহণ কৰাৰ পাছত আমেৰিকাৰ সংশ্লিষ্ট বিষয়াসকলে ইৰাণৰ সৈতে দেশখনৰ আলোচনা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কাটাৰে কাৰ্যকৰীভাৱে ব্যৱস্থা গ্ৰহণ কৰা বুলি মত প্ৰকাশ কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে চেন্নাই ছুপাৰ কিংছক জয়ৰ বাবে 204 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেটৰ বিনিময়ত 203 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ জছ ইংলিছে সৰ্বাধিক 85 ৰাণ কৰে। প্ৰত্যুত্তৰত চেন্নাই ছুপাৰ কিংছে আমালৈ বাতৰি অহা পৰলৈ 16 অভাৰ 1টা বলত 5টা উইকেট হেৰুৱাই 169 ৰাণ কৰি খেলি আছে। প্ৰতিযোগিতাত আজি ৰায়পুৰত হ'বলগীয়া আন এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হায়দৰাবাদত প্ৰায় 9,400 কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰে। পশ্চিম এছিয়াৰ সংঘৰ্ষজৰ্জৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দেশত সৃষ্টি হোৱা ইন্ধনৰ সংকটৰ সুব্যৱস্থাপনা কৰাত চৰকাৰ সফল হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক সচিব মাৰ্কো ৰুবিঅ'ই মিয়ামিত কাটাৰৰ প্ৰধানমন্ত্ৰীৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজিৰ প্ৰথমখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে চেন্নাই ছুপাৰ কিংছক জয়ৰ বাবে 204

0: পৰিমাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
3: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
2: তাৰ মানে?
3: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত কি হয়?
3: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
2: মানে
3: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
2: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
1: এতিয়া আগবঢ়াইছো এটি নাম অৰ্জুন চন্দ্ৰ পাঠক আৰু সংগীবৃন্দৰ কণ্ঠত।

অৰ্জুন চন্দ্ৰ পাঠক আৰু সংগীবিন্দৰ কণ্ঠৰ নাম শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া পূবালীৰ সুৰত শুনক খনিন্দ্ৰ ৰাভা আৰু সংগীবিন্দৰ কণ্ঠত ৰাভা গীত।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যৎ অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে পূবালীৰ সুৰত শুনি আছে খনীন্দ্ৰ ৰাভা আৰু সংগীবিন্দৰ কণ্ঠত ৰাভা গীত।

0: ইমানপৰে পূবালীৰ সুৰত খনীন্দ্ৰ ৰাভা আৰু সংগীবিন্দৰ কণ্ঠৰ ৰাভা গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: সংবাদ চলন্তিকা।
2: আজি মাতৃ দিৱস, মাত্ৰ এটা শব্দ মা। মা এনে এটা শব্দ যি মমতা, উদ্বেগ, সংশয়, সপোন আদিৰ সমাহাৰ। কথাতেই কয় নহয়, আই সমান হব কোন, নৈৰ সমান বব কোন। নমস্কাৰ, সংবাদ চলন্তিকালৈ মই ঋতুস্মিতাই আপোনালোকক স্বাগতম জনাইছো। আজিৰ অনুষ্ঠানত মাতৃ দিৱসৰ ওপৰত কিছু কথা পাতিবলৈ লৈছো। আমাৰ সৈতে আছে ৰেল বিভাগৰ ৰেলৱে ক্লেইমছ ট্ৰিবিউনেল মেম্বাৰ লেখিকা লীনা শৰ্মা। বাইদেউ নমস্কাৰ। আজি যিহেতু মাতৃ দিৱস, আপোনাক মাতৃ দিৱসৰ শুভকামনা।

0: আহ্বান কৰিছো।
1: হয়
0: হয়, প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছো যে আপুনি যিহেতু এগৰাকী মাতৃ, আপোনাৰ ভাষাৰে মাতৃ দিৱসৰ তাৎপৰ্য কি?
1: মাতৃত্ব বোলা বস্তুটো এটা বৰ সুন্দৰ ধাৰণা, আৰু সেই ধাৰণাটো পিতৃ মাতৃ হব পাৰে দেই, মানে সেই ধাৰণাৰে য'ত আছে মৰম, য'ত আছে ধৈৰ্য, য'ত আছে সহ্য, আৰু বহুত শুভ কামনা সন্তানৰ প্ৰতি, মানে নিজৰ জীৱন দিবলৈ প্ৰস্তুত হোৱা এটা অনুভূতি। এইটো সাধাৰণতে কেতিয়াও অন্য কোনো সম্পৰ্কতে এনেকুৱা নহয়। ভাই ভনীৰ সম্পৰ্ক থাকে বৰ সুন্দৰ, অন্য ধৰণৰ বন্ধুৰ সম্পৰ্ক, কিন্তু এনেকুৱা যিটো ত্যাগ কৰিবলৈ প্ৰস্তুত হোৱাৰ এটা যিটো মনোবৃত্তি, সেইটো অকল মাতৃত্বৰ ক্ষেত্ৰতহে সম্ভৱ। সেইকাৰণে এই যিটো অনুভূতি, এইটোতো এটা ইটাৰনেল, এইটো অনবৰতে চলি থকা, এনেকুৱা নহয় যে এটা বিশেষ দিনত হয়, কিন্তু তথাপিও তাৰ নামত যে এটা উদযাপন হৈছে, এই বস্তুটো বৰ ভাল লগা কথা। সদায় কি কৰো, গোটেইখিনি উদাসীন ভাৱে গ্ৰহণ কৰো যে মাছবিলাকে যিখিনি ধৰক মৰম দিয়ে বা যিখিনি কৰে, সেইখিনি এনেই গ্ৰহণ কৰা যায়, আৰু এইটো যেন কৰে এনেকুৱা এটা ভাৱত পৃথিৱীখন চলি থাকে। কিন্তু আচলতে গোটেইটো এটা বৰ বিশাল অস্তিত্ব মাকৰ। মইতো মাক দেউতাক দুইজনকে বুলি ভাবো দেই, একেলগে ধৰিলেতো মই আৰু ভাল পাওঁ, কাৰণ আজিকালিৰ যিখিনি পিতৃ সেইখিনি প্ৰায় মাতৃসম, কিন্তু অকণমান ভগৱানে বনাওঁতে হয়তো এনেকে বনাইছে যে মাকৰ খিনি অলপ বেছি কোমল, যিটো সন্তানৰ কাৰণে বহুত বেছি মানে এটা নিৰ্ভৰযোগ্য বা আস্থাৰ প্ৰদানকাৰী এটা ব্যৱস্থা। আৰু তথাপিও এটা বিশেষ দিন হোৱাটো যে এইটো এটা স্বীকাৰ কৰিবলৈ লৈছে যে এইটো এটা সহজ কথা নহয়, এইটো এটা কোনোবা এজনৰ জীৱনত সহজ অৱদান নহয়। মই যেতিয়া সৰুতে ডাঙৰ হৈ আছিলো ঘৰখনত, ধীৰে ধীৰে ডাঙৰ হৈছিলো, তেতিয়া কোনো মাক খুব ভাল পাওঁ, সেইটো এটা বেলেগ কথা, কিন্তু প্ৰায়ে দেখো যে গোটেইবোৰ ল'ৰা ছোৱালীক খাদ্যখিনি বিতৰণ কৰি দিলে কেতিয়াবা এনেকুৱা হয় যে নিজৰ ভাগত একোৱেই নাই। তেনেকুৱা এটা সময় গৈছে, মোৰ এতিয়াও মনত আছে যে মই এবাৰ কৈছিলো মাছৰ জোলখন বৰ ভাল হৈছে, মোক আৰু অকমান দিয়া। তেতিয়া মায়ে ঢালি পেলাই গোটেইখিনিয়ে দি দিছিলে, যিখিনি তেওঁৰ কাৰণে ৰাখিছিলে অকণমান। সেইখিনি সময়ত মই ইমান একচুৱেলি বুজা নাছিলো, মই অবুজা নাই আছিলো চাগে, কাৰণ মই তেতিয়া প্ৰথম শ্ৰেণী ছাত্ৰী, বয়স 7 বছৰ গতিকে। কিন্তু পাছত এতিয়া মই
0: এতিয়া হয়তো আপুনি নিজে মাতৃ হোৱাৰ পিছত আপুনি ধৰিব পাৰিছে কথাখিনি,
1: মানে অকল মাতৃ হোৱাৰ পিছতেই বুলি নহয়, মই যেতিয়া প্ৰাপ্ত বয়স্ক হলো, ডাঙৰ হলো, তেতিয়া মই অনুভৱ কৰিব পাৰিছো যে তেওঁতো বিচাৰিছিলে খাবলৈ, কিন্তু তেওঁ মই লাগে বুলি কোৱাৰ লগে লগে গোটেই পাত্ৰটো খালী কৰি দি দিলে। সেইটোৱেই মাতৃত্ব, এই গোটেই পাত্ৰটো খালী কৰি দিয়া, নিজৰ কাৰণে নাৰাখি গোটেইখিনি দি দিয়া। প্ৰথমতেতো মই এইটো ভাবিছিলো, যেতিয়া মই যুৱতী হৈছিলো মাতৃ হোৱাৰ আগতে, মই ভাবিছিলো যে অকণমান বেছি ত্যাগ কৰে, ইমান কৰাটো উচিত নহয়, হা নিজৰ কাৰণে অলপ ৰাখিব লাগে। কিন্তু যেতিয়া মই নিজে মাতৃ হলো, ধীৰে ধীৰে অনুভৱ কৰিলো যে গোটেইখিনি যেন দি দিওঁ, সেই গোটেইখিনি দি দিয়াৰ ভাৱটো নিজে মাতৃ হোৱাৰ পিছত আহিলে। সেইকাৰণে মই কেতিয়াবা পৰা আচৰিত লাগে, কিছুমান মাতৃক যেতিয়া দেখো কোনোবা এগৰাকী মহিলা খুব নিষ্ঠুৰ হয় অন্যৰ প্ৰতি, তেনেকুৱা থাকে ন, আৰু বহুত মানুহ অত্যাচাৰ কৰে, কেতিয়াবা ইভেন হত্যা পৰ্যন্ত কৰা চেনাৰীৰ উদাহৰণ আছে। কিন্তু সেয়াও যদি মাতৃ হয় তে কেনেকে হৈছে, বা দুটা বস্তু কেনেকে মনৰ ভিতৰত মিলাই পেলাই মানে সেই মানুহগৰাকীৰ ব্যক্তিত্বটো হৈছে, মই খুব হতচকিত হোৱাৰ নিচিনা। কাৰণ মোৰ আজিকালি এনেকুৱা ভাৱ হয়, কাৰোবাৰ অন্য ল'ৰা ছোৱালী দেখিলেও মোৰ নিজৰ সন্তানৰ মুখখন মনত পৰে। সেই যেতিয়া অলপ ডাঙৰ হৈছিল, সেইখিনি সময়ত মোৰ প্ৰাৰ্থনা আছিলে যেন ভগৱান মোক জীয়াই ৰাখা, যাতে তাক নিজৰ ভৰিৰ ওপৰত থিয় হোৱাৰ সময়লৈকে মই তাক পৰিচৰ্যা কৰিব পাৰো, তাক মই গাইডেন্স দিব পাৰো, বা মোৰ যদি কিবা এটা হৈ যায়, ঠিক আছে দেউতাক খুবেই ভাল ভালকেই চাই, তথাপিও মই নাথাকিলে মই এনেকুৱা ভাবিছিলো কোনজন আত্মীয় বাৰু তাক মোৰ নিচিনাকে চাব বা মৰম কৰিব। সেইকাৰণে সেই সৰু থাকোতে মোৰ খুব মৃত্যু ভয় এটা আছিলে, এতিয়া নাই। তাৰপিছত খুব প্ৰাৰ্থনা কৰিছো ক'তো যাতে এখন যুদ্ধও নালাগক, কাৰণ মই কিবা যুদ্ধ সম্পৰ্কে কিছুমান উপন্যাস পঢ়িছিলো, মধ্য প্ৰাচ্যত হোৱা যুদ্ধ, তাত সেই যিবোৰ শিশুবিলাকৰ যিটো অৱস্থা, সেইখিনি দেখি পেলাই ভাবিছিলো সি সৰু থাকোতে তাৰ শৈশৱৰ সময়ত যাতে কোনো ধৰণৰ যুদ্ধ নালাগক। সেইকাৰণে সেই একেটা কথাই মই এতিয়াও ভাবো, কোনোবাই যেতিয়া কয় যুদ্ধ লাগে

0: সঁচাকে মাকৰ সদায় কওঁ নেলাগে, আটাইতকৈ কষ্ট যদি পায় সন্তানবোৰে, সেই সন্তান মোৰ সন্তান নহলেও কাৰোবাৰ সন্তান, কথাটো একেটাই। যাৰ মাতৃত্বৰ অনুভূতি আছে সেই লোকৰ বেয়াও কথাও ভাবিব নোৱাৰে। সেইকাৰণে ধৰক মই মাতৃ দিৱস বুলি ক'লে অকণমান আৱেগিক গোটেই কথাবোৰ মনলৈ আহে। সেইকাৰণে মই এনেধৰণৰ এটা উদযাপন, এনেধৰণৰ এটা স্মৰণ, কাৰণ আমাৰ এনেই সংস্কৃতিত এটা ভাল বস্তু আছে যে আমি শ্ৰাদ্ধ পাতো। শ্ৰাদ্ধ পাতো মানে মৃত্যুৰ পাছত আমি স্মৰণ কৰো, শ্ৰদ্ধা কৰো, বছৰেকীয়া পাতো, গোটেইখিনি লগ হয়, তেতিয়া সেই যিজন মানুহ আঁতৰি যায় পিতৃ মাতৃ তেওঁলোকক স্মৰণ কৰা যায়, খুবেই ভাল কথা। জীৱিত কালতো কিন্তু স্মৰণ কৰা সেইটো ভাল কথা, গতিকে একেলগে এইটো বস্তু চলি থাকিব লাগে। মাতৃ এগৰাকী, পিতৃ এজন, তেওঁলোকক জীৱিত অৱস্থাত শ্ৰদ্ধা কৰা, তেওঁলোকে যিখিনি দিছে সেইখিনিতো কোনেও কেতিয়াও ঘূৰাই দিব নোৱাৰে। তাৰ যিটো প্ৰতিদান হবই নোৱাৰে। মই সদায় সেইটো কথা অনুভৱ কৰো, মোৰ মাৰ মুখলৈ যেতিয়া চাওঁ মই ভাবো যে এই মানুহগৰাকীৰ কাৰণে আজি মই ইয়াতে থিয় হৈ আছো, কথা পাতিব পাৰিছো, নিজৰ জীৱন এটা চলাই নিব পাৰিছো অকল এইগৰাকী মানুহৰ কাৰণে। প্ৰতিদান অসম্ভৱ, তথাপিও অলপ চেষ্টা কৰা যায় যাতে সৰুকে হলেও কিবা এটা তেওঁক মন ভাল লগাব পৰা কিবা এটা কাম কৰো তাৰপিছত। গতিকে সেইকাৰণে সেই ভাৱটো থাকিব লাগে, তেওঁলোকৰ জীৱিত কালতো যিমান পাৰে কৰিব লাগে, মৃত্যুৰ পাছতো শ্ৰাদ্ধ কৰাই যায়।
1: আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতু আপুনি এগৰাকী মাতৃ, আপোনাৰ শিশুটিৰ সৈতে কটোৱা এটি স্মৰণীয় মুহূৰ্তৰ বিষয়ে যদি মই আপোনাক সুধো কি কব?
0: প্ৰত্যেকটো মুহূৰ্তই স্মৰণীয়, এতিয়া বহুত কথা মনলৈ আহে মই যদি ভাবো। তথাপিও এটা আছিলে যে সি এবাৰ উলটি আহি পেলাই প্ৰায় কয় যে তিনিটামান দুষ্ট ল'ৰাই অন্যবিলাকৰ বেগবোৰ লুকাই দিয়ে, মিছে বৰ বেয়া পাইছে কথাটো। সেইটো তিনিদিনমান সি ক'লে, এতিয়া মই ইমান তাক কৈছো তুমি কিন্তু এইটো বেয়া নকৰিবা দেই, এইবিলাক কোনে কৰিছে তাক লগ পালে ক'বা এইটো বেয়া কথা হৈছে, থাকি তাৰপিছত এদিন মোক স্কুলৰ পৰা মাতি পঠালে। মই স্কুললৈ গ'লো, যাওঁতে মই গম পালো যে বেগ লুকোৱা বিলাকৰ ভিতৰত সিও এটা, সি মানে চতুৰ্থ মান আৰু। তাৰপিছত তেতিয়া পটককে তাৰ মুখলৈ চাইছো, খুব মিশ্ৰ অনুভূতি হৈছে, মোৰ ল'ৰাটো বেয়া হৈ যাব নেকি, সেইখিনি সময়ত সাংঘাটিক মোৰ এটা চিন্তা হৈ গৈছে, মই ক'ত ভুল কৰিলো। তাৰপিছত তেওঁলোকে ক'লে যে কথাটো আপোনাক জনালো আৰু এনেকৈ। তাৰপিছত তাক বাটত লৈ আহোঁতে মই ক'লো দেউতাক কম দে, সি কৈছে দেউতাক নক'বা, মই কৈছো নহয় এইটো কথা কওঁ। তাৰপিছত আহি পেলাই মই দেউতাকক কথাটো ক'লো, দেউতাকে ক'লে আজিৰ পৰা ই নকৰে দেই। তাৰপিছত বোলা আমি ইয়াক অলপ ফুৰাই আনো, আজিৰ পৰা সি ভাল ল'ৰাটো, আজিৰ পৰা সি আৰু এইবিলাক কাম নকৰে। তেনেকে কৰি পেলাই আমি তিনিটা ওলাই গলো, তাৰ মুখখন অলপ দেৰি পাছত পোহৰ হ'ল। পোহৰ হৈ পেলাই যেতিয়া আমি ঘূৰি ঘৰলৈ আহিলো, মোক কৈছে মা আৰু মই বেয়া কাম নকৰো দেই, কিন্তু সঁচাকে কৰা নাই। তাৰপিছত তাৰপিছত মই কেতিয়াও কোনো ধৰণৰ অভিযোগ শুনা নাই। কিছুমান কথাত খুব খং কৰি দিলে সিহঁতৰ মনস্তত্ত্বত বেয়া এটা প্ৰতিক্ৰিয়াহে হয়, সিহঁতক বুজাব লাগে আৰু মৰমটো যে অব্যাহত আছে, আৰু বেয়া কাম কৰিলে আমি অলপ দুখ পাওঁ, ভাল কাম কৰিলে ভাল পাওঁ, এনেকুৱাকে অলপ বেছি ভাষণ দি থকাতকৈ অলপ
1: মৰমেৰে বুজাই লোৱাটো ভাল নহয়নে?
0: সেই তেনেকুৱা, মই সেই তাৰ সেই মুখখন, সেই বস্তুটো মোৰ মনত আছে, গোটেইখিনি সলনি হৈ গ'ল, পৰিৱৰ্তন ঘটি, সেইটো এটা মোৰ মনত আছে।
1: শেষত আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছো, যিসকল এতিয়া নতুন মাতৃ, সেই নতুন মাতৃসকলক এগৰাকী সফল মাতৃ হিচাপে আপুনি কি পৰামৰ্শ দিব?
0: তাৰমানে সবৰে নিজৰ নিজৰ ধৰণেৰে জীৱন চলাই নিয়াৰ এটা দৰ্শন থাকে, সেইটো দৰ্শনত গ'লেই ভাল। মই এটাই কথা ক'ম, ব্যস্ততাৰ মাজতো উলিয়াই পেলাই সময় দিব লাগিব, কাৰণ মানুহ যেতিয়া নিজৰ সঁচাকে চাকৰি বাকৰিত ব্যস্ত থাকে সন্তানে বৰ এটা মানে মাইণ্ড নকৰে দেই, কিন্তু যদি পাৰ্টি কৰি ঘূৰি থাকে, ক'ৰবাত খেতি পাৰ্টি কৰে, ক'ৰবাত একদম শ্বপিং বুলি কৈ ঘূৰি আছে, ল'ৰা ছোৱালী এৰি খুব পিকনিক চিকনিক ঘূৰিছে, সেইখিনি সময়ত এৰি থৈ গ'লে ল'ৰা ছোৱালীয়ে বৰ বেয়া পায়, সিহঁতে বুজি পায়, সেইটো কৰিব নালাগে। তাৰ পিছত লাগিলে নিজৰ অকণমান কিছুমান আনন্দ বিসৰ্জন দিয়ক, একো কথা নাই, তাতকৈ বহুত ডাঙৰ আনন্দ পাছত পোৱা যায়। দুই নম্বৰ কথাটো হৈছে কি, মাকগৰাকীৰ ব্যৱহাৰ, মাকগৰাকীয়ে ঘৰত সহায়কাৰী মানুহক যদি বেয়া ব্যৱহাৰ কৰে, মাকগৰাকীয়ে যদি ককাক আইতাকক পৰিচৰ্যা কৰাৰ ক্ষেত্ৰত ক্ৰুটি কৰে, বা খুব সেইবিলাক মই চাব নোৱাৰো, বুঢ়া বুঢ়ীবোৰক জাতীয় সংলাপ দিয়ে বা তেনেধৰণৰ এটা দেখুৱাই, সেইটো কিন্তু কিছুমান বস্তু ল'ৰা ছোৱালীয়ে একদম দেখে, দেখি পেলাই নিজৰ বিহেভিয়াৰবোৰ তেনেধৰণৰে হয়। খুব স্বাৰ্থপৰ যদি এগৰাকী মাকৰ

0: সন্তান স্বার্থপরে হব, কারণ স্বার্থপরতাটো প্ৰথম সিহঁতে এপ্লাই কৰিব বাপেক মাকৰ
1: ওপৰত,
0: দেউতাক মাকৰ ওপৰত প্ৰথম কৰিব। সেইকাৰণে এগৰাকী ভাল মানুহ, এগৰাকী ভাল মাতৃ, যি ঘৰত অহা মানুহক মৰম কৰে, যি ককাক আইতাকক চাই শাহু শহুৰক পৰিচৰ্যা কৰে, তেওঁ সন্তান বেয়া হ'ব নোৱাৰে। আৰু তেওঁ তেতিয়া মই জানো যে তেওঁ বৃদ্ধ বয়সত সেইটো বস্তুৰ প্ৰতিদান পাব। আৰু সন্তানক যদি ক'ৰবালৈ মোক এজনে কৈছিলে ক'ৰবাত বৰ্ডিং স্কুললৈ পঠোৱাটো মই বেয়া বুলি নকওঁ, কিন্তু কিছুমানে দায়িত্ব হাৰিবৰ কাৰণে বৰ্ডিং স্কুললৈ পঠাই দিয়াও দেখিছো, কিন্তু যিটো প্ৰয়োজন নাই। তুমি সন্তানক বৰ্ডিং স্কুলত পঠাই দিবা, ঘূৰি আহি বুঢ়া বয়সত তোমাক বৃদ্ধাশ্ৰমলৈ পঠাই দিব,
1: পঠাই দিব
0: কৈছিলে। সঁচা মই নাজানো, কিন্তু কথাটো অকণমান হলেও মোক স্পৰ্শ কৰিছিলে। গতিকে সেই বন্ধুত্বটো বৰ দৰকাৰ পিতৃ মাতৃৰ লগত, বিশেষকৈ মাতৃৰ লগত সন্তানৰ খুব ভাল বন্ধুত্ব হ'ব লাগে, আৰু নিজে ভাল মানুহ হ'ব লাগিব, তেতিয়া সন্তান ভাল হ'ব।
1: হয় হয় হয়, সেইটো হয়। বহু ব্যস্ততাৰ মাজত আপুনি আমাক অকণমান সময় দিলে, তাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ বাইদেউ।
0: ধন্যবাদ,
1: ধন্যবাদ। আজি বিশ্বৰ বিভিন্ন ঠাইত উদযাপন কৰা এই মাতৃ দিৱস সন্দৰ্ভত আকাশবাণী গুৱাহাটীৰ বাতৰি পৰিৱেশিকা অনুজা লোপামুদ্ৰাই কি কয় শুনোৱা হওক।
2: আন্তঃৰাষ্ট্ৰীয় মাতৃ দিৱসৰ আৰম্ভণি হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰত, আৰু এই দিনটোৱে আনুষ্ঠানিক স্বীকৃতি লাভ কৰিছিল বোধহয় 1914 চনত। আমাৰ এইফালে অৱশ্যে এই ধাৰণাটো অহা বৰ বেছি বছৰ নাই হোৱা, তিনি নতুনেই বুলিব পাৰি। আৰু আন্তঃৰাষ্ট্ৰীয় মাতৃ দিৱস যদি সুধো কিয় পালন কৰা হয়, আচলতে মাতৃ মানেইতো প্ৰশান্তিৰ আকৰ। মাতৃজাতিয়ে সন্তানক লালন পালন কৰি সমাজলৈ সুনাগৰিক ৰূপে আগবঢ়াই দিয়াত যিখিনি দায়িত্ব পালন কৰে, যিখিনি কষ্ট তেওঁলোকে কৰে, সেই অৱদানখিনি আনুষ্ঠানিক, অকণমান আনুষ্ঠানিক ৰূপে মান দিবলৈ কিন্তু আন্তঃৰাষ্ট্ৰীয় মাতৃ দিৱসৰ আৰম্ভণি হৈছিল। আৰু মাতৃ বুলিলেই যে কেৱল আমাৰ জন্মদাত্ৰী তেনে নহয়, জীৱনৰ বিভিন্ন সময়ত বিভিন্ন পৰ্যায়ত আমি কেইবাগৰাকীও মাতৃস্থানীয় ব্যক্তিৰ সান্নিধ্য লাভ কৰোঁ, আৰু তেওঁলোক সকলোৰে অৱদানতহে আমি নিজকে সুনাগৰিক ৰূপে গঢ় দিবলৈ যত্নপৰ হওঁ। গতিকে বছৰটোৰ এটা দিন তেওঁলোকে বিচৰা ধৰণে, তেওঁলোকে ভাল পোৱা ধৰণে তেওঁলোকৰ সৈতে সময় কটাই উদযাপন কৰিব পৰাটো আমাৰেই পৰম সৌভাগ্য বুলি ভাবোঁ। কিন্তু এইখিনিতে আৰু এটা কথা কম, মাতৃ দিৱস মানেই কিন্তু বছৰৰ সেই এটা দিনতেই কেক এটা কাটি চেলফি এখন তুলি এপদ উপহাৰ দি সামাজিক মাধ্যমত আপলোড কৰাটোৱে কিন্তু মাতৃ দিৱস নহয়। আমাৰ জীৱনত যিকেইগৰাকী মাতৃস্থানীয় ব্যক্তি আছে, জীৱনৰ এই পৰ্যায়ত আহি তেওঁলোকৰ সুস্বাস্থ্য সুনিশ্চিত কৰাটো, তেওঁলোকৰ মনৰ খবৰ ৰখাটো আৰু সময়ে সময়ে তেওঁলোকক সময় দিয়াটোহে মাতৃ দিৱসৰ কিন্তু প্ৰকৃত সংকল্প হোৱা উচিত। জীৱনৰ কোনো ধাপতেই যাতে তেওঁলোক অকলশৰীয়া হ'বলগীয়া নহয়, কাৰণ মাতৃসকলে যদিও নিৰৱচ্ছিন্নভাৱে আমাৰ মংগলৰ হকে, আমাৰ ভালৰ হকেই কাম কৰি থাকে, চিন্তা কৰি থাকে, কিন্তু তেওঁলোকৰোতো বয়স হৈ আহে। আৰু নিজে মাতৃ হোৱাৰ পিছতহে আচলতে অনুভৱ কৰিছোঁ যে মাতৃসকলে অনবৰতে দিয়েই থাকে, ল'বলৈ পাহৰিয়ে যায়। গতিকে তেওঁলোকক যাতে আমি সেই আদৰ, সেই যত্ন, সেই সকাহখিনি যাতে আমিও দিব পাৰোঁ, তাৰ বাবে আমি যত্নপৰ হোৱা উচিত। মাতৃ দিৱস তেতিয়াহে সফল হ'ব যেতিয়া এগৰাকী মাতৃয়ে আন এগৰাকী মাতৃৰ দুখ, কষ্ট, বেদনা সকলো বুজিব। কোনো মাতৃক কেতিয়াও আমি সমালোচনা নকৰিম, কোনো মাতৃক আমি খন্তেকতে কাঠগড়াত নুতুলিম, সকলোৱে যাতে আমি মাতৃক সন্মান কৰিম, মাতৃজাতিৰ প্ৰতি যাতে আমি সদায়ে সংবেদনশীল হ'ম, তেতিয়াহে কিন্তু মাতৃ দিৱস আচলতে উদযাপন কৰা হ'ব।
1: সংবাদ চলন্তিকা শুনিলে। আজিৰ সংবাদ চলন্তিকাৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ। সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে। বুকুত বেদনা বান্ধি হাঁহিৰে জগত জিনিবলৈ শিকোৱা আমাৰ জীৱনৰ সেই বিশেষ মানুহগৰাকীক মাতৃ দিৱসৰ শুভকামনা জ্ঞাপন কৰি মই ঋতুস্মিতাই সংবাদ চলন্তিকাৰ পৰা বিদায় লৈছো। নমস্কাৰ।
3: সংবাদ চলন্তিকা শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছত মুখ্য বাতৰি।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশাআন বজাৰ মুখ্য বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। ডঃ হিমন্ত বিশ্ব শৰ্মাক বিজেপি তথা এন ডি এৰ বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা কৰা হৈছে। ডঃ শৰ্মাই ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী জনায়। ৰাজ্যত অপৰাধী কাৰ্যকলাপ 28% হ্ৰাস পাইছে বুলি ৰাষ্ট্ৰীয় অপৰাধ নথিকৰণ সংস্থাৰ তথ্যত প্ৰকাশ পাইছে। পৰিয়াল আৰু সমাজৰ কল্যাণ কামনাৰে মাতৃসকলে নিৰন্তৰভাৱে আগবঢ়োৱা অনবদ্য অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে আজি বিশ্বজুৰি মাতৃ দিৱস উদযাপন কৰা হৈছে। পি টি আইৰ জ্যেষ্ঠ সাংবাদিক দুৰ্বা ঘোষক চলিত বৰ্ষৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিক

0: এটা বঁটা প্ৰদান কৰা হৈছে। লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ চাৰিকৰীয়া নৈপাৰৰ মহঘুলি চাপৰিত অনুষ্ঠিত ঐতিহাসিক ফাট বিহুৰ আজি সামৰণি পৰে। মিজোৰামৰ উত্তৰ কাৱৰথা নামৰ গাঁওখনে দীনদয়াল উপাধ্যায় পঞ্চায়ত বহনক্ষম বিকাশ পুৰস্কাৰ 2025ৰ অধীনত স্বচ্ছ আৰু সেউজ পঞ্চায়ত শাখাত পুৰস্কৃত হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি দেশৰ সাম্ভাব্য বান পৰিস্থিতি আৰু গ্ৰীষ্ম প্ৰবাহৰ জোৰা মৰাৰ বাবে প্ৰস্তুতি পৰ্যালোচনা কৰে। টিভিকেৰ মুৰববী অভিনেতা ৰাজনীতিক থিৰুচি যোছেফ বিজয়ে আজি তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পাছতে দায়িত্বভাৰ গ্ৰহণ কৰে আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে চেন্নাই ছুপাৰ কিংছক বিজয়ৰ বাবে 204 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে আৰু আন এখন খেলত মুম্বাই ইণ্ডিয়ানছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ মুখামুখি। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আগবঢ়াইছো এই মাহৰ গীত। আজিৰ শিল্পী মিতালী চৌধুৰী, প্ৰযোজনা জ্যোতিপ্ৰকাশ দাসৰ। অনুষ্ঠানৰ আৰম্ভণিতে শুনাব লৈছো শিল্পীৰ কণ্ঠৰ এটি গীত। গীতৰ কথা কেশৱ দত্তৰ।

শ্ৰোতাসকলে এই মাহৰ গীতত শুনি আছে মিতালী চৌধুৰীৰ কণ্ঠৰ গীত। এইবাৰৰ গীতৰ কথা দিনেশ বৈশ্যৰ।

এই মাহৰ গীত অনুষ্ঠানটিত শিল্পী মিতালী চৌধুৰী কণ্ঠৰ গীত শুনিলে। গীত দুটিৰ কথা আছিল ক্ৰমে কেশৱ দত্ত আৰু দীনেশ বৈশ্যৰ, প্ৰযোজনা জ্যোতিপ্ৰকাশ দাসৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আগবঢ়াইছো গজলৰ অনুষ্ঠানটি পুনতে এয়া হৰিহৰণ।

0: ইমান পৰে শ্ৰোতাসকলে গজলৰ অনুষ্ঠানটি শুনিলে।
1: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়াইছো আধুনিক গীতৰ অনুষ্ঠানটি। পুনতে শুনাব লৈছো হেঙুলীয়া শ্ৰব্যসংকলনটিৰ পৰা তৰালী শৰ্মাৰ কণ্ঠৰ এটি গীত।

আধুনিক গীত অনুষ্ঠানৰ শেষত শুনাব লৈছো পৰিণীতা শব্দ সংকলনটিৰ পৰা পৰিণীতা বৰঠাকুৰৰ কণ্ঠৰ এটি গীত।

অনুষ্ঠানত এইবাৰ শুনাব লৈছো হৃদয়ন প্ৰয়োজন চিনেমাখনৰ আন এটি গীত, দীপেন বৰুৱা আৰু কৃষ্ণ বৰুৱাৰ কণ্ঠত। গীতৰ কথা কেশৱ মহন্তৰ।

শ্ৰোতাসকলে শুনি আছে অসমীয়া চিনেমাৰ গীতৰ অনুষ্ঠান চিত্ৰগীত। এইবাৰ শুনাব লৈছোঁ ভাইটি চিনেমাখনৰ পৰা আৰতী মুখাৰ্জী আৰু সংগীতবিন্দৰ কণ্ঠৰ এটি গীত।

নকৰ নকৰ পাব নিজ হাতে ৰান্ধো খাও ভোকতে থাকো মই ভয় নকৰো নকৰো কাকো নিজ হাতে ৰান্ধো খাও ভোকতে থাকো মই লাজ নকৰো নকৰো একো হাতী ঘোড়া সব খাও নকৰো।

চিত্ৰগীতত এইবাৰ শুনাব লৈছো ভাইটি চিনেমাখনৰ আন এটি গীত খগেন মহন্তৰ কণ্ঠত, গীতৰ কথা জয়ন্ত বৰুৱাৰ।

চিত্ৰগীতৰ শেষত শুনাব লৈছোঁ উত্তৰণ চিনেমাখনৰ পৰা দীপেন বৰুৱাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা কেশৱ মহন্তৰ।

0: অসমীয়া চিনেমাৰ গীতৰ অনুষ্ঠান চিত্ৰগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছত নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাক বিজেপি তথা এন ডি এৰ বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা কৰা হৈছে। গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিত থকা ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত আজি বিজেপি আৰু সামগ্ৰিকভাৱে এন ডি এৰ বিধায়িনী দলৰ বৈঠক পৃথকে পৃথকে অনুষ্ঠিত হয়। বিজেপিৰ বিধায়িনী দলৰ বৈঠকত নৱনিৰ্বাচিত 82গৰাকী বিধায়কে অংশগ্ৰহণ কৰে। ইয়াৰ পাছতেই এন ডি এৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকতে কেন্দ্ৰীয় পৰ্যবেক্ষক তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই ডঃ হিমন্ত বিশ্ব শৰ্মাক বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা কৰে। বৈঠকখনত সহকাৰী পৰ্যবেক্ষক হিচাপে বিজেপিৰ জ্যেষ্ঠ নেতা নায়ব সিং চাইনি উপস্থিত থাকে। বৈঠকত বিজেপিৰ ফালৰ পৰা ৰঞ্জিত কুমাৰ দাস, বিশ্বজিৎ দৈমাৰী, অজন্তা নেওগ, ৰাজদীপ ৰয়, অশোক সিংহল, পীযুষ হাজৰিকা, চক্ৰধৰ গগৈ আৰু বিশ্বজিৎ দৈমাৰীয়ে বিধায়িনী দলৰ নেতা হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰস্তাৱ কৰে। লগে লগে দুজন দুজনকৈ বিধায়কে এই প্ৰস্তাৱত সমৰ্থন জনায়। ইয়াৰ পাছতেই অসম গণ পৰিষদৰ 10গৰাকী বিধায়ক আৰু বি পি এফৰ বিধায়কসকলৰ উপস্থিতিত অগপৰ নেতা অতুল বৰা আৰু বি পি এফৰ নেতা ৰিহন দৈমাৰীয়ে এন ডি এৰ নেতা হিচাপে ডঃ শৰ্মাৰ নাম প্ৰস্তাৱ কৰে। বিজেপি তথা এন ডি এৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পাছতেই ডঃ হিমন্ত বিশ্ব শৰ্মাই নিজৰ বক্তব্যত দলৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক

0: নেতৃবৰ্গৰ লগতে সহযোগী দল অসম গণ পৰিষদ আৰু বি পি এফক কৃতজ্ঞতা জ্ঞাপন কৰে।
1: এই বিজেপি দলৰ বিজয়ৰ লগত আমাৰ লগত একেলগে ঘাট প্ৰতিঘাত প্ৰতিটো সময়তে আমাৰ লগত থিয় হৈ থকা অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া আৰু গণ পৰিষদৰ সকলো বিধায়ক আৰু কাৰ্যকৰ্তাকো আজিৰ এই মুহূৰ্তত মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। বড়োলেণ্ড পিপলস ফ্ৰণ্ট আৰু বড়োলেণ্ড পিপলস ফ্ৰণ্টৰ সভাপতি বি টি চিৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াকো তেখেতৰ সমৰ্থনৰ বাবে মই বহুত বহুত ধন্যবাদ জনাইছো। বি পি এফ দলৰ সহযোগিতাৰ বাবেই এইবাৰ বি টি চি অঞ্চলতো ভাৰতীয় জনতা পাৰ্টীয়ে 4খনকৈ আসন পাবলৈ সক্ষম হৈছে।

0: টিভিকেৰ মুৰববী অভিনেতা ৰাজনীতিক থিৰুচি জোচেফ বিজয়ে আজি তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰি দায়িত্বভাৰ গ্ৰহণ কৰে। চেন্নাই জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত শপতগ্ৰহণ অনুষ্ঠানৰ পাছত জনসাধাৰণক উদ্দেশ্যি দিয়া ভাষণত শ্ৰীজোচেফ বিজয়ে তেওঁৰ চৰকাৰৰ ওপৰত আস্থা ৰাখিবলৈ জনসাধাৰণক আহান জনায়। তেওঁ সকলোৰে বাবে স্বচ্ছ আৰু নিকা প্ৰশাসন সুনিশ্চিত কৰিব বুলি আশ্বাস দিয়ে। ৰাজ্যখনৰ নৱনিৰ্বাচিত বিধায়কসকলে কাইলৈ বিধানসভাত শপতগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী বিজয়ক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে তামিলনাডুবাসীৰ জীৱনৰ মান উন্নত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সৈতে সহযোগিতাৰে কাম কৰিব। চিৰাং জিলাৰ ছিদলি আৰক্ষী থানাৰ অন্তৰ্গত শ্যামথাইবাৰীত আজি বিয়লি এটা পথ দুৰ্ঘটনা সংঘটিত হয়। এখন মুৰ্গী কঢ়িয়াই নিয়া বাহন ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বাগৰি পৰাত বাহনখনৰ চালক আৰু হেণ্ডিমেন গুৰুতৰভাৱে আহত হয়। স্থানীয় ৰাইজ তথা আৰক্ষীয়ে ততাতৈয়াকৈ আহত দুয়োগৰাকীক কাজলগাঁওস্থিত জে এছ বি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱায়। বজালি জিলাৰ গেৰুৱাপাৰাৰ এটা পৰিত্যক্ত গৃহৰ পিছফালে আজি এটা মৃতদেহ উদ্ধাৰ হয়। মৃতদেহটো গেৰুৱাপাৰা গাঁৱৰ কপিল বৈশ্য নামৰ এজন যুৱকৰ বুলি জানিব পৰা গৈছে। পৰিয়াল তথা স্থানীয় লোকে যুৱকগৰাকীক কোনো লোকে হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। আজি দিনৰ ভাগত মৃতদেহটো উদ্ধাৰৰ পাছতে ঘটনাস্থলীত সৰুপেটা আৰক্ষী চকীৰ এটা দল উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ চাৰিকৰীয়া নৈ পাৰৰ মহগুলি চাপৰিত অনুষ্ঠিত ঐতিহাসিক ফাট বিহুৰ আজি সামৰণি পৰে। পুৱাৰ ভাগত সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ হোৱা কাৰ্যসূচীত দুপৰীয়া ফাট বিহুৰ মুখ্য আকৰ্ষণ মুকলি বিহুৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। ফাট বিহুতলীত কালি শিল্পী ডঃ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:05
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু ফোন ইন সমিধান। আজিৰ অনুষ্ঠানত অনুষ্ঠান সম্পৰ্কীয় শ্ৰোতাৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিবলৈ আমাৰ ষ্টুডিঅত উপস্থিত আছে আমাৰ কেন্দ্ৰৰ অনুষ্ঠান কাৰ্যবাহী ইন্দ্ৰজিৎ দাস আৰু ঋতুপৰ্ণ দাস। শ্ৰোতাসকলক আমাৰ ফোন নম্বৰ দুটি জনাই দিছোঁ 03612661876 আৰু 03612662325। ফোন নম্বৰ দুটি আকৌ এবাৰ কৈছোঁ 03612661876 আৰু 03612662325। ফোন ইন সমিধান।
2: নমস্কাৰ শ্ৰোতাসকল, আৰম্ভ কৰিছো ফোন ইন সমিধান অনুষ্ঠানটি। মই ইন্দ্ৰজিৎ দাস আৰু মোৰ সৈতে আছে আমাৰ অনুষ্ঠান কাৰ্যবাহী ঋতুপৰ্ণ দাস।
3: নমস্কাৰ।
2: আমি দুয়োগৰাকীয়ে আজি আপোনালোকৰ সৈতে কথা পাতিবলৈ বহিছো। আধা ঘণ্টা সময় আপোনালোকৰ সৈতে থাকিম আৰু আপোনালোকে আমাৰ অনুষ্ঠান সম্পৰ্কীয় আপোনালোকৰ যিখিনি ক'বলগীয়া আছে সেইখিনি শুনিবলৈ আমি অপেক্ষা কৰিছো। আমাৰ ফোন নম্বৰ দুটি ইতিমধ্যে পম্পী কলিতাই কৈ দিছে, আকৌ এবাৰ কৈ দিছো 03612661876 আৰু 03612661876।

0: 2662325 অনুষ্ঠান সম্পৰ্কীয় কথা আপোনালোকে ক'ব পাৰিব। আপোনালোকে যদি অনুষ্ঠান ভাল পাইছে সেই বিষয়েও ক'ব, যদি কোনো অনুষ্ঠান আপোনালোকে অন্য ধৰণে প্ৰচাৰ কৰাটো বিচাৰিছে বা আপোনালোকৰ ক'বলগীয়া আছে অনুষ্ঠান সম্পৰ্কে তেতিয়াহ'লে ক'ব পাৰিব। আমি ঋতুপৰ্ণ দাসৰ ওচৰলৈ আহিছোঁ, পম্পী কলিতাই ফোন লাইনত আমাক সহযোগ কৰিব। যদি আপোনালোকৰ ফোন আহে তেতিয়া তেখেতে আমালৈ আগবঢ়াই দিব। ঋতুপৰ্ণ দাস, আমি
1: হয় নিশ্চয় আমি শ্ৰোতাৰ ফোন কলসমূহ পাম বাৰু। তাৰ আগতে এটা খুব সাধাৰণতে প্ৰশ্ন আমালৈ আহে, সেইটো ফোনযোগেও আহে বা অন্যান্য সময়ত বাটে ঘাটে লগ পালে বা আমাৰ কেন্দ্ৰলৈ সেই বিষয়ে খবৰ লৈ লৈ মানুহ আহে যে মিউজিকৰ অডিশ্যন বা নাটকৰ অডিশ্যন কেতিয়া হয়। এই বিষয়ত আমাৰ দুটা পদ্ধতি আছে, যিহেতু এটা হ'ল অনলাইন আৰু আনটো হ'ল অফলাইন। সেই ধৰণৰ কথাবিলাক শ্ৰোতাসকলে সাধাৰণতে বা যিসকলে ইয়াত অৱতীৰ্ণ হ'ব খোজে, নাটকৰ শিল্পী হ'ব খোজে বা গানৰ শিল্পী হ'ব খোজে, তেখেতসকলে জনা দৰকাৰ। সেই বিষয়ে আমি কম এগৰাকী শ্ৰোতা সংযুক্ত হৈছে, আমি কথা পাতি লওঁ। হেল্ল'
2: হেল্ল'
1: নমস্কাৰ

0: কথাবিলাকৰ কথাবিলাক শ্ৰোতাসকলে সাধাৰণতে বা যিসকলে ইয়াত অৱতীৰ্ণ হ'ব খোজে, নাটকৰ শিল্পী হ'ব খোজে বা গানৰ শিল্পী হ'ব খোজে, তেখেতসকলে জনা দৰকাৰ। সেই বিষয়ে আমি কম এগৰাকী শ্ৰোতা সংযুক্ত হৈছে, আমি কথা পাতি লওঁ। হেল্ল'
1: হেল্ল'
0: নমস্কাৰ
1: নমস্কাৰ, মই তাৰমানে আজি মোৰ ভাগ্যৱান বুলি ক'ব লাগিব, তাৰমানে মাজিক যি প্ৰকাৰ হোৱাত তাৰমানে হেৰি মহাৰণ্য উপন্যাসখন চলি আছেতো,
0: হয় হয়,
1: গতিকে অবিনাশ অৰবিন্দ অবিনাশ আৰু বিকাশ দৌৰাক দৌকে লগ পালো, ভাল লাগিছে। মই পঢ়িলে আচলতে ধন্যবাদ কৰি দিলো, তাৰমানে আজি কিছুদিনৰ পৰা এফ এম মহাবাহু আমাৰ ইয়াত বহুত ক্লিয়াৰ বাজি আছে, তাৰমানে নিশা শুনিব পাৰি, গতিকে তাৰ কাৰণে আমি আচলতে যথেষ্ট মানে আনন্দিত হৈছো। তাৰপিছত অভিযোগ কেইটা হ'ল কি, ধৰক কিছুমান শ্ৰোতাই মোৰ ওচৰত কৈছে যে আপোনালোকে যিটো হোৱাটছআপ নাম্বাৰ দিয়ে, তাৰমানে 600316694, এই এইটো নাম্বাৰ বোলে মেছেজ কৰিলে তেওঁলোকে ডেলিভাৰী দিব মেছেজটো, গতিকে এই ধৰণৰ মানে অভিযোগ মোক এটা কৈছে যে আপুনি ফোন কৰি যেতিয়া কব, মই নামকেইটা নকম বাৰু।
0: মেছেজটো কি কৰা বুলি ক'লে আপুনি, মানে তাত মেছেজ কৰিলে কি নকৰে,
1: কোনোবা এটা নম্বৰত তাৰমানে ফোনটো ৰিচিভ নহয়, গতিকে চৌকাই বহুতো বঞ্চিত হবলগীয়া হয়। কিন্তু এই ক্ষেত্ৰত জুৰি দেৱী বুলি এজন একাউন্টাৰ আছে, তেওঁ যেতিয়া সমিধানত থাকে তেতিয়া দুয়োটা ফোনে কিন্তু ৰিচিভ হয়, গতিকে মই এইকাৰণে জুলি দেৱীক ধন্যবাদ জনাইছো সংবিধানৰ জৰিয়তে। আৰু এনেধৰণৰ অভিযোগ তাৰমানে ধৰক মই পাই থাকো যে আমাৰ এইখিনি মেছেজ খিনি আমাৰ হেৰি নহয়, আৰু আমাৰ যিটো এফ এম মহাবাহু তাতে আপোনালোকে এটা হোৱাটছআপ নম্বৰ দিবলৈ তেওঁলোকে অনুৰোধ কৰিছে।
0: ঠিক আছে বাৰু, ধন্যবাদ গন্ধিয়া ডাঙৰীয়া। প্ৰথমতে আমিও আপোনাক ধন্যবাদ জনাইছো যে আপুনি আমাৰ উপন্যাস পাঠ শুনা বুলি কৈছে, আৰু আমি দুয়োজনে কৰা দুটা চৰিত্ৰ, আৰু সেই দুটা আচলতে বিশেষ চৰিত্ৰই, সেই দুটা চৰিত্ৰৰ কথা উল্লেখ কৰিছে। আপুনি দুটা কথা উত্থাপন কৰিছে, এটা হ'ল যে মেছেজ আহিলে ডেলিভাৰ নহয় বুলি কৈছে, এই কথাটো একে আশাৰে মানি ল'বলৈ টান, এইকাৰণেই কাৰণ আমাৰ মেছেজ আহি আছে আৰু আমি মেছেজ আমাৰ অনুষ্ঠানত সামৰিও আছোঁ। অৱশ্যে আজিকালি বাণিজ্যিক প্ৰচাৰ সেৱা বুলি নকয়, আজিকালি বিবিধ ভাৰতী গুৱাহাটী বুলিয়ে কোৱা হয়, গতিকে বিবিধ ভাৰতী গুৱাহাটীত যিটো হোৱাটছএপ নাম্বাৰ দিয়া হৈছে, যিটো আপুনি ক'লে, সেই নাম্বাৰটোত মেছেজ আহে। কিন্তু কথাটো ঠিক এনেধৰণৰ হয়, যি সময়ত অনুষ্ঠান আৰম্ভ হয় তেতিয়াহে আচলতে আমাৰ মেছেজবোৰ পঢ়া হয়, আৰু সেই সময়তহে মেছেজবোৰ অহাৰ সুবিধাটো মুকলি কৰি দিয়া হয়। নহ'লে দিনৰ বিভিন্ন সময়ত মেছেজবোৰ আহি থাকিলে দেখা যায় যে অনুষ্ঠানটো আৰম্ভ কৰাৰ আগে আগে বহুত মেছেজ গোট খাই যায়, গোটেইবোৰ অনুষ্ঠানত সামৰিবলৈ অসুবিধা হয়। যি সময়ত অনুষ্ঠানটো হয় সেই সময়ত কৰিলেহে আমাৰ অনুষ্ঠানত সামৰি লোৱাৰ সুবিধা হয়। দিনৰ অন্য সময়ত কৰিলে মোবাইলৰ ইণ্টাৰনেট কানেকশ্যন, ডাটা বুলি আমি কওঁ যে, সেই কানেকশ্যনটো অফ হৈ থাকে কাৰণে হয়তো ডেলিভাৰ নেদেখুৱায়, মোৰ বোধেৰে ইন্দ্ৰজিৎ তেনেকুৱাই হৈছে। দ্বিতীয়টো কথা কৈছে যে আমি ফোন ইন অনুষ্ঠানত দুটা নম্বৰ ঘোষণা কৰা, দুটা নম্বৰ ধৰা নহয় বুলি কৈছে। টেকনিকেল কথাটো এই ধৰণৰ কথা, ধৰক এই মুহূৰ্তত 2661876ত যদি আপোনাৰ সৈতে আমি কথা পাতি আছোঁ, তেতিয়াহ'লে পম্পী কলিতাই 2662325 নম্বৰটো ধৰিব নোৱাৰে। গতিকে সলনা সলনিকৈ, যাক ইংৰাজীত আমি অল্টাৰনেটলি বুলি কওঁ, যিদৰে খেলৰ চলন্ত বিৱৰণী হিন্দীত এবাৰ ইংৰাজীত এবাৰ দিয়ে, তেনেকৈ আমি এবাৰ যদি এটা নম্বৰ ধৰোঁ পিছৰ বাৰ আনটো নম্বৰ ধৰোঁ, সেই কথাটো থাকে, কিন্তু তাত বোধকৰো কিবা বুজাবুজিত ভুল হ'ব পাৰে, গতিকে সেইটো অকণমান চাব অকণমান। আৰু বাকী আমি আপোনালোকৰ কাৰণেই অনবৰতে আমাৰ সেৱা আগবঢ়াই আছোঁ। আৰু এগৰাকী শ্ৰোতা সংযুক্ত হৈছে, হেল্ল' হেল্ল'
2: হেল্ল' নমস্কাৰ ছাৰ,
0: নমস্কাৰ
2: নমস্কাৰ ছাৰ,
0: নমস্কাৰ নমস্কাৰ, কওকচোন,
3: শুনি আছোঁ, কওকচোন।
2: ম্যাদি মৰি গৈছোঁ ওদালগুৰিৰ পৰা, তেওঁলোকৰ মই নিয়মীয়া শ্ৰোতা হয়,
0: হয়,
2: ভালে আছে আপোনালোকে?
0: আমি ভালে আছোঁ, ভালে আছোঁ। আপোনাৰ কথাখিনি কওকচোন।
2: আজি মই মানে এই নাথালাৰ অনুষ্ঠানটো শুনি খুব ভাল লাগে, আজি নাটকটো খুব ভাল লাগে, আপোনালোকে বুজি লৈ জনাইছে। আৰু এই সংবিধান অনুষ্ঠানটো মানে অকণমান যদি পাৰে টাইম মই সময়টো বঢ়াই দিলে ভাল পাম।
0: আপোনাৰ বোধকৰি এইটোতে কথাই ক'ব লগা,
2: হয়,
0: আৰু আছে, ধন্যবাদ। ইন্দ্ৰজিৎ দাসে উত্তৰটো দিয়ক এতিয়া। তেখেতে প্রথমতেই ধন্যবাদ জানাইছে যে

0: আঠশালত আজি যিখন নাটক প্ৰচাৰ হ'ল সেইখন ৰক্তপুষ্প, এখন মাৰাঠী নাটকৰ অসমীয়া অনুবাদ ডাক্তৰ জাহানাৰা বেগমে অনুবাদ কৰিছিল আৰু তেওঁৰ দলেই এই নাটকখন পৰিৱেশন কৰিছিল। তেজপুৰৰ জে বি প্ৰডাকশ্যন দলটিয়ে এই নাটকখন আজি প্ৰচাৰ হৈ গৈছে, সেইখন শুনি ভাল পাওঁ বুলি কৈছে। আৰু
1: সমিধানৰ সময়টো বঢ়াই দিবলৈ কৈছে, আমি আধা ঘণ্টা সময় আপোনালোকৰ সৈতে কথা পাতোঁ। এই মুহূৰ্তততো তেনেকুৱা পৰিকল্পনা নাই, আৰু যিহেতু আপুনি সংযোগ স্থাপন কৰিলে আপোনাক ক'বলগীয়াখিনি ক'বলৈ পাৰিছে, গতিকে এই মুহূৰ্তত তেনেকুৱা পৰিকল্পনা আমাৰ নাই।
0: নাই হয়। হেল্ল'
2: দাদা নমস্কাৰ।
0: নমস্কাৰ।
2: মই দিনেশ শৰ্মাই কৈছো, যোৱাত জাতি দৰকাৰ।
0: হয় হয় কওক।
2: আপোনালোকৰ অনুষ্ঠানটো শুনি ভাল লাগে,
0: ধন্যবাদ।
2: দাদা, এই কল্পতৰু অনুষ্ঠানটো প্ৰতি দেওবাৰে দিব পাৰিব নি বাৰু, তেতিয়া ভাল হ'ব অনুষ্ঠানবিলাক।
0: প্ৰতি দেওবাৰে দিয়াত সদ্যহতে অসুবিধা আছে, এই কথাটো আগতেও বহুবাৰ আলোচনা হৈছে। তাৰমানে আমাৰ অনুষ্ঠান সূচী এখন থাকে, একধৰণেৰে আমি কৰা হয় আৰু অনুৰোধৰ গীত অনুষ্ঠান আমাৰ কেইবাটাও আছে। গতিকে আপুনিও মন কৰিব, এটা অনুষ্ঠান বা যিকোনো বস্তুৱেই যদি খুব সঘনে হয় তেতিয়াহ'লে তাৰ প্ৰতি আকৰ্ষণটো লাহে লাহে কমি
1: যায়।
0: আৰু আমি নিবিচাৰোঁ যে ফোন ইন কল্পটোৰ ইমান এটি পুৰণি আপোনালোকে আদৰি লোৱা অনুষ্ঠান, এই অনুষ্ঠানটোৰ প্ৰতি আপোনালোকৰ বিৰাগ জন্মক, সেইটো আমি নিবিচাৰোঁ। কেৱল আমি বিচাৰোঁ যে আমাৰ এই ধৰণৰ ফোন ইন অনুষ্ঠানত নতুন নতুন শ্ৰোতা সংযুক্ত হওক। আপোনালোকেও আপোনালোকৰ বন্ধুমহলক আমাৰ সৈতে পৰিচয় কৰাই দিয়ক, তেখেতসকলক আমাৰ সৈতে সংযোগ স্থাপন কৰাত সহায় কৰক, আমি সেই আশাই কৰোঁ। এটি ফোন কল আছে।
1: হেল্ল'
3: হেল্ল'
1: কোনে ক'লে, পৰিচয়টো জনাবচোন।
3: হয়, মই দৰং জিলা গাঁৱৰ গাঁৱৰ পৰা কৈছোঁ।
1: নামটো ক'বনে? কওকচোন, আমাৰ অনুষ্ঠান সম্পৰ্কে নিশ্চয় কিবা ক'বলগীয়া আছে আপোনাৰ, আমি শুনিবলৈ অপেক্ষা কৰিছোঁ, কওক।
3: হয় হয়, মই মানে কৈছিলোঁ হেৰি, এখন নাটক বহুত শুনিব পৰা নাই।
0: কোনখন নাটক?
3: চিৰাজখন শুনিম বুলি মানে ভাবি আছিলোঁ।
0: চিৰাজ?
3: হয়
0: বাৰু, চিৰাজখন বাজি গৈছে বাৰু, যি নহওক আমি লিখি লৈছোঁ, কিছুদিন অৱশ্যে বজা হোৱা নাই, বজোৱা নাই এখন। ঠিক আছে, দুবছৰ নাই হোৱা, এখন ছমাহমানৰ ভিতৰত এবাৰ বাজিছে, তথাপি অনুৰোধ কৰিছে যিহেতু আৰু নাটকখন ভাল নাটক, খুব ভাল তাৰ প্ৰযোজনা হৈছিল, সেইখন বজাবলৈ গ'লে আমি ভালেই পাম। আপোনাৰ আৰু কিবা আছিল নেকি ক'বলগীয়া?
3: নাই, মই অনুৰোধ আছিল।
0: ধন্যবাদ, আপুনি নাটক শুনি আছে বা আমাৰ আকাশবাণী গুৱাহাটী অনুষ্ঠান শুনি আছে তাৰ বাবে ধন্যবাদ। আমাৰ নতুন নতুন নাটকৰ প্ৰযোজনা হৈ আছে, সেইবোৰো শুনিব আৰু ভুল ভাল জনাব বুলি আমি আশা কৰিছোঁ। আমাৰ পৰৱৰ্তী ফোন আহে, মানে এই শ্ৰোতা প্ৰায় সোধে যে মিউজিকৰ অডিশ্যন কেতিয়া হ'ব, আৰু এইবুলি কৈ যে আমি গমেই নাপাওঁ এইবুলি কয়। এতিয়া দুটা কথা তাত আহে, সাধাৰণতে সংগীতৰ যিবিলাক কণ্ঠস্বৰ পৰীক্ষা, মিউজিকৰ যিখিনি অডিশ্যন, আমি সকলোকে আগ্ৰহীসকলক জনাব খোজোঁ যে আগতে এখন ফৰ্ম সংগ্ৰহ কৰি সেইখন পূৰণ কৰি তাৰ লগত গীতৰ এখন তালিকা দি ইয়াত জমা দিয়ে, এটা ফিজ থাকে, তাৰ মাননি আবেদন মাচুল। আজি কিছু বছৰৰ পৰা আমাৰ সঞ্চালকালয়ে ইয়াক অনলাইন ব্যৱস্থালৈ আনিছে, আজিকালি যিহেতু সকলো ডিজিটেল মাধ্যমেৰে হয় অনলাইন ব্যৱস্থালৈ আনিছে, কিন্তু সমস্যাটো হ'ল যে বছৰৰ যিকোনো সময়ত ইয়াত আবেদন কৰিব নোৱাৰি। সঞ্চালকালয়ে এটা হিচাপত কিছু নিৰ্দিষ্ট সময়ৰ বাবে আবেদন কৰাৰ বাবে এই ৱেবছাইটটো মুকলি কৰি দিয়ে। আমাক তেখেতসকলে জনায় যে ধৰা হওক যে জুনৰ 1 তাৰিখৰ পৰা 30 তাৰিখলৈকে আবেদন কৰিব পাৰিব, তেতিয়া আকাশবাণী আমাৰ যোগে, আমি আমাৰ তিনিওটা চেনেল আছে আপোনালোকে জানেই, পূৰ্বৰ ক শাখা যাক আমি মহাবাহু নাম দিছোঁ, পূৰ্বৰ খ শাখা যাক প্ৰাগজ্যোতিষপুৰ নামেৰে জনা যায়, আৰু বিবি ধৰতে গুৱাহাটী যাক আগতে বাণিজ্যিক প্ৰচাৰ সেৱা বুলি কৈছিল, তিনিওটা চেনেলৰ যোগে ইয়াৰ খুব সঘন প্ৰচাৰ হয় যে আবেদন কৰিব পাৰে, এইকেইটা শাখাত পাৰে, ইমান মাচুল, গোটেই কথাখিনি জনোৱা হয়। আৰু আজিকালি ফেচবুক মাধ্যম যোগেও জনোৱা হয়, আমাৰ যিহেতু এটা অফিচিয়েল ফেচবুক পেজ আছে সেই যোগেও জনোৱা হয়, আৰু সেই নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত যিখিনি যাৱতীয় নথি বা তথ্যৰ সৈতে আবেদন কৰিব লাগে মাচুলসহ, সেই প্ৰক্ৰিয়াৰে কৰিব লাগে, বছৰৰ যিকোনো সময়ত নহয়। গতিকে আমি জানো যে আগ্ৰহী ভালে সংখ্যক লোক আছে, আৰু দেখিছোঁ যে অডিশ্যন দিয়াৰ সংখ্যা দিনক দিনে প্ৰাৰ্থীসকলৰ বাঢ়ি আহিছে, গতিকে আপোনালোকক ইয়াততে কথাখিনি অৱগত কৰিছোঁ। মিউজিকৰ অডিশ্যন, সংগীত শাখাৰ অডিশ্যনৰ বাবে অনলাইন প্ৰক্ৰিয়াৰে আপুনি আবেদন কৰিব লাগিব, আৰু কেতিয়া কৰিব লাগে সেই সময়টো ৰেডিঅ' যোগে প্ৰচাৰ কৰা হয়। এগৰাকী শ্ৰোতা আছে, তাৰপিছত আমি নাটকৰ কথা কওঁ। হেল্ল'
4: হেল্ল'
1: কোনে কৈছে বাৰু?
4: হয়, মই চিপাজাৰ হাতিমিয়াৰ পৰা মাধৱী নাথে ক'লো।
1: হয় কওক।
4: হয়, আপোনালোকক আজি দুয়োগৰাকীকে বহুত দিনৰ মূৰত লগ পাই খুব ভাল লাগিছে।
1: ধন্যবাদ জনাইছো।
4: মই আপোনালোকলৈ এটি অনুৰোধ, ইয়াৰিংগম উপন্যাসখনি

0: ফোনৰ বিষয়ে কৰিলে ভাল পাম। লগতে জয়ন্ত মাধৱ বৰাৰ মায়াং উপন্যাসখনো যদি পাৰে পুনৰ প্ৰচাৰ দিহা কৰিলে ভাল পাম। লগতে আপোনালোকৰ অনুষ্ঠানসমূহ মই নিয়মীয়াকে শুনি আছো। সাধককুণ্ডৰ অনুষ্ঠানটি আজি যিগৰাকী বাইদেউৰ লগত কথোপকথন হৈছে, মই বাইদেউগৰাকীৰ নামটো জনা নাই, কিন্তু অলপ অনিয়মীয়া হৈ আছে অনুষ্ঠানটো শুনা।
1: ৰেণু দত্ত বৰফুকন, মই নামটো কৈ দিছো, ৰেণু দত্ত বৰফুকন আছিল তেখেতৰ নাম।
0: তেখেতৰ মানে কথাখিনি শুনি ইমান ভাল লাগিছে, মই অনুষ্ঠানটো শুনিছো কিন্তু মানে নামটো মই মানে শেষতো শুনিব পৰা নাই, আগতো শুনিব পৰা নাই, মই কিবা ব্যস্ততাৰ মাজত থকাৰ কাৰণে। মই অনুষ্ঠানটো শুনো, মই ভাল পাওঁ এই অনুষ্ঠানটো শুনি। আৰু লগতে জীৱনালী যুগলবন্দী এই অনুষ্ঠানটিয়ে খুব আকৰ্ষিত কৰিছে, আলাপ অনুৰাগ অনুষ্ঠানটিয়ে আকৰ্ষিত কৰিছে। আপোনালোকে ন ন অনুষ্ঠান আমাৰ আগবঢ়াইছে, তাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনালো।
2: ধন্যবাদ মাধৱী নাথ। আপুনি ইয়াৰিংগম উপন্যাসখন আৰু মায়ংখনৰ পুনৰ প্ৰচাৰৰ কথা কৈছে। ইয়াৰিংগমখন বহু বছৰ আগতেই আমাৰ কেন্দ্ৰ যোগে প্ৰচাৰ হৈছিল আৰু সেইখন তেতিয়া সংৰক্ষিত ৰূপত নাথাকিল। আগতে অসুবিধা আছে, আমি আগতেও বহুবাৰ কৈছোঁ, মেগনেটিক টেপৰ দিনত আচলতে টেপৰ সংখ্যা কম থাকে, গতিকে এখন মচি আনখন তাত থৈ বজোৱা হয়, গতিকে ইয়াৰিংগমখন আমাৰ হাতত সদ্যহতে নাই। মায়ংখন আছে, মায়ংখন কেইবছৰমান আগতে প্ৰচাৰ হৈ গৈছিল, আমি আপুনি কোৱাত লিপিবদ্ধ কৰি থৈছোঁ, সময় সুবিধা বুজি আমি মায়ংখন পুনৰ প্ৰচাৰ কৰিম।
1: এইখিনিতে শ্ৰোতাসকলক জনাওঁ যে এখন নতুন উপন্যাস ধাৰাবাহিকভাৱে পাঠ কৰা হ'ব, সেই বিষয়ে ঋতুপৰ্ণ দাসে কৈ দিলে ভাল।
2: আমাৰ দুখন উপন্যাস আচলতে ঠিক এখন উপন্যাস নহয়, এখন গ্ৰন্থ, গ্ৰন্থ কথাত প্ৰচাৰ হ'ব, আমি সেই বিষয়ে কম বাৰু। আৰু সম্ভৱতঃ এগৰাকী শ্ৰোতা সংযুক্ত হৈছে, আমি কথা পাতি লওঁ।
1: হেল্ল'
3: নমস্কাৰ।
1: নমস্কাৰ, হয় কওকচোন, পৰিচয়টো জনাব, তাৰপিছত কথাখিনি কওঁ।
3: মই দৰং জিলাৰ খৈৰাবৰিয়া কালজুৰি মইনা কলিতা ক'লো।
1: হয় কওক, শুনি আছো আমি।
3: ছাৰ, মোৰ আমাৰ অতিকে আদৰ তেখেতৰ আত্মা শিৰহান্তি বা জুৰি দেৱী বাইদেউৰ কণ্ঠস্বৰ শুনিব বিচাৰিছো ৰেডিঅ' যোগে, তেখেতৰ অভিলেখাগাৰত একো নাই নেকি বাৰু?
1: অভিলেখাগাৰৰ কথা ক'বলৈ গ'লে আমি চন্দ্ৰপ্ৰভা শইকীয়ানী আৰু পুষ্পলতা দাস তেখেতসকলৰ বিষয়ে আমি যি অনুষ্ঠান প্ৰচাৰ কৰিছিলোঁ তাৰ সূত্ৰ ধৰিছিল কপিল বৰা আৰু জুৰি দেৱীয়ে। কিছুদিন আগতে আমি প্ৰচাৰ কৰিছোঁ আৰু তেখেতৰ কণ্ঠৰ গান মানিবদ্ধ হৈ আছে, লোকগীতৰ শিল্পী, গতিকে সেয়াও আমি নিশ্চয় সময়ে সময়ে প্ৰচাৰ কৰি থাকিম।
2: আৰু তেওঁ নাট বিভাগৰো শিল্পী আছিল, গতিকে কেইবাখনো নাটকত তেওঁ অভিনয় কৰিছিল। তেওঁ অভিনয় কৰি যোৱা শেষৰখন নাটক হ'ল লক্ষ্মীনাথ বেজবৰুৱাৰ একে নামৰ সাধুকথাৰ আধাৰত ৰাম হাজৰিকাই যুগুত কৰা অনাতাঁৰ নাট্যৰূপ, এইখন হেৰি আছিল, নামটো এতিয়া মনলৈ নহা হ'ল। আমি নিজে সেইখন প্ৰযোজনা কৰিছিলোঁ, তাত জুৰি দেৱীয়ে অভিনয় কৰিছিল, সৰবজান নাটকখনৰ নাম, সৰবজান, হয় তাত অভিনয় কৰিছিল। আমি সেইখনো প্ৰচাৰ কৰিম বাৰু আপোনাৰ অনুৰোধৰ বাবে, ধন্যবাদ। হেল্ল' হেল্ল'
4: হয় নমস্কাৰ।
2: নমস্কাৰ,
4: মই অতুল কলিতাই ক'লো নলবাৰী জিলাৰ হাৰিভাংগাৰ পৰা।
2: হয় কওক।
4: নমস্কাৰ, মই জনাব বিচাৰিছো যে আজি যিখন নাটক প্ৰচাৰ হৈছিলে ৰক্তপুষ্প, খুবেই সুন্দৰ নাটক, মই অনুৰোধ কৰিব বিচাৰিছো আজিৰ যিখন ৰক্তপুষ্প নাটক আৰু যিখন নিৰ্মল ভকত, এই দুখন নাটক ইউটিউবত আপলোড দিয়াৰ কাৰণে মই আপোনালোকক অনুৰোধ জনালো। আৰু লগতে আৰু এটি অনুষ্ঠান শুনি ভাল লাগিল, আইদেউৰ বুলনিত আজি ডক্টৰ সূৰ্যদাসৰ ৰচিত সুমলাৰ তাঁতৰ শাল আলক্ষ্য শুনি শুনি খুবেই ভাল লাগিল। এইখিনি মোৰ অনুৰোধ। আৰু লগতে মই অনুৰোধ জনাব বিচাৰিছো যদি পাৰি শ্ৰোতাৰ, সু শ্ৰোতাৰ এতিয়াও মনত মানে আশা হৈ আছে যে আপোনাৰ বাবে এই গীতৰ অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ বা তেনেকুৱা ঘোষক ঘোষিকা, নতুন ঘোষক ঘোষিকাৰ দ্বাৰাই হ'লেও হ'ব যে সেই অনুষ্ঠানটি প্ৰচাৰ কৰিবলৈ মই আপোনালোকক মানে কৰজোৰে অনুৰোধ জনাইছো। আৰু এইটো মই এই অনুষ্ঠানৰ জৰিয়তে আবেদন জনাব বিচাৰিছো।
2: ধন্যবাদ কলিতা, আপুনি দুখন নাটকৰ কথা কৈছে, আজি পুৱা প্ৰচাৰ হোৱা ৰক্তপুষ্প আৰু পূৰ্বে প্ৰচাৰ হোৱা নিৰ্মল ভকত, দুয়োখন নাটক ইউটিউবত দিয়াৰ কথা কৈছে। আমি আপোনাৰ লগতে আটাইকে জনাব খুজিছোঁ যে এক বুজন সংখ্যক নাটক ইউটিউবত আপলোড কৰিবৰ বাবে সাজু হৈ উঠিছে, তাৰ কিছু প্ৰাৰম্ভিক কাম থাকে ইউটিউবত আপলোড কৰাৰ পূৰ্বে, সেই কাৰিকৰী কামখিনি চলি আছে আৰু প্ৰায় একেলগে প্ৰায় 15-20 নাটক ইউটিউবত উপলব্ধ হ'ব আপোনালোকৰ সুবিধাৰ বাবে, তেতিয়া আপোনালোকে শুনিব পাৰিব। দ্বিতীয়তে আপোনাৰ বাবে এই গীত অনুষ্ঠানটি আপুনি আকৌ প্ৰচাৰ আৰম্ভ কৰাৰ কথা কৈছে, সেই বিষয়ে

0: আমি আলাপ আলোচনা কৰিম বাৰু আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ সৈতে কথা বতৰা পাতি আৰু কেনেকে কি কৰিব পাৰি ব্যৱস্থা কৰা হ'ব। আৰু এগৰাকী শ্ৰোতা আছে ইন্দ্ৰ।
1: হেল্ল'
2: হেল্ল' নমস্কাৰ,
1: আপুনি কোনে ক'লে?
2: মই হাতগড়ৰ পৰা সতীশ আহমেদে কৈছিলোঁ।
1: হয় কওকচোন।
2: মোৰ মানে আকাশবাণী গুৱাহাটী মহাভাৱত মই সকলোবোৰ অনুষ্ঠান শুনো, কিন্তু ইয়াত মোৰ অভিযোগ নাই, কিন্তু মোৰ বিবিধ ভাৰতী গুৱাহাটীত মোৰ এটা অভিযোগ আছিলে। তাৰমানে সুৰধ্বনি অনুষ্ঠান ৰাতিপুৱা যে 10টা বজাত সুৰধ্বনি অনুষ্ঠান প্ৰচাৰ হয় আৰু সন্ধ্যা অলপ প্ৰচাৰ হয় 6:05, কিন্তু হেৰি দাদাসকলে বা বাইদেউসকলে কেতিয়াবা মাজে মাজে তাৰমানে এটা ফোন কল সমূহ লৈ থাকে, তাৰমানে এক দুটা নম্বৰ দিয়ে তেখেতসকলে, কিন্তু এটা ফোনতে লৈ থাকে কলবিলাক, কিন্তু এটা কলত কেতিয়াবা নলয়ে সুৰধ্বনিত। এদিন মই প্ৰমাণ মাৰিয়ে পাওঁ, কিন্তু এটা নম্বৰত নধৰি একবাৰো নধৰিলে তাৰমানে এটা নম্বৰতে ৰিচিভ কৰি আছে কলসমূহ।
0: এই কথাটো ইয়াৰ পূৰ্বে আৰু এগৰাকী শ্ৰোতাই আমাক জনাইছে বাৰু। সাধাৰণতে তেনেকুৱা হ'ব নালাগে, কাৰণ আমাৰ দুয়োটা নাম্বাৰেই আমি সলনা সলনিকৈ লওঁ বা লোৱাটো নিয়ম
1: হয়।
0: কেতিয়াবা কিবা কাৰণত কাৰিকৰী বিজুতিৰ কাৰণেও হ'ব পাৰে তেনেকুৱা, কিন্তু যিহেতু দুগৰাকীকৈ শ্ৰোতাই একেটা কথাকে কৈছে, এই কথাটোত আমি অলপমান মন দিয়াৰ দৰকাৰ আছে বুলি আমি বিবেচনা কৰিছোঁ ভাবিছোঁ। নাটকৰ অডিশ্যনৰ কথাটো এইখিনিতে কৈ যাব খুজিছোঁ। নাটকৰ অডিশ্যনৰ কাৰণে যিসকলে আমাৰ ইয়াত অভিনয়শিল্পী হ'বলৈ আগ্ৰহ প্ৰকাশ কৰে তেখেতসকলৰ বাবে এতিয়ালৈকে অনলাইন আবেদনৰ ব্যৱস্থাটো হৈ উঠাগৈ নাই, গতিকে এতিয়াও অফলাইন অৰ্থাৎ আমাৰ পৰা এখন ফৰ্ম সংগ্ৰহ কৰি জমা দিয়াৰে নিয়ম হৈ আছে। আৰু আমাৰ অলপতে এটা অডিশ্যন যোৱা বছৰ হৈ গৈছে য'ত 98 শিল্পী নিৰ্বাচিত হৈছে আৰু তেখেতসকলক আনি নাটকৰ বাণীবন্ধন অন্ততঃ এবাৰলৈ নকৰালৈকে নতুন এটা অডিশ্যন পতাটো সাধাৰণতে নিয়ম নহয়। তথাপি অহা এটা বছৰৰ ভিতৰত নতুন অডিশ্যন হয়তো হ'ব পাৰে, গতিকে যেতিয়া হ'ব তেতিয়া আচলতে আমাৰ যিকোনো যোগাযোগৰ যিকোনো প্ৰচাৰৰ একমাত্ৰ ব্যৱস্থাটো হৈছে যে আমি আকাশবাণী আমাৰ অনুষ্ঠান কেন্দ্ৰ আমাৰ মানে শাখা যোগে আমাৰ অনুষ্ঠানৰ মাজত আমি ঘোষণা আগবঢ়াওঁ, সেই ঘোষণা শুনি তেতিয়া তেনেকৈ আবেদন কৰিব লাগে আৰু সেইটোৱেই নিয়ম।
1: এইটোৱেই কথা যে আপোনালোকে আকাশবাণী গুৱাহাটী কেন্দ্ৰ অনুষ্ঠান শুনি থাকিব, তেতিয়াহ'লে সকলোখিনি খবৰ আপোনালোকে পাই থাকিব।
0: হয়, এগৰাকী শ্ৰোতা সংযুক্ত হৈছে।
3: হেল্ল'
0: হয় নমস্কাৰ।
3: নমস্কাৰ
0: কওকচোন, আপোনাৰ হয় কওক।
3: মোৰ দুটা অনুৰোধ আছে, অভিযোগ আৰু অনুৰোধ আছে। আপোনালোকৰ যে এইটো কি উপন্যাস পাঠ অনুষ্ঠান নিয়মীয়া যে উপন্যাস পাঠ অনুষ্ঠান বিবিধ ভাৰতীয়, সেইটো অলপ টাইম টেবল চেঞ্জ কৰি দিব নোৱাৰে নেকি? গড়ে 9:30 পৰা দিব নোৱাৰে নেকি? কিন্তু মহাভাষাত নিউজ আছে, নিউজটো মাৰা যায়।
0: তাৰমানে অসুবিধাটো হয় এইটোৱেই যে 9:30 পৰা 10 বজালৈকে সেই সময়খিনি বিবিধ ভাৰতী মুম্বাইৰ অনুষ্ঠানৰ বাবে। নহয়, তাৰমানে আমাৰ কথাটো এনেকুৱা হয় যে বিবিধ ভাৰতী মুম্বাইয়ে আমাক এটা সময় ধৰি দিয়ে যে ৰাতিপুৱা ইমানৰ পৰা ইমানলৈকে এইখিনি সময় আকাশবাণী গুৱাহাটী কেন্দ্ৰই কৰিব নিজা ভাষাত, আৰু গধূলি সেইমতে সময় ধৰি দিয়ে। সেই সময়খিনিহে আমাৰ, সেই সময়খিনি আমি অতিক্ৰম কৰিব নোৱাৰো। গতিকে
3: আৰু এটা আছে,
0: হয় তাৰমানে এইটো সাধাৰণতে হয় বাৰু, একাধিক চেনেল হ'লে সেই সময়ছোৱাত থাকে, কিন্তু গীতিমালিকা গীতসমূহ প্ৰাগজ্যোতিষপুৰ শাখাত পুনৰ প্ৰচাৰ হয় একেদিনাই দিনৰ 11:30 গীতিমালিকা গীত নামেৰে ৰাতিপুৱা, তাৰমানে পুৱা 8:30 যিখিনি গীতিমালিকাৰ গীত বাজে একেখিনিয়ে প্ৰাগজ্যোতিষপুৰত দুপৰীয়া 11:30 বজোৱা হয় গীতিমালিকাৰ গীত বুলি। এইটো আচলতে অকণ সময় লাগিব আৰু, কাৰণ এই অফিচিয়েল কামবোৰ হওঁতে অকণ সময় লাগে, এইটো জানেই আৰু গোটেই চৰকাৰী প্ৰক্ৰিয়া এটা, গতিকে অকণ সময় লাগিব। গোটেই আচলতে সমগ্ৰ ভাৰতবৰ্ষতে গোটেই কথাবোৰেই মানে সহজ কৰিবলৈ যত্ন কৰি থকা হৈছে, FMৰ বাতৰিৰে যদি অনুষ্ঠানতে আপোনাৰ ওচৰলৈ পোৱাবগৈ পাৰি তাৰ ব্যৱস্থাও সেই কথাও বিবেচনা কৰি আছে আমাৰ বিভাগে। সেইটোৱেই কথা, সেইটোৱেই ব্যৱস্থা চলি আছে, কিন্তু সদ্যহতে আপোনাক মই জনাই থওঁ বা অন্যান্য শ্ৰোতাসকলক যে অহা দেওবাৰৰ পৰা স্পন্দন বুলি অনুষ্ঠান নাথাকে, দেওবাৰে সেই সময়খিনি আমাৰ নতুন নাম হৈছে বৰ্ণিল,

0: বৰ্ণিল অনুষ্ঠানত সলনা সলনি কৰি কেতিয়াবা মোৰ প্ৰিয় গীত অনুষ্ঠানটো থাকিব আৰু কেতিয়াবা আলহী চৰা নামেৰে এটা অনুষ্ঠান আহিব যিটো স্পন্দনৰ দৰেই কোনোবা এজন বিশেষ অতিথিক বহুৱাই অলপ গীতৰ কথা পাতি বা সেই ধৰণৰ কথা বতৰা পাতি গীত প্ৰচাৰ কৰা হ'ব। শুনিবচোন, ভাল পাব, আপুনি ভুল ভাল আমাক জনাব। ধন্যবাদ। জলপদুমৰ পাঞ্চৈৰ বিষয়ে শ্ৰোতাসকলক জনোৱাৰ কথা কৈছিলে। জলপদুমৰ পাঞ্চৈ হৈছে 70ৰ দশকৰ প্ৰগতিশীল শিবিৰৰ কবি সাহিত্যিক দিলীপ ফুকনৰ উপন্যাস। এই উপন্যাসখনত বানপানীয়ে অশান্তি কৰা মানুহৰ, বানপানীয়ে পীড়িত কৰা মানুহৰ যন্ত্ৰণাৰ কাহিনী আছে। স্বাভাৱিকতে যিহেতু উপন্যাস সাহিত্যৰ উপাদানৰ অন্যান্য দৰে ইয়াত ভালপোৱা প্ৰেম কাহিনী থাকিব, সংঘাত থাকিব, এই গোটেই কথাবিলাক আছে। জলপদুমৰ পাঞ্চৈ সৰ্বমুঠ প্ৰায় 18-20টামান খণ্ডৰ ভিতৰত প্ৰচাৰ শেষ হ'ব আৰু আমি আশা কৰিছোঁ যে এই উপন্যাসখন শ্ৰোতাই শুনি ভাল পাব। তাৰ পূৰ্বাৱলোকন অনুষ্ঠানটি অহা শুকুৰবাৰে নিশা 8:02 প্ৰচাৰ হ'ব। পম্পীয়ে ইংগিত দিছে এগৰাকী শ্ৰোতা সংযুক্ত হৈছে। হেল্ল'
1: হেল্ল'
2: হেল্ল' অঁ, মই ছাৰ ভূপেন চৌৰে কৈ আছিলোঁ।
1: হয়, কওকচোন।
2: টংলাৰ পৰা কৈ আছিলোঁ।
1: হয়, আমি শুনি আছোঁ, কওক। অঁ,
2: মোৰ তাৰমানে এল পি জি সম্পৰ্কত এটা প্ৰশ্ন আছিলে। মই আগতেও আপোনালোকক অনুৰোধ কৰিছিলোঁ, তাৰমানে এল পি জিৰ সমস্যা ডাইৰেক্টলি মই এই জনোৱাৰ কাৰণে আয়ুষৰ পৰা আপোনালোকে কোনোবা বিষয়াক আমন্ত্ৰণ কৰি আনিম বুলি কৈছিলে চেণ্টাৰত। মই আগতে কৈছিলোঁ আপোনালোকক, আপোনালোকে নোট কৰি ৰাখিছিলে। আমি ডাইৰেক্ট তাৰমানে অফিচত গ'লে এইবিলাক ৰেছপণ্ড নকৰে, কিন্তু ৰেডিঅ'ৰ থ্ৰুদি যদি মই অফিচাৰজনৰ লগ পাই কথাখিনি ক'ব পাৰোঁ, তেতিয়া কামবিলাক বহুত সোনকালে হৈ
1: যায়।
2: তেখেতকুৱা আয়ুষৰ ব্যক্তি এগৰাকী আপোনালোকে হেৰি কৰিব নোৱাৰিব নেকি?
0: যোগাযোগ কৰি সম্পূৰ্ণ সফলতা পোৱা নাযায় তেনেকুৱা কিবা কাৰণতে বোধ কৰোঁ কথাটো ৰৈ গৈছে। আকৌ এবাৰ কথাটো আমি টুকি ৰাখিছো আৰু আপোনাৰ অনুৰোধ যথাসম্ভৱ ৰক্ষা কৰিবলৈ চেষ্টা কৰিম।
2: বহুত মানুহৰ সুবিধা হ'ব, কাৰণ তেওঁলোকে বহুত কিবা কিবি কৰি থাকে, আপোনালোকে গমেই পায় এল পি জি।
0: হয় হয় হয়, ধন্যবাদ। আমি চেষ্টা কৰিম যাতে
2: কাইণ্ডলি আপোনালোকে অলপ হেৰি কৰিলে মই ভাল পাম আৰু।
0: হয় হয়, ধন্যবাদ ধন্যবাদ, আমি যত্ন কৰিম বাৰু সেই বিষয়ে।
1: এইখিনিতে আৰু এটা কথা শ্ৰোতাসকলক জনাই থওঁ যে আমাৰ যি অডিশ্যন এনাউন্সাৰ, আমাৰ অংশকালীন ঘোষক ঘোষিকাসকলৰ যিটো লিখিত পৰীক্ষা, সেই তাৰ একেবাৰে সম্পূৰ্ণ প্ৰস্তুতি কৰা হৈছে 31 মে' কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিং যিটো আছে তাত অনুষ্ঠিত হ'ব। আৰু 15 মে'ৰ পাছৰ পৰা আপোনালোকৰ ইমেইল যোগে আমি আপোনালোকৰ যি এডমিট কাৰ্ড সেয়া আমি প্ৰেৰণ কৰিম। আৰু একেদিনাইতো সকলোকে দিয়া সম্ভৱ নহয়, গতিকে আপোনাৰ বন্ধুবৰ্গ কোনোবাই পোৱাৰ লগে লগে এইটো নাভাবিব যে মোলৈ অহা নাই। কিন্তু যদি আপোনালোকে কিবা কাৰণত মেইল যোগে নাপায় তেতিয়াহ'লে 31 মে'ৰ ঠিক আগত 2-3 দিন আগত আপোনালোকে আমাৰ কাৰ্যালয়ত খবৰ কৰিব।
0: শ্ৰোতা সংযুক্ত হৈছে। হেল্ল'
3: ছাৰ, উভয় নমস্কাৰ ল'ব।
0: নমস্কাৰ,
3: মই নিতানন্দ ডেকা ক'লো দৰং জিলাৰ পৰা।
0: হয় ডেকা, কওকচোন।
3: হয় হয়, মই কথা এটা সুধিব বিচাৰিছো, মানে এই প্ৰথম কথাটো হ'ল আমাৰ যিটো নাটকৰ অডিশ্যন, এইটো কিবা বয়সৰ কথা থাকিব নেকি বাৰু? কিমান বয়সৰ পৰা মানে এই পৰীক্ষাটো দিব পাৰে?
0: নাই, নাথাকে নাথাকে, তাৰমানে ইয়াত দুটা শাখাত হয়, এটা হ'ল শিশু শিল্পী, শিশু শিল্পী চাইল্ড আৰ্টিষ্ট বুলি যে আমি কওঁ, সেই শিশু শিল্পীৰ কাৰণে হয়। শিশু শিল্পীৰো তেনেকুৱা নিৰ্ধাৰিত বয়স নাথাকে, কিন্তু স্ক্ৰিপ্ট এটা চাই সংলাপটো ক'ব পৰা বয়সৰ হ'ব লাগে।
3: আচ্ছা, আৰু এটা কথা আছে, মই মানে এই যে নম্বৰৰ কথাটো ক'লে, দুজন শ্ৰোতাই এটা কথা ক'লে বাৰু, মই সেই ক্ষেত্ৰত মই এটা কথা ক'ব বিচাৰোঁ, কথাটো ইমান অসত্য নহয়, মানে আমি শ্ৰোতাসকলে গম পাওঁ যে কোনটোত মানে কথা পাতি আছে আৰু কোনটো নাম্বাৰ মানে বিজি আছে, ৱেটিং আছে, এই কথা আমাক দেখুৱাই দিয়ে, মানে আমাক গম পাই যাওঁ। গতিকে এই এটা নম্বৰতে যে মানে ৰিচিভ হোৱা কথাটো কৈ আছে, মানে যদি ষ্টুডিঅ'ৰ পৰা, মইতো ঠিক পৰামৰ্শ নহয়, মই মানে এটা বুদ্ধি ক'ব বিচাৰিছোঁ, মানে যদি মোৰ লগত এতিয়া কথা পাতি আছে মানে ঘোষিকাগৰাকীয়ে বা ঘোষকগৰাকীয়ে, মোৰ কথাখিনি শেষ হৈ গ'ল, কিন্তু সেইফালৰ পৰা যদি ডিছকানেক্ট কৰি দিয়া হয় তেনেহ'লে কিন্তু এই বেমাৰটো মৰিব মানে সেইফালৰ পৰা, মানে অফিচৰ ফালৰ পৰা, মানে অফিচ ৰুমৰ পৰা যদি মানে এইটো ফোনটো কাটি দিয়া হয় কথাখিনি শেষৰ পিছত, কিন্তু এই বেমাৰটো মৰি যাব মানে। এই একেলগে শ্ৰোতাই এনেকুৱা কৰে, মানে ফোনটো কাটি নিদিয়ে, নিদিয়াৰ বিনিময়ত মানে ঘোষক ঘোষিকাই মানে ৰিচিভ কৰে, সেই একেলগতে ৰিচিভ হৈ যায় মানে এটা
0: নাম্বাৰ। ঠিকে আছে বাৰু, আপুনি যদি অনুকিয়ালে, আমি ইন্দ্ৰজিৎ দাসৰ আমি কথা পাতিছোঁ ইতিমধ্যে যে আমি এই বিষয়ত অলপমান মন দি কথাটো ইয়াৰ পিছৰবাৰলৈ যাতে সমিধানত এই ধৰণৰ আৰু আপত্তি নাহে তাৰ ব্যৱস্থা কৰিব লাগিব। ধন্যবাদ। হয়, আৰু শ্ৰোতাৰ ফোন সংলগ্ন হোৱাৰ আগে আগে আমি এটা ফোন বুট কৰি ল'ব পাৰিম আৰু ইন্দ্ৰজিৎ দাসে গ্ৰন্থ কথাৰ বিষয়ে লওঁ।
1: হয়, আমাৰ কথাশিল্প অনুষ্ঠানটিত এইবাৰ আমি প্ৰচাৰ কৰিবলৈ পৰিকল্পনা কৰিছোঁ সেয়া কপিল ঠাকুৰ ৰচিত পিতৃৰ দৃষ্টিত জুবিন গাৰ্গ। আৰু যিহেতু যুৱবাণী অনুষ্ঠান প্ৰচাৰ হয় আৰু

0: আমাৰ আকাশবাণী গুৱাহাটী মহাবাহু শাখাত পুনৰ প্ৰচাৰ কৰা হয় কথাশিল্প অনুষ্ঠানটি। এই অনুষ্ঠানটি যোৱাবাৰো আমি যেতিয়া মোৰ এটা সপোন আছে গ্ৰন্থখনৰ ধাৰাবাহিক পাঠ কৰিছিলো তেতিয়া শীৰ্ষ গীতৰ এটি প্ৰতিযোগিতা কৰিছিলো। এইবাৰো আমি 15 মে'লৈ আমাৰ 16 বছৰ বা 30 বছৰ বয়সৰ যুৱক যুৱতীৰ মাজত এই প্ৰতিযোগিতাটো পাতিছো। সবিশেষ আমাৰ ফেচবুক পেজত আছে, আপোনালোকে অংশগ্ৰহণ কৰিব পাৰে আৰু আপোনালোকে অন্তত আপোনালোকৰ যোগাযোগৰ নম্বৰটো আৰু আপোনালোকৰ বয়স যিহেতু 30 বছৰৰ ভিতৰত হ'ব লাগিব, গতিকে সেই কথাটো উল্লেখ কৰি আপোনালোকে আমালৈ প্ৰেৰণ কৰিব মেইল যোগে। জুন মাহৰ প্ৰথম ভাগৰ পৰাই প্ৰচাৰ আৰম্ভ হ'ব, গতিকে এই গ্ৰন্থখনৰ ধাৰাবাহিক পাঠৰ আগে আগে আমি বিচাৰিছো যে আপোনালোকৰ মাজৰ পৰাই যাতে কাৰোবাৰ এটি গীত আমি প্ৰচাৰ কৰিব পাৰোঁ। কিন্তু এটা কথা মনত ৰাখিব যে এই গ্ৰন্থখন জুবিন গাৰ্গে তেখেতৰ দেহাৱসানৰ বহুত আগতে তেখেতৰ পিতৃয়ে লিখিছিলে, গতিকে বৰ্তমানৰ পৰিপ্ৰেক্ষিতত গীতটি নহয়। সেই গ্ৰন্থখনৰ বিষয়বস্তু পিতৃয়ে পুত্ৰক কি ধৰণে চাইছিল বা তেখেতৰ প্ৰতিভাৰ উমান কিদৰে পাইছিল সেই কথাখিনি গ্ৰন্থখন এবাৰ পঢ়ি লৈ সেই বিষয়বস্তুৰ সৈতে মিল থকাকৈ আপোনালোকে লিখিব লাগিব।
1: মানে গীতটি গ্ৰন্থখন বিষয়ক হ'ব লাগিব, জুবিন গাৰ্গ বিষয়ক বা কোনো ব্যক্তি বিষয়ক
0: নহয়, গ্ৰন্থখনৰ বিষয়বস্তুৰ বিষয়ক
1: হয়। এইটো এটা আমাৰ যোৱাবাৰৰ এই আয়োজনটোতো আমি বেছ সফলতা অৰ্জন কৰিছিলোঁ আৰু ভাল সঁহাৰি আমি পাইছিলোঁ। এটা হ'ব, অৰ্থাৎ আপোনালোকে গম পালে যে জলপদুমৰ পাঞ্চই এই উপন্যাসখনৰ ধাৰাবাহিক পাঠৰ আয়োজন চলিছে আৰু সেইদৰে কথাশিল্প অনুষ্ঠানটিত পিতৃৰ দৃষ্টিত জুবিন গাৰ্গ এই গ্ৰন্থখনৰ ধাৰাবাহিক পাঠৰো আয়োজন চলিছে। গতিকে আমি আপোনালোকৰ সুবিধাৰ অৰ্থে আপোনালোকৰ মনোৰঞ্জন আৰু তথ্যৰ সৰবৰাহৰ জ্ঞানৰ ক্ষেত্ৰখনৰ পৰিসৰ বৃদ্ধিৰ অৰ্থে আমি অহৰহ কাম কৰিবলৈ যত্নৱান হৈ আছোঁ। আপোনালোকৰ সহযোগ আমাৰ সদায় বাঞ্ছনীয়। ফোন ইন সমিধানো সামৰিবৰ সময় হৈছে, তাৰ আগে আগে কেৱল এটা কথা কৈ যাব খুজিছোঁ। আমি আশা কৰোঁ যে আমাৰ বিভিন্ন ধৰণৰ পোনপটীয়া অনুষ্ঠানত আপোনালোকে নতুন নতুন শ্ৰোতাকো যদি আমাৰ সৈতে পৰিচয় কৰাই দিয়ে, সংযুক্ত কৰায়, তেতিয়াহ'লে অনুষ্ঠান আপোনালোকে বুলি আগবঢ়াত আমাৰ সুবিধা হ'ব। অহা মাহত ফোন ইন সমিধানত পুনৰ লগ পাম।
0: মই ইন্দ্ৰজিৎ দাস
1: আৰু মই ঋতুপৰ্ণ দাসে অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ।
0: আমি উভতি গৈছোঁ মূল ষ্টুডিঅ'লৈ য'ত উপস্থিত আছে পম্পী কলিতা। নমস্কাৰ,
1: নমস্কাৰ।
2: ফোন ইন সমিধান আজিৰ অনুষ্ঠানটিত অনুষ্ঠান সম্পৰ্কীয় শ্ৰোতাৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিলে আমাৰ কেন্দ্ৰৰ অনুষ্ঠান কাৰ্যবাহী ইন্দ্ৰজিৎ দাস আৰু ঋতুপৰ্ণ দাসে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়াইছো খোখোখোখিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু।

নমস্কাৰ প্ৰিয় শ্ৰোতা, আজিৰ ৰামধেনুলৈ আপোনাক আদৰণি জনাইছোঁ। আজিৰ ৰামধেনু আৰম্ভ কৰিব খুজিছোঁ চামিলি মেমচাব ছবিৰ এটি গীতেৰে। সেউজ বোলছবি সন্থা প্ৰযোজিত আৰু আব্দুল মজিদ পৰিচালিত কলা বগা অসমীয়া ছবি চামিলি মেমচাব নিৰ্মাণ হৈছিল অসমৰ চাহ বাগিচাৰ পটভূমিত। মুক্তি পোৱা বছৰতে অৰ্থাৎ 1975 চনত ছবিখনৰ বাবে ডক্টৰ ভূপেন হাজৰিকাই শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল আৰু চামিলি মেমচাব ছবিখনে লাভ কৰিছিল অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা। ছবিখনৰ গীতকেইটিও বৰ মনোৰম।

ৰাজকুমাৰ হিৰাণী পৰিচালিত থ্ৰী ইডিয়টছ ছবিখনৰ জনপ্ৰিয়তাৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। ছবিখনৰ দৰে ইয়াৰ গীতকেইটিও শ্ৰোতাৰ বৰ আদৰৰ। থ্ৰী ইডিয়টছ ছবিৰ পৰা যিটি গীত আজিৰ ৰামধেনুৰ অংশ কৰি আপোনালৈ আগবঢ়াবলৈ লৈছোঁ, সেই গীতটি গাইছে সোনু নিগম আৰু শ্ৰেয়া ঘোষালে। শুনকচোন।

শিশুৰ পঠন আৰু উচ্চাৰণ সমস্যা, যাক চিকিৎসা বিজ্ঞানত ডিছলেক্সিয়া বুলি কয়, এই স্পৰ্শকাতৰ সমস্যাক বিষয় হিচাপে লৈ নিৰ্মাণ কৰা এখন ছবি তাৰে জমিন পাৰ। জনপ্ৰিয় অভিনেতা আমিৰ খানৰ দ্বাৰা পৰিচালিত আৰু অভিনীত ছবিখনে শ্ৰীত্ব মোদীৰ বিপুল সমাদৰ লাভ কৰিছিল। শিশুৰ মনস্তত্ব বুজি পোৱাটো যে এটা কলা, সেই কথা আমি এই ছবিখনৰ পৰা বুজিব পাৰোঁ।

70-80 দশকত অনাতাঁৰ কেন্দ্ৰ আৰু গ্ৰামোফোন যোগে জনপ্ৰিয় হোৱা এটি কণ্ঠৰ নাম নীলিমা খাতুন। সুকীয়া কণ্ঠ আৰু গায়ন শৈলীৰে অসমীয়া সংগীতৰ ক্ষেত্ৰখনলৈ নীলিমা খাতুনে আগবঢ়াই দিয়া বহুকেইটি গীতৰ জনপ্ৰিয়তা আজিও অক্ষুণ্ণ আছে। কৃতি শিক্ষক হিচাপে ৰাজ্যিক বঁটা লাভ কৰা নীলিমা খাতুন কণ্ঠশিল্পী হিচাপেও শ্ৰোতাৰ বৰ আদৰৰ।

চাওঁতে চাওঁতে আজিলৈ ৰামধেনু সামৰাৰ সময় হ'ল। মণিৰত্নম পৰিচালিত গুৰু ছবিৰ পৰা মই সদায় শুনি ভাল পোৱা এটি গীত আপোনালোকলৈ আগবঢ়াই আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ। নমস্কাৰ।

ৰামধেনু অনুষ্ঠানটি শুনিলে আগবঢ়ালে শীৰ্ষা ফুকনে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া সময় নিশা 10:30 হৈছে। অন্ত পৰিল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণৰ। কাইলৈৰ অনুষ্ঠান মুকলি কৰা হ'ব পুৱা 5:30 বজাত। আজিলৈ মই পম্পী কলিতাই বিদায় লৈছো। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।

নমস্কার, সুপ্রভাত। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি সোমবার 1433 ভাস্কৰাব্দৰ বহাগ মাহৰ 27 দিন, 1948 শকাব্দৰ বহাগৰ 21 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ আজি মে মাহৰ 11 তাৰিখ। এতিয়া সময় পুৱা 5:33 আৰু 45 গৈছে। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে আমাৰ অনুষ্ঠানসমূহ নিউজ অন এ আই আৰ মোবাইল এপতো শুনিব পাৰে।